1948 শকাব্দৰ বহাগ মাহৰ 26 দিন, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 16 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা, ডিউটি ৰুমত আছে পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা আৰু ভৌতিক চন্দ্ৰ বৰ্মন, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হল ক্ৰমে কৃষ্ণা মহন্তৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, বংশীধৰ দাস আৰু সংগীবৃন্দৰ কণ্ঠৰ নাম, পংকজ বৰা আৰু লগৰীয়াসকলে গোৱা টোকাৰী গীত, চয়নিকা মজুমদাৰৰ কণ্ঠৰ লোকগীত আৰু বিউটি শৰ্মা বৰুৱাৰ কণ্ঠৰ ভজনেৰে

0: copies can be submitted online from the 19th to the 22nd of this month at a fee of 700 rupees per subject. Applications for verification and re-evaluation can be submitted between the 26th and 29th of this month. Israel and Lebanon have agreed to a 45-day extension of their ceasefire after another round of talks in Washington, the U.S. State Department said today. It comes after two productive days of talks and will be followed by more negotiations on June 2 to 3, State Department spokesman Tommy Pigott said. A shaky truce between Israel and the Hezbollah militant group in Lebanon had been due to end on Sunday. In a social media post, Pigott said they hope these discussions will advance lasting peace between the two countries, full recognition of each other's sovereignty and territorial integrity, and establishing genuine security along their shared border. In IPL cricket, host Lucknow Super Giants defeated Chennai Super Kings by 7 wickets at Ekana Stadium last night. Chasing a target of 188 runs, Lucknow Super Giants overhauled the winning mark in 16.4 overs, riding on Mitchell Marsh's fabulous innings of 90 runs in just 38 balls. Marsh was also adjudged player of the match. In today's fixture, host Kolkata Knight Riders will take on Gujarat Titans at the iconic Eden Gardens at 7:30 p.m. this evening. And that is the end of this news bulletin.
1: Medium waveers are 11.5 meter, 730 kilohertz, aru FM bandor 101.6 megahertz. Ea Akashbani Guwahatir Mahabahu Mukuta Mala.
2: শিক্ষা আৰু পৰীক্ষা সম্পৰ্কে আলোচ কৰি সাহিত্যিক শিক্ষাবিদ স্বৰ্গীয় যজ্ঞেশ্বৰ শৰ্মাই লিখিছিল, সাংখ্য আৰু যোগ দুটা বেলেগ বস্তু নহয়, দুয়োটা বস্তু এটা বুলিহে গীতাই কয়। অপৰিণত বুদ্ধিৰ লোকেহে সাংখ্য আৰু যোগক দুটা বেলেগ বস্তু বুলি ভাবে। শিক্ষা আৰু পৰীক্ষাও দুটা বেলেগ অনুষ্ঠান নহয়, দুয়োটা লগ লাগিহে শিক্ষা। পৰীক্ষা শিক্ষা নাটকৰ শেষ দৃশ্য। ছাত্ৰ ছাত্ৰীয়ে নিৰ্দিষ্ট বিষয়ৰ এটা নিৰ্দিষ্ট সময়ত কিমান জ্ঞান লাভ কৰিলে তাকে জুখি চোৱাৰ আৰু আনৰ লব্ধ জ্ঞানৰ লগত তুলনা কৰি চোৱাৰ চেষ্টাই হৈছে পৰীক্ষা। জ্ঞান আহৰণৰ উদ্দেশ্যেৰে শিক্ষা এটা মানসিক অনুশীলন, আকৌ পৰীক্ষাৰ দ্বাৰা মানুহৰ সংযম, চিন্তাশীলতা, মূল্যবোধ আদি গুণৰো বিকাশ হ'ব লাগিব। শিক্ষা লাভেইহে শিক্ষাৰ উদ্দেশ্য। কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱেই নহয়, কিন্তু বাস্তৱ ক্ষেত্ৰত দেখা যায় অনেকেই শিক্ষাৰ দীঘলীয়া পথ অতিক্ৰম নকৰাকৈয়ে পৰীক্ষাত সৌভাগ্যক্ৰমে কেতিয়াবা কৃতকাৰ্যও হয়। সম্পূৰ্ণ শিক্ষাত গুৰুত্ব নিদি কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাতেই গুৰুত্ব দিলে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য ব্যাহত হয়। প্ৰকৃততে আমাৰ দেশত পৰীক্ষা এই অতিকায় দানৱটোৱে শিক্ষাৰ পৰিৱেশটোকেই নানাভাৱে কলুষিত কৰিছে। আজিকালি পৰীক্ষাবোৰত অনেকে অসৎ উপায় অৱলম্বন কৰে আৰু দুৰ্ভাগ্যক্ৰমে দুই এজন ধৰাও পৰে। ধৰা নপৰাবিলাক সাধু পৰীক্ষাৰ্থী বুলিয়ে গণ্য হয় আৰু তেওঁলোক পৰীক্ষাত উত্তীৰ্ণ হৈ সমাজৰ নানা গুৰুত্বপূৰ্ণ পদবীত অংশগ্ৰহণ কৰে। সমস্যাটোৰ প্ৰতি যিমান গুৰুত্ব দিব লাগে সংশ্লিষ্ট কৰ্তৃপক্ষই সিমান গুৰুত্ব দিয়া নাই। বহুতো পৰীক্ষা একোটা ৰাজসুই যজ্ঞৰ দৰে, বহুতে খায়, বহুতে পায়, বহুতৰ আৰ্থিক লাভো হয়। সেইকাৰণেই পৰীক্ষাৰ কলুষিত দিশটোলৈ অনেকেই চকু মুদি থাকে। চকু মুদিলেই পিছে বিপদে এৰা নিদিয়ে। আমাৰ সৰহখিনি সময় আৰু শক্তি পৰীক্ষাই খাই পেলায়। সেই সময় আৰু শক্তি আমি প্ৰকৃততে দৈনন্দিন শিক্ষাদানতহে খৰচ কৰা প্ৰয়োজন। ছাত্ৰ ছাত্ৰীয়ে দৈনন্দিন শিক্ষা গ্ৰহণত আগবাঢ়ি গৈছে নে নাই সেইখিনিৰ মূল্যায়নৰ কাৰণে মাহেকত অন্ততঃ দুদিন খৰচ কৰিব পাৰি। শিক্ষা দিয়া শিক্ষকজনৰো এইটো কৰ্তব্য, কাৰণ শিক্ষাদান পদ্ধতিৰো মূল্যায়নৰ প্ৰয়োজন। বছৰৰ মূৰত 3 বা 4 ঘণ্টাত পৰীক্ষাৰ্থীৰ প্ৰকৃত মূল্যায়ন হ'ব নোৱাৰে। এই মূল্যায়ন শিক্ষাদান গ্ৰহণকালত নিৰন্তৰভাৱে চলি থাকিব লাগে। এই কালচোৱাত যাতে ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত অনুশীলন হয় সেইটোহে কাম্য। সেয়ে হলে পৰীক্ষা অনায়াসে পাৰ হোৱা পৰিৱেশ সৃষ্টি হয়।

0: শিক্ষকে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ অনুশীলনৰ তথ্য ব্যৱহাৰ কৰিব। এনে ব্যৱস্থা হলে শিক্ষক আৰু শিক্ষাৰ্থী কোনেও নিজৰ কামত ফাঁক ৰাখি যাব নোৱাৰে। মোৰ প্ৰধান বক্তব্য হৈছে, পৰীক্ষাতকৈ শিক্ষাৰ প্ৰতি আমাৰ দৃষ্টি অধিক পৰিব লাগে। ব্যয়বহুল উৎসাহ আৰু শক্তিৰ অপব্যৱহাৰ হোৱা পৰীক্ষাৰ প্ৰকৃততা আৱশ্যকেই নাই। প্ৰতি অনুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠ্যক্ৰমত উত্তীৰ্ণ হোৱা বুলি দিয়া প্ৰমাণ পত্ৰখনেই গ্ৰহণীয় হোৱাৰ ব্যৱস্থা হ'ব লাগে। আনহাতে পৰৱৰ্তী উচ্চ পাঠ্যক্ৰমত বা বৃত্তিগত শিক্ষানুষ্ঠানত চিকিৎসা, অভিযান্ত্ৰিক আদিত ভৰ্তি হ'ব খোজাসকলক কৰ্তৃপক্ষই নতুনকৈ পৰীক্ষালৈহে ভৰ্তি কৰিব।
1: আজিৰ মুকুতামালা সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ ৰচনাৰ পৰা লোৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক শান্তনু বিশ্বাসৰ কণ্ঠৰ খেয়াল ৰাগ নটভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শান্তনু বিশ্বাসৰ কণ্ঠত নাদভৈৰৱ ৰাগৰ খয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক উদেশনা ভাৰ্গৱীৰ কণ্ঠৰ বৰগীত। প্ৰথমে এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

উদেশনা ভাৰ্গৱীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

উদেশনা ভাৰ্গৱীৰ কণ্ঠত সেয়া আছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত। শিল্পীৰ কণ্ঠত এইবাৰ এয়া মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

উদেশনা ভাৰ্গৱীৰ কণ্ঠৰ বৰগীতকেইটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা দহ বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত পণ্ডিত কৈবল্য কুমাৰ গৌৰৱৰ কণ্ঠৰ খেয়াল দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা চাৰে ন বজাত আলাপ অনুৰাগ অনুষ্ঠানত অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ চতুৰ্থ খণ্ড শুনিবলৈ পাব। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 8:02 দৃষ্টিপাত, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 সুনীল দেৱৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি, এই বিষয়ে আলোচ কৰিব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই, আগধৰিব মানৱজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ, পাঠ যুগুতাই শিক্ষা দিছে বৰ্ণালী মালাকাৰে। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বেলা চৌধুৰীৰ কণ্ঠৰ খেয়াল শুনিবলৈ পাব, ৰাগ সুধ সাৰং। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী জয়িতা চেতিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ সপ্তসত্তৰিংশ খণ্ড, ৰচনা জ্ঞানশ্ৰী ভট্টাচাৰ্যৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 10:30 ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতু।

পুৱা 7:30 বজাত উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জলপদুমৰ পাঞ্চুৰীৰ এটি পূৰ্বাৱলোকন অনুষ্ঠান শুনিবলৈ পাব। পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য পক্ষী যায় মন কপায়, রচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। আজি শুনিবলৈ পাব প্ৰথম খণ্ড। পুৱা 7:30 গীতিমালিকা অনুষ্ঠানৰ শিল্পী খগেন মহন্ত, হাফিজা বেগম চৌধুৰী, বিজন দত্ত, ৰহিমা কলিতা বেগম আৰু সদানন্দ গগৈ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 9:15 জিলাৰ ৰেহৰূপ, পুৱা 9:20 আৰু 10:00 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 11:05 পৰাগমালা লাইভ, 1:50 সুৰৰ জিঞ্জিৰি অনুষ্ঠানত জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীত শুনিবলৈ পাব, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 বৰুণ দাসৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বৃন্দগান, 7:35 পূবালীৰ সুৰ অনুষ্ঠানত সোণেশ্বৰ ৰাহাঙৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 8:30 আধুনিক গীত, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03-6126-6876 আৰু 2662-3225 নম্বৰত ফোন কৰি সমল ব্যক্তিগত দুগৰাকীক বিষয়টোৰ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁতৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ।

বিদ্যার্থীর অনুষ্ঠান। প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালি হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা ইয়াৰ লগত জড়িত যিকোনো বিষয়ত MA বা MSc হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DSIM 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, মেথমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালি হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালছোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানেই।
3: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী।

0: আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।

एया आकाशवाणी বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি নেডাৰলেণ্ডছ ভ্ৰমণ কৰিব। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মাদক দ্ৰব্যৰ চিণ্ডিকেট উৎখাত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি এই দিশত অহৰহ কাম কৰি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি ছিকিম ভ্ৰমণলৈ আহিব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত যোৱা নিশা নেডাৰলেণ্ডছত উপস্থিত হয়। ইউৰোপীয় দেশখনৰ সৈতে ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী এই ভ্ৰমণলৈ গৈছে। দেশখনৰ বিদেশ মন্ত্ৰী টম বেৰেনছেনে শ্ৰীমোদীক এমষ্টাৰডাম বিমানবন্দৰত আদৰণি জনায়। এই ভ্ৰমণকালত শ্ৰীমোদীয়ে দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰিব। তেওঁ লগতে নেডাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতেও বৈঠকত মিলিত হ'ব। শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপ মুক্ত বাণিজ্য চুক্তিৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰাৰ লগতে দেশ দুখনৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে আজি নেডাৰলেণ্ডত বাস কৰা ভাৰতীয় সমুদায়ৰ লোকসকলৰ সৈতে মত বিনিময় কৰাৰ উপৰি আগশাৰীৰ ডাচ কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়াসকলক সাক্ষাৎ কৰিব। ভ্ৰমণৰ সময়ছোৱাত বিশেষকৈ ছেমি কণ্ডাক্টৰ চিপছ আৰু কৃত্ৰিম বুদ্ধিমত্তা খণ্ডকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। নেডাৰলেণ্ড ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে কালি সংযুক্ত আৰব আমিৰী ৰাষ্ট্ৰৰ আবুধাবিত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহানৰ সৈতে এখন বৈঠকত মিলিত হয়। নেডাৰলেণ্ড ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী কাইলৈ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী অল্ফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ' মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত 2047 চনৰ ভিতৰত ভাৰত মাদক দ্ৰব্য মুক্ত দেশ হিচাপে ইয়াৰ নিৰ্ধাৰিত ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত অনুষ্ঠিত আৰ এন কাও স্মাৰক বক্তৃতাত অংশগ্ৰহণ কৰি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মাদক দ্ৰব্যৰ চিণ্ডিকেট উৎখাত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰিছে আৰু এই উদ্দেশ্যত উপনীত হ'বলৈ অহৰহ কাম কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে মাদক দ্ৰব্যৰ সৰবৰাহ কেৱল আইন শৃংখলাজনিত বিষয়েই নহয়, বৰং সমাজৰ ভৱিষ্যত প্ৰজন্মৰ ওপৰত ইয়াৰ দীৰ্ঘম্যাদী কুপ্ৰভাৱ দেখা যায়। ইয়াৰ প্ৰভাৱ বা অস্তিত্ব নিৰ্মূলৰ বাবে বিস্তৃত কাৰ্য আঁচনি আৰু সঁহাৰিৰ প্ৰয়োজন। মাদক দ্ৰব্যৰ ক্ষেত্ৰত ভাৰতৰ শূন্য সহনশীলতা নীতিৰ কথা দৃঢ়তাৰে ঘোষণা কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ চাৰিসীমাৰ ভিতৰত বা ইয়াৰ ভূখণ্ডত সামান্য পৰিমাণৰ মাদক দ্ৰব্যৰ উপস্থিতি নাইবা ব্যৱহাৰ কৰিবলৈ দিয়া নহ'ব। শ্ৰীশ্বাহে লগতে কয় যে মাদক দ্ৰব্যৰ পৰা আহৰণ কৰা ধন সন্ত্ৰাসবাদী কাৰ্যকলাপত আৰু অপৰাধমূলক কাম কাজত

ব্যৱহাৰ হোৱাৰ লগতে সমান্তৰাল অৰ্থনীতিত ই ইন্ধন যোগায়। তেওঁ কয় যে মাদক দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে সমন্বিত গোলকীয় প্ৰচেষ্টাৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে উমৈহতীয়া আইনী কাৰ্যব্যৱস্থা গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয় যে মাদক দ্ৰব্যৰ অপব্যৱহাৰে ৰাষ্ট্ৰীয় নীতিত কুপ্ৰভাৱ পেলাইছে আৰু ইয়াক নিয়ন্ত্ৰণৰ বাবে যথোচিত শাস্তিৰ ব্যৱস্থা থকা উচিত। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে বিগত দুটা বছৰত ভাৰতে মিত্ৰ দেশসমূহৰ সহযোগত মাদক দ্ৰব্যৰ সৈতে জড়িত কেইবাটাও অপৰাধী চক্ৰ কৰায়ত্ব কৰিবলৈ সমৰ্থ হৈছে। তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা, জনস্বাস্থ্য আদিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা মাদক দ্ৰব্যৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ আৰু প্ৰতিৰোধ গঢ়ি তোলাৰ বাবে আহান জনায়। উল্লেখযোগ্য যে 2007 চনৰে পৰা গৱেষণা আৰু বিশ্লেষণ শাখাৰ প্ৰতিষ্ঠাপক ৰামেশ্বৰ নাথ কাৱৰ স্মৃতিত প্ৰতিবছৰে আৰ এন গাঁও স্মাৰক বক্তৃতাৰ আয়োজন কৰি অহা হৈছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি ছিকিম ভ্ৰমণলৈ আহিব। শ্ৰীৰাধাকৃষ্ণনে গেংটকত আয়োজন কৰা ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে 1975 চনৰ আজিৰ এই দিনটোতে ছিকিমে ভাৰতৰ 22 সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে এই ভ্ৰমণকালত গেংটকৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে, কিন্তু বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 দিনত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত সংস্থাটোৱে পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলক শুদ্ধ তথ্যৰ বাবে কেৱল NTAৰ সংশ্লিষ্ট যোগাযোগ মাধ্যমৰ ওপৰতহে ভৰসা কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট বাতিল কৰা হৈছিল। বিষয়টো সম্প্ৰতি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে তদন্ত কৰি আছে। পৰীক্ষাৰ্থীসকলে অহা বৃহস্পতিবাৰৰ ভিতৰত তেওঁলোকৰ বৰ্তমানৰ ঠিকনা দাখিল কৰাৰ উপৰি নিজৰ সুবিধা অনুসৰি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া চহৰসমূহ বাছনি কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনাইছে। 21 জুনৰ বিয়লি 2 বজাৰ পৰা 5:15 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অহা 14 জুনৰ ভিতৰত প্ৰৱেশ পত্ৰ লাভ কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি এখন সংবাদমেলত প্ৰকাশ কৰে। সংবাদমেলত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন আছে বুলি স্বীকাৰ কৰি ভৱিষ্যতে আসোৱাহসমূহ দূৰ কৰি পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে শিক্ষা মাফিয়াৰ ষড়যন্ত্ৰ অথবা প্ৰবঞ্চনাৰ বলি হৈ কোনো যোগ্য শিক্ষাৰ্থী তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হোৱাটো চৰকাৰে নিবিচাৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে শিক্ষা ব্যৱস্থাত স্বচ্ছ আৰু ন্যায্য মূল্যায়ন প্ৰক্ৰিয়াৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰি দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে পৰীক্ষাৰ পাছৰ ফলাফল সন্দৰ্ভত পাবলগীয়া সুবিধাসমূহৰ ৰূপৰেখা দাঙি ধৰি জাননী প্ৰকাশ কৰিছে। এই জাননীখনৰ জৰিয়তে পৰিষদে প্ৰকাশ কৰিছে যে পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকলে 2টা পৰ্যায়ত পুনৰ মূল্যায়ন কৰিব পাৰিব। ইয়াৰে প্ৰথম পৰ্যায়ত শিক্ষাৰ্থীসকলে নিজৰ উত্তৰ বহীৰ মূল্যায়নৰ বাবে স্কেন কপি বিচাৰি অনলাইন আবেদন কৰিব পাৰে। দ্বিতীয় পৰ্যায়ত শিক্ষাৰ্থীসকলে প্ৰাপ্ত নম্বৰৰ অমিলৰ পৰীক্ষণ বিচাৰি নিৰ্দিষ্ট উত্তৰৰ পুনৰ মূল্যায়নৰ অনুৰোধ কৰিব পাৰিব। শিক্ষা পৰিষদে প্ৰকাশ কৰা মতে শিক্ষাৰ্থীসকলে চলিত মাহৰ 19-22 তাৰিখৰ ভিতৰত স্কেন কপি বিচাৰি আবেদন জনাব পাৰিব। পুনৰ মূল্যায়নৰ বাবে প্ৰতিটো বিষয়ত 700 টকা মাচুল জমা দিব লাগিব। মূল্যায়ন আৰু পুনৰ মূল্যায়নৰ আবেদনসমূহ চলিত মাহৰ 26-29 তাৰিখৰ ভিতৰত জমা দিব লাগিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মহিলা সবলীকৰণ সমিতি গঠন কৰিছে। লোকসভাৰ বিজেপি সাংসদ ডঃ ডগুবতী পূৰ্ণেন্দ্ৰেশ্বৰীক এই সমিতিৰ অধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ এক

0: না ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত আজি নেডাৰলেণ্ডছ ভ্ৰমণ কৰিব। ভাৰতীয় নিৰাপত্তা সংস্থাসমূহে মাদক দ্ৰব্যৰ চিণ্ডিকেট উৎখাত কৰাৰ বাবে ৰূপৰেখা প্ৰস্তুত কৰি এই দিশত কাম কৰি আছে বুলি কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েন্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে লিউচিনিয়া বৰচেতিয়াই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করিছো আজি পুৱা। আজি শনিবার, 1433 ভাস্কৰাব্দৰ আজি পহিলা জেঠ, 2026 খ্রিস্টাব্দৰ মে মাহৰ 16 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি অমাৱস্যা তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:39:14 আৰু আজি সূৰ্যাস্তৰ সময় সন্ধিয়া 5:55:40।

0: মামণি ৰয়ছম গোস্বামীয়ে কৈছিল, মানুহেই মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে, মানুহক নতুন জীৱন দান দিব পাৰে, পৃথিৱীত প্ৰেম আৰু মহানুভৱতাই এই কাম কৰিব পাৰে।
1: প্ৰিয় শ্ৰোতা, অসমৰ এগৰাকী জননেতা আৰু আইনজ্ঞ ভীমবৰ দেউৰীৰ আজি উপজা দিন। 1903 চনৰ 16 মে তাৰিখে শিৱসাগৰ জিলাৰ পানীদিহিঙত জন্ম লাভ কৰে ভীমবৰ দেউৰীয়ে। সৰুৰে পৰাই পঢ়া শুনাত মেধাৱী ভীমবৰ দেউৰীয়ে 1913 চনত শিৱসাগৰ মহকুমাৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি লাভ কৰাৰ পাছত শিৱসাগৰ MV স্কুলৰ পৰা মাহে 4 টকীয়া জলপানী লাভ কৰি কৃতিত্বৰে পাছ কৰে আৰু শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। 1925 চনত তেখেতে কটন কলেজত নামভৰ্তি কৰে। 1927 চনত IA পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ দৰ্শনত অনাৰ্চ লৈ কটন কলেজতে পুনৰ স্নাতক শ্ৰেণীত নামভৰ্তি কৰে। সমগ্ৰ দেউৰী জনগোষ্ঠী আৰু পানীদিহিং অঞ্চলৰ লোকৰ মাজত ভীমবৰ দেউৰীয়ে হৈছে প্ৰথমগৰাকী স্নাতক। তাৰ পাছত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ বাবে কলকাতাৰ প্ৰেচিডেন্সি কলেজলৈ যায় আৰু সেই একে সময়তে আইন কলেজতো নামভৰ্তি কৰে। 1931 চনত BL পৰীক্ষাত তেওঁ সুখ্যাতিৰে উত্তীৰ্ণ হয়। 1932 চনত অসম অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ অতিৰিক্ত সহায়ক আয়ুক্ত পদৰ বাবে নিৰ্বাচিত হয়, কিন্তু বিভিন্ন কাৰণত চাকৰিৰ বাসনা এৰি তেওঁ ডিব্ৰুগড় আদালতত ওকালতি জীৱন আৰম্ভ কৰে। ওকালতি জীৱনৰ লগতে ভীমবৰ দেউৰীয়ে কৰি যায় বিভিন্ন জনহিতকৰ কাম। তেওঁ উপলব্ধি কৰিছিল যে অসমৰ থলুৱা অনগ্ৰসৰ জনগোষ্ঠীসমূহক একত্ৰিত কৰি সকলোৰে উন্নতিৰ বাবে ব্যৱস্থা কৰিলেহে সমগ্ৰ অসমৰ উন্নতিয়ে পূৰ্ণতা পাব। সেই উদ্দেশ্য আগত ৰাখি তেওঁ 1933 চনৰ 17 এপ্ৰিল তাৰিখে নগাঁও জিলাৰ ৰহাত অসমৰ সকলো জনগোষ্ঠীৰ এক সন্মিলন অনুষ্ঠিত কৰে। এই সন্মিলনক আছাম বেকৱাৰ্ড প্লেইনছ ট্ৰাইবেল লীগ নামেৰেও জনা যায়। অসমৰ ভূমিপুত্ৰ জনজাতিসকলৰ আৰ্থসামাজিক উন্নতি সাধনেই আছিল এই লীগৰ প্ৰধান উদ্দেশ্য। এই লীগৰ সাধাৰণ সম্পাদক ৰূপে ভীমবৰ দেউৰীয়ে একেৰাহে 13 বছৰ কাল কাৰ্যনিৰ্বাহ কৰিছিল। ট্ৰাইবেল লীগৰ প্ৰচেষ্টাতে তেতিয়ালৈ তালিকা বহিৰ্ভূত হৈ থকা দেউৰী জনগোষ্ঠীৰ দৰে ক্ষুদ্ৰ জনগোষ্ঠীসমূহকো অনগ্ৰসৰ ভৈয়ামৰ জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়। 1935 চনত ডিব্ৰুগড় উকিল সন্থা স্থাপন কৰাটো ভীমবৰ দেউৰীয়ে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল। 1945 চনত তেওঁ আন জনগোষ্ঠীয় নেতাৰে মিলি শ্বিলঙত আছাম ট্ৰাইবছ এণ্ড ৰেচেছ ফেডাৰেচনৰ জন্ম দিয়ে। 1946

চনত তেওঁ গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বন আৰু শ্ৰম বিভাগৰ মন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল। এই মন্ত্ৰীসভাৰ মন্ত্ৰী হৈ থাকোঁতেই ভীমবৰ দেউৰী যক্ষ্মা ৰোগত আক্ৰান্ত হয় আৰু 1947 চনৰ 30 নৱেম্বৰ তাৰিখে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। আজি উপজা দিনত আমি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো। আজি ছিকিম দিৱস অৰ্থাৎ ছিকিম ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস। প্ৰতিবছৰে 16 মে তাৰিখে এই দিৱস উদযাপন কৰা হয়। 1975 চনৰ আজিৰ এই দিনটোতে ছিকিম ভাৰতৰ অন্যতম এখন ৰাজ্য হিচাপে আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্ত হয়। পৰ্যটনৰ বাবে বিখ্যাত, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ছিকিমৰ আজি প্ৰতিষ্ঠা দিৱসৰ এই বিশেষ দিনটোত আমিও ৰাজ্যবাসীলৈ জনাইছো আন্তৰিক শুভকামনা। প্ৰিয় শ্ৰোতা, আজি শান্তিপূৰ্ণভাৱে সহবাস কৰাৰ আন্তৰ্জাতিক দিৱস। এই দিৱসৰ উদ্দেশ্য হৈছে ভিন্নতা, বৈচিত্ৰ, সহনশীলতা, অন্তৰ্ভুক্তি, বুজাপৰা আৰু সংহতিৰ মাধ্যমেৰে শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰচাৰ কৰা। 2017 চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘই আজিৰ এই দিনটো আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই বৰ্ষৰ এই দিৱসৰ মূল বিষয়বস্তু হ'ল সংলাপ, অন্তৰ্ভুক্তি আৰু পুনৰ মিলনৰ মাধ্যমেৰে বিশ্বাস গঢ়ি তোলা। আহকচোন আমিও এই দিৱসৰ মৰ্মাৰ্থ বুজো আৰু উদযাপন কৰো। এগৰাকী ভাৰতীয় গণিতজ্ঞ এম এছ নৰসিংহনৰ আজি মৃত্যুদিন। তেওঁৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰবোৰৰ ভিতৰত আছিল সংখ্যাতত্ত্ব, বীজগণিতীয় জ্যামিতি, প্ৰতিনিধিত্ব তত্ত্ব আৰু আংশিক অৱকলনীয় সমীকৰণ। 1932 চনৰ 7 জুন তাৰিখে ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত মাদ্ৰাছ প্ৰেচিডেন্সিত জন্মগ্ৰহণ কৰা এম এছ নৰসিংহনে গাঁৱতেই প্ৰাৰম্ভিক শিক্ষা লাভ কৰাৰ পাছত তেওঁ স্নাতক শিক্ষাৰ বাবে মাদ্ৰাছৰ লয়লা মহাবিদ্যালয়ত নামভৰ্তি কৰে। তাৰ পাছত উচ্চ শিক্ষাৰ বাবে 1953 চনত মুম্বাইৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰে। 1960 চনত মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা তেওঁ PhD ডিগ্ৰী লাভ কৰে। তাত তেওঁৰ তত্বাৱধায়ক আছিল গণিতজ্ঞ কে এছ চন্দ্ৰশেখৰণ। 1960 চনতে নৰসিংহনে টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত যোগদান কৰি কৰ্মজীৱনৰ পাতনি মেলে। পাছলৈ তেওঁ ইয়াৰ সন্মানীয় সভ্য হিচাপে নিৰ্বাচিত হয়। এই সময়ছোৱাত তেওঁ ফৰাচী গণিতজ্ঞ লৰেণ্ট স্বৰ্জৰ আমন্ত্ৰণ ক্ৰমে ফ্ৰান্স ভ্ৰমণ কৰে আৰু জিন পিয়েৰ চেৰে, ক্লড চেভেলি, এলি কাৰ্টান আদিকে ধৰি অন্যান্য ফৰাচী গণিতজ্ঞসকলৰ গৱেষণাৰ সৈতে চিনাকি হয়। তেওঁ ভাৰতীয় গণিতজ্ঞ চি এছ শেষাদ্ৰীৰ সৈতে নৰসিংহন শেষাদ্ৰী উপপাদ্যৰ বাবে সহযোগিতা কৰিছিল, যি অৰ্ধ শতিকাৰো অধিক সময় ধৰি বীজগণিতীয় জ্যামিতি আৰু সংখ্যাতত্বৰ মূল আছিল। এই উপপাদ্যটোৱে ৰিমান পৃষ্ঠত স্থিৰ ভেক্টৰ বান্দিলৰ বিশুদ্ধ বীজগণিতীয় ধাৰণাৰ মাজত সম্পৰ্ক স্থাপন কৰিছিল আৰু এই উপপাদ্যটোৱে আধুনিক জ্যামিতিৰ দুটা ক্ষেত্ৰ যেনে অৱকলনীয় জ্যামিতি আৰু বীজগণিতীয় জ্যামিতিৰ মাজত সংযোগ স্থাপন কৰিছিল। এই বিষয়ত তেওঁলোকৰ কামৰ বাবে শেষাদ্ৰী আৰু নৰসিংহন দুয়োজন ৰয়েল ছচাইটিৰ সভ্য হিচাপে নিৰ্বাচিত হৈছিল। ভাৰতত ৰাষ্ট্ৰীয় উচ্চ গণিত পৰিষদ স্থাপন কৰাৰ সময়ত এম এছ নৰসিংহনক পৰিষদৰ প্ৰথম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। 1992 চনত তেওঁ TIFRৰ পৰা অৱসৰ গ্ৰহণ কৰে। 1968 চনত তেওঁ নিউজাৰ্চিৰ প্ৰিন্সটনত থকা ইনষ্টিটিউট ফৰ এডভান্স ষ্টাডিত এজন ভ্ৰমণকাৰী বিদ্বান হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ লণ্ডন ৰয়েল ছচাইটিৰ সভ্য আৰু লগতে 1989 চনত ফ্ৰান্স চৰকাৰৰ পৰা নেশ্যনেল অৰ্ডাৰ অৱ মেৰিট লাভ কৰিছিল। 1975 চনত শান্তিস্বৰূপ ভাটনাগৰ বঁটা, 1987 চনত গণিতৰ বাবে তৃতীয় বিশ্ব বিজ্ঞান একাডেমী বঁটা, 1988 চনত শ্ৰীনিবাস ৰামানুজন পদক লাভ কৰা এম এছ নৰসিংহনক 1990 চনত ভাৰত চৰকাৰে প্ৰদান কৰে তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা। এইগৰাকী ভাৰতীয় গণিতজ্ঞ এম এছ নৰসিংহনে কৰ্কট ৰোগত আক্ৰান্ত হৈ 2021 চনৰ 16 মে তাৰিখে ইহলীলা সম্বৰণ কৰে। 2020 চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰা এগৰাকী আমেৰিকান অৰ্থনীতিবিদ ৰবাৰ্ট বি উইলছনৰ আজি জন্মদিন। ব্যৱস্থাপনা বিজ্ঞান আৰু ব্যৱসায় অৰ্থনীতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ৰবাৰ্ট বি উইলছন বিশেষভাৱে জনাজাত। তেওঁৰ ডক্টৰেল থেচিছত ছিকুৱেন্সিয়েল কোৱাড্ৰেটিক প্ৰগ্ৰেমিঙৰ অৱতাৰণা কৰে।

0: ষ্টেনফৰ্ড বিজনেছ স্কুলৰ অন্যান্য গাণিতিক অৰ্থনীতিবিদৰ সৈতে তেওঁ অসমবায় ক্ৰীড়াতত্ত্ব ব্যৱহাৰ কৰি ঔদ্যোগিক সংগঠন আৰু সংগঠনতত্ত্ব পুনৰ প্ৰস্তুত কৰাত সহায় কৰে। 1937 চনৰ 16 মে তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰত জন্মগ্ৰহণ কৰা ৰবাৰ্ট বি উইলছনে 1959 চনত হাৰ্ভাৰ্ড কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত তেওঁ 1961 চনত হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ ব্যৱস্থাপনা প্ৰশাসনিকৰ স্নাতকোত্তৰ আৰু 1963 চনত PhD ডিগ্ৰী লাভ কৰে। কিছুদিনৰ বাবে তেওঁ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত কাম কৰে আৰু তাৰ পাছত তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ইয়াৰ লগতে তেওঁ 1993 চনৰ পৰা 2001 চনলৈ হাৰ্ভাৰ্ড ল স্কুলতো অধ্যাপনা কৰিছিল। নোবেল বঁটা বিজয়ী এইগৰাকী অৰ্থনীতিবিদৰ আজি উপজা দিনত আমি তেখেতলৈ জনাইছো আন্তৰিক শুভকামনা। আজি আন্তৰ্জাতিক পোহৰ দিৱস। প্ৰতি বছৰে 16 মে তাৰিখে বিশ্বজুৰি এই দিনটো পালন কৰা হয়। 2018 চনত ইউনেস্কোৰ দ্বাৰা আন্তৰ্জাতিক পোহৰ দিৱস ঘোষণা কৰা হৈছিল আৰু সেই বছৰৰে 16 মেত এই দিৱস প্ৰথমবাৰলৈ উদযাপন কৰা হয়। 1960 চনত পদাৰ্থবিজ্ঞানী থিয়'ডৰ মাইমানৰ দ্বাৰা লেজাৰৰ প্ৰথম সফল অস্ত্ৰোপচাৰৰ বৰ্ষপূৰ্তি উদযাপনৰ বাবে 16 মে দিনটো বাছনি কৰা হয়। পোহৰ দিৱসত কেৱল পোহৰৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত দিশবোৰেই নহয়, ইয়াৰ সাংস্কৃতিক, কলা আৰু শৈক্ষিক গুৰুত্বও উদযাপন কৰা হয়। বিজ্ঞান প্ৰতিষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান, সংগ্ৰহালয় আৰু সাংস্কৃতিক কেন্দ্ৰসমূহৰ দ্বাৰা আয়োজিত বিভিন্ন অনুষ্ঠান, বক্তৃতা, প্ৰদৰ্শনী আৰু প্ৰচাৰ কাৰ্যসূচীৰ জৰিয়তে বিশ্বজুৰি পোহৰ দিৱস পালন কৰা হয়। এই আন্তৰ্জাতিক পোহৰ দিৱসক মানৱ প্ৰগতি আৰু কল্যাণৰ ক্ষেত্ৰত পোহৰৰ গুৰুত্ব বৃদ্ধি কৰাৰ বাবে এক বিশ্বজোৰা পদক্ষেপ হিচাপে গণ্য কৰা হয়। এই দিৱসে পোহৰ আধাৰিত উদ্ভাৱন ব্যৱহাৰ কৰি জীৱনৰ মানদণ্ড উন্নত কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা বৃদ্ধি কৰে। সেয়ে কোৱা হয়, আজিৰ দিনটো বিজ্ঞান, প্ৰযুক্তি, সংস্কৃতি, কলা, শিক্ষা আদি সকলোৰে ক্ষেত্ৰত পোহৰৰ দ্বাৰা সম্ভৱ হোৱা সাফল্য আৰু প্ৰগতি উদযাপন কৰাৰ দিন। আহকচোন আমিও এই দিৱসৰ অংশীদাৰ হওঁ। ইতিহাসৰ পাতত আজিৰ দিনটোৰ গুৰুত্ব বিচাৰিলে আমি আৰু পাওঁ 1911 চনত কলকাতাত এছিয়াৰ বৃহত্তম জলধাৰা তালা টেংক নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়। 1931 চনত ভাৰতীয় ৰাজনীতিবিদ কে নটৱৰ সিঙৰ জন্ম হয়। 1999 চনত কুৱেটত মহিলাৰ প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
6: যোজনা উন নৌজৱানো কে লিয়ে হে, তাকি আপ জব 60 সাল কে হোগে, আপকো কভি কিসি কে সাহারে কি জরুরত না পড়ে, আপ আপনা বুঢ়াপা ভি গৌরব কে সাথ বিতা সকো।
5: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
4: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে সৰ্বভাৰতীয় প্ৰৱেশিকা পৰীক্ষাৰ নতুন দিন ঘোষণা কৰিলে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে। সংস্থাটোৱে জনোৱা মতে অহা 21 জুনত পুনৰ অনুষ্ঠিত হ'ব এই পৰীক্ষা। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত আগন্তুক কেইবাদিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। অহা 21 মেলৈকে অসম আৰু মেঘালয়ত ধুমুহা, বৰষুণ, বজ্ৰপাত হোৱাৰ সম্ভাৱনাৰ

কথা প্ৰকাশ কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। অসম বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে কালি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলে সপ্তমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হোৱা জ্যেষ্ঠ বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে। ৰাজ্যৰ প্ৰকৃতিপ্ৰেমীসকলৰ বাবে সুখবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বিশ্বনাথ বন সংমণ্ডলত উপগ্ৰহৰ সৈতে সংযুক্ত

বৰকাছটোৰ সৈতে কালি উপগ্ৰহৰ জৰিয়তে সংকেত লাভ কৰা গৈছে। সেয়ে উৎফুল্লিত হৈ পৰিছে বিশেষজ্ঞসকল। পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত ক্ৰমে 3.14 টকা আৰু 3.11 টকাকৈ দাম বৃদ্ধি কৰাৰ ফলত কালি গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম হৈছেহি 101.26 টকা আৰু ডিজেলৰ দাম হৈছেহি 92.55 টকা। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ দ্বাৰা উন্মোচন কৰা লিডছ 2025 শীৰ্ষক প্ৰতিবেদনত লজিষ্টিক খণ্ডত মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত 37,500 কোটি টকাৰ এক বিশাল কয়লা আৰু লিগনাইট গেছিকৰণ আঁচনিত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ মুখ্য উদ্দেশ্য হৈছে ভাৰতৰ শক্তি সুৰক্ষা নিশ্চিত কৰা আৰু বিদেশৰ পৰা হোৱা আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা। এক চমু ভ্ৰমণসূচীলৈ কালি UAEত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশখনত উপস্থিত হৈ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে ৰাষ্ট্ৰপতিক। মাত্ৰ 2-3 ঘণ্টাৰ বাবে UAE ভ্ৰমণৰ সময়তে দেশখনৰে কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন কৰিছে ভাৰতে। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহানক্ৰমে কেন্দ্ৰীয় আৰু বিভিন্ন ৰাজ্য চৰকাৰসমূহে পেট্ৰল ডিজেল ৰাহি কৰিবলৈ তৎপৰ হৈ থকাৰ সময়তে দিল্লীৰ ৰাজপথত কালিৰে পৰা আৰম্ভ হৈছে আন এক সেউজ বিপ্লৱ। এতিয়াৰে পৰা দেশৰ ৰাজধানীত সাধাৰণ জনতাই কেৱল মেট্ৰতেই নহয় ভ্ৰমণ কৰিব পাৰিব হাইড্ৰজেন চালিত বাছেৰেও। খেলৰ পৃষ্ঠাত ভাৰতৰ শীৰ্ষস্থানীয় ডাবলছ যুটি সাত্বিক ৰাণকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে থাইলেণ্ড অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। IPLৰ প্লে অফত প্ৰৱেশ কৰাৰ পথ কঠিন হৈ পৰিল চেন্নাই ছুপাৰ কিংছৰ দলটো। কালি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে 7 উইকেটত পৰাস্ত হয়। গুৱাহাটী মহানগৰ ডবা সন্থাৰ উদ্যোগত অহা 23 আৰু 24 মেত আৰজি বৰুৱা ৰোডস্থিত গুৱাহাটী ডবা একাডেমীত গুৱাহাটী মহানগৰ 9 বছৰ অনুৰ্ধ ডবা চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে সময়ো শেষ হৈ আহিল। আপোনাৰ আজি দিনটো শুভ আৰু মংগলময় হওক এই কামনাৰে মই লিউচিন্যা বৰচেতিয়াই অনুষ্ঠান ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী, আমাৰ উপন্যাস পাঠ অনুষ্ঠানটিৰ বাবে আয়োজন চলিছে এখন নতুন উপন্যাসৰ ধাৰাবাহিক পাঠৰ। এইখন হৈছে অসমৰ এগৰাকী বিশিষ্ট কবি লেখক দিলীপ ফুকনৰ উপন্যাস জল পদুমৰ পানচৈ। গোলাঘাট জিলাৰ বান বিধ্বস্ত এটি বিশাল অঞ্চল কুৰুৱাবাহীৰ লোকজীৱনক ভেটি কৰি দিলীপ ফুকনে ৰচনা কৰা এই উপন্যাসখনিৰ এয়া পূৰ্বাৱলোকন অনুষ্ঠান।

0: জলপদুমৰ পাঞ্চই উপন্যাসখনিৰ ভিতৰত কি আছে? উপন্যাসিক দিলীপ ফুকনে জনাইছে উপন্যাসখনিৰ সবিশেষ। তেখেতৰ সৈতে কথা পাতিছে ঋতুপৰ্ণ দাসে।
1: আপোনাক আমাৰ মাজলৈ আদৰণি জনাইছো।
2: এইখিনিতে আকাশবাণী গুৱাহাটীৰ সকলো কৰ্মকৰ্তা লগতে শ্ৰোতামণ্ডলীলৈ মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ।
1: জলপদুমৰ পাঞ্চই আমি ধাৰাবাহিক উপন্যাস পাঠ অনুষ্ঠানত প্ৰচাৰ কৰিবলৈ লৈছোঁ। এই উপন্যাসখনি আপুনি লিখোঁতে নিশ্চয়কৈ পাঠকক লক্ষ্য কৰি লিখিছিল। এতিয়া পাঠকৰ সেই স্তৰৰ পৰা সি আন এটা স্তৰলৈকে যাব, সেয়া হ'ল শ্ৰোতাৰ মাজলৈ যাব। আৰু শ্ৰোতাই এতিয়া উপন্যাসখন কাণেৰে চোৱাৰ এটা সুবিধা পাব, দেখাৰ সুবিধা এটা পাব। নিশ্চয়কৈ ইয়াৰ শিল্প মাধ্যমটো সলনি হ'ব। এই ক্ষেত্ৰত আপোনাৰ অভিমত কেনে?
2: নিশ্চয়, এজন উপন্যাসী বা গল্পকাৰে যেতিয়া কথাবিলাক লিখে তেতিয়া তেওঁ সন্মুখত পাঠক থাকে আৰু লগে লগে উপন্যাসিকজনে বা গল্পকাৰজনে যিবিলাক কেৰেক্টাৰ সৃষ্টি কৰে সেই সৃষ্টিৰ এজন এজন তেওঁ নিজেই হৈ পৰে। গতিকে এই কথাখিনি লক্ষ্য কৰি পেলাই লিখা হয় আৰু গোটেই চৰিত্ৰটোৰ ভিতৰত নিজকে সোমাই দিয়া হয়, সোমাই পেলাই লিখে। গতিকে এতিয়া যিহেতু এইটো পঠনৰ পৰা মানে শ্ৰুতিলৈ যাব, যিহেতু শুনা যাব, গতিকে এইখিনি যিটো এটা মাধ্যমটো বেলেগ হৈ যাব, তেতিয়া নিশ্চয় এইখিনি কাম যিসকলে ৰূপায়

0: ৰূপায়ণ কৰিব, তেওঁলোকে সেইভাৱে ল'ব আৰু তেনেকৈয়ে মানে গোটেই কাহিনীটো আগবাঢ়ি গৈ থাকিব।
1: এতিয়া আমি জল্পদুমৰ পানচৈৰ বিষয়ে অকণমান কথা আপোনাৰ পৰা জানিব খুজিছোঁ। জল্পদুমৰ পানচৈত কি আছে?
0: জল্পদুমৰ পানচৈত কি আছে বুলি সোধাৰ লগে লগে এটা কথা মনলৈ আহিছে যে জল্পদুমৰ পানচৈ কিয় লিখা হ'ল। কথাটো হ'ল তেনেকুৱা, ইয়াতে হ'ল কি, মই যিখন ঠাইত জন্মগ্ৰহণ কৰিছোঁ, যিখন ঠাইত মই ডাঙৰ দীঘল হৈছোঁ আৰু যিবিলাক সমস্যা তাত দেখিছিলোঁ বা যিটো নৈসৰ্গিক শোভা আছিল, যি জৈৱ বৈচিত্ৰ আছিল, এই সকলোখিনিৰে মই সাক্ষী। গতিকে যিহেতু এটা তাত প্ৰাকৃতিক পৰিঘটনা হৈ গ'ল, যিহেতু গোটেই অঞ্চলটোৱে আছিলে বানবিধ্বস্ত আৰু খহনীয়া অঞ্চল, দুখন নদীয়ে তাত খহনীয়াটোৰ সৃষ্টি কৰে, এখন হ'ল ব্ৰহ্মপুত্ৰ আনখন হ'ল ধনশিৰি। ইয়াৰ ফলত দেখা গ'ল যে মোৰ জন্মৰ পূৰ্বৰ পৰাই তাত এটা খহনীয়া ধাৰাবাহিকভাৱে চলি আছিল, কেতিয়াবা স্থবিৰ হয় কেতিয়াবা জোৰদাৰ
1: হয়।
0: মই নিশ্চয় জনাম, এই ঠাইখনৰ হ'ল কুৰুৱাবাহী অঞ্চলৰ কুৰুৱাবাহী সত্ৰখন পাইছে ধনশিৰি নদীয়ে, আৰু ইফালে তাৰ পৰা উত্তৰ ফালে গ'লে বা পশ্চিম দিশলৈ আগুৱাই গ'লে সেই গোটেই অঞ্চলটো এটা সময়ত মানে মৰিয়াহোলা অঞ্চল বুলি জনাজাত আছিল। যদিও এখন মূল গাঁও আছিল মৰিয়াহোলা, কিন্তু আশে পাশে থকা গোটেই অঞ্চলটোকে মৰিয়াহোলা অঞ্চল বুলি জনা যায়।
1: গোটেই ঠাইখন গোলাঘাট জিলাৰ অন্তৰ্গত,
0: গোলাঘাট জিলাৰ অন্তৰ্গত, তাতেই মোৰ জন্ম সেই অঞ্চলতে।
1: আপুনি সেই জৈৱ বৈচিত্ৰ নিজে পাইছিল?
0: নিশ্চয় পাইছো, সেইখিনি মই গোটেইখিনি তাৰ মাজতে আমি ডাঙৰ হোৱা, গতিকে সেইখিনি উপভোগো কৰিছো আৰু তাত যিবিলাক সমস্যা আহিছিলে সমস্যাবিলাকৰো আমি সন্মুখীন হৈছো,
1: যন্ত্ৰণা ভোগ কৰিছে, বিশেষকৈ বানপানীৰ পাছৰ সময়ছোৱা।
0: নিশ্চয় সেই গোটেইখিনি মানে অকল বানপানীয়ে নহয়, যেতিয়া খৰাং বতৰ আহি পৰে, যেতিয়া মানে সবফালে বতৰটো ভাল হৈ পৰে, ফৰকাল হৈ পৰে, বানপানী আঁতৰি যায়, তাৰপিছতে যেতিয়া কহুৱা চহুৱা ফুলে বা শৰৎ আহিলে, হেমন্ত আহিলে, শীত আহিলে, এই সময়ত আকৌ নৈসৰ্গিক শোভাটো বেলেগ হৈ
1: যায়
0: আৰু মানুহখিনিও আকৌ কামত লাগি যায়। গতিকে যিহেতু কৃষিভিত্তিক অঞ্চল, গতিকে সাধাৰণতে খেতিপথাৰতে মানুহখিনি তাত লাগি আছিল।
1: এটা শ্ৰোতাই নিশ্চয় জানিবলৈ মন কৰিব যে নৈসৰ্গিক শোভাৰে পৰিবেষ্টিত এই বৃহৎ মৰিয়াহোলা অঞ্চল য'ত বানপানীও তাণ্ডৱ চলায় আৰু তাৰপাছত আপুনি আকৌ কৈছে যে সৌন্দৰ্যৰে ভৰি পৰে, সেই অঞ্চলৰ কথা উপন্যাসৰ ওপৰত আপুনি কিয় লিখিব লগা হ'ল?
0: প্ৰথম কথা হ'ল, যদিও মোৰ উপলক্ষ্য আছিলে খহনীয়াত বিধ্বস্ত মানুহবিলাক, যিসকলে এই খহনীয়াত নিজৰ ঘৰ বাৰীও হেৰুৱাব লগা হৈছে, বানপানীৰ লগত যিটো সহাৱস্থান সেইটো সাধাৰণতে কৰে, কিন্তু খহনীয়া হোৱাৰ পিছত যেতিয়া মাটি বাৰী গুচি যায়, যোৱাৰ পিছত মানুহখিনি বাস্তুহাৰা হৈ পৰে, ছিন্নমূল হৈ পৰে, তাৰপিছত এটা সংগ্ৰামৰ কথাও আছিল। গতিকে মই সেই ঘটনাটো দাঙি ধৰিবৰ কাৰণে তাৰ লগে লগে মই যিখিনি পাইছিলোঁ তাত, যিটো তাত জৈৱ বৈচিত্ৰৰ কথা আছিল, যি পৰিৱেশ আছিল, প্ৰাকৃতিক পৰিৱেশ আছিল, সেইখিনিও দৰকাৰ জানিবৰ কাৰণে, সেইকাৰণে এইটো লিখা হৈছিল তেনেকৈ।
1: ইয়াত এজন ডেকা, তেওঁ নিজৰ গাঁওখনলৈ বুলি গৈ আছে আৰু তেওঁ চকুৰ সন্মুখত দেখা যিবোৰ দৃশ্য, মানুহৰ কথা, বা তেওঁ অলপমান অতীত মাধুৰীত ডুব গৈছে, তেওঁ অতীতটো মন্থন কৰিছে, এইখিনিতে বলো দোকানী দোকানখন আছিল, সেইখিনিতে দিনাই বুঢ়াই এনেকৈ সাধু কথা কৈছিল, এনেকৈ এটা বৰ্ণনা কৰা হৈছে। নায়কজনৰ যোগেদিয়েই গোটেই উপন্যাসখনৰ বৰ্ণনা হৈছে। নিশ্চয়কৈ আমি ভাবিব পাৰোঁ যে ঔপন্যাসিকজনেই নায়কজনৰ আন এটা ৰূপ।
0: নিশ্চয়, যিহেতু উপন্যাসিকজনে এটা চৰিত্ৰ নিৰ্মাণ কৰি লৈছে, তাৰপিছত তেওঁৰ দ্বাৰা কথাখিনি কোৱাইছে, সেয়া নিশ্চয় মানে লেখকজনৰে যিটো অভিজ্ঞতা সেইখিনি চাগে
1: পৰে। ইয়াত নায়কজনৰ নাম সোণমইনা
0: হয়।
1: আমি জানিব খুজিছোঁ এই কথাটোহে যে বানপানীয়ে এতিয়াও মানুহক অশান্তি কৰে, বিধ্বস্ত হয় মানুহ, বানপানীৰ পাছত বিভিন্ন ৰোগৰো চিকাৰ হয়, বা এই সামন্তবাদ একেবাৰে নাই নাই বুলিও কোনো কোনো অঞ্চলত এতিয়াও সি বৰ্তমান হৈ আছেই, আৰু মানুহৰ দুখ যন্ত্ৰণা ইয়াৰ শেষ হোৱা নাই। এই কথাবোৰ ঠিক একধৰণৰ তথ্যগত বিশ্লেষণৰ দৰেই চকুৰাগলৈ আহে। এই কথাখিনিকে যেতিয়া আপুনি লিপিবদ্ধ কৰি পেলাইছে আৰু তাক উপন্যাসৰ ৰূপ দিছে, নিতান্তই উপন্যাসৰ যিবিলাক উপাদান সাহিত্য ঠিক কৰি থৈছে বা অৱধাৰিতভাৱে আমি জানো সাহিত্য উপাদান, সেই উপাদানবিলাকৰো আপুনি সহায় ল'ব লগা হৈছে। ইয়াক সুখপাঠ্য ৰূপত পাঠকলৈ আগবঢ়াই দিওঁতে আপুনি কেনেধৰণৰ কৌশল অৱলম্বন কৰিছিল?
0: আচলতে মই সাহিত্যৰ যিবিলাক তত্ত্বগত নিয়মাৱলী আছে, মই সেইবিলাক সকলো ঠাইতে মানি চলা নাই। মই এজন দৰ্শক হিচাপে আৰু মই এজন ভুক্তভোগী হিচাপে, মই এজন সাধাৰণ চহা হিচাপে মই ক'বলৈ যত্ন কৰিছোঁ। এইখিনি কৰাৰ কাৰণে সম্ভৱতঃ সাধাৰণ পাঠক, যিসকলে সাহিত্যৰ লগত সম্পৰ্কও নাই, তেনেকুৱা পাঠকেও এই উপন্যাসখন পঢ়াৰ পিছত তেওঁলোকে নিজকে তাত বিচাৰি পালে। যিহেতু মই বিভিন্ন সাহিত্যৰ যিবিলাক তত্ত্বগত কথা কিছুমান আছে সেইবিলাকলৈ মই বৰ বিশেষ মন দিয়া নাছিলোঁ, কিন্তু মোৰ উপলক্ষ আছিলে সাধাৰণ মানুহখিনি, সেই অঞ্চলৰ মানুহ, বিশেষকৈ মই তেওঁলোকৰ কথাখিনিয়ে, তেওঁলোকক সন্মান জনাবৰ কাৰণেহে মই উপন্যাসখন ৰচনা কৰিছোঁ।

0: পঢ়িছিলোঁ।
1: উপন্যাসখন ৰচনাৰ আঁৰত কেৱল মানুহে পঢ়ি ভাল পাব সেই উদ্দেশ্যই নিশ্চয় নিহিত হৈ থকা নাই, আপোনাৰ আন কিছু উদ্দেশ্যও আছে মানুহক এক ধৰণৰ সজাগ কৰা। বিশেষকৈ উপন্যাসখন শ্ৰেণী সংগ্ৰামৰ এক দলিল হিচাপেও আমাৰ চকুৰ আগলৈ আহে, এই বিষয়ত আপোনাৰ অভিমত কি?
0: যিহেতু মই যিটো দৰ্শনত বিশ্বাস কৰোঁ, নিশ্চয় মোৰ গল্প বা কবিতা বা উপন্যাসত তাৰ প্ৰতিফলন ঘটাটো স্বাভাৱিক কথা। মই যি দেখিছোঁ তাকেই লিখি গৈছোঁ। ইয়াতে তুমি চাবা দুজন গোঁসাইৰ কথা, এজন সত্ৰাধিকাৰ আৰু এজন মাধৱ গোঁসাই, দুইজনেৰে সামাজিক যিটো অৱস্থান দুইজনৰ হয়তো একে, কিন্তু যিটো অৰ্থনৈতিক অৱস্থা দুইজনেৰে বেলেগ বেলেগ
1: বেলেগ বেলেগ।
0: গতিকে এজনৰ লগত আনজনৰ মানে যিটো শ্ৰেণীগত চৰিত্ৰ সেইটো নিমিলে। গতিকে অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাহে চৰিত্ৰবিলাক চোৱা হয়।
1: যিটো চেতনাৰে আপুনি উপন্যাসখনৰ প্ৰতিটো শব্দ লিখিছে, সেই চেতনাটোৰে উপন্যাসখন পঢ়া ঢুকি পোৱা মানুহ লগ পাইছেনে?
0: আচলতে উপন্যাসখনৰ ওপৰত যি ধৰণে আলোচনা হ'ব লাগিছিল হয়তো কিবা কাৰণত এইটো হোৱা নাই, কিন্তু পাঠক হিচাপে মই যিমানখিনি পাঠক পালোঁ তাৰ সৰহসংখ্যকেই মোলৈ মানে ফোন কৰি হ'লেও বা লগ পালেও উপন্যাসখনৰ কথা কৈছে। তাৰপৰাই মই গম পাইছোঁ যে তেওঁলোকে উপন্যাসখন গ্ৰহণ কৰিছে, বা মই উপন্যাসখনত যিখিনি উপস্থাপন কৰিলোঁ সেই কথাটো হৃদয়ংগম কৰিবলৈ সক্ষম হৈছে।
1: জল্পদুম পাঞ্চু আপোনাৰ প্ৰথমখন উপন্যাস
0: হয়? ইয়াৰ পাছত মানে আগবঢ়া নাই তেনেকে, উপন্যাসৰ কাৰণে সমল গোটোৱা হৈছে আৰু লিখাৰ প্ৰস্তুতিটো চলাই আছো, দেখা যাওক। আৰু জীৱনতনো কেইখন, দুখন তিনিখন চাৰিখন উপন্যাস লিখিলেই হ'ল আৰু, আমাৰ নিচিনা মানুহৰ কাৰণে বেছি নালাগে।
1: আপোনাৰ এখন সৰু উপন্যাসিকা আছে,
0: হয় হয়, অস্থি ধনখিৰিতিৰে,
1: সেইখনৰ বিষয়ে অকণমান শ্ৰোতাসকলক জনাব নেকি?
0: সেইখন মই এটা সৰুতে এটি এগৰাকী সাধাৰণ কাম কৰা মানুহে, আমাৰ ঘৰতে ধান চাউল ধৰা এগৰাকী মানুহ আহিছিল, কিবা বিনাই বিনাই কিবা এটা গীত গাইছিল। গীত গোৱাৰ পিছত সেইটো খুব আকৰ্ষণ কৰিছিল মোক, তাৰপিছতে সেই গীতটোকে লৈ অৱলম্বন কৰি আৰু আজিৰ পৰা প্ৰায় 100 বছৰ আগত তাৰ কেনেকুৱা আছিল, গাঁওখন কেনেকুৱা আছিল, কি ধৰণৰ আছিল, অৱশ্যে তেতিয়াও শোষণটো আছিল ক'ব নোৱাৰাকৈ, এই শোষণ বস্তুটো, শোষণৰ কাৰবাৰ যিটো চলি আছিল কেনেকে, এতিয়াৰ মই সৰুতে লগ পোৱা কিছুমান গাঁৱত দেখা কেৰেক্টাৰৰ লগত মিলাই চাইছিলোঁ যে এনেকুৱা হ'ব পাৰে। গতিকে সেই কথাটোখিনি আৰু এখন নৈপৰীয়া গাঁৱৰ কথাই লিখিছোঁ মই, অন্য বিশেষ নহয়, নৈপৰীয়া গাঁও, আৰু তাতো সেই মানুহখিনি ধনশিৰি খহনীয়াত পৰি পেলাই বেলেগ ঠাইলৈ আকৌ গুচি গৈছে, তেওঁলোকৰ সমাজখন কেনেকুৱা আছিলে সেইটোৰ ওপৰতহে লিখিছিলোঁ মই।
1: আপোনাৰ কবিতাৰ ক্ষেত্ৰত থকা যি শক্তিশালী স্থিতি, শেহতীয়াকৈ গদ্যত আপুনি যি ধৰণেৰে উপন্যাসত সোমাইছে, আমি যিখিনি সাধাৰণভাৱে পাইছোঁ তাৰ পৰা দুটা কথা খুব স্পষ্টভাৱে ওলায়। এটা হ'ল আপোনাৰ লেখাৰ বিষয়বস্তু এখন নদী, নদী পাৰৰ জনজীৱন, আৰু আনটো হ'ল শ্ৰেণী সংগ্ৰাম। ইয়াত বাৰু দৰ্শনতা কথা আছেই, কিন্তু নদীখনে আপোনাক বাৰে বাৰে টানে।
0: নদী মোৰ দ্বিতীয় মাতৃ। মই এটা কবিতাত লিখিছিলোঁ, লুইত মোৰ বোপাই, আই মোৰ ধনখিৰি, এনেকৈও লিখিছিলোঁ। নদী পাৰত যিহেতু আছিলোঁ, নদীপৰীয়া মানুহৰ যিটো সংস্কৃতি, যি কৃষ্টি, সেইবিলাকে মোক আকৰ্ষণ কৰিছিল। তদুপৰি মই আকৌ কৈছোঁ, প্ৰত্যেকটো ঋতুতে যিটো মানে নৈসৰ্গিক শোভা বাৰে বাৰে পৰিৱৰ্তন হয়, বাৰে বাৰে দেখিবলৈ পাওঁ, সিও মোক আকৰ্ষণ কৰিছিল। এতিয়াও মই নৈ পাৰত সাধাৰণতে বেছিকৈ ঘূৰোঁ, নদীৰ পাৰে পাৰে ফুৰিবলৈ যাওঁ। তদুপৰি নদীৰ পাৰত সৃষ্টি হোৱা যিবিলাক আমাৰ বিহুনাম, সেইবিলাকেও মোক বাৰে বাৰে আকৰ্ষণ কৰে।
1: শ্ৰোতাসকলক এইখিনিতে জনাব খুজিছোঁ যে দিলীপ ফুকন ডাঙৰীয়াই যুগুত কৰা লিখা এখন অতি যুক্তিনিষ্ঠ পুথি হ'ল। আকাৰত সৰু, কিন্তু তাৰ ভিতৰত থকা যিখিনি যুক্তিগত যুক্তিবাদী কথা সেইখিনি অতি বৃহৎ আকাৰৰ। আচলতে সেয়া হৈছে বুঢ়ী আইৰ সাধু, লোকজীৱনৰ মনোধ্বনি। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুৰ অন্তৰালত নিহিত উদ্দেশ্য বা তাৰ বিজ্ঞান সম্পৰ্কে আপুনি ফঁহিয়াই সেই পুথিখনত বৰ্ণনা কৰিছে।
0: বুঢ়ী আইৰ সাধু, লোকজীৱনৰ মনোধ্বনি, প্ৰথমতে এখন সৰুকৈ ওলাইছিলে কিতাপ, আৰু কথা গুৱাহাটী আলোচনীখনে বিচাৰিছিলে, লক্ষ্মীনাথ বেজবৰুৱাৰ 100 বছৰ পূৰ্তি উপলক্ষে তেতিয়া সেই লেখা হৈছিল। ইয়াৰ পিছতে যেতিয়া কিতাপ আকাৰে ওলালে, পিছলৈ এতিয়া তৃতীয় যিটো সংস্কৰণ ওলালে, সেইটো নামটো একেই থাকিল, কিন্তু লোকজীৱনৰ মনোধ্বনি বুলিয়ে দ্বিতীয় আৰু তৃতীয় যিটো সংস্কৰণ কিতাপখন ওলাইছে, আৰু কলেবৰটো অকণমান আগতকৈ বাঢ়িল। মই কৈছোঁৱেই যে আগতে মই যিবিলাক লোকসংস্কৃতি বা লোককথা, লোকগীত মাতৰ প্ৰতি মোৰ এটা আকৰ্ষণ আছিল, আৰু সৰুতে এইবিলাক পাই আছোঁ। আমাৰ মোৰ জন্মৰ যিখন ঠাই বা গোটেই অঞ্চলটো এইটোত সাংঘাতিকভাৱে চহকী। এতিয়াও মই জানো যে গোলাঘাট প্ৰায়বিলাক গাঁৱে লোকসংস্কৃতিত এতিয়াও চহকী, গতিকে সেইফালৰ পৰা মই এটা লোকসম্পদখিনি পালোঁ। ইয়াৰ পিছতে যিহেতু আমি বিজ্ঞান মনস্কতা, যিটো যুক্তিনিষ্ঠভাৱে বস্তুবিলাক চোৱা, যিবিলাক ঘটনা হৈ গৈছিল, অৰ্থনৈতিক কাৰণবিলাক, এইবিলাক ফঁহিয়া চোৱা হয়, এই দৰ্শনটো আমি

0: বিশ্বাস কৰোঁ। গতিকে তাত অলৌকিকতা বুলি কোৱাটো একো নাই, সকলো লৌকিক,
1: সকলো লৌকিক,
0: সকলো লৌকিক, অলৌকিকতা বুলি একো নাই। কিন্তু আমাৰ যিটো মন, আমাৰ যিটো মানস, আমাৰ যিটো এইবিলাকে অকণমান অলৌকিকতাটো ভাল পায় আৰু সেইকাৰণে এইবিলাকৰ সৃষ্টি হয় সাধুকথাবিলাকৰ তেনেকৈ। সেইটো কাৰণে মানে লোকজীৱনৰ অনুধ্বনি লিখা হৈছিল আৰু যুক্তিপূৰ্ণভাৱে কথাখিনি ক'বলৈ চেষ্টা কৰা হৈছিল।
1: জলপদুমৰ পাঞ্চু উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিলে নৱেম্বৰ মাহত 2013 চনত আৰু যোৱা প্ৰায় 13 বছৰে ইয়াৰ 3টা সংস্কৰণ প্ৰকাশ হৈছে আৰু পাঠক সমাজে আদৰি লৈছে। এই কিতাপখনৰ অংগসজ্জা কৰিছিলে জেপুলিন ফুকনে, আপোনাৰ এই দুহিতা, আৰু ইয়াৰ প্ৰচ্ছদ পটটো সুন্দৰকৈ অংকন কৰিছিলে মঞ্জিত ৰাজখোৱাই আৰু এই কিতাপখন প্ৰকাশ কৰি উলিয়াইছিলে প্ৰয়াস অধ্যয়ন চক্ৰই। এই কিতাপখন বৰ বেছি ক'লে বৰ নহয়, আপুনি যিহেতু সেইধৰণে যিহেতু খুব সংক্ষিপ্ত বিশ্লেষণেৰে বাহুল্য নকৰি বা চৰ্বিযুক্ত লেখা এটা আমালৈ পাঠক সমাজলৈ নিদিয়ে আৰু বিশেষকৈ কবিসকলৰ সেই মিতব্যয়তাটো থাকে বাৰু শব্দ ব্যৱহাৰত, গতিকে এখন মাত্ৰ 164 পৃষ্ঠাৰ এখন উপন্যাস। আমাৰ 20 মিনিটৰ ধাৰাবাহিক পাঠক উপন্যাসত বৰ বেছি খণ্ড প্ৰচাৰ নহ'ব, কম খণ্ডতে আমি জলপদুমৰ পাঞ্চই পাঠ সামৰিব পাৰিম। অহা সপ্তাহৰ পৰা প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু পিছদিনা পুৱা অৰ্থাৎ শনিবাৰে পুৱা 7:30 এই উপন্যাসখনৰ ধাৰাবাহিক পাঠ প্ৰচাৰ হ'ব। লেখক হিচাপে আমি আপোনাকো অভিনন্দন জনাইছোঁ।
0: উপন্যাসখনৰ পাঠৰ যোগেদি শ্ৰোতাসকলে হয়তো নিজক বিচাৰি পাব, অতীতলৈ ঘূৰি যাবলৈ এটা সুবিধা পাব, তদুপৰি যিটো সংগ্ৰাম সেই সংগ্ৰামৰ ভাগিদাৰ হ'বলৈ নিশ্চয় সুবিধা পাব বুলি মই আশাবাদী। আৰু লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তা বিষয়ববীয়া আৰু শ্ৰোতামণ্ডলীলৈ এইখিনিতে মই মোৰ ধন্যবাদ আৰু শ্ৰদ্ধা আগবঢ়ালোঁ। লগে লগে এই উপন্যাসখন জলপদুমৰ পাঞ্চৈত যিসকলে এই চৰিত্ৰখিনি ৰূপায়ণ কৰিব পাঠৰ যোগেদি সেই সকলো শিল্পীলৈ মোৰ ফালৰ পৰা অভিনন্দন তথা মোৰ ফালৰ পৰা শ্ৰদ্ধা আৰু স্নেহ মই জ্ঞাপন কৰিলোঁ।
2: সেয়া আছিল জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ লেখক দিলীপ ফুকন। এই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ সামগ্ৰিক পৰিকল্পনা আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। শ্ৰীদাসে জলপদুমৰ পাঞ্চৈৰ পাঠো আগবঢ়াব। ঋতুপৰ্ণ দাসৰ কণ্ঠত এয়া জলপদুমৰ পাঞ্চৈ উপন্যাসখনি।

ভৰ দুপৰীয়া পথাৰৰ মাজে মাজে খোজ দি সি দেখিলে তাহানিৰ চলা বিলখনৰ চিনচাপ নাই। ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল চলা, বৰাগী চলা আৰু খেৰণি তিনিওখন বিল। বিশাল এলেকাজুৰি থকা বিলকেইখনৰ পাৰ চিৰসেউজীয়া গুগুল বন, পাতিদৈ, কঠ বন আৰু নলখাগৰিয়ে এসময়ত গেজেপনী মাৰি আছিল। বিলৰ পানীত শিঙৰি, উৎপল ভেঁট আৰু এচোৱাত পদুমৰ পাহিয়ে ৰূপৰ পোহাৰ মেলিছিল। ৰিব ৰিব বতাহে তোলা সৰু সৰু ঢৌবোৰ ৰ'দ পৰি ভগা কাঁচৰ টুকুৰা যেন হৈ চিকমিকাই উঠিছিল। মাজে মাজে ঘিলাহাঁহ, হাড়গিলা, শামুক ভঙা, দৈকলা, সাৰেং, শৰালিৰ জাকে কৰা জলকেলিৰ নয়নাভিৰাম দৃশ্যবোৰো তাৰ চকুৰ আগত ভাঁহি উঠিল। শূন্য, এতিয়া সকলো খালী হৈ গ'ল। তাৰ ঠাইত এতিয়া বালি, বালি আৰু বালি। সুঠ বগা ঢকঢকীয়া বালি এতিয়া যেন দিগন্তজুৰি পৰি আছে। এই বিস্তৃত বালিৰাশিৰ পৰা এতিয়া উৰি আছে জলীয় বাষ্প। অনৰ্গল উৰি থকা বাষ্পখিনিয়ে ওপৰৰ শূন্যতাখিনিত যেন অনুভূত নোহোৱা এক মৃদু কম্পনৰ সৃষ্টি কৰিছে তাৰ এনে লাগিল। তাৰ পাছত সি বাওঁ দিশৰ গাঁওখনলৈ চালে। একেই বাঁহনি কাঠনিৰে ভৰা যুগলাতি গাঁওখন কোনো ক্ষয় ক্ষতি নোহোৱাকৈ আগৰ দৰেই আছে। কিন্তু ওচৰৰ প্ৰাকৃতিক দৃশ্যপটৰ সলনিয়ে যেন গাঁওখনৰ পূৰ্ণাংগ চেহেৰা সলনি কৰি পেলালে। ওচৰতে এডৰা কৰিয়নি দেখি সি ভাবিলে স্লুইচ গেটলৈ বেছি দূৰ নাই। সেই পুৰণি স্লুইচ গেটখনৰ কাষতে মথাউৰিৰ দাঁতিত মনেশ্বৰ ককাইদেউৰ ঘৰ বুলি সি শুনি আহিছে। সি তালৈকে আগবাঢ়িছে। মনেশ্বৰ ককাইদেউ, এই নামটোৱেই তাৰ মনলৈ এতিয়াও এশটা নঢল বোৱাই আনে। এক শীতল অনুভূতি, এক অনিৰুদ্ধ প্ৰেৰণাৰ স্ৰোত। বৰ মৰমীয়াল আছিল মানুহজন। কি আকুল হৃদয়, কিমান ৰসাল কথাৰ মৌচাক এই মানুহজন। সিহঁত যেতিয়া লৰামতীয়া হৈ আছিল, সিহঁত যেতিয়া চেমনীয়া হৈছিল, তেতিয়াই এই মানুহজনে চোটমহীয়া হাবিত সোমাই শুকান গছৰ পাতত মচক মচক খোজ দি দি গাঁৱৰ ল'ৰাবোৰক লগত লৈ জাত জাত বিহুনাম শিকাইছিল। যধে মধে বিহুনাম নহয় দেই মইনাহঁত, প্ৰথমে যোজনা, তাৰপাছত চেনেহ, চেনেহৰ পাছত পিৰি।

0: প্ৰীতি, প্ৰীতিৰ পাছত বিৰহ, বিৰহৰ পাছতহে মিলনৰ গান গাব লাগে। পোনচাতেই প্ৰীতি বা মিলনৰ বিহুনাম নাগায়, কথাটো মনত ৰাখিবি হওক। হয়, মানুহজনে জাত জাতকৈ বিহুনাম শিকাইছিল। ওপৰ দৈয়ঙীয়া, মইনাপৰীয়া, অকলে ৰান্ধি খাই ভাত। কোনোবা এটাই সোধে, মনে কয়দো মইনাপৰীয়া বুলি যে গালে, মইনা পাৰনো ক'ত? আমাৰ এইফালে ধনশিৰি পাৰ, দিছৈ পাৰহে আছে। হু হুকৈ হাঁহি মানুহজনে বকলা মেলিব। এজাক চেমনীয়া ল'ৰা লগত লৈ মনেশ্বৰে যেতিয়া গাঁৱৰ মাজেৰে বাট বোলে, তেতিয়া ঘৰৰ চোতালৰ পৰাই কোনোবা গৃহস্থই মাত লগায়, মনেশ্বৰ, তোমাৰ সৈন্যসকলক চম্ভালি ৰাখিবা দেই, গোটেই যাক সোমাই আমাৰ অশোকবন ধ্বংস নকৰিলেই ৰক্ষা। কোনোবাই আকৌ সোধে, অ, সেয়া মনেশ্বৰ নে? তুমি ল'ৰা মুখা তেনেই বলিয়া কৰিলাহে, মুখত হৰিনাম নাই, খালি বিহু নাম। চতৰ বিহুলৈ ছমাহ থাকোঁতেই ইহঁতে ওলাহত হাত দাঙি নচা হ'ল। চাবা দেই, এই যাক কাললৈ উঠিছে নে ভাললৈ উঠিছে ঠিক নাই। চ'তমহীয়া জোনাক নিশা মনেশ্বৰে নিজৰ ঘৰৰ চোতালত আঠ নটামান ল'ৰাৰ হাতে হাতে নিজ হাতে সজা মহৰ শিঙাৰ পেপা তুলি দি বজাবলৈ শিকায়। ধনশিৰি নৈ খহনীয়াত পৰি এদিন মনেশ্বৰহঁতৰ গাঁওখনৰ মানুহবোৰ দিহিঙে দিপাঙে গুচি গ'ল। নাই, মনেশ্বৰ ককাইদেউহঁত ইয়াৰ পৰা গুচি যোৱাৰ পাছত কোনোদিনে সোণমইনাই তেওঁক লগ পোৱা নাই। মাথো ক'ৰবাত পেপাৰ মাত শুনিলে চেৰেংকৈ তেওঁলৈ মনত পৰে। মানুহজনৰ হিয়া উপচি থকা মৰমে তাৰ মনত এনে সাঁচ বহুৱালে যে মানুহজনক আকৌ আজি লগ পাব বুলি তাৰ গা হাতখন হাতখন লাগিল। আনন্দৰ ঢৌ পাৰ ভাঙি ওলাই আহিব খুজিলে। কেনে আছে মানুহজন, কেনে আছে জেউতী বাইদেউ? মনেশ্বৰ আৰু জেউতী দুয়োৰে ল'ৰা ছোৱালীহঁতো চাগৈ মানুহহালৰ দৰেই ৰঙিয়াল মৰমীয়াল হ'ব।
1: জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠ শুনিবলৈ পাব অহা শুকুৰবাৰৰ পৰা। প্ৰতি শুকুৰবাৰে নিশা 8:02 আৰু সেই খণ্ডৰ পুনৰ প্ৰচাৰ পাছদিনা পুৱা অৰ্থাৎ প্ৰতি শনিবাৰে পুৱা 7:30 শুনিবলৈ পাব। আশা কৰোঁ আমাৰ এই নতুন আয়োজন শ্ৰৱণ কৰি ভুল ভাল জনাব। অহা শুকুৰবাৰে এই একে সময়তে জলপদুমৰ পাঞ্চৈ উপন্যাসখনিৰ প্ৰথম খণ্ডটিৰ সৈতে আপোনালোকক লগ পাম। আজিৰ পূৰ্বাৱলোকন অনুষ্ঠানটি ইমানতেই সামৰিব।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: সলাওক সলাওক অভ্যাস সলাওক, এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্ব লাভৰ পাছতে মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীবৰাই ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে পুনৰবাৰ এই বিভাগৰ দায়িত্ব লাভ কৰিছে। কালি বিভাগীয় বিষয়াসকলৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে জনোৱা অনুমোদনসমূহ কাৰ্যকৰী কৰিবলৈ পূৰ্বৰ চৰকাৰে মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইবাৰ তেওঁ বাকী ৰোৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িব বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
2: আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্বও অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্বও অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেওটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম।
1: বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুৎ বৰদলৈ, দীপ্তৰঞ্জন শৰ্মাকে ধৰি 11 জনক সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা 6 মাহৰ ভিতৰতে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমান টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই অহা 21 জুনত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীট পুনৰ অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত সংস্থাটোৱে পৰীক্ষাৰ্থী তথা তেওঁলোকৰ অভিভাৱকসকলক শুদ্ধ তথ্যৰ বাবে কেৱল NTAৰ সংশ্লিষ্ট যোগাযোগ মাধ্যমৰ ওপৰতহে ভৰসা কৰিবলৈ আহান জনাইছে। ইয়াৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগত যোৱা 3 মে'ত অনুষ্ঠিত নীট বাতিল কৰা হৈছিল। বিষয়টো সম্প্ৰতি কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে তদন্ত কৰি আছে। পৰীক্ষাৰ্থীসকলে অহা বৃহস্পতিবাৰৰ ভিতৰত তেওঁলোকৰ বৰ্তমানৰ ঠিকনা দাখিল কৰাৰ উপৰি নিজৰ সুবিধা অনুসৰি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া চহৰসমূহ বাছনি কৰিব পাৰিব বুলি ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই জনাইছে। 21 জুনৰ বিয়লি 2 বজাৰ পৰা 5:15 পৰীক্ষা অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলে অহা 14 জুনৰ ভিতৰত প্ৰৱেশ পত্ৰ লাভ কৰিব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কালি এখন সংবাদমেলত প্ৰকাশ কৰে। সংবাদমেলত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাত নিৰ্দিষ্ট সংস্কাৰৰ প্ৰয়োজন বুলি স্বীকাৰ কৰি ভৱিষ্যতে আসোৱাহসমূহ দূৰ কৰি পৰীক্ষা ব্যৱস্থা নিৰ্ভৰযোগ্য কৰি তোলাৰ ক্ষেত্ৰত পদক্ষেপ লোৱা হৈছে বুলি উল্লেখ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ক প্লেটিনিয়াম ছাষ্টেইনেবল কেম্পাছৰ স্বীকৃতি প্ৰদান কৰা হৈছে। ধৰিত্ৰী সপ্তাহ উপলক্ষে যোৱা 22 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈ অনুষ্ঠিত কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ সক্ৰিয় অংশগ্ৰহণ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে এই সন্মান আগবঢ়োৱা হয়। ৰিচাৰ্চ হাইটছ ফাউণ্ডেশ্যন আৰু এনভাইৰনমেণ্টেল প্ৰটেকশ্যন ট্ৰেইনিং এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ যৌথ উদ্যোগত আয়োজিত ভাৰত এনভাইৰনমেণ্ট প্ৰগ্ৰেমে ভাৰত ছাষ্টেইনেবিলিটি কেম্পাছ মিছন 2026ৰ অধীনত এই স্বীকৃতি প্ৰদান কৰা হৈছে। বিশ্ববিদ্যালয়খনে বিভিন্ন কাৰ্যসূচীৰ ভিতৰত 6টা কাৰ্যসূচী সফলতাৰে সমাপন কৰাৰ বাবে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হয়। দেশৰ 500খন বিশ্ববিদ্যালয়, মহাবিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

0: Singles pair of Satwik Sairaj Ranki Reddy and Chirag Shetty to take on Malaysian duo in semi-finals of Thailand Open. And with that, we end the morning news. Have a nice day.
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এ আই আৰ মোবাইল এপতো শুনিব পাৰে। আগবঢ়োৱা হৈছে সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

গীতিমালিকা অনুষ্ঠানত প্ৰথমে শুনোৱা হওক খগেন মহন্তৰ কণ্ঠৰ গীত। গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী বিজন দত্ত, গীতিকাৰ লক্ষ্য হীৰা দাস, প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

গীতিমালিকাত এইবাৰ শুনোৱা হওক ৰহিমা কলিতা বেগমৰ কণ্ঠৰ লোহিন্দ্ৰ কুমাৰ শইকীয়া ৰচিত গীত, প্ৰযোজনা বিপুল বৰুৱাৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50%

0: হরে হায়, তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার।
1: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
2: গীতিমালিকাৰ শেষত শুনক পৰাগ কুমাৰ ভট্টাচাৰ্যৰ ৰচনাৰে সদানন্দ গগৈৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহকি যাব নালাগে, পিছ হুহকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
1: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
2: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
1: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।

আজি পুৱা 10:30 বজাত ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আজি দিনৰ 12:15 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী জয়িতা চেতিয়াৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ শ্ৰুতি ডেকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ

0: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ, পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যত নতুন চৰকাৰে দায়িত্ব গ্ৰহণৰ পাছতে চৰকাৰৰ কাম কাজ তথা উন্নয়নমূলক পদক্ষেপসমূহক নতুন গতি প্ৰদানৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো বিভাগীয় বৈঠকত মিলিত হয়। মুখ্যমন্ত্ৰীয়ে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ সৈতে হোৱা বৈঠকত কৃষকসকলৰ পৰা ধান সংগ্ৰহৰ স্থিতি মূল্যায়ন কৰে। তেওঁ বিষয়াসকলক কৃষকসকলৰ পৰা ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অধিক সহজ কৰি তুলিবলৈ পৰামৰ্শ দিয়ে। ডঃ শৰ্মাই লগতে কৃষকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ বাবে উচিত মূল্য লাভ কৰাটো নিশ্চিত কৰি এইবাৰো ধান ক্ৰয়ত অধিক গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। বিত্ত বিভাগৰ সৈতে হোৱা আন এখন বৈঠকত মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনিসমূহৰ স্থিতি পৰ্যালোচনা কৰাৰ উপৰি সমাগত বাজেট অধিৱেশনৰ পূৰ্বে ৰাজ্যৰ বিত্তীয় ব্যৱস্থা তথা জনসাধাৰণৰ প্ৰস্তুতি পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোকপাত কৰে। মুখ্যমন্ত্ৰীয়ে লোক নিৰ্মাণ বিভাগৰ সৈতেও বৈঠকত মিলিত হয়। তেওঁ অসম মালাকে ধৰি ৰাজ্যৰ মুখ্য যোগাযোগ আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিষয়াসকলক পথ আৰু দলং নিৰ্মাণৰ কাম ত্বৰান্বিত কৰাৰ লগতে ইয়াৰ গুণগত মানত গুৰুত্ব আৰোপ কৰিবলৈ আহান জনায়। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কালি বটদ্ৰৱাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন বিভাগৰ সৈতে আলোচনা কৰা হৈছে। তদুপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈকে ৰূপায়ণ নোহোৱা প্ৰকল্প আৰু ৰূপায়ণৰ বাবে চিন্তা চৰ্চা কৰি থকা প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হৈছে। শেহতীয়া নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছত চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও নিশ্চিতভাৱে বৃদ্ধি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বৃদ্ধি পাব। অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্ব লাভৰ পাছতে মন্ত্ৰী অতুল বৰাই কালি গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক ক্ষেত্ৰত অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। শ্ৰীবৰাই ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰীসভাৰ সদস্য হিচাপে পুনৰবাৰ এই বিভাগৰ দায়িত্ব লাভ কৰিছে। কালি বিভাগীয় বিষয়াসকলৰ সৈতে শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ বাবে গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিয়ে জনোৱা অনুমোদনসমূহ কাৰ্যকৰী কৰিবলৈ পূৰ্বৰ চৰকাৰে মন্ত্ৰীসভাত সিদ্ধান্ত গ্ৰহণ কৰিছিল। এইবাৰ তেওঁ বাকী ৰোৱা কামখিনি সম্পূৰ্ণ কৰাৰ বাবে আগবাঢ়িব বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
1: আজি কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াৰ লগতে আমিও শপত লৈছোঁ, মন্ত্ৰিত্বৰ দায়িত্বও অৰ্পণ কৰিছে, পুনৰাই অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ দায়িত্বও অৰ্পণ কৰিছে। মই আজিৰে পৰা কাম আৰম্ভ কৰিম। কালি অনানুষ্ঠানিকভাৱে আমাৰ বিষয়াসকলৰ লগত কেওটা ডিপাৰ্টমেণ্টৰ কথা বতৰা পাতিছোঁ আৰু এইটোতো মোৰ কাৰণে নতুন বিভাগ নহয়, এটা পুৰণা বিভাগ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিয়ে দায়িত্ব দিছে মই নিষ্ঠাৰে সেই দায়িত্ব পালন কৰিম।
0: বিধানসভা নিৰ্বাচনৰ পাছতে শাসনাধিষ্ঠিত বিজেপিয়ে নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কালি এখন জাননীৰ জৰিয়তে নগাঁও লোকসভা উপ নিৰ্বাচন পৰিচালনাৰ বাবে বিধায়ক পীযুষ হাজৰিকাক আহ্বায়ক হিচাপে লৈ এখন সমিতি গঠন কৰিছে। সমিতিখনত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক প্ৰদ্যুত বৰদলৈ, ডিপ্লু ৰঞ্জন শৰ্মাকে ধৰি 11 জনক সদস্য হিচাপে ৰখা হৈছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ সাংসদ হৈ থকা অৱস্থাতে প্ৰদ্যুত বৰদলৈয়ে বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছপুৰ বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হৈছিল। সেয়ে অহা ছমাহৰ ভিতৰতে সমষ্টিটোৰ বাবে উপ নিৰ্বাচন অনুষ্ঠিত হ'ব। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। বিটিএডি অঞ্চলত পৰীক্ষাত কৃতিত্ব

0: পল্লৱ দাস নামৰ এজন যুৱকক আটক কৰে। চিৰাং জিলাৰ বিজনী মহকুমাৰ উত্তৰ শিলবাৰীত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত এহাল পতি পন্নীৰ মৃত্যু হোৱাৰ লগতে তেওঁলোকৰ এটি কণমানি সন্যা সন্তান গুৰুতৰভাৱে আহত হয়। আঘাতপ্ৰাপ্ত শিশুটি বৰ্তমান চিকিৎসাধীন হৈ আছে। শিলবাৰী নিবাসী চি আই এছ এফৰ জোৱান ৰাহুল ৰয় আৰু তেওঁৰ পন্নী তথা কন্যা শিশুটি স্কুটিৰে ঘৰলৈ আহি থকাৰ সময়তে বিজনী শুকলুং পথত এখন চাৰিচকীয়া তীব্ৰবেগী বাহনে তেওঁলোকক মহতিয়াই লৈ যায়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়ন্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়ন্টছে 188 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 16 অভাৰ 4 বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্মা চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অত্যাধুনিক শৈক্ষিক গৱেষণা আৰু বাস্তৱ ক্ষেত্ৰত এ আই প্ৰয়োগৰ হেতু হিচাপে কাম কৰাৰ বাবে অসম সন্তান ডঃ ৰঞ্জয় আদিত্য কৃষ্ণলৈ পিপল টু ৱাচ 2026 সন্মান আগবঢ়োৱা হৈছে। অসমীয়া প্ৰতিদিন কাকতে বিশ্বৰ এ আই শীৰ্ষ বিজ্ঞানীৰ তালিকাত অন্তৰ্ভুক্ত অসমৰ ৰঞ্জয় আদিত্য কৃষ্ণ শিৰোনামেৰে বাতৰিটো প্ৰকাশ কৰিছে। পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত 3 টকাকৈ দাম বৃদ্ধি হোৱাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতৰ লগতে আজি প্ৰকাশিত প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোৰ আমাৰ অসম কাকতৰ শিৰোনাম পেট্ৰল ডিজেলসহ সকলো ইন্ধনৰ ব্যাপক দাম বৃদ্ধি। চাউল দাইলৰ পৰা গাখীৰলৈ প্ৰতিবিধ খাদ্য সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 21 জুনত নীট পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব। বাতৰিটোক দ্য টাইমছ অৱ ইণ্ডিয়া আৰু দৈনিক অগ্ৰদূত কাকতে গুৰুত্ব দিছে। আবুধাবিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিপুল আদৰণি জনোৱাৰ বাতৰি দৈনিক জনভূমি কাকতৰ লগতে আন আন কাকতসমূহেও আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। অহা জুলাই মাহৰ প্ৰথম সপ্তাহত অসম বিধানসভাৰ চলিত বিত্তীয় বৰ্ষৰ বাজেট অধিৱেশন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীয়ে কালি শপত গ্ৰহণ কৰাৰ বাতৰি দ্য চেণ্টিনেল কাকতৰ লগতে আন আন কাকতসমূহেও প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে কাজিৰঙাত দেশৰ প্ৰথমটো উপগ্ৰহ টেগযুক্ত গংগা ছফ্ট চেল কাছ মুকলি কৰাৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 22.3 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম আৰু মেঘালয়ৰ লগতে মিজোৰাম ত্ৰিপুৰাতো মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। যোৰহাট নিবাসী জ্যেষ্ঠ সংগীত শিল্পী গীটাৰবাদক তথা অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ প্ৰাক্তন অধ্যাপক ৰূপক বেজবৰাৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 80 বছৰ। 60ৰ দশকৰ শেষৰ ফালে ৰেইনবো নামৰ এটা বেণ্ড গঠনেৰে সংগীত জীৱন আৰম্ভ কৰা ৰূপক বেজবৰাই তেওঁৰ পন্নী সুগায়িকা লীনা বেজবৰাৰ সৈতে ৰাজ্যৰ বিভিন্ন মঞ্চত সংগীতৰ অনুষ্ঠান পৰিৱেশন কৰি আদৰ বুটলিছিল। তেখেতৰ মৃত্যুত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন চৰকাৰৰ দায়িত্ব গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বিভাগৰ সৈতে পৰ্যালোচনা বৈঠক। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি আৰম্ভ। পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়ন্টছৰ 7 উইকেটত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, জিলাৰ ৰেহৰূপ অনুষ্ঠানলৈ আপোনাক আদৰণি জনাইছো। আজি এই অনুষ্ঠানত শুনক নগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে নগাঁৱৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়া।

0: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিত অসম বিধানসভাৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাৰ পাছত যোৱা 4 মে'ত নিৰ্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। এই ভোটগণনা প্ৰক্ৰিয়াত নগাঁও জিলাৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত 4টা সমষ্টিত বিজেপি মিত্ৰজোঁটৰ আৰু 3টাত বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিবলৈ সমৰ্থ হয়। এই সন্দৰ্ভত আমাক অধিক জনাইছে মুনীন্দ্ৰ শইকীয়াই।
1: জিলাখনৰ 7টা বিধানসভা সমষ্টিৰ ভিতৰত বিজেপি মিত্ৰজোঁটৰ 4টা সমষ্টিত আৰু কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্যমঞ্চৰ 3টা সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয়। প্ৰাক্তন মন্ত্ৰী কেশৱ মহন্ত এইবাৰ পঞ্চমবাৰৰ বাবে কলিয়াপুৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। মহন্তই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় জিতেন কৰক পৰাস্ত কৰি পুনৰবাৰ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। কেশৱ মহন্তই 74,029 ভোট পোৱাৰ বিপৰীতে জিতেন কৰে 56,109 ভোট লাভ কৰে। এইফালে নগাঁও বটদ্ৰৱাৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই তৃতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। এইবাৰ তেওঁ অভিলেখ সংখ্যক 1,12,644 ভোট লাভ কৰি বিজয়ী হৈছে। তেওঁ নিকটতম প্রতিদ্বন্দ্বী কংগ্রেস দলৰ প্রার্থী ডাক্তৰ সমুৱাই 51,680 ভোট লাভ কৰে। ব্ৰহ্মপুৰ বিধানসভা সমষ্টিত জিতু গোস্বামীয়ে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী বিৰোধী ঐক্যমঞ্চৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাইক পৰাস্ত কৰি দ্বিতীয়বাৰলৈ অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে 1,16,740 ভোট পোৱাৰ বিপৰীতে ৰাজেন গোহাই 60,835 ভোট লাভ কৰে। ৰহাত বিজেপি দলৰ প্ৰাৰ্থী শশীকান্ত দাসে তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী উৎপল বনেক পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। সমষ্টিটোত শশীকান্ত দাসে 110,260 ভোট লাভ কৰাৰ বিপৰীতে উৎপল বনে 90,260 ভোট লাভ কৰে। ৰূপহীহাট সমষ্টিত কংগ্ৰেছ দলৰ নুৰুল হুদাই তেওঁ নিকটতম প্ৰতিদ্বন্দ্বী AIUDFৰ শীৰ্ষ নেতা তথা প্ৰাক্তন বিধায়ক আমিনুল ইছলামক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে অসম বিধানসভালৈ নিৰ্বাচিত হৈছে। ৰূপহীহাটত কংগ্ৰেছ দলৰ নুৰুল হুদাই 1,32,752 ভোট পোৱাৰ বিপৰীতে AIUDFৰ আমিনুল ইছলামে 64,728 ভোট লাভ কৰে। আনহাতে চামগুৰিত কংগ্ৰেছৰ তানজিল হুছেনে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপি দলৰ অনিল শইকীয়াক পৰাস্ত কৰি অসম বিধানসভালৈ পোনপ্ৰথমভাৱে নিৰ্বাচিত হৈছে। তানজিল হুছেনে 143,526 ভোট পোৱাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অনিল শইকীয়াই 36,238 ভোট লাভ কৰে। বিজেপি দলৰ প্ৰাৰ্থী অনিল শইকীয়াই 1,07,288 ভোটৰ ব্যৱধানত পৰাস্ত হয়। ইপিনে ধিং বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ ৰাজ্যৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী AIUDFৰ মতিউৰ ৰহমানক পৰাস্ত কৰি অসম বিধানসভালৈ পোনপ্ৰথমবাৰৰ বাবে নিৰ্বাচিত হৈছে। মেহবুব মুক্তাই 1,30,975 ভোট পোৱাৰ বিপৰীতে AIUDFৰ মতিউৰ ৰহমানে 59,543 ভোট লাভ কৰে।
0: যোৱা 29 এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সচিব ডঃ সজ্জন সিং যাদৱে নগাঁও জিলাত ৰূপায়িত বিভিন্ন আঁচনি পৰিদৰ্শন কৰে। নগাঁও জিলা প্ৰশাসনৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়া, আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাসক লগত লৈ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সচিবগৰাকীয়ে কেইবাখনো আঁচনিৰ কাম কাজৰ বুজ লয়। এই সম্পৰ্কে অধিক শুনোৱা হওক আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াৰ পৰা।
1: কেন্দ্ৰীয় চৰকাৰ বিত্ত মন্ত্ৰালয়ৰ ব্যয় বিভাগৰ বিশেষ সচিব ডঃ সজ্জন সিং যাদৱে যোৱা 29 এপ্ৰিলত নগাঁও জিলা ভ্ৰমণ কৰি কেইবাখনো আঁচনিৰ কাম কাজৰ বুজ লয়। বিশেষ সচিবগৰাকীয়ে এই ভ্ৰমণকালত জিলাখনত মূলধনী ব্যয়ৰ বাবে ৰাজ্যসমূহত বিশেষ সাহায্য আঁচনিৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন উন্নয়নমূলক প্ৰকল্প পৰ্যবেক্ষণ কৰি নিৰ্মীয়মান কাম কাজৰ খতিয়ান লয়। যাদৱে প্ৰথমে নগাঁও চহৰৰ মাজমজিয়াস্থিত নগাঁও আৰক্ষী ছাউনীত আৰক্ষী কৰ্মীসকলৰ আৱশ্যিক সুবিধা বৃদ্ধিৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা 16টা আৱাস সম্বলিত 4-মহলীয়া ভৱনটো পৰিদৰ্শন কৰে। ইয়াৰ পিছতে বিশেষ সচিবগৰাকীয়ে কৰ্মৰত মহিলাসকলৰ বাবে শিৱনগৰস্থিত ৰাজ্যিক মহিলা আৰু শিশুগৃহৰ চৌহদত মিছন শক্তিৰ অধীনত নিৰ্মীয়মান সখী নিবাস নামৰ হোষ্টেলটো পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতি বুজ লয়। এই পৰিদৰ্শনকালত তেওঁ জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াৰ লগতে অভিযন্তাসকলৰ লগত পুংখানুপুংখভাৱে মত বিনিময় কৰি নিৰ্মাণ কাৰ্যৰ গুণগত মান আৰু অগ্ৰগতি বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে যদিও আঁচনিৰ কাম কাজ নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। তেওঁ আঁচনিসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে চৰকাৰী পুঁজিৰ সঠিক ব্যৱহাৰে সমাজৰ প্ৰকৃত উন্নয়ন সাধন কৰিব। এই পৰিদৰ্শন কালত তেওঁ সংগ দিয়ে অসম চৰকাৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সঞ্চালক গৌৰীশংকৰ শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক পাৰ্থপ্ৰতিম দাস, অতিৰিক্ত জিলা আয়ুক্ত কমলজিৎ শৰ্মা আৰু জিলা সমাজ কল্যাণ বিষয়া ভোলানাথ পেগুৱাই।
0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনিলে নগাঁও জিলাৰ ৰেহৰূপ। প্ৰিয় শ্ৰোতা, কাইলৈ এই একে সময়তে আন এখন জিলাৰ ৰেহৰূপ লৈ আহিম। তেতিয়ালৈকে নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত নগাঁও জিলাৰ ৰেহৰূপ শুনিলে। আজি সংবাদদাতা আছিল মুনীন্দ্ৰ শইকীয়া। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।

0: স্থানত। অ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ। অ,
0: সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হিন্দী ছবিৰ গীত। প্ৰথমে এয়া আমাৰ প্ৰেম কি প্ৰেম কাহানী ছবিত অৰিজিৎ সিঙৰ কণ্ঠৰ গীত। গীতৰ কথা কুণাল বাৰ্মাৰ, সংগীত প্ৰসাদ এছৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনো আহক কভি অলবিদা না কেহনা ছবিত সোনু নিগম আৰু অলকা য়াগনিকৰ কণ্ঠৰ গীত, সংগীত শংকৰ এহছান লয়ৰ, গীতৰ কথা জাভেদ আখতাৰৰ।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনো আহক দম মাৰো দম ছবিৰ গীত, এশকিং আৰু সুনীতি চৌহানৰ কণ্ঠত। গীতৰ কথা জয়দীপ সাহানীৰ, সংগীত প্ৰীতমৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনো আহক আশাই ছবিত জুবিন গাৰ্গৰ কণ্ঠৰ গীত। গীতৰ কথা মীৰ আলী হুছেইনৰ, সংগীত সলিম সুলেমানৰ।

0: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: অসমা সুষমা।

0: মূল আলেখ্যৰ ৰচনা ডম্বৰুধৰ পাঠকৰ, অনাতাৰ ৰূপান্তৰ মনোজ বৰপূজাৰীৰ, প্ৰযোজনা জয়হৰি দাসৰ। এয়া পখী যায় মন কপায়।
1: আজি শুনক প্ৰথম খণ্ড।
2: অতীজৰ পৰা মানুহৰ জীৱন যাত্ৰাৰ নিত্য সংগীৰূপেই বিবিধ প্ৰজাতিৰ চৰাই চিৰিকটিৰ বিচৰণ লক্ষ্য কৰিব পাৰি। এই নানা বৰণীয়া সুললিত কণ্ঠৰ অধিকাৰী পক্ষীকুল নথকা হলে পৃথিৱীখন ধনী মাধুৰ্যৰ পৰা বঞ্চিত হ'লহেঁতেন, ভয়ানকভাৱে কৰ্ষ হৈ ৰ'লহেঁতেন ধৰিত্ৰীৰ শব্দ তৰংগ। হয়তো সেইবাবেই মানুহৰ জীৱনৰ সুখ দুখৰ অনুভূতিৰ লগত পক্ষীকুলো জড়িত হৈ থাকে। লোকগীতে মানুহৰ দৈনন্দিন জীৱনৰ ভাৱানুভূতি প্ৰকাশ কৰে। লোকগীতত চৰাই চিৰিকটিৰ বিষয়বস্তু, উপমা, চিত্ৰৰ সঘন ব্যৱহাৰৰ পৰাই বুজিব পাৰি মানুহৰ জীৱনত পক্ষীৰ স্থান কিমান অবিচ্ছেদ্য। পুৱাৰ পৰা নিশালৈ ঋতুৱে ঋতুৱে পক্ষীৰ কলকাকলি হৈ আহিছে লোকগীতৰ সমল। কুৰুৱা চৰাই তেনে এবিধ চৰাই যাৰ মাত বহুদূৰৰ পৰা ভাহি আহে। এক যেন কৰুণ বিননিও থাকে কুৰুৱা চৰাইৰ মাতত, সেয়েহে লোকগীত শিল্পীয়ে গায়।

প্ৰাচীন কালত মানুহে সূৰ্য চন্দ্ৰলৈ চাই সময় নিৰ্ধাৰণ কৰিছিল। ডাৱৰ বা বৰষুণে আকাশ ঢাকি ৰাখিলে সময়ৰ জোখ লৈছিল পক্ষীৰ মাত অনুসৰণ কৰি। ৰাতিৰ চাৰিটা প্ৰহৰত বিভিন্ন চৰাইৰ মাতে সময়ৰ ইংগিত দিয়ে। প্ৰাত্যাহিক জীৱনত পক্ষীকুলৰ এই অৱদান সংবেদনশীল লোকগীতৰ শিল্পীয়ে উপেক্ষা কৰে কেনেকৈ?

কেৱল জানো পুৱাৰ ফেহুজালি বা দুভাগ নিশাৰ ফেঁচাৰ উৰুলিয়ে থাকে। মনৰ ময়ূৰে নাচি বা বসন্তৰ কুকিল কণ্ঠই নৰ নাৰীৰ প্ৰণয়ৰ সংবাদো দিয়ে। বহাগত কুলিৰ আকুল মাত, আহিনত কুৰুৱাৰ ৰাগ, সেয়েহে লোকগীতৰ আধাৰ হৈ পৰে।

বনৰ চৰাই ধৰি আনি ঘৰত পোহাৰ অভ্যাস স্থান কাল নিৰ্বিশেষে মানুহৰ পুৰণি অভ্যাস। ভাটৌ, মইনা বা শালিকাই মানুহৰ মাত কথাও কিছু পৰিমাণে অনুকৰণ কৰিব পাৰে। মনৰ দুখ পাতলাবলৈ বহুতে এনে চৰাইৰ লগত কথা পাতে। আকাশেৰে উৰি যোৱা বগলীৰ জাকক উদ্দেশ্যি যেনেকৈ কণ কণ মইনাহঁতে গায়,

0: পখী যায় মন কপায়। আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। ৰচনা ডম্বৰুধৰ পাঠকৰ, প্ৰযোজনা জয়হৰি দাসৰ। ইতিপূৰ্বে প্ৰচাৰিত আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক

হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। আজি শুনক অঞ্জনা অঞ্জনী ছবিৰ গীত, সংগীত বিশাল শেখৰৰ, গীত লিখিছে নীলেশ মিশ্ৰই। প্ৰথমে শুনোৱা হওক নিখিল ডিছোজা আৰু মনালী ঠাকুৰৰ কণ্ঠৰ গীত।

0: বিশাল শেখৰ সংগীত পৰিচালিত অঞ্জনা অঞ্জনী ছবিৰ গীতকেইটি শুনিলে। হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।
1: তেওঁ কৈছিলে যে আচ্ছা জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে, পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
2: চৌব্বিছ এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
3: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ ছটা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
2: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আমাৰ এই অনুষ্ঠানত আমি যোৱাটো খণ্ডত আশা ভোচলে গোৱা অসমীয়া চিনেমাৰ গীত আৰু অসমীয়া সুৰৰ হিন্দী ভাষাৰ গীত এই বিষয়ে কথা পাতি আছিলোঁ আৰু এই বিষয়ে আমাৰ কথা বতৰাত ভাগ লৈছে অসমৰ এগৰাকী জ্যেষ্ঠ চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাই।

0: যোৱাটো খণ্ডৰ শেষৰ ফালে ৰুদালী চিনেমাত আশা ভোচলেই গোৱা সময়ৰ অগ্ৰগতিৰ গীতটিৰ হিন্দী সংস্কৰণ সময় ও ধীৰে চলো এই গীতটিৰ কথা পাতিছিলোঁ আৰু গীতটি শুনাইছিলোঁ শ্ৰোতা সমাজক। আজিৰ খণ্ডতে আৰম্ভ কৰিব খুজিছোঁ ৰুদালী চিনেমাত আশা ভোচলেই গোৱা আন এটি গীতৰ প্ৰসংগৰে। এয়া আমাৰ সৈতে বিদ্যুৎ কুমাৰ ভূঞা।
1: আৰু এটা গান তাত আছে, এইটো আমাৰ অসমীয়া আমাৰে মইনা খুবই
2: নিচুকনি গীত
1: আশাজীয়ে গাইছিলে।

0: এলবামৰ ক্ষেত্ৰতো এটা এইটো যেতিয়া নতুন শতাব্দী আহিব খুজিছে নতুন সহস্ৰাব্দ, সেই সময়ত গুৱাহাটীৰ এটা প্ৰডাকশ্যন হাউচে এটা এলবাম কৰিছিলে চয়নিকা। চয়নিকাটোত এটা গান আশাজীৰ কণ্ঠত আছিলে, সেইটো হ'ল ভালকে পুনৰ চোৱা এবাৰ কুঁৱাচোন চিনিব পাৰিছানে। এইটো সুৰত তাৰ আগতে বাংলা ভাৰ্চন এটা বেলেগ কথাৰে লতাজীয়ে গাই থৈছে।
1: এই এলবামটোতে লতা মংগেশকাৰে এটি গীত গাইছিলে গোদাবৰী নৈৰে পাৰৰে পৰা অসমীয়াইলৈ যাচো প্ৰণাম, আৰু এটা গীত ভূপেন দাই লতা মংগেশকাৰৰ লগতে বোধ কৰো জ্যোতি বান্দি গাইছিলে, যিটো বিমূৰ্ত মোৰ নিশাতিৰ সুৰৰ আছিল। গীতটো হ'ল দুয়ো মুখামুখি অতি সুখে সুখী, এনেকৈ আৰম্ভণি কৰি গীতটো আছিল। যি নহওক বাৰু, আমি এই মুহূৰ্তত আশা ভোচলেগো আপুনি কোৱা গীতটি শুনাব খুজিছোঁ।

সেই ছয়নিকাতে আৰু এটা গান আছিলে আশাজী আৰু ভূপেন্দ্ৰৰ কণ্ঠ দুৱেট, উদং উদংগা কোন কৃষকৰ গা, উদং উদংগা কোন ডেকাৰে গা, সুঠাম হাতে পথাৰ চহাই হাল বাইছে চা, কৰ আশা পুষ্টি কানি হাল বোৱা, অসমীয়া হাল বোৱা শব্দ কোৱাই দিছে, কম ডাঙৰ কথা নহয়, গা জিকাৰ খাই যায়। আৰু এইটোৰ ভাৰ্চনতে সেই ভূপেন্দ্ৰই যিটো কৰে আৰু, এইটো বাংলাতো আছে এটা এটা ভাৰ্চন, কথা বেলেগ তাত।

0: আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিত আজি আশা ভোচলে গোৱা অসমীয়া গীত আৰু অসমীয়া সুৰৰ হিন্দী গীত, এই বিষয়ে আমি কথা পাতি আছো আৰু গীত শুনাই আছো। আমাৰ সৈতে ষ্টুডিঅত আছে চিত্ৰ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা।
1: আহি গ'ল আশা ভোচলেৰ আৰু এখন চিনেমা, সেইখন হ'ল ভূপেন ৰায় মিউজিক মিল গাই মঞ্জিল মুজে। এইখন লেখ টেণ্ডনৰ ছবি, আমাৰ ৰবীনা টেণ্ডনৰ ফেমিলিৰ পুৰণি ডাইৰেক্টৰ ভূপেন দাৰ সমসাময়িক। তাত বজালি যে পেপাতি সুৰত, হে

প্ৰাচাদীৰ কথা প্ৰসংগক্ৰমে মই চমুকে কৈ থওঁ, মেঘালী বুলি এটা এলবাম ওলাইছিলে এই একে 1993তে, সেইটো গুৱাহাটীতে উন্মোচন হৈছিলে। গুৱাহাটীলৈ আশাজী নিজে আহিছিলে, সেই তিনিদিন আশাজীৰ লগত আছিলোঁ, ব্ৰহ্মপুত্ৰ পাৰলৈ লৈ গৈছোঁ। অসমৰ এগৰাকী খুব সম্ভ্ৰান্ত পৰিয়াল শিৱসাগৰৰ, তেওঁলোকৰ ঘৰত নি অসমীয়া ভাত খুৱাইছোঁ, এই মাছ খুৱাইছোঁ হেৰিয়াত গৈ, এই যে এখন বিখ্যাত হোটেল আছে ৰিহাবাৰীত, সেই তাৰপৰা আনিছোঁ এনেকৈ। আৰু অসমীয়া চাদৰ মেখেলা পিন্ধিবলৈ হেণ্ডিকৰ ছোৱালী আনি পেলাই শিকাইছোঁ আশাজীক, গতিকে এই ধৰণৰ অভিজ্ঞতা। সেই পৰিয়ালটো বান্ধ খাই আছিল ভূপেন্দাৰ লগত, বা ভূপেন্দাই তেওঁলোকক বান্ধি পেলাইছিল অসমৰ, অসমখন বৰ ভাল পাইছিলে তেওঁলোকে, গতিকে সেইখিনি। তাৰপিছত সেই মেঘালীত তেওঁ গোৱা এটা গান আছিলে, দূৰে দূৰে।

0: অকল বলিউডৰ ছিংগাৰেই নহয়, আমাৰ টলিউড বা কেলকাতাৰো চলচ্চিত্ৰ জগতৰ যিমানবিলাক ডাঙৰ ডাঙৰ গায়ক গায়িকা বা জনপ্ৰিয় গায়ক গায়িকা আছিলে, আৰু বম্বেৰ এই শেষৰ প্ৰজন্মৰ যিবিলাক ইয়াং ৰেপ ছঙৰ যুগৰ যিখিনি ছিংগাৰ ওলাইছে তেওঁলোককো ভূপেন দাই তেওঁৰ গান গোৱাইছে, কিংবদন্তী শিল্পীসকলক লৈ পেলাই চানলৈকে নতুন প্ৰজন্মৰ প্ৰতি তেওঁ চব জহন্নামে গ'ল সেইটো বিশ্বাস নকৰিছিলে। তেওঁলোকক ভাল বস্তু যদি দিওঁ, মানে এইটো জানবোৰে কোৱা কথা, এটা মনষ্টাৰ থাকে আমাৰ কিবা খাব বিচাৰি থাকে, এটা খাবই লাগে মস্তিষ্কটোত, যদি সি ভাল বস্তু পায় ভাল বস্তু খাব, যদি নাপায় সি বেয়া বস্তু হলেও খাব, কিন্তু খাবলৈ লাগিবই। গতিকে আমাৰ ইউথ জেনেৰেশ্যনটোকো সিহঁত খুব তৃষ্ণাতুৰ হৈ থাকে, শূন্য হৈ থাকে, সেইটো ফিল আপ কৰিব লাগে আন বস্তুৰে। গতিকে সিহঁতক যদি আমি ভাল বস্তু দিওঁ ভাল বস্তু ল'ব। এতিয়া বুকু হমহম কৰে খুব 60 নে 62 চনৰ চিনেমা, সেই চিনেমাৰ বুকু হমহম কৰাটো একেটাইটো সুৰ,
1: একেটাই সুৰ।
0: সেই সুৰটো 93 যেতিয়া দিল হুম হুম কৰা হৈছিল, ল'ৰা ছোৱালীবোৰে কিয় ইমান ভাল পাইছে? এতিয়াও বাংলাদেশৰ তুমি ইউটিউব চিউটিউব খুলিলে গম পাবা, নতুন জেনেৰেশ্যন গোটেইবিলাকে পাগল হৈ যায় এই গানটো শুনি পেলাই। আৰু আমাৰ বয়সৰ যিবোৰ মানুহ আছে সিহঁতে কেতিয়াবা সেই গানটোৰ তলত দিয়া কমেণ্টবিলাক বাংলাতে লিখে যে সেইবিলাক আমি চিলেবেলা থেকে শুনিছিলাম এইগুলো গান। ভূপেন দাক ইমান ইমান ওপৰত ৰাখে, মানে সাধাৰণ গায়কৰ মাজত নাৰাখি, সেইটো ওপৰত এজন এজন বিশেষ এটা কণ্ঠ, বিশেষ এটা এটা ব্যক্তিত্ব।

ব্যক্তিত্বই অসমক, অসমীয়া সংগীতক, আনহে নালাগে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰি গৈছে। বিদ্যুৎ কুমাৰ ভূঞা, আপুনি আমাৰ সৈতে ইমানখিনি সময় থাকি ডক্টৰ ভূপেন হাজৰিকা আৰু আশা ভোঁসলে, আৰু আশা ভোঁসলে গোৱা অসমীয়া ভাষাৰ, অসমীয়া সুৰৰ অন্য ভাষাৰ গীতৰ বিষয়ে আমাক জনালে। আপোনাক আকৌ লগ পালে এনেধৰণৰ আন কিছু কথা পাতিম। আপোনাক বিদায় সম্ভাষণ জনায় আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা এই খণ্ডটিও।

0: প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
2: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিম ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাইছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ছিকিমৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণাঢ্য সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণৰ দিশত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাই ৰাজ্যখনক দেশৰ বহনক্ষম উন্নয়নৰ আদৰ্শ হিচাপে গঢ়ি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিমবাসীৰ শান্তি আৰু সমৃদ্ধি কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জনাই কয় যে দেশৰ বিকাশত ছিকিমৰ যথেষ্ট অৰিহণা আছে। ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ 50 বছৰ সম্পূৰ্ণ হোৱা পৰিপ্ৰেক্ষিতত এই বছৰৰ উদযাপন বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিশ্বৰ প্ৰথমখন সম্পূৰ্ণৰূপে জৈৱিক কৃষি সামগ্ৰী উৎপাদিত ৰাজ্যৰ পৰা আৰম্ভ কৰি পৰ্বত পৰ্যটনক নতুন সংজ্ঞা প্ৰদান কৰালৈ ছিকিমৰ সাফল্যই সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰিছে। উল্লেখযোগ্য যে উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি ছিকিমলৈ আহিব। শ্ৰীৰাধাকৃষ্ণনে গেংটকত আয়োজন কৰা ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং টামাংকে ধৰি

0: বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে 1975 চনৰ এই দিনটোতে ছিকিমে ভাৰতৰ 22 সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। বাক্সা জিলাৰ ককিলাবাৰী কেন্দ্ৰীয় কৃষি পামখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীৰ নেতৃত্বত কালি এটা সজাতি দলে ক্ষেত্ৰ পৰিদৰ্শন কৰে। বিটিচিৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, আগষ্টুছ টিগ্গা, বিধায়ক মনেশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য ইমানুৱেল মুছাহাৰী থকা সজাতি দলটোৱে কৃষি পামখন পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। এই কৃষি পাম সন্দৰ্ভত ৰিহন দৈমাৰীয়ে সাংবাদিকৰ আগত কয় যে মানাহ বন্যপ্ৰাণী সংৰক্ষণ কৰ্তৃপক্ষই 1971 চনত ককিলাবাৰী কেন্দ্ৰীয় কৃষি পামৰ সৈতে 30 বছৰৰ বাবে এখন চুক্তি স্বাক্ষৰ কৰিছিল। 2001 চনত এই চুক্তিৰ ম্যাদ উকলি যোৱাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৃষি পামৰ মাটিখিনি ঘূৰাই বিচাৰিছে। এই সন্দৰ্ভত অহা 28 মেত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, স্থানীয় বিধায়ক তথা কৃষি বিভাগৰ বিষয়াক লৈ এখন বৈঠকৰ আহ্বান কৰা হৈছে বুলি শ্ৰীদৈমাৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কৃষি পামখনত এখন কৃষি মহাবিদ্যালয় গঢ়ি তোলাৰ পৰিকল্পনাৰ কথাও সদৰি কৰে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16 টকা 50 পইচালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী দুসপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া অৰুণ কুমাৰ সিনহাই ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ তৃতীয় পৰ্যায়ৰ সময়সূচী ঘোষণা কৰিছে। এটা প্ৰেছ বিজ্ঞপ্তিত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে অহা 20ৰ পৰা 29 মেলৈ SIRৰ বাবে প্ৰশিক্ষণ আৰু ছপাকে ধৰি প্ৰস্তুতিমূলক কামসমূহ কৰা হ'ব। ইয়াৰ পাছত বুথ পৰ্যায়ৰ বিষয়াসকল 30 মেৰ পৰা 28 জুনলৈ ঘৰে ঘৰে যাব। 5 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু সেইদিনাৰ পৰা 4 আগষ্টৰ ভিতৰত জনসাধাৰণে তেওঁলোকৰ দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। ৰাজ্যখনত 6 ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, লক্ষ্মিতা শইকীয়া আৰু হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিপুল কলিতা, FM ট্ৰান্সমিটাৰত বিজয় দাস আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। আমাৰ এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ। আগবঢ়াব ব্ৰজমোহন প্ৰসাদে।
2: आज के इस परागमाला लाइव कार्यक्रम में मैं ब्रजमोहन प्रसाद आप सबका हार्दिक स्वागत करता हूं। श्रोताओं, आज इंटरनेशनल डे ऑफ लिविंग टुगेदर इन पीस यानी शांतिपूर्वक एक साथ रहने का अंतर्राष्ट्रीय दिवस है। कैलेंडर पर तो यह बस एक तारीख है, लेकिन

0: इस गीत के साथ ही परागमाला लाइव यहीं समाप्त होता है और मैं ब्रजमोहन प्रसाद आपसे लेता हूं विदा।
1: परागमाला परागमाला
2: परागमाला लाइव শুনিলে আগবঢ়ালে ব্ৰজমোহন প্ৰসাদে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক তাল মিলাই খাপ খুৱাই। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 49তম খণ্ড।
4: নমস্কাৰ আৰু স্বাগতম। মই বৰণ্য মুকুতামণি উচ্চতৰ মাধ্যমিক বিজ্ঞান সংঘৰ সচিব। আজি আমি আমাৰ বিদ্যালয়ৰ মাহেকীয়া মুকলি আলোচনাখন গাঁৱৰে ৰাজহুৱা ভৱনত পাতিছোঁ। উদ্দেশ্য হ'ল ৰাইজকো জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় দৰকাৰী কথাবোৰ অৱগত কৰা। আমাৰ আজিৰ সভাৰ বিষয়বস্তু হ'লগৈ জলবায়ুৰ বিৰূপ পৰিৱৰ্তনৰ বাবে হোৱা বা হ'ব পৰা বিপদ আৰু দুৰ্যোগবোৰৰ সৈতে আমি কিদৰে মোকাবিলা কৰিব পাৰোঁ, কিদৰে তাল মিলাই খাপ খুৱাই চলি আমি সাহসেৰে এই প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰিব পাৰোঁ। সেইকাৰণে আমি আমাৰ আলোচনা

0: নাম দিছো তাল মিলাই খাপ খুৱাই।
1: এৰা তাল মিলাই খাপ খুৱাই, আৰু এই তাল মিলাই খাপ খুৱাই চলাৰ প্ৰয়াসত সভাপতিত্ব কৰিব আমাৰ বিজ্ঞান সংঘৰ এই সভানেত্ৰী শ্ৰদ্ধেয়া সুকুমাৰী বাইদেৱে।
2: নমস্কাৰ ৰাইজ।
0: নমস্কাৰ। বিষয় বিশেষজ্ঞ হিচাপে আমাক সহায় কৰিব ডক্টৰ বৰগোহাঁই ছাৰে।
3: নমস্কাৰ জনাইছো আটাইকে।
1: নমস্কাৰ। লগতে আমাক সহায় কৰিব আমাৰ অঞ্চলৰে আপোনালোকৰ অতি মৰমৰ বিজ্ঞান কৰ্মী ৰাজিয়া বাইদেৱে।
4: নমস্কাৰ। নমস্কাৰ।
0: আৰু আমাৰ সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ সমাজকৰ্মী দেউকণ খুৰাই।
5: ৰাইজ সেৱাহে বুলিলো।
1: বাৰু, অনুষ্ঠানৰ আৰম্ভণিতে অলপ সময়ৰ বাবে আপোনালোকে এই ভিডিঅ'টো চাওক। এয়া হিমাচল প্ৰদেশৰ কুলু মানালী অঞ্চলৰ।
3: অতি সুন্দৰ।

0: বাৰু, অনুষ্ঠানৰ আৰম্ভণিতে অলপ সময়ৰ বাবে আপোনালোকে এই ভিডিঅ'টো চাওক। এয়া হিমাচল প্ৰদেশৰ কুলু মানালী অঞ্চলৰ।
1: অতি সুন্দৰ, কেৱল আপেল আৰু আপেলৰে খেতি।
2: এয়া কেইদশকমান আগৰ ভিডিঅ'। আপোনালোকে জানেই হিমাচলৰ আপেল পৃথিৱী বিখ্যাত, এই প্ৰদেশখনৰ অৰ্থনীতিৰ অন্যতম লাইখুঁটা স্বৰূপ।
0: চাওক, প্ৰতিডাল গছতেই লমালমে আপেলেই আপেল। আৰু এয়া চাওক, এতিয়া কি দেখিছে?
1: আচ্ছা, এইটোতো মুজুৰা পৰা আপেলৰ খেতি, ফচল প্ৰায় নাই।
2: আৰু এতিয়া সেই একেবোৰ পাহাৰীয়া অঞ্চলতে
1: ডালিম আৰু ডালিমৰ খেতি লমালমে লাগি ভৰি আছে।
0: আৰু এয়া
1: কিবা কিৱি ফলৰ বাগান, প্ৰচুৰ কিৱি আৰু ডালিমৰ বাগানেই বাগান।
2: হয়, মন কৰিছেনে আপোনালোকে, হিমাচল প্ৰদেশৰ বিখ্যাত আপেলৰ খেতিৰ ঠাইত তাত যোৱা কেইদশকমান আগৰে পৰাই ডালিম আৰু কিৱিৰ খেতি আৰম্ভ হৈছে, আৰু তাৰ দ্বাৰা খেতিয়কসকল আগতকৈ বেছি লাভৱান হৈছে।
3: এনে আমূল পৰিৱৰ্তনৰ কাৰণ চাগে গোলকীয় উষ্ণতা বঢ়াৰ ফলত হোৱা জলবায়ুৰ পৰিৱৰ্তনেই।
0: হয় দেউকন খুৰা, আপুনি ঠিকেই ধৰিছে।
2: জলবায়ুৰ বিৰূপ পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিবৰ বাবে ঠায়ে ঠায়ে এনেদৰে খেতি বাতিৰ ধৰণ কৰণেই সলনি কৰি পেলাবলগীয়া হৈছে। হিমাচল প্ৰদেশত কৃষি বিজ্ঞানী আৰু কৃষি প্ৰযুক্তিবিদৰ দিহামতে মিহলি খেতি বাতিৰ পৰম্পৰা আৰম্ভ কৰা হৈছে।
0: মিহলি খেতি বাতি বা মিশ্ৰ কৃষি পদ্ধতিয়ে হৈছে জলবায়ু অনুসৰি একো একোটা অঞ্চলত একোবিধ খেতিৰ সৈতে অইন খেতিও কৰা। পৰম্পৰাগতভাৱে চলি অহা খেতি বাতিতেই আকুৰ গোজ হৈ সাৱটি ধৰি থকা নহয়।
2: হিমাচল প্ৰদেশত খেতিয়কসকলে এতিয়া আপেল খেতিৰ লগতে একে ঠাইতে শাক পাচলিৰ খেতিও কৰে। 1200-1800 মিটাৰমানৰ উচ্চতাত তেওঁলোকে এনেধৰণৰ খেতি বাতি কৰে।
0: আৰু 1000-1200 মিটাৰমান উচ্চতাত তেওঁলোকে ডালিম আৰু কিৱি ফলৰ খেতিও কৰে।
2: জলবায়ু পৰিৱৰ্তনৰ এটা বিৰূপ প্ৰভাৱ হৈছে গৰমত অতিপাত গৰম হৈ পৰা আৰু ঠাণ্ডা ঠাইবোৰত আগতকৈ কম ঠাণ্ডা পৰা। হিমাচলকে ধৰি সেই গোটেই অঞ্চলটোতে এনে পৰিৱৰ্তন হোৱা বাবে আপেলৰ ফচল বেয়া হ'বলৈ ধৰিছে।
3: কেৱল আপেলৰ খেতিতে নিৰ্ভৰ কৰা খেতিয়কসকলৰ বাবে সেয়া এক ডাঙৰ বিপৰ্যয়, কিন্তু তেওঁলোকে সেই বিপৰ্যয়ৰ হাত সাৰিবৰ বাবে সময়ৰ সৈতে তাল মিলাই খাপ খুৱাই চলিবলৈ ধৰিলে, আৰু তাৰ ফলতেই সেই বিপৰ্যয়ে তেওঁলোকক কাবু কৰিব নোৱাৰিলে।
4: ঠিকেই কৈছে দেউকন খুৰা, জীৱন আৰু জীৱিকাৰ খাতিৰতে তেওঁলোকে তাল মিলাই খাপ খুৱাই চলিবলৈ বাধ্য হৈ পৰিছে, আৰু এয়া সম্ভৱ হৈছে তেওঁলোকে বিজ্ঞান মানসিকতাক অগ্ৰাধিকাৰ দিয়াৰ বাবেহে। জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ কেইবা যুগ ধৰি চলি আহিছে, তাৰ গুৰিৰ কাৰণো একেটাই, সামগ্ৰিকভাৱে পৃথিৱীৰ উষ্ণতা বৃদ্ধি, আৰু এই উষ্ণতা বৃদ্ধি ৰোধ কৰিবলৈ সময় লাগিব। সেই সময়ছোৱাত এনে বিৰূপ প্ৰভাৱৰ ক্ষয় ক্ষতি ন্যূনতম কৰি ৰখাৰ বাবে বিজ্ঞান মানসিকতাৰ কোনো বিকল্প নাই।
3: আমাৰ বিজ্ঞানকৰ্মী ৰাজিয়া বাইদেউৱে ঠিকেই কৈছে, এই মিহলি খেতিৰ ধাৰণাটো বা জলবায়ু অনুযায়ী নতুন প্ৰজাতিৰ খেতিৰ ধাৰণাটো এতিয়া গোটেই বিশ্বতে জনপ্ৰিয় হৈ উঠিব ধৰিছে। আচলতে জলবায়ু পৰিৱৰ্তনৰ বাবে খেতি বাতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ এয়াই এতিয়ালৈকে একমাত্ৰ বিকল্প, একমাত্ৰ প্ৰত্যুত্তৰ। আমাৰ অসম আৰু লগতে উত্তৰ পূব ভাৰতৰ বিভিন্ন ৰাজ্যত এনে অভিযানে ভাল ফল দিয়া দেখা গৈছে।
0: ঠিকেই কৈছে দেউকন খুৰা, আমাৰ ৰাজ্যখন মূলতে বৰ্ষাপ্ৰৱণ আৰু বানপ্ৰৱণ, গতিকে বানৰ কবলত পৰাৰ আগতেই চপাব পৰা ফচলৰ ক্ষেত্ৰত জোৰ দিয়া হৈছে। তাৰেই ফল হৈছে এইবাৰ এই ভিডিঅ'টো চাওক। এয়া হ'লগৈ
2: বাৰিষা বৰষুণৰ আগতে চপাব পাৰি। সেয়ে এতিয়া গোটেই অসমতে এই তৰমুজৰ খেতি প্ৰচুৰ পৰিমাণে হ'ব ধৰিছে। আৰু এয়া
1: আপেল বগৰী, বৰ সোৱাদ।
0: এৰা, এইবিধ ফলৰ খেতিও এতিয়া গোটেই অসমতেই বেছ জনপ্ৰিয় হৈছে। আৰু এয়া ষ্ট্ৰবেৰী, বৰ দামী ফল দেই।
2: হেৰা, আগতে এইবিধৰ খেতি আমাৰ ইয়াত নহৈছিলে, এতিয়া বাণিজ্যিক ভিত্তিত কেইবাখনো জিলাতে হ'ব ধৰিছে।
5: আৰু এইবোৰ নতুন নতুন খেতিৰ পৰা আমাৰ খেতিয়কসকলেও লাভৱান হ'ব ধৰিছে, মানে গোটেই কথাটো পৰিৱৰ্তন আৰু তাৰ সৈতে খাপ খুৱাই নতুন প্ৰযুক্তিক আপোন কৰি লোৱাৰ কথা, নহয়নে বৰগোহাঁই ছাৰ?
1: হুকুমারী বাইদেউ।

0: ঠিক কথাকে কৈছে। আচলতে জলবায়ু পৰিৱৰ্তনৰ এটা অতি বৃহৎ প্ৰত্যাহ্বান হৈছে খাদ্যৰ অভাৱ, মানে খেতি বাতিৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ। ইয়াৰ ফলত গোটেই বিশ্বতে খাদ্যবস্তুৰ অভাৱ আৰু দুৰ্ভিক্ষৰ আশংকাও দেখা গৈছে। সেয়ে কৃষিবিজ্ঞানী আৰু প্ৰযুক্তিবিদসকলে বিকল্প কৃষিৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সকলোকে উৎসাহিত কৰি আহিছে, কিন্তু তাতো বহুত ধৰণৰ গভীৰ সমস্যা আছে।
1: হয় ছাৰ, আমাৰ বিশাল দেশখনৰ ভৌগোলিক বিচিত্ৰতাই ইয়াৰ অন্যতম কাৰণ। বিভিন্ন ধৰণৰ প্ৰাকৃতিক গঠন আৰু ভিন্নসুৰী বতৰৰ বাবে অঞ্চলভেদে সমস্যাবোৰৰ সমাধানো বেলেগ বেলেগ। এই বিষয়ে আমাক অলপ
0: এৰা, এইটো এটা দৰকাৰী কথা, মানে বিজ্ঞানৰ ভাষাত প্ৰাচল বা পেৰামিটাৰ। সেইকাৰণে জলবায়ুৰ ভিন্নতাৰ ওপৰত ভিত্তি কৰি অভিযোজন, মানে তাল মিলাই খাপ খুৱাই চলাৰ ধৰণকৰণ বেলেগ বেলেগ। বিষুৱ ৰেখাৰ ওচৰে পাজৰে থকা অঞ্চলৰ সমস্যাবোৰ বেলেগ, সেইবোৰৰ সমাধানো বেলেগ। আকৌ কৰ্কটক্ৰান্তীয় অঞ্চলৰ সমস্যাবোৰ বেলেগ, সেইবোৰৰ সমাধানো বেলেগ।
2: হয় ছাৰ, আকৌ হিমালয় আৰু তাৰ পাদদেশ অঞ্চলৰ লগত উপকূল অঞ্চলৰ সমস্যা, প্ৰত্যাহ্বানবোৰো নিমিলা। আৰু ঠিক সেইকাৰণেই বিজ্ঞান প্ৰযুক্তিবিদসকলে অঞ্চলভেদে জলবায়ুভেদে অভিযোজনৰ বেলেগ বেলেগ আৰ্হি বা মডেল প্ৰস্তুত কৰি আছে।
0: এৰা, ৰাজিয়াই ঠিক কথাই কৈছা। এনে ভিন্ন ধৰণৰ আৰ্হি বা মডেলবোৰত কেইটামান কথা কিন্তু অতি বুনিয়াদী, অতি অপৰিহাৰ্য। উদাহৰণস্বৰূপে, গোলকীয় উষ্ণতা কম কৰি ৰাখিব লাগিলে কাৰ্বন শোষণৰ ব্যৱস্থাটো মজবুত, ব্যাপক আৰু কাৰ্যদক্ষ কৰি ৰাখিবই লাগিব। আৰু কাৰ্বন শোষণৰ অতি উৎকৃষ্ট প্ৰাকৃতিক ব্যৱস্থাটোৱে হ'লগৈ
3: অৰণ্য আৰু বনানী।
0: ঠিকেই, অৰণ্যৰ গছ গছনিৰ দৰে কাৰ্যদক্ষ আৰু সুলভ আৰু কম খৰচী কাৰ্বন শোষণ ব্যৱস্থা আৰু একোৱেই নাই। সেইবাবেই সকলো অঞ্চলতে যিধৰণেই পাৰি অৰণ্য সংৰক্ষণ আৰু তাৰ বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। অৰণ্যবোৰ হৈছে প্ৰকৃতিয়ে সৃষ্টি কৰা, তাৰ সমানে সমানে কাৰ্বন শোষণ ব্যৱস্থা শক্তিশালী তথা ব্যাপক কৰিবৰ বাবে বনানীকৰণ আঁচনিৰেও অৰণ্য সৃষ্টি কৰা হৈছে। এতিয়ালৈ প্ৰায় 26 নিযুত হেক্টৰ মাটিকালি বনানীকৰণ কৰা হৈছে আৰু ই শোষণ কৰা কাৰ্বনৰ পৰিমাণ হৈছে প্ৰায় 150 কোটি টন।
4: 150 কোটি টন?
0: প্ৰকৃতিয়ে স্বাভাৱিকতে এই বৃহৎ পৰিমাণৰ শোধন কাৰ্য আমাৰ বাবে কৰি আহিছে। এনে বনানীকৰণ আমাৰ দেশত 90ৰ দশকৰ পৰাই ব্যাপকভাৱে কৰা হৈ আহিছে।
5: কথাটো সঁচাকৈয়ে গুৰুত্বপূৰ্ণ আৰু মন কৰিবলগীয়া ছাৰ। বাৰু, জলবায়ুভেদে বেলেগ বেলেগ ধৰণৰ বনানীকৰণৰ প্ৰয়োজন নহ'ব নেকি?
0: নিশ্চয় হ'ব। আমি দেখিছোৱেই, সকলো জলবায়ুতে সকলো ধৰণৰ গছ গছনি বাচি বৰ্তি থাকিব নোৱাৰে। সেইকাৰণে জলবায়ুভেদে আমি বেলেগ বেলেগ ধৰণৰ গছ গছনি লগাওঁ আৰু বেলেগ বেলেগ ধৰণৰ বনানীকৰণ আঁচনি হাতত লওঁ। বৰেণ্য, পিছৰ প্ৰজেকশ্যনখন
4: দিছোঁ ছাৰ। এয়া চাওক, এয়া হ'লগৈ হিমালয় অঞ্চলৰ অৰণ্য আৰু তাৰ গছ গছনি। মানে এইবোৰ জাৰকালি বৰফে ছাতি ধৰিলেও নমৰে, জহকালি আকৌ সজীৱ হৈ উঠে।
1: আৰু এয়া হ'লগৈ গৰম মৰু অঞ্চলৰ অৰণ্য আৰু তাৰ গছ গছনি। এইবোৰ খেজুৰজাতীয় আৰু বিভিন্ন ধৰণৰ কেকটাছ। এইবিলাকৰ বিশেষত্ব হ'ল কম পানীতে ইহঁত বাচি থাকিব পাৰে।
4: আৰু এয়া হ'ল জাওবনজাতীয় গছ গছনি, ইংৰাজীতে মেংগ্ৰোভ ফৰেষ্ট বুলি কোৱা হয়। এইবোৰ জোপোহাজাতীয়, উপকূল আৰু নদীৰ পাৰবোৰত বেছিকৈ হয়। এইবোৰৰ বহলভাৱে বিস্তৃত হৈ যোৱা শিপাবোৰে নৈৰ পাৰ আৰু উপকূল অঞ্চলৰ মাটিৰ খহনীয়া ৰোধ কৰে।
1: তদুপৰি বান আৰু সাগৰীয় ঘূৰ্ণি ধুমুহা আদিৰ সময়তো এইবোৰে বহু পৰিমাণে উপকূল আৰু নদীৰ পাৰবোৰ ৰক্ষা কৰিব পাৰে।
2: এইটোতো বৰ ভাল কথা। আমাৰ নৈ উপনৈবোৰৰ পাৰতো এনেধৰণৰ ঝাওবনজাতীয় গছ গছনি লগালে বান প্ৰতিৰোধ আৰু গৰাখহনীয়া ৰোধ কৰিব পৰা যাব, নহয়নে ছাৰ?
0: নিশ্চয় যাব লাগে, এই দিশত পৰীক্ষা চলাই চোৱা ভাল। আমাৰ ইয়াৰ পিছে অতীজৰে পৰাই নৈৰ পাৰ আৰু ঘাটবোৰত বিভিন্ন ধৰণৰ বৰ্বৰ গছ গছনি ৰোৱাৰ প্ৰথা চলি আহিছে। এইবোৰে গৰাখহনীয়াত সহায় কৰে, কিন্তু ঝাওবনজাতীয় গছে উৰিষ্যা, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ আদিৰ দৰে উপকূল এলেকাবোৰত বৰ ভাল কাম দিয়া দেখা গৈছে। গতিকে এই ধৰণৰ আঁচনি হাতত লৈ নিশ্চয় চাব পাৰি।
5: হয় ছাৰ,
4: আৰু এইখন চাওকচোন, এয়া হ'লগৈ শীতকালৰ গছ গছনি আৰু অৰণ্য। এইবোৰকে ধৰি মুঠতে আমাৰ 16 ধৰণৰ অৰণ্য আৰু গছ গছনি আছে, আৰু এইবোৰৰ উপযোগিতাও বেলেগ বেলেগ।
1: আৰু এটা কথা, এই বিভিন্ন ধৰণৰ অৰণ্য আৰু গছ গছনিবোৰ কেইবা ধৰণৰ জৈৱ বৈচিত্ৰৰ আকৰ, আৰু জৈৱ বৈচিত্ৰই পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য ৰক্ষা কৰাত সহায়ো কৰে। অনন্য জৈৱ বৈচিত্ৰৰে ভৰা পৃথিৱীৰ 12খন দেশৰ ভিতৰতেই কিন্তু আমাৰ দেশখনো পৰে।
5: তাৰমানে বাইদেউ, অৰণ্য এলেকা যিমানেই বেছি হ'ব সিমানেই ভাল, সিমানেই পৰিৱেশ নিকা হৈ থাকিব।

0: কাৰণ অৰণ্যই হৈছে এক ধৰণৰ স্বয়ংক্ৰিয় কাৰ্বন শোষক ব্যৱস্থা। বাৰু বাইদেউ, দেশৰ মুঠ মাটিকালিৰ কিমানমান অংশত অৰণ্য থকাটো পৰিৱেশৰ কাৰণে ভাল?
1: আচলতে 2017 চনত আমাৰ দেশৰ অৰণ্য এলেকা দেশৰ মাটিকালিৰ প্ৰায় 21.5% আছিল। এতিয়া সেই পৰিমাণ প্ৰায় 24.5% হৈছেগৈ। কিন্তু আমাৰ লক্ষ্য এই পৰিমাণ মুঠ মাটিকালিৰ 1/3 হ'ব লাগে।
2: বাইদেউ, এটা কথা, আমাৰ অসমৰ পৰম্পৰাগত ঘৰ আৰু চৌহদবোৰত কিন্তু আগতে 1/3তকৈও বেছি ঠাইত বাৰী আছিল, আৰু এতিয়াও বহু ঠাইতে আছে। মন্দিৰ আদিটো পাহাৰ, পৰ্বত, টিলাৰ, অৰণ্যৰ মাজতেই সাজিছিল। বহু ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠানো ফুলনি আৰু গছ গছনিৰে ভৰা। আচলতে এই পৰম্পৰা অতীজৰে পৰাই পৰিৱেশ অনুকূল।
3: ঠিকেই কৈছা ৰাজিয়া, আমাৰ গাঁও আৰু চহৰ নগৰৰ উপকণ্ঠ অঞ্চলবোৰত বহুততেই এতিয়াও এই নিয়মেই চলি আহিছে। কেৱল সমস্যা হৈছে নগৰ মহানগৰবোৰত, য'ত এপাৰ্টমেণ্ট আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ এনে অৰণ্য বা জলাশয় ধ্বংস কৰি গঢ় লৈ উঠিছে। আচলতে এপাৰ্টমেণ্ট আৰু ব্যৱসায়িক অনুষ্ঠান প্ৰতিষ্ঠানবোৰতো মুঠ মাটিকালিৰ প্ৰায় 30% গছ গছনিৰ বাবে বাধ্যতামূলক কৰিব লাগে।
1: ছাৰ, ঠায়ে ঠায়ে এই নিয়ম আছে যদিও বেছিভাগ ক্ষেত্ৰতেই কামত অহা নাই। আজিকালি নতুনকৈ সজা শিক্ষানুষ্ঠানবোৰত বহুতেই এই দিশত গুৰুত্ব দিয়া দেখা গৈছে।
3: এৰা শিক্ষানুষ্ঠানসমূহে এইটো বৰ ভাল কাম কৰিছে। ইয়াৰ দ্বাৰা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানো উৎসাহিত হ'ব পাৰে। বাৰু, মই এতিয়া এটা আন্তৰ্জাতিক প্ৰতিষ্ঠানৰ কথাই কওঁ, ইয়াক চমুকৈ IPCC বোলে।
4: মানে ছাৰ, আপুনি ইণ্টাৰগভৰ্ণমেণ্টেল পেনেল অন ক্লাইমেট চেঞ্জৰ কথা ক'ব খুজিছে নেকি?
3: অঁ, সেইটোৱেই। আমি অসমীয়াতে ইয়াক জলবায়ু পৰিৱৰ্তনৰ আন্তঃচৰকাৰী পৰিষদ বুলি কওঁ। ৰাষ্ট্ৰসংঘৰ অধীনত এই পৰিষদ 1988 চনতেই গঠন কৰা হৈছিল। তেতিয়াৰে পৰাই এই পৰিষদে বিভিন্ন দেশক সেউজ গৃহ গেছ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কাৰ্যনীতি আৰু আঁচনি আদি তৈয়াৰ কৰাত সহায় কৰি আহিছে। এই পৰিষদৰ এটা বিশেষ সফলতা হ'লগৈ 1997 চনত জাপানত হোৱা কিয়োটো চুক্তি। এই চুক্তিমতে বিভিন্ন দেশে নিৰ্দিষ্ট 6 বিধ সেউজ গৃহ গেছৰ নিৰ্গমন কমাই নিয়ন্ত্ৰিত কৰাৰ পদক্ষেপ লয়। কোনোবাই বাৰু এই গেছ 6টাৰ নাম ক'ব পাৰানে?
1: মই কওঁ ছাৰ, কাৰ্বন ডাই অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, হাইড্ৰক্লৰ'কাৰ্বন, পাৰফ্লৰ'কাৰ্বন আৰু ছালফাৰ হেক্সাফ্লৰাইড।
3: হা, বঢ়িয়া বঢ়িয়া, ঠিকেই কৈছা তোমালোকে। ইয়াৰে প্ৰতিবিধ গেছৰ মাত্ৰা বাঢ়িলেই পৃথিৱীৰ উষ্ণতা বাঢ়ে। এই পৰিষদৰ তৎপৰতাতে 2015 চনত আন্তৰ্জাতিকভাৱে এটা সিদ্ধান্তত উপনীত হোৱা যায়, এই শতিকাৰ শেষলৈ পৃথিৱীৰ উষ্ণতা কোনোপধ্যে 2°C বেছি বাঢ়িব দিয়া নহ'ব।
0: এই শতিকাৰ শেষলৈ মানে 2100 চনলৈ? আৰু ছাৰ, 2°C বাঢ়িলে আমাৰ বিপদ নহ'ব নেকি?
3: হেৰা, এই কথাটো অলপ বহলাই কোৱাৰ প্ৰয়োজন আছে। আজিৰ দিনত আমাৰ দৈনন্দিন জীৱন যাত্ৰাৰ বাবে বহু সাধন আৰু সমলেই অপৰিহাৰ্য, আৰু সেইবোৰৰ বেছিভাগেই সেউজ গৃহ গেছ নিৰ্গমন কৰে। এই সকলোবোৰ লাগ বোলোতেই বন্ধ কৰি দিব নোৱাৰি, দিলে জীৱন যাত্ৰাই বেয়া ধৰণে অচল হৈ যাব। সেইকাৰণে যিবোৰৰ পৰা বেছি মাত্ৰাত এই গেছবোৰ নিৰ্গত হয় সেইবোৰৰ ব্যৱহাৰ যিমান পাৰি কমাই আনিব লাগিব। একেবাৰে বন্ধ কৰাটো অন্ততঃ কেইদশকমানলৈকে সম্ভৱ নহ'ব। গতিকে এই সময়ছোৱাত পৃথিৱীৰ উষ্ণতা যাতে নিৰ্দিষ্ট সীমাতকৈ বেছি নহয় তাৰ বাবেই বিজ্ঞানীসকলে এই 2°C সীমাটো বান্ধি দিছে। এই উষ্ণতাও আচলতে কাম্য নহয়, কিন্তু এই সীমাৰ ভিতৰত থাকিলে জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা দুৰ্যোগ আৰু প্ৰলয় কমি থাকিব আৰু তাৰ দ্বাৰা ক্ষয় ক্ষতিৰ পৰিমাণো ভয়ংকৰ নহ'ব।
2: তাৰমানে ছাৰ, আমাৰ বায়ুমণ্ডলত এক নিৰ্দিষ্ট পৰিমাণৰ সেউজ গৃহ গেছ থাকিলে ক্ষতি নাই?
3: হেৰা, নাইতো। কিন্তু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী উন্নত হৈ অহাৰ লগে লগে বিভিন্ন সা সঁজুলি আৰু সাধনৰ জৰিয়তে এইবোৰ অতি দ্ৰুত আৰু ব্যাপক হাৰত বাঢ়ি যায়। গোলমালটো তাতেই।
0: আৰু ছাৰ, সাধাৰণ মানুহে এই পৰিমাণ কিমান তেওঁ হিচাপত ব্যৱহাৰ কৰিছেনে নাই এইবোৰ কথা জনাৰো কোনো উপায় নাই। জানিলে হয়তো
3: আপুনি একদম আচল কথাটোতে জোৰ দিছে দেউকণ ডাঙৰীয়া, আৰু তাৰ বাবেই জনসাধাৰণক সজাগ কৰাৰ প্ৰয়োজনীয়তা অতি বেছি।
2: এনে সজাগতা অভিযানৰ বাবে ঠায়ে ঠায়ে বহু মানুহে বিদ্যুৎ ৰাহি কৰাৰ বাবে পদক্ষেপ লৈছে, জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰো সীমিত কৰি চলিব ধৰিছে।
1: ঠিকেই কৈছা ৰাজিয়া বাইদেউ, পিছে এই অভিযান আৰু ব্যাপক আৰু বেছি কাৰ্যদক্ষ কৰি তুলিব লাগিব। তাৰ বাবে আমাৰ দেশে 2002 চনত নতুন দিল্লীত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন পাতে, তাতেই গোলকীয় উষ্ণতা হ্ৰাস কৰাৰ বাবে উমৈহতীয়া চুক্তিৰ কথা ওলায়।
3: এৰা,

0: চৰকাৰে আঁত ধৰি 2008 চনত জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কাৰ্যসূচী নামৰ এখন আঁচনি যুগুত কৰা হৈছিল। ইয়াৰ দুটা মুখ্য উদ্দেশ্য হ'ল কাৰ্বন নিৰ্গমনৰ মাত্ৰা কমোৱা আৰু জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি ৰূপায়িত কৰা। পিছলৈ ইয়াত পৰিৱেশ সংৰক্ষণ আৰু পৰিৱৰ্তনসমূহৰ সৈতে খাপ খুৱাই চলাৰ নীতি কৌশল আদি বিষয়বোৰো যোগ কৰা হয়।
1: মানে ছাৰ, এক সামগ্ৰিক চিন্তা চৰ্চাৰে এক কাৰ্যদক্ষ পদক্ষেপ।
0: ঠিকেই সুকুমাৰী, ঠিকেই কৈছা। ইয়াত মুঠতে 8 ধৰণৰ ৰাষ্ট্ৰীয় অভিযান অন্তৰ্ভুক্ত কৰা হৈছে। বৰেণ্য, পিছৰ প্ৰজেকশ্যন
2: দিছো ছাৰ। এয়া ছাৰ, প্ৰথমটো হ'লগৈ সৌৰ শক্তি অভিযান। ইয়াৰ জৰিয়তে কি লাভ হ'ব
0: ধৰিব পাৰিছা চাগে? এইটো জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কমিব।
1: ঠিকেই, আৰু দ্বিতীয়টো হ'লগৈ শক্তি দক্ষতা, মানে শক্তিৰ সুদক্ষ ব্যৱহাৰ। ইয়াৰ জৰিয়তে প্ৰয়োজনতকৈ কম শক্তি ব্যৱহাৰ কৰি আমি আমাৰ কাম চলাব পাৰোঁ। এনেধৰণৰ সা সঁজুলি ইতিমধ্যে ৰাইজে ব্যৱহাৰ কৰিবলৈ লৈছে।
2: তৃতীয়টো হ'লগৈ জৈৱ বৈচিত্ৰৰ আধাৰবোৰ সংৰক্ষণ কৰা। এইবোৰে প্ৰাকৃতিক কাৰ্বন শোষক হিচাপে কাম কৰি থাকিব।
1: চতুৰ্থটো হ'লগৈ পানীৰ নিয়ন্ত্ৰিত ব্যৱহাৰ, সংৰক্ষণ আৰু নতুন উৎসৰ সন্ধান।
2: পঞ্চমটো হ'লগৈ হিমালয় অঞ্চলৰ পৰিৱেশতন্ত্ৰৰ যথাযথ সংৰক্ষণ। ইও কাৰ্বন শোষক হিচাপে কাম কৰিব।
1: ষষ্ঠটো হ'লগৈ বনানীকৰণ আৰু ধ্বংস হোৱা অৰণ্যবোৰক পুনৰ পৰিপূৰ্ণ কৰি তোলা।
2: ইয়াৰ সপ্তমটো হ'লগৈ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই ফচল দিব পৰা কৃষি পদ্ধতি। ইয়াক চমুকৈ বহনক্ষম কৃষি পদ্ধতি বুলি কোৱা হৈছে।
1: আৰু অষ্টমটো হৈছে জলবায়ু পৰিৱৰ্তন ৰোধ কৰাৰ অভিযান।
3: ইয়াত আটাইবোৰ দিশেই সামৰি লোৱা হৈছে আৰু বেছিভাগেই দীৰ্ঘম্যাদী।
0: এৰা, এইবোৰৰ পৰা ফল পাবলৈ সময় লাগিব আৰু নিৰবিচ্ছিন্নভাৱে আপোচবিহীনভাৱে এই অভিযানবোৰ চলাই যাব লাগিব।
2: হয় ছাৰ।
0: মন কৰিছেনে আপোনালোকে, ইয়াত জলবায়ু পৰিৱৰ্তনৰ সৈতে তাল মিলাই খাপ খুৱাই চলাৰ ওপৰত জোৰ দিয়া হৈছে আৰু তাৰ বাবে প্ৰয়োজনীয় প্ৰযুক্তিৰ উদ্ভাৱন আৰু ব্যৱহাৰৰ ওপৰত জোৰ দিয়া হৈছে। ইয়াৰ 4টা অভিযানেই সম্পদৰ নৱীকৰণ আৰু পুনৰ ব্যৱহাৰৰ সৈতে জড়িত। এই 2 প্ৰযুক্তিয়ে নতুন উৎপাদন হ্ৰাস কৰাত সহায় কৰিব, সেয়ে সেউজ গৃহ গেছ নিৰ্গমন বহু পৰিমাণেই কমি যাব।
2: হয় ছাৰ।
0: আকৌ 3টাই হ'লগৈ পৰিস্থিতি তথা পৰিৱৰ্তন সাপেক্ষে তাল মিলাই খাপ খুৱাই চলাৰ সৈতে জড়িত। ইয়াৰ সৈতে উপযুক্ত প্ৰযুক্তিৰ উদ্ভাৱন আৰু তাৰ ব্যাপক ব্যৱহাৰৰ কথাটো জড়িত হৈ আছে। বাকী এটা জড়িত হৈ আছে জ্ঞান আৰু তথ্যৰ সৈতে, মানে সজাগতা আৰু সক্ৰিয়তাৰ সৈতে। ইয়াৰ কিছুমান আকৌ আমাৰ পৰম্পৰাৰ সৈতেও জড়িত।
1: কথাটো অলপ বুজাই ক'লে ভাল হয় ছাৰ।
0: অঁ, নিশ্চয় নিশ্চয়। আমাৰ খেতিয়কসকলৰ বাবে এইটো এটা বিশেষ মন কৰিবলগীয়া কথা। বাৰু, নতুন প্ৰযুক্তিৰে কৃষি বিপ্লৱ আৰম্ভ হোৱাৰ আগতে আপোনালোকে কিদৰে খেতি বাতি কৰিছিল?
2: পৰম্পৰাগত পদ্ধতিৰে ছাৰ।
0: মানে?
3: মানে ছাৰ, ট্ৰেক্টৰৰ সলনি গৰুৰে হাল বাই মাটি চহোৱা, গোবৰ, পচন সাৰ আৰু প্ৰাকৃতিকভাৱে প্ৰস্তুত কীটনাশক ব্যৱহাৰ কৰা, এইবোৰ
4: মানে সম্পূৰ্ণ জৈৱিক তথা প্ৰাকৃতিক পদ্ধতি। তাত ৰাসায়নিকৰ ব্যৱহাৰ নাছিলেই।
0: এৰা, ময়ো সেই কথাই ক'ব খুজিছো। জৈৱিক কৃষি পদ্ধতি বহু পৰিমাণে পৰিৱেশ অনুকূল। ইয়াত সেউজ গৃহ গেছ নিৰ্গমন প্ৰায় নাই। কিন্তু আধুনিক কৃষি পদ্ধতিত মাটি চপোৱাৰ পৰা ফচল চপাই নৰা জ্বলোৱালৈকে প্ৰায় প্ৰতিটো পৰ্যায়তে প্ৰচুৰ পৰিমাণে সেউজ গৃহ গেছ নিৰ্গমন হয়।
2: হয় ছাৰ।
0: আৰু সেইকাৰণেই এসময়ত যিসকল বিজ্ঞানী প্ৰযুক্তিবিদে আধুনিক কৃষি পদ্ধতিত জোৰ দিছিল, তেওঁলোকে এতিয়া জৈৱিক কৃষি পদ্ধতিত জোৰ দিছে। জৈৱিক কৃষি পদ্ধতি যোৱা কেইবা দশক ধৰি চলি আহিছে। এই পদ্ধতিৰে সেউজ গৃহ গেছৰ নিৰ্গমন প্ৰায় 60% কমাই ৰাখিব পাৰি আৰু সেইবাবেই ই বিশেষভাৱে পৰিৱেশ অনুকূল। এই পদ্ধতিটো পৰিৱেশ অনুকূল আধুনিক প্ৰযুক্তি সংযোজন কৰা হৈছে। ফচলৰ উৎপাদন বঢ়াবৰ বাবে পাইপত উলম্ব কৃষি ব্যৱস্থা তেনে এটা উদাহৰণ। আনটো হৈছে পলিথিনেৰে তৈয়াৰী ঘৰ সাজি তাতেই খেতি বাতি কৰা, এইবোৰক পলিঘৰ কৃষি পদ্ধতি বোলে। আৰু আমাৰ দেশত এখন ৰাজ্য যোৱা কেইবছৰমান ধৰি 100% জৈৱিক কৃষি পদ্ধতিৰ বাবে বিখ্যাত তথা আদৰ্শ হৈ পৰিছে। ৰাজ্যখন
2: ছিকিম।
0: ছিকিম, এৰা, ছিকিম। বাকী বহু ৰাজ্য ছিকিমৰ আৰ্হি লৈ আগবাঢ়িছে। অনাগত দিনত সম্ভৱ এই জৈৱিক কৃষি পদ্ধতিয়ে আমাৰ গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰা ৰক্ষা পৰাত বহু পৰিমাণে সহায় কৰিব। এইখিনি কথাৰে মই আপোনালোকক আকৌ এবাৰ আহ্বান জনাইছোঁ, জৈৱিক কৃষি পদ্ধতি নিজৰ কৰি লওক। লগতে বিভিন্ন ধৰণৰ কৃষি বিপ্লৱৰ নামত যিবোৰ প্ৰযুক্তিৰ দ্বাৰা পৰিৱেশৰ ক্ষতি হৈছে, গোলকীয় উষ্ণতা বাঢ়িছে, সেইবোৰ বাদ দি নতুন বিকল্প প্ৰযুক্তি নিজৰ কৰি লওক। তেতিয়াহে আমি আমাৰ এই পৃথিৱীখন আকৌ আগৰ দৰেই
2: নিকা, নিৰ্মল আৰু নিৰাপদ কৰি ৰাখিব পাৰিম।
0: এৰা, নিকা, নিৰ্মল আৰু নিৰাপদ। নমস্কাৰ সকলোকে।

0: ধন্যবাদ বৰগোহাঁই ছাৰ, আপোনাৰ বক্তৃতাৰ পৰা আমি আটায়ে বহু পৰিমাণে উপকৃত হলো। বিশেষকৈ জৈৱিক কৃষি পদ্ধতিৰ পুনৰুত্থান আৰু তাৰ লগতে পাইপত উলম্ব কৃষি পদ্ধতি আৰু পলিঘৰ আদিত জৈৱিক পদ্ধতিৰে কৰা খেতি আমাৰ বাবে নতুন কথা। আমি আশা কৰিছোঁ এনেধৰণৰ নতুন পৰিৱেশ অনুকূল কৃষি পদ্ধতিৰে আমাৰ ওচৰ পাজৰৰ গাঁওবোৰ বেছ উপকৃত হ'ব আৰু তাৰ বাবে আমাৰ প্ৰগতিশীল খেতিয়কসকলো আগবাঢ়ি আহিব। তাৰ লগতে নবীন প্ৰবীণ সকলোৱে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ বাবে জানি বুজি শিকি মেলি লৈ পৰিস্থিতিৰ সৈতে তাল মিলাই খাপ খুৱাই চলাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিব। তেতিয়াহে আমি দশক দশক ধৰি যি নিকা, নিৰ্মল আৰু নিৰাপদ পৃথিৱীৰ কথা কৈ আহিছোঁ সেই চাহিদা পূৰণ হ'ব। আহক, আজিৰ এই সভাৰ শেষত আমি আটায়ে আকৌ এবাৰ সংকল্প লওঁ,
1: আমি আমাৰ পৃথিৱীখন
2: নিকা, নিৰ্মল আৰু নিৰাপদ কৰি ৰাখিমেই।

ইমান পৰে শ্ৰোতাসকলে, বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 49তম খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল প্ৰবাল কুমাৰ শৰ্মা, পৰিণীতা শইকীয়া, কৃতাঞ্জলি বৰ্মন, অশোক ভট্টাচাৰ্য, লভিতা ডেকা আৰু উৎপল বৰা। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ছিকিম ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন, পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰ 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ইডেন গাৰ্ডেন্ছত কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছৰ মাজত খেল। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বটদ্ৰৱাত কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন বিভাগৰ সৈতে এই বিষয়ত আলোচনা কৰা হৈছে। তদুপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈকে ৰূপায়ণ নোহোৱা প্ৰকল্প আৰু ৰূপায়ণৰ বাবে চিন্তা চৰ্চা কৰি থকা প্ৰকল্পৰ সন্দৰ্ভতো আলোচনা কৰা হৈছে। শেহতীয়া নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছত চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও নিশ্চিতভাৱে বৃদ্ধি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বৃদ্ধি পাব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছিকিম ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে কয় যে ছিকিমৰ অতুলনীয় প্ৰাকৃতিক সৌন্দৰ্য, বৰ্ণাঢ্য সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণৰ দিশত দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাই ৰাজ্যখনক দেশৰ বহনক্ষম উন্নয়নৰ আদৰ্শ হিচাপে গঢ়ি তুলিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিমবাসীৰ শান্তি আৰু সমৃদ্ধি কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জনাই কয় যে দেশৰ বিকাশত ছিকিমৰ যথেষ্ট অৰিহণা আছে। ৰাজ্যখনৰ প্ৰতিষ্ঠাৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ উদযাপন বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিশ্বৰ প্ৰথমখন সম্পূৰ্ণৰূপে জৈৱিক কৃষি সামগ্ৰী উৎপাদিত ৰাজ্যৰ পৰা আৰম্ভ কৰি পৰ্বত পৰ্যটনক নতুন সংজ্ঞা প্ৰদান কৰালৈ ছিকিমৰ সাফল্যই সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰিছে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে তেওঁৰ দায়িত্বভাৰ গ্ৰহণৰ পাছত প্ৰথমবাৰৰ বাবে আজি ছিকিমলৈ আহিব। শ্ৰীৰাধাকৃষ্ণনে গেংটকত আয়োজন কৰা ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ডনাৰ মন্ত্ৰী জ্যোতি

জ্যোতিরাদিত্য সিন্ধিয়া, ছিকিমৰ ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং তামাংকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব। উল্লেখযোগ্য যে 1975 চনৰ আজিৰ দিনটোতে ছিকিমে ভাৰতৰ 22 সংখ্যক ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত উপগ্ৰহৰ সৈতে সংযুক্ত উচ্চ প্ৰযুক্তিৰ টেগ লগাই অলপতে মুকলি কৰি দিয়া এটা কোমল চলংযুক্ত বৰকাছৰ সৈতে উপগ্ৰহৰ জৰিয়তে সংকেত লাভ কৰাক লৈ বিশেষজ্ঞসকলে আনন্দ প্ৰকাশ কৰিছে। গংগা প্ৰজাতিৰ এই বৰকাছটো কাজিৰঙাৰ বিশ্বনাথ বন সংমণ্ডলৰ কাঠনিবাৰী অঞ্চলৰ ব্ৰহ্মপুত্ৰ আৰু বৰগাং নদীৰ সংগমস্থলীত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ বিজ্ঞানী আৰু গৱেষক দলে ধৰে। ইয়াৰ পাছত যোৱা 28 এপ্ৰিলত বৰকাছটোৰ দেহত উপগ্ৰহৰ সৈতে সংযুক্ত উচ্চ প্ৰযুক্তিৰ যন্ত্ৰ সংস্থাপন কৰি সেই স্থানতে মুকলি কৰি দিয়ে। দেশৰ ভিতৰত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা এনে প্ৰচেষ্টাত বিজ্ঞানীসকল সফল হৈছে। বৰকাছৰ দেহত উপগ্ৰহৰ সৈতে সংযোগ স্থাপনেৰে ব্ৰহ্মপুত্ৰৰ অৱবাহিকাত এই প্ৰজাতিৰ কাছৰ ঋতুভিত্তিক বিচৰণ, আৱাসস্থলী, কণী পৰা, প্ৰজনন আদিৰ বিষয়ে জনাত সহায়ক হ'ব বুলি ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী অভিজিৎ দাসে জনাইছে। মণিপুৰৰ মুখ্য নিৰ্বাচনী বিষয়া অৰুণ কুমাৰ সিনহাই ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ পুনৰীক্ষণৰ তৃতীয় পৰ্যায়ৰ সময়সূচী ঘোষণা কৰিছে। এখন প্ৰেছ বিজ্ঞপ্তিত মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে অহা 20-29 মেলৈ SIRৰ বাবে প্ৰশিক্ষণ আৰু ছপাকে ধৰি প্ৰস্তুতিমূলক কামসমূহ কৰা হ'ব। ইয়াৰ পাছত বুথ পৰ্যায়ৰ বিষয়াসকল 30 মেৰ পৰা 28 জুনলৈ ঘৰে ঘৰে যাব। 5 জুলাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু সেইদিনাৰ পৰা 4 আগষ্টৰ ভিতৰত জনসাধাৰণে তেওঁলোকৰ দাবী আৰু আপত্তিসমূহ দাখিল কৰিব পাৰিব। ৰাজ্যখনত 6 ছেপ্টেম্বৰত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে। বিত্ত মন্ত্ৰালয়ে এই সন্দৰ্ভত কালি জাৰি কৰা অধিসূচনা অনুসৰি ডিজেলৰ ৰপ্তানিত বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 23 টকাৰ পৰা 16.50 টকালৈ হ্ৰাস কৰা হৈছে। একেদৰে বিমানৰ টাৰ্বাইন ইন্ধনতো বিশেষ অতিৰিক্ত আবকাৰী শুল্ক প্ৰতি লিটাৰত 33 টকাৰ পৰা 16 টকালৈ হ্ৰাস কৰা হৈছে। এই সংশোধিত মূল্য আজিৰে পৰা পৰৱৰ্তী 2 সপ্তাহৰ বাবে প্ৰযোজ্য হ'ব। বাক্সা জিলাৰ ককিলাবাৰী কেন্দ্ৰীয় কৃষি পামখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ উদ্দেশ্যে BTCৰ উপ মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীৰ নেতৃত্বত কালি এটা সজাতি দলে ক্ষেত্ৰ পৰিদৰ্শন কৰে। BTCৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰী, আগষ্টো ষ্টিগ্গা, বিধায়ক মনীশ্বৰ ব্ৰহ্ম, থানেশ্বৰ বসুমতাৰী আৰু প্ৰাক্তন কাৰ্যবাহী সদস্য ইমানুৱেল মুছাহাৰী থকা সজাতি দলটোৱে কৃষি পামখন পৰিদৰ্শন কৰাৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। এই কৃষিপাম সন্দৰ্ভত ৰিহন দৈমাৰীয়ে সাংবাদিকৰ আগত কয় যে মানাহ বন্যপ্ৰাণী সংৰক্ষণ কৰ্তৃপক্ষই 1971 চনত ককিলাবাৰী কেন্দ্ৰীয় কৃষিপামৰ সৈতে 30 বছৰৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছিল। 2001 চনত এই চুক্তিৰ ম্যাদ উকলি যোৱাৰ ফলত ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কৃষিপামৰ মাটিখিনি ঘূৰাই বিচাৰিছে। এই সন্দৰ্ভত অহা 28 মেত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক, স্থানীয় বিধায়ক তথা কৃষি বিভাগৰ বিষয়ববীয়াক লৈ এখন বৈঠকৰ আহান কৰা হৈছে বুলি শ্ৰীদৈমাৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কৃষিপামখনত এখন কৃষি মহাবিদ্যালয় গঢ়ি তোলাৰ মনোবাঞ্ছাৰ কথাও সদৰি কৰে। আজি ৰাষ্ট্ৰীয় ডেংগু দিৱস। এই উপলক্ষে দেশৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত আয়োজন কৰা এই দিৱসৰ জৰিয়তে ডেংগুৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে ইয়াৰ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে বন্ধ পানীত যাতে মহে কণী পাৰিব নোৱাৰে তাৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখাকে ধৰি অন্যান্য ডেংগু নিয়ন্ত্ৰণ ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ডেংগু প্ৰতিৰোধৰ ক্ষেত্ৰত প্ৰাক মৌচুমী সজাগতা কাৰ্যসূচী হিচাপে মে'ক গুৰুত্বপূৰ্ণ মাহ হিচাপে গণ্য কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জুলাইক ডেংগু প্ৰতিৰোধী মাহ হিচাপে পালন কৰি আহিছে। এই সময়ছোৱাত ৰাষ্ট্ৰজুৰি সজাগতামূলক কাৰ্যসূচী পালন কৰা হয়।

বিটিএডি অঞ্চলত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক আৰ্থিক অনুদান দিয়া হ'ব। এই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত মাতৃভাষাত 100 নম্বৰকৈ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক 3,00,000 টকাকৈ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত শীৰ্ষ 10 জনৰ ভিতৰত স্থান পোৱা শিক্ষাৰ্থীসকলক 5,00,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হ'ব। বাক্সা জিলাৰ ককিলাবাৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিচিৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে এই কথা প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে জিলাখনৰ ককিলাবাৰী ছোৱালী হাইস্কুলক উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে উন্নীত কৰাৰ পাছত কালি বিদ্যালয়খনৰ 1ম শ্ৰেণীৰ এটা শ্ৰেণীকোঠা মুকলি অনুষ্ঠানত ৰবিৰাম নাৰ্জাৰীয়ে অংশগ্ৰহণ কৰে। শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰবিৰাম নাৰ্জাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিটিএডি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ উত্তৰণৰ বাবে অসমীয়া, বড়ো, বাংলা, সংস্কৃত আৰু আৰবী বিষয়ক মাতৃভাষা হিচাপে লৈ 100 নম্বৰ লাভ কৰিবলৈ সমৰ্থ হোৱা কৃতি ছাত্ৰ ছাত্ৰীসকলক এই অনুদান আগবঢ়োৱা হ'ব। অনুষ্ঠানত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য ৰিহন দেইমাৰী উপস্থিত থাকে। অহা জুনত শিক্ষাৰ্থীসকলক এই অনুদানৰ ধন প্ৰদান কৰা হ'ব। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। অৱশ্যে খেলখনত জয়লাভ কৰাৰ পাছতো প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ অন্তিম স্থানত আছে। দলটো ইতিমধ্যে প্লে অফ পৰ্যায়ৰ পৰা বাহিৰ হৈছে। ইয়াৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ সম্প্ৰতি 6ষ্ঠ স্থানত আছে আৰু দলটোৱে শীৰ্ষ 4ত প্ৰৱেশৰ চেষ্টা চলাই আছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। 16 অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ ছিকিম ৰাজ্য প্ৰতিষ্ঠা দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন। পেট্ৰলৰ ৰপ্তানিত প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ইডেন গাৰ্ডেন্ছত কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছৰ মাজত খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব।
1: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
2: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
3: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপল' এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰ্জেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰ্জেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপল' এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।
0: এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি। একে সময়তে আমাৰ ফেচবুক পেজৰ পৰাও পোনপটীয়াকৈ শুনিবলৈ পাব।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত আমি লগ পাওঁ নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে শ্ৰুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এটি বিশেষ অনুষ্ঠান ন প্ৰতিভা। এই অনুষ্ঠানটিৰ জৰিয়তে আমি প্ৰতিবাৰে আপোনালোকক উদীয়মান প্ৰতিভাসমূহৰ সৈতে চিনাকি কৰাই দিবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী জয়তা চেতিয়া। তোমাক স্বাগতম আমাৰ অনুষ্ঠানটিলৈ। আমি বহুতো কথা পাতিম, গীত শুনিম, কিন্তু পোনপ্ৰথমেই এটি গীতেৰে অনুষ্ঠানটিৰ আৰম্ভণি কৰিম।

0: বিচাৰিছো, কি শুনাবা?
1: নমস্কাৰ, প্ৰথমতে বাইদেউ আপোনালৈ আৰু আকাশবাণী গুৱাহাটীলৈ অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মৰম আৰু শ্ৰোতা জনতাৰ মাজত মোক চিনাকি কৰি দিয়াৰ বাবে। আৰু পোনপ্ৰথমে মই আমাৰ অতি মৰমৰ জুবিন দালৈ তেওঁৰ এই অপূৰ্ব সৃষ্টিৰ মাজৰ এটি গীত গাবলৈ মই এতিয়া চেষ্টা কৰিছোঁ।
0: ঠিক আছে।

0: খুব ধুনীয়াকৈ তুমি গীতটি পৰিৱেশন কৰিলা। পোন প্ৰথমেই জানিব বিচাৰিম তোমাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
1: মোৰ জন্ম গুৱাহাটীতেই হৈছে। মোৰ স্কুল আৰম্ভ হৈছে ডিব্ৰুগড়তে, যিহেতু দেউতাৰ কৰ্মসূত্ৰে ডিব্ৰুগড় আৰু গুৱাহাটীত স্কুল পঢ়িছোঁ। কে ভি নাৰেংগীৰ পৰাই এইবাৰ টেন্থ বোৰ্ড পাছ কৰি কে ভিত ইলেভেন্থ নাম লগাইছোঁ। সৰুৰে পৰা মোৰ নাচ আৰু গানৰ প্ৰতি আগ্ৰহ আছে। মই প্ৰথমতে সত্ৰীয় নাচ শিকিছিলোঁ, গুৱাহাটীলৈ আহি ক্লাছ থ্ৰীৰ পৰাই গান শিকিবলৈ আৰম্ভ কৰিছোঁ।
0: সংগীত যাত্ৰা

0: আৰম্ভণি কেতিয়া হৈছিলে, কেতিয়াৰ পৰা সংগীতৰ লগত জড়িত হৈছিলে?
1: মই ক্লাছ থ্ৰীৰ পৰাই গানৰ শিক্ষা লৈ আহিছোঁ। মানে আচলতে আমাৰ ঘৰত ঘৰখনত অলপ নৃত্য গীতৰ চৰ্চা চলিয়ে থাকে। সেই পৰিৱেশটো মানে মই মোৰ মাৰ জেঠাইৰ পৰাই পাইছোঁ, কেলেকি মানে দুয়োগৰাকীয়ে বিহু সম্ৰাজ্ঞী হয় আৰু দুয়োগৰাকীয়ে গান গায়। চ' সেই পৰিৱেশটো মাৰ জেঠাইৰ পৰাই পাইছোঁ। আমাক বহুত মোক চেষ্টাও মানে বহুত হেল্প কৰিছে। মাৰ জেঠাইৰ প্ৰেৰণাৰেই মই এই সাংস্কৃতিক জগতখনত মই খোজ পেলাব সামৰ্থ হৈছোঁ। আৰু মোৰ প্ৰথম গুৰু সুকণ্ঠী গায়িকা ৰাণু বৈশ্য বাইদেউ তাতেই মই গান শিকিছিলোঁ। আৰু এতিয়া মোৰ পাছত মোৰ নিত্যানন্দ ডেকা ছাৰৰ তাত মই শিকি আছোঁ।
0: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
2: মন্দিৰা শৰ্মা লাহিৰী বাইদেউৰ গীতটি গাবলৈ প্ৰয়াস কৰিছোঁ।

0: ধন্যবাদ,
1: খুব ভাল লাগিলে। তুমি যিহেতু মঞ্চ অনুষ্ঠানসমূহ কৰি আহিছা, গতিকে সেই অভিজ্ঞতাটো কেনেকুৱা, আৰু যদি প্ৰথম মঞ্চ অনুষ্ঠানৰ আঁৰৰ কিবা কাহিনী আছে?
0: প্ৰথম অনুষ্ঠানৰ কাহিনী ক'বলৈ গ'লে, মই যেতিয়া প্ৰথম অনুষ্ঠান কৰিবলৈ মোক মাতিছিলে, তেতিয়া মোৰ একো আইডিয়াই নাছিলে মই কেনেকৈ গাম, কি মই মানে ৰাইজৰ সন্মুখত কেনেকৈ গাব লাগে, মোৰ একো আইডিয়া নাছিলে। তাৰপিছত তেতিয়াই মই অনুষ্ঠান কৰাৰ পাছত ৰাইজৰ ইমান মৰম আশীৰ্বাদ পাই মানে মই বহুত সুখী হ'লোঁ, আৰু তেতিয়া মোৰ গান শিকিবলৈ আৰু মানে বহুত বেছি মন গৈছিলে। তেতিয়া বিহুখনত মানে চবেই গৈছিলে আৰু নেক্সট বিহু জগতখনৰ কাৰণে আৰু গাই যোৱা গান। আৰু যিদৰে এইবাৰ মোক লতাশিলত মোৰ ককাইদেউ সৈতে মোক মাতিলে গান গাবলৈ, ঋষিকেশ দাস, তেওঁ যৌৱনী আমনি কৰে টুত গান গাইছিলে, তেওঁৰে জৰিয়তে মোক গান গাবলৈ মাতাৰ কাৰণে মোৰ বহুত ভাল অভিজ্ঞতা হ'ল, আৰু বহুত ৰাইজৰ মৰম পাইছোঁ, সেইখিনিয়ে পাই মোৰ বহুত ভাল লাগিলে।
1: খুব ভাল লাগিলে এনেকৈ আগবাঢ়ি গৈ থাকা। তুমি যিহেতু পঢ়ি আছা বুলি ক'লা, গতিকে পঢ়াৰ লগতে সংগীতটো একেলগে আগবঢ়াই লৈ গৈ আছা, কেনেদৰে আগবঢ়াই লৈ গৈ আছা, বা কিবা অসুবিধাৰ সন্মুখীন হৈছিলা নেকি?
0: অসুবিধাৰ সন্মুখীন এইবাৰ মই মেট্ৰিক দিয়াৰ সময়তো মই বহুত একো গান মই একো টাইম দিবই পৰা নাছিলোঁ, সেইকাৰণে মেট্ৰিক দিয়াৰ বয়সত মই গান চান ইমান জড়িত নাছিলোঁ, কিন্তু এইবাৰ চেষ্টা কৰি আছোঁ গানত মই যিমান আগুৱাই যাব পাৰোঁ চেষ্টা কৰিম আৰু শিকি গৈ থাকিম।
1: পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিছোঁ, কি শুনাবা?
0: মই এতিয়া ডলি ঘোষ বাইদেউৰ গীত এটি গাবলৈ প্ৰয়াস কৰিছোঁ।
1: ঠিক আছে।

जुगे जुगे रोबो।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে। তোমাৰ প্ৰিয় সংগীত শিল্পী বুলি ক'লে প্ৰথমে কাৰ নাম মনলৈ আহিব?
0: মোৰ প্ৰিয় শিল্পী সুকণ্ঠী গায়িকা লতা মংগেশকাৰ। তেওঁ গীত মোক বিৰাট ভাল লাগে, কেলেকি তেওঁ ক্লাছিকেল গীত

0: মোৰ বৰ ভাল লাগে।
1: হয়, তেন্তে তোমাৰ প্ৰিয় সংগীত শিল্পীৰ তোমাৰ প্ৰিয় এটি গীত শুনিব বিচাৰে।
0: হয়, মোৰ অতি প্ৰিয় গীত লজ্জা গালি গাবলৈ প্ৰয়াস কৰিছোঁ।
1: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিলা। শ্ৰোতাসকলে নিশ্চয়কৈ তোমাৰ কণ্ঠৰ উমান ইতিমধ্যে পাইছে। সংগীতক লৈ ভৱিষ্যত পৰিকল্পনা কি তোমাৰ?
2: মই সংগীতক লৈ বহুত আশাবাদী। যিমান পাৰোঁ গান শিকি আগুৱাই যাবলৈ চেষ্টা কৰিম। মোক লৈ ঘৰৰ সকলোৰে বহুত আশা সংগীতৰ জগতখনত। এই সংগীতৰ জগতত আগুৱাই যাবলৈ সকলোৰে আশীৰ্বাদৰ প্ৰয়োজন। আৰু এইখিনিতে মই
0: আপোনালোকৰ জৰিয়তে মানে মোৰ মা দেউতা আৰু পৰিয়াল লোকৰ এনআইকেলৈ সকলো সদস্যলৈ মই
2: ধন্যবাদ জনাইছোঁ।
1: খুব ভাল লাগিলে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তুমি যিহেতু এবাৰ আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগত স্বীকৃতি পাইছা, গতিকে সেই অনুভৱটো কেনেকুৱা আছিলে আৰু প্ৰস্তুতি কেনেধৰণে চলাইছিলা?
0: মই যিহেতু নিত্যানন্দ ডেকা ছাৰৰ তাত মই বৰগীত শিকি আছোঁ, সেইকাৰণে ছাৰে বিচাৰিছিলে কি মই যাতে ৰেডিঅ'ত মই গাওঁ বৰগীত। সেইকাৰণে মোক বৰগীত গাবলৈ মই চেষ্টা কৰিছিলোঁ। আৰু
2: আকাশবাণী গুৱাহাটীৰ সংগীত বিভাগৰ আধুনিক আৰু বৰগীত দুয়োটা বিভাগত সফল হ'বলৈ সক্ষম হৈছোঁ।
1: খুব ভাল লাগিলে। পুনৰ এটি গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: মোৰ প্ৰিয় তৰালী শৰ্মা বাইদেউৰ এটি গীত গাবলৈ প্ৰয়াস কৰিছোঁ।
1: ঠিক আছে।

0: ধন্যবাদ।
1: খুব ভাল লাগিলে। সংগীতৰ উপৰিও আজৰি সময়ত তুমি কি কৰি ভাল পোৱা?
0: আজৰি সময়ত মই আগতে টেবুল টেনিছ খেলিছিলোঁ, কিন্তু পঢ়াৰ কাৰণে মই এতিয়া দুবছৰমান খেলা নাই। এতিয়া পঢ়া আৰু গানেই লগতে কৰি গৈ আছোঁ।
1: হয়, মঞ্চ অনুষ্ঠানবোৰ যেতিয়া কৰা বা এনেকুৱা অনুষ্ঠানবোৰ যেতিয়া কৰা, গানৰ বাছনি কোনে কৰি দিয়ে? নিজে কৰা?
0: মোক মায়ে আৰু মোৰ জেঠাই বহুত সহায় কৰে গানৰ কাৰণে।
1: পুনৰ এদিন গীতৰ মাজলৈ যাব বিচাৰিম, কি শুনাবা এবাৰ?
0: মই এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত এটি গাবলৈ প্ৰয়াস কৰিছোঁ। গোপুতে

0: ধন্যবাদ।
1: খুব ধুনীয়া তোমাৰ কণ্ঠটি, আমি প্ৰায় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। তোমাক বহুত বহুত ধন্যবাদ ইমানখিনি সময় আমাৰ বাবে উলিয়াই আমাক ইমান সুৰীয়া এটি অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। শেষত এটি গীতেৰেই সামৰণি কৰিব বিচাৰিম।

0: ধন্যবাদ,
1: খুব ভাল লাগিলে প্রিয় শ্রোতা। অনুষ্ঠানটির পর মই শ্রুতি ইমানতে বিদায় লৈছো, নমস্কার।
2: ইমান পৰে শ্ৰোতাসকলে নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পী জয়িতা চেতিয়াৰ সৈতে শ্ৰুতি ডেকাৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ।

0: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি একে সময়তে আমাৰ ফেচবুক পেজৰ পৰাও পোনপটীয়াকৈ প্ৰচাৰ কৰা হল। এই দায়িত্বত আছিল দিবাকৰ চক্ৰৱৰ্তী।
1: সকলোৰে বাবে সামাজিক সুৰক্ষা অটল পেঞ্চন যোজনা মোদীজীৰ সংকল্প।
2: যোজনা উন নৌজৱানৰ কে লিয়ে হে তাকি আপ জব 60 সাল কে হোগে আপকো কভি কিসি কে সহারে কি জৰুৰত না পৰে আপ আপনা বুঢ়াপা ভি গৰো কে সাথ বিতা সকো।
1: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভার্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়,
3: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
1: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বৃন্দগান।

0: সুনীল দেৱৰ কণ্ঠত তৰুণ শৰ্মা ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: সুনীল দেৱৰ কণ্ঠত এবাৰ শুনক অমিত সরকার রচিত এটি গীত।

ইমান পৰে সুনীল দেৱৰ কণ্ঠত তৰুণ শৰ্মা আৰু অমিত চৰকাৰ ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক বেলা চৌধুৰীৰ কণ্ঠৰ সুধ সাৰং ৰাগৰ খেয়াল।

0: ইমান পৰে বেলা চৌধুৰীৰ কণ্ঠৰ সুদ সাৰং ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায় বাণিজ্যৰ সৰলীকৰণ আৰু জনসাধাৰণৰ বাবে জীৱন যাত্ৰা সুগম কৰি তোলাৰ ব্যৱস্থা উন্নত কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰিছে। ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস পালন কৰা হৈছে। ছিকিমে আজি ইয়াৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে খেলিব। নমস্কাৰ, বাতৰি পঢ়িছো উৎপল কুমাৰ দাসে। এতিয়াৰ বাতৰি হ'ল, 5খন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছৰ উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। তদুপৰি তেওঁ দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাকো সাক্ষাৎ কৰিব। উল্লেখযোগ্য যে ইউৰোপীয় দেশখনৰ সৈতে ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী নেডাৰলেণ্ডছ ভ্ৰমণলৈ গৈছে। শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপ মুক্ত বাণিজ্য চুক্তিৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰাৰ লগতে ইয়াৰ জৰিয়তে দেশ দুখনৰ মাজৰ সম্পৰ্ক বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। যোৱা নিশা এমষ্টাৰডাম বিমান বন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ বিদেশ মন্ত্ৰী টম বেৰেনছনে আদৰণি জনায়। পৰম্পৰাগত নৃত্য আৰু গীত মাতৰ অনুষ্ঠানেৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজিত এটা অনুষ্ঠানত ভিন ভিন বয়স, ধৰ্ম আৰু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ভাৰতীয় সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে কেউ দিশে মোদী মোদী আৰু বন্দে মাতৰম ধ্বনি শুনিবলৈ পোৱা যায়। শ্ৰীমোদীয়ে আজি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। আয়োজকসকলে ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰা আজি আবেলি হ'বলগীয়া এই মত বিনিময় অনুষ্ঠানৰ বাবে হাজাৰ হাজাৰ প্ৰৱাসী ভাৰতীয় নাগৰিকে আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই মত বিনিময়ৰ সময়ত ভাৰত আৰু নেডাৰলেণ্ডছৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়টোৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ ভূমিকা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ অৱস্থিতিৰ লেখীয়া বিষয়সমূহেও স্থান লাভ কৰাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে আজি আবেলি দেশখনৰ আগশাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ছোৱাত বিশেষকৈ ছেমিকণ্ডাক্টৰ চিপছ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ভিন ভিন খণ্ডক সামৰি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। নেডাৰলেণ্ডছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী কালি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আবুধাবিত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ অল নাহিয়ানাৰ সৈতে এখন বৈঠকত মিলিত হয়। নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী কাইলৈ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী উলফ কিষ্টাৰছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে অহা 18 মে'ত নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাতো ভাগ ল'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ মেটাৰেলাক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতেও আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্যৱসায় বাণিজ্যৰ সৰলীকৰণ আৰু জনসাধাৰণৰ বাবে

জীৱনযাত্ৰা সুগম কৰি তোলাৰ ব্যৱস্থা উন্নত কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰিছে। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত কৰ, শুল্ক তথা উপকৰ বৃদ্ধি কৰা বুলি সংবাদ মাধ্যমত প্ৰচাৰিত এটা বাতৰিৰ সত্যতা অস্বীকাৰ কৰি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই বাতৰিৰ কোনো ভিত্তি নাই বুলি কয়। বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত এনেধৰণৰ কোনো প্ৰতিবন্ধকতা আৰোপ কৰাৰ প্ৰশ্নই উঠা নাই বুলিও তেওঁ লগতে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত সংশ্লিষ্ট সংবাদ সংস্থাটোৱে এই বাতৰিটো প্ৰত্যাহাৰ কৰাৰ লগতে সামাজিক মাধ্যমৰ হেণ্ডেলৰ পৰা ইয়াৰ সৈতে জড়িত বাৰ্তাটো মচি পেলায়। আন এটা বাৰ্তাত সংবাদ সংস্থাটোৱে এই সন্দৰ্ভত পূৰ্বে প্ৰকাশ কৰা বাতৰিটো সত্যৰ আধাৰত প্ৰতিষ্ঠিত নাছিল বুলি উল্লেখ কৰি বিষয়টোক লৈ খেদ প্ৰকাশ কৰে। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানী জমা ৰখা টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হয়। ডেংগী ৰোগৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে প্ৰাক বাৰিষা সজাগতা কাৰ্যসূচীৰ দিশৰ পৰা মে'ক গুৰুত্বপূৰ্ণ মাহ হিচাপে গণ্য কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জুলাইক ডেংগী প্ৰতিৰোধী মাহ হিচাপে পালন কৰি আহিছে। এই সময়ছোৱাত ৰাষ্ট্ৰজুৰি সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ দপ্তৰৰ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টিৰ বাবে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ হকে কাম কৰি আহিছে। এই বছৰৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে ডেংগী নিয়ন্ত্ৰণৰ বাবে সমূহীয়া অংশগ্ৰহণ, পৰীক্ষা কৰা, পৰিষ্কাৰ কৰা আৰু ঢাকি থোৱা। ছিকিমে আজি ইয়াৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1975 চনৰ আজিৰ দিনটোতে ৰাজ্যখন আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰতিষ্ঠা দিৱস উপলক্ষে গেংটকৰ মনন কেন্দ্ৰত বিয়লি আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং আৰু ডনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াও উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ ওলগ জনাইছে। শ্ৰীমতী মুৰ্মুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ছিকিমৰ নয়নাভিৰাম প্ৰাকৃতিক সৌন্দৰ্য, চহকী সাংস্কৃতিক ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ প্ৰতি দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাই ৰাজ্যখনক সমগ্ৰ ৰাষ্ট্ৰৰ বাবে বহনক্ষম উন্নয়নৰ আদৰ্শ হিচাপে গঢ়ি তুলিছে। ছিকিমৰ জনসাধাৰণ আতিথ্য, সৰলতা আৰু সম্প্ৰীতিৰ মনোভাৱৰ বাবে পৰিচিত বুলি উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে ছিকিমবাসীৰ শান্তি আৰু সমৃদ্ধি কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বাৰ্তাত কয় যে দেশৰ বিকাশত ৰাজ্যখনৰ যথেষ্ট অৱদান আছে। ৰাজ্যখন প্ৰতিষ্ঠাৰ 50 বছৰ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই বছৰৰ উদযাপন বিশেষ তাৎপৰ্যপূৰ্ণ হৈ উঠা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শেহতীয়া ছিকিম ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই উদযাপনৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণক সংগ দিবলৈ পোৱাটো তেওঁৰ বাবে সৌভাগ্যৰ কথা। জনসাধাৰণৰ পৰা লাভ কৰা মৰম আদৰ চিৰস্মৰণীয় হৈ ৰব বুলি শ্ৰীমোদীয়ে মত প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে অনাগত সময়ত ৰাজ্যখনলৈ বিকাশ আৰু উন্নয়নৰ বাবে সহযোগিতা আগবঢ়াই যাব বুলি আশ্বাস দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিজৰ বাৰ্তাত কয় যে বিশ্বৰ প্ৰথমখন সম্পূৰ্ণৰূপে জৈৱিক সামগ্ৰী উৎপাদিত ৰাজ্যৰূপে পৰিগণিত হোৱাৰ পৰা আৰম্ভ কৰি পাহাৰীয়া পৰ্যটনক নতুন ৰূপ দিয়া ছিকিমৰ সাফল্যই সমগ্ৰ দেশকে অনুপ্ৰাণিত কৰিছে। ত্ৰিপুৰাত শান্তি শৃংখলা পৰিকাঠামো সুদৃঢ় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এটা অতিৰিক্ত ভাৰত সংৰক্ষিত বেটেলিয়ন গঠনত অনুমোদন জনাইছে। কেন্দ্ৰীয় চৰকাৰে এই বেটেলিয়ন গঠনৰ বাবে 50 কোটি টকা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে 30 কোটি টকাৰ এককালীন বিত্তীয় অনুদানত মঞ্জুৰি দিছে। এই নতুন বেটেলিয়নটোৱে আহিলাপাতি আৰু নিয়োজনৰ ক্ষেত্ৰত মানক যুক্তৰাষ্ট্ৰীয় নিয়মাৱলী মানি চলিব আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান তথা সীমান্তৰ সুৰক্ষাত বিশেষ গুৰুত্ব আৰোপ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ প্ৰয়োজন সাপেক্ষে এই জোৱানসকলক দেশৰ যিকোনো স্থানত নিয়োজিত কৰাৰ অধিকাৰ থাকিব। ইপিনে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মানিক শ্বাহাই আশা কৰ্মীসকলৰ কল্যাণৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰিছে। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একনা ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। অৱশ্যে খেলখনত জয়লাভ কৰাৰ পাছতো লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ

0: অন্তিম স্থানত আছে। দলটো ইতিমধ্যে প্লে অফ পৰ্যায়ৰ দৌৰৰ পৰা বাহিৰ হৈছে। ইয়াৰ বিপৰীতে চেন্নাই ছুপাৰ কিংছ সম্প্ৰতি ষষ্ঠ স্থানত আছে আৰু দলটো শীৰ্ষৰ চাৰিটা দলৰ ভিতৰত প্ৰৱেশৰ আশা অক্ষুণ্ণ আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি নেডাৰলেণ্ডছৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ব্যৱসায় বাণিজ্যৰ সৰলীকৰণ আৰু জনসাধাৰণৰ বাবে জীৱন যাত্ৰা সুগম কৰি তোলাৰ ব্যৱস্থা উন্নত কৰাৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাৰ বিষয়ে দোহাৰিছে। ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস পালন কৰা হৈছে। ছিকিমে আজি ইয়াৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত আজি শুনাবলৈ লৈছো ভূপেন হাজৰিকাৰ কণ্ঠৰ 2টি গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা।

0: অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী, বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ ভৱিষ্যত উজ্জ্বল বুলি মন্তব্য কৰিছে। গুৱাহাটী দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা চালিত ডিজিটেল বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। ৰাজ্যৰ ল'ৰা ছোৱালীয়ে এতিয়া আৰু বহিৰাজ্যলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে। 16শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাই মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। পতদ্ৰৱাত কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে সদৰি কৰি কয় যে বাজেট প্ৰস্তুত কৰাৰ বাবে বিভিন্ন বিভাগৰ সৈতে বিষয়টো সন্দৰ্ভত আলোচনা কৰা হৈছে। তদুপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে এতিয়ালৈকে ৰূপায়ণ নোহোৱা প্ৰকল্প আৰু ৰূপায়ণৰ বাবে চিন্তা চৰ্চা কৰি থকা প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হৈছে। শেহতীয়া নিৰ্বাচনত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছত চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও নিশ্চিতভাৱে বৃদ্ধি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বৃদ্ধি পাব। ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰোভাৱ তিথি। শ্ৰী শ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমিলন বাদ দেখুৱাই মানেৰী, বহৰী, কৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰস, তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰী শ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। গুৰুজনে স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ বহৰীত পুৱা উষা কীৰ্তনেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হয়। তিৰোভাৱ তিথি উপলক্ষে আয়তী আৰু ভকতৰ প্ৰসংগ, ৰাজহুৱা নাম, দিহানাম, আলোচনী, ধৰ্মসভা আদি আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰোভাৱ তিথি উপলক্ষে শ্ৰী শ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজি আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হয়। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি হৰকিশোৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া ৰক্ত পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। ধুবুৰী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত ডেংগী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত মহৰ প্ৰজনন ৰোধ কৰি এই ৰোগ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় দিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত

0: 361 266 1876 আৰু 266-2325 নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। অনুষ্ঠানটিৰ আগধৰিব অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাপাশু। এতিয়া শুনক শান্তা উজিৰৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে, শান্তা উজিৰৰ কণ্ঠৰ আধুনিক গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

শৰ্মাই আজি দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা চালিত ডিজিটেল বেংকৰ মুখ্য শাখা মুকলি কৰে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰিছে। সমগ্ৰ ৰাজ্যত ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰুভৱ তিথি পালন কৰা হৈছে। ডেংগী ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস পালন কৰা হৈছে। মৰিগাঁও জিলাৰ শিক্ষানুষ্ঠানসমূহৰ 14-15 বছৰীয়া কিশোৰীসকলৰ লগতে জিলাখনৰ অন্যান্য কিশোৰীসকলে জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে পৰহিলৈৰ পৰা HPV প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত উপগ্ৰহৰ সৈতে সংযুক্ত উচ্চ প্ৰযুক্তিৰ টেগ লগাই অলপতে মুকলি কৰি দিয়া এটা কোমল চলংযুক্ত বৰকাছৰ সৈতে উপগ্ৰহৰ জৰিয়তে সংকেত লাভ কৰাক লৈ বিশেষজ্ঞসকলে আনন্দ প্ৰকাশ কৰিছে। ত্ৰিপুৰাত শান্তি শৃংখলা পৰিকাঠামো শক্তিশালী কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এটা অতিৰিক্ত ভাৰত সংৰক্ষিত বেটেলিয়ন গঠনত অনুমোদন জনাইছে। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। চৰকাৰে পেট্ৰলৰ ৰপ্তানিৰ প্ৰতি লিটাৰত 3 টকাকৈ বিশেষ অতিৰিক্ত আবকাৰী শুল্ক আৰোপ কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: এয়া বড়ো অনুষ্ঠানটি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ডিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি, অসম চুক্তি ৰূপায়ণৰ কাম কাজ ত্বৰান্বিত কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ, ৰাজ্যৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীশ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভাৱ তিথি পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটানছ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত

0: ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানী উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ডিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। এই পৰিৱেশৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিলে ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বাহিৰলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মত প্ৰকাশ কৰে। ডঃ শৰ্মাই ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: আমাৰ যিমান এনেকুৱা নতুন নতুন কোম্পানী আহিব, ইনষ্টিটিউচন আহিব, আমি যদি অসমত তেওঁলোকক ভালকৈ ৰাখিব পাৰো, ভাল এনভাইৰনমেণ্ট দিব পাৰো, কোঅপাৰেট কৰিব পাৰো, সহযোগিতা কৰিব পাৰো, তেতিয়াহলে আমাৰ ল'ৰা ছোৱালী বেংগালোৰ দিল্লীত গৈ কাম কৰিব নালাগে, আমি অসমতে আমি কাম কৰিবলৈ সুবিধা পাম। আৰু মই বিশ্বাস কৰো যে আমাৰ ফিউচাৰ বহুত ব্ৰাইট আৰু আমি এনেকে কাম কৰি থাকিলে আমি এনেকুৱা বহুত ইনষ্টিটিউচনক আমি অসমলৈ আনিব পাৰিম, অসমৰ ল'ৰা ছোৱালীক সুবিধা দি যাব পাৰিম।
0: ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আম্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9 লাখ মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
2: বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলো লাষ্ট 3 ইয়াৰটোত, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত পৰ্যালোচনা বৈঠকত মই অংশ লওঁ। এইখন প্ৰথমখন বৈঠক। সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ।
0: ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীশ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰুভাৱ তিথি। শ্ৰীশ্ৰী হৰিদেৱে সমাজক আধ্যামিকতাৰ অমলিন বাট দেখুৱাই মানেৰী, বহৰী, কৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰস তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয়া গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষা সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰীশ্ৰী হৰিদেৱৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। গুৰুজনে স্থাপন কৰা বৰপেটা জিলাৰ আদি সত্ৰ বহৰীত পুৱা উষা কীৰ্তনেৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হয়। তিৰুভাৱ তিথি উপলক্ষে আয়তি আৰু ভকতৰ প্ৰসংগ, ৰাজহুৱা নাম, দিহানাম, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰুভাৱ তিথি উপলক্ষে শ্ৰীশ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজিয়ে আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প লবলৈ সকলোৰে প্ৰতি আহান জনায়। মহিলাৰ জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ 14-15 বছৰৰ কিশোৰীসকলক পৰহিলৈৰ পৰা HPV প্ৰতিষেধক প্ৰদানৰ দিহা কৰা হৈছে। জিলাখনৰ 30টা কেন্দ্ৰত এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। আজি জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত এই অভিযানৰ অগ্ৰগতিৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তুতিৰ বুজ লয়। অহা 31 মেলৈকে চলিবলগীয়া এই অভিযানত জিলাখনৰ 9,576 গৰাকী কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডাঃ অপূৰ্ব ঠাকুৰীয়া, সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁই, যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ শৈলেন্দ্ৰ বৰ্ধন বৰাকে ধৰি স্বাস্থ্য আৰু শিক্ষা বিভাগৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগী ৰোগৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত

গুৰুত্ব দিয়া হয়। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি সৰকিশোৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া ৰক্ত পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। ধুবুৰী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়তো ডেংগী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত মহৰ প্ৰজনন ৰোধ কৰি এই ৰোগ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰা হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ জনসাধাৰণক আগবাঢ়ি অহাৰ বাবে আহান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। ষোড়শ অসম বিধানসভাৰ বাজেট অধিৱেশন জুলাইৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বতদ্ৰৱাত কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কয় যে বাজেট প্ৰস্তুতৰ বাবে বিভিন্ন বিভাগৰ সৈতে এই বিষয়ত আলোচনা কৰা হৈছে। তদুপৰি বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই ক্ষেত্ৰত লাভ কৰা পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয় যে এতিয়ালৈকে ৰূপায়ণ নোহোৱা প্ৰকল্প আৰু ৰূপায়ণৰ বাবে চিন্তা চৰ্চা কৰি থকা প্ৰকল্প সন্দৰ্ভতো আলোচনা কৰা হৈছে। শেহতীয়া নিৰ্বাচনত বিপুল সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰাৰ পাছত চৰকাৰৰ প্ৰতি জনসাধাৰণৰ আশা আকাংক্ষাও নিশ্চিতভাৱে বৃদ্ধি হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বৃদ্ধি পাব। বজালি জিলাৰ ভৱানীপুৰত যোৱা 28 এপ্ৰিলত সংঘটিত ডকাইতি ঘটনাৰ জড়িত মূল অভিযুক্তৰ লগতে আন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লুৱাচুৰ গাঁৱৰ কাঁহ পিতলৰ সামগ্ৰী ব্যৱসায়ী এজনৰ পৰা বুজন পৰিমাণৰ নগদ ধন আৰু বাহন কাঢ়ি লৈ যোৱাৰ পাছত ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ভিত্তিত ভৱানীপুৰ আৰক্ষীয়ে এই ডকাইতি কাণ্ডৰ অনুসন্ধান আৰম্ভ কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰপেটাৰ সমীপৰ কলগাছিয়া গাঁৱৰ ছাহেদ খান আৰু তেওঁৰ সহযোগী একেখন গাঁৱৰে আলী হুছেইনক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে আটক কৰা লোক দুজনৰ পৰা এখন চাৰিচকীয়া বাহনৰ লগতে চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে লোক দুজনক জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একানাৰ ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে চেন্নাই ছুপাৰ কিংছক 7 উইকেটত পৰাস্ত কৰে। দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ডিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি। অসম চুক্তি ৰূপায়ণৰ কাম কাজ ত্বৰান্বিত কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যৰ বিভিন্ন ঠাইত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভৱ তিথি পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হেমন্ত চাবুক ধৰা, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, পপী চন্দ্ৰ আৰু আনোৱাৰ আলী, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, ধ্ৰুৱজ্যোতি বৰ্মন আৰু ৰমেন কুমাৰ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন বৰুৱা আৰু ষ্টুডিঅ'ত এয়া মই কাৰ্বি চলিহা। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটিমান আধুনিক গীত। শিল্পী মাইনু দেৱী, এলবাম হিটছ অফ মাইনু দেৱী, প্ৰথমটি গীতৰ সহশিল্পী জুবিন গাৰ্গ।

হিটস অব মাইনু দেৱী এলবামৰ পৰা মাইনু দেৱীৰ কণ্ঠৰ গীত গীতি শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক অনুষ্ঠান পৰিচিতি। আজি বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ আগবঢ়াব বৰ্ণালী মালাকাৰে। 6:10 কৃষি জগত অনুষ্ঠানত অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি, এই সম্পৰ্কে এক আলোচনাত ভাগ ল'ব ডক্টৰ পত্ৰিকা শৰ্মা আৰু বিশ্বপ্ৰতিম হাজৰিকাই। আঁত ধৰিব মানকজ্যোতি বৰাই, প্ৰযোজনা উৎপল বৰাৰ। 6:40 বৰুণ দাসৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:00 নিয়োগ বাতৰি। 7:05 এটি বৃন্দগান। 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 7:45 পূবালীৰ সুৰ অনুষ্ঠানত সোণেশ্বৰ ৰাহাং আৰু লগৰীয়াসকলে গোৱা কাৰ্বি গীত শুনিবলৈ পাব। 7:45 সুনীল দেৱৰ কণ্ঠৰ আধুনিক গীত। 8:02 দৃষ্টিপাত। চিত্ৰগীতৰ সময় নিশা 9:00।

0: চাৰে ন বজাত আলাপ অনুৰাগ। অনুষ্ঠানত ৰাভা লোকসংগীত আৰু আধুনিক গীতৰ বিশিষ্ট কণ্ঠশিল্পী মুকুল ৰাভাৰ সৈতে হোৱা কথোপকথনৰ চতুৰ্থ খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10 বজাত অখিল ভাৰতীয় সংগীতানুষ্ঠানত পণ্ডিত কাব্যল্য কুমাৰ গৌৰৱৰ কণ্ঠৰ খেয়াল। এতিয়া শুনক কাইলৈৰ অনুষ্ঠান সূচী। কাইলৈ পুৱা 10:30 বজাত চেমনীয়া চোৰা অনুষ্ঠানত অশোক ৰয় চৌধুৰীৰ কথিকা আমাৰ স্বাস্থ্যৰ বাবে টোপনিৰ প্ৰয়োজনীয়তা, লগতে জানো আহা আৰু চেমনীয়াৰ গীত মাত শুনিবলৈ পাব। বিয়লি 5:25 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত বাগিচাৰ শিশু আৰু মহিলাৰ পুষ্টিহীনতাৰ কাৰণ আৰু প্ৰতিকাৰ, এই বিষয়ে ডঃ পৱন কুমাৰ গঞ্জুৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। পুৱা 8:30 বজাৰ গীতিমালিকাৰ অনুষ্ঠানত দিলীপ দাস আৰু সংগীতা কাকুতি, অনিমা চৌধুৰী আৰু ভৱেশ কলিতা, ঋদীপ দত্ত আৰু অঞ্জু দেৱী, বিজয় মহন্ত আৰু নন্দিতা শৰ্মা, ঋতুপৰ্ণ শৰ্মা আৰু শান্তা উজিৰৰ কণ্ঠৰ গীত শুনিবলৈ পাব। সন্ধিয়া 7:00 বজাত ডঃ শ্যামাপ্ৰসাদ শৰ্মাৰ কথিকা বিজ্ঞান আৰু অন্ধবিশ্বাস। দিনৰ 11:02 বজাত নাটশালা অনুষ্ঠানত গোলাঘাট এমেচিয়ৰ থিয়েটাৰ ছ'চাইটিৰ শিল্পীসকলৰ দ্বাৰা পৰিৱেশিত নাট গান্ধাৰীৰ প্ৰতিজ্ঞা, নাট্যকাৰ অসীম বৰুৱা, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। দিনৰ 1:10 বজাত আলি হাইদৰ ৰচিত ধাৰাবাহিক নাট জুন বেলি তৰা আৰু যাদুকৰী খুৰাৰ শেষৰ খণ্ড, প্ৰযোজনা কৌষ্টভমণি শইকীয়াৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 7:00 বজাত নিয়োগ বাতৰি। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 বজাত নিদান অনুষ্ঠানত উচ্চ ৰক্তচাপ সমস্যা আৰু প্ৰতিকাৰ, এই বিষয়ে ডঃ জয়ন্ত গগৈৰ সৈতে সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:15 বজাত অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:00 বজাত সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট গায়িকা দীতিমণি বৰুৱাৰ সৈতে সাক্ষাৎকাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 12:15 বজাত শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 12:30 বজাত আইদৰ বোলনী অনুষ্ঠানত সুভদ্ৰা দেৱী ভট্টাচাৰ্য ৰচিত নাট অচিন কাঠৰ থোৰা, প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:50 বজাত আৰু বিয়লি 5:55 বজাত বৃন্দগান। 8:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। দিনৰ 3:05 বজাত আৰু নিশা 8:30 বজাত আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান, 3:45 বজাত কাৰ্বি অনুষ্ঠান আৰু বিয়লি 4:30 বজাত বড়ো অনুষ্ঠান শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।
1: আকাশবাণী গুৱাহাটী। এতিয়া শুনক হিন্দী ভাষা শিক্ষা পাঠৰ পৰৱৰ্তী খণ্ড।

0: এজনে খৰিকটা বাদ দি এখন দোকান খোলে। খৰিকটীয়াজনৰ ওচৰ চুবুৰীয়া ৰামুই আচৰিত হৈছিল যে খৰিকটীয়াজন কিছুদিনৰ ভিতৰতে ইমান ধনী কেনেকৈ হৈ গ'ল। এদিন ৰামুয়ে এই বিষয়ে সোধাত খৰিকটীয়াজনে সঁচা কথাটো কৈ দিয়ে।
1: দিদি উচকে বাদ
0: উচকে বাদ আগলে হি দিন ৰামু জংগল মে গয়া আৰু নদী তট কে উচি পেড় পৰ লকড়িয়াঁ কাটনে লগা। উচনে জান বুজ কৰ আপনি কুলহাৰী নদী মে গিৰা দি আৰু পেড় চে উতৰ কৰ নদী তট পৰ বেঠ কৰ ৰোনে লগা। নদী কে দেৱতা প্ৰকট হো গে, উন্হোনে ৰোনে কা কাৰণ পুছা। সাৰি বাত জান কৰ নদী কে দেৱতা নে নদী মে ডুবকি লগাই আৰু সোনে কি কুলহাৰী লেকৰ প্ৰকট হুৱে।
2: সোণৰ কুঠাৰখন দেখি ৰামুয়ে কি কৰিলে বাইদেউ?
0: ৰামুয়ে কলে এইখনে মোৰ কোঠা। ইয়া শুনকৰ নদী কে দেৱতা মুস্কুৰায় আৰু বোলে তুম ঝুট বোলতে হো, ইয়া তুমাৰী কুলহাৰী নহী হে। ইতনা কহকৰ উন্হোনে নদী মে ডুবকি লগাই আৰু অন্তৰ্ধান হো গে আৰু ৰামু অপনি কুলহাৰী চে ভি হাত ধো বেঠা। বাৰু এতিয়া কোৱাচোন, এই গল্পটো শুনি তোমালোকে কি শিক্ষা পালা?
1: বাইদেউ আমি শিক্ষা পালো যে সততাৰ পৰিণাম সদায় ভাল।
0: হা, ইমানদাৰী কা পৰিণাম হামেশা আচ্ছা হি হতা হে, কথাষাৰ সদায় মনত ৰাখিবা, নহলে ৰামুৰ কি হল দেখিলাই নহয়।
3: জি দিদি।
0: বাৰু এতিয়া আমি শব্দ কেইটামান লওঁচোন। চিৰিয়া, চুহিয়া, পুৰিয়া, গুৰু, ছাত্ৰ, অধিকাৰী, মজদুৰ, লেখক। শব্দক দোহৰাও তো।
2: চিৰিয়া, চুহিয়া, পুৰিয়া, গুৰু,
1: ছাত্ৰ, অধিকাৰী, মজদুৰ, লেখক।
0: এতিয়া চোৱা, চিৰিয়া, চুহিয়া, পুৰিয়া এই শব্দকেইটা বহুবচন কৰিব হ'লে আমি শব্দৰ শেষৰ ইয়াটো ইয়াঁ কৰি দিব লাগিব। যেনে চিৰিয়া, চিৰিয়া,
2: চুহিয়া, চুহিয়া,
1: পুৰিয়া, পুৰিয়া।
0: হা, ইছকা মতলব হে জিন আকাৰান স্ত্ৰীলিংগ শব্দকে অন্ত মে ইয়া লগতা হো উনকে ইয়া কো ইয়াঁ কৰ দেনে চে বহুবচন বন জাতে হে। বুজি পাইছা নহয়?
3: পাইছো বাইদেউ।
0: হাঁ, লেকিন পুল্লিঙ্গ আকাৰান শব্দকে অন্তিম আ কো এ কৰণে চে বহুবচন বনতে হে। জেসে কেলা কেলে, গধা গধে, ভেড়িয়া ভেড়িয়ে।
2: জি হাঁ দিদি।
0: গুরু, ছাত্র, অধিকারী, মজদুর, লেখক, ইন শব্দকে বারে মে হাম আগলে পাঠ মে চর্চা করেঙ্গে। বারো আজির পাঠ ইমানতে সামৰিছো।
3: নমস্তে দিদি,
0: খুশ রহো।
4: হিন্দি ভাষা শিক্ষা পাঠৰ আজির খণ্ডটি শুনিলে। পাঠটি যুগুতাই আগবঢ়ালে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ গৱেষিকা বৰ্ণালী মালাকাৰে। পাঠত ভাগ ললে লক্ষী ছেত্ৰী আৰু মফিদুল ইছলামে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া 6 বজাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানীয়ে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে অসমলৈ ধাৱমান হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। অসম চুক্তি ৰূপায়ণৰ কাম কাজ ত্বৰান্বিত কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। ৰাষ্ট্ৰীয় ডেংগি দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ মুখামুখি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানী উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। এই পৰিৱেশৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিলে ৰাজ্যৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে। ডঃ শৰ্মাই ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহান জনায়। তেওঁ কয় যে গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত বেংক শাখা মুকলি হোৱাটোৱে দেশৰ বেংকিং খণ্ডৰ ভৱিষ্যত নিৰূপণ কৰাৰ ক্ষেত্ৰত অসমৰ পূৰ্ণ প্ৰস্তুতিকে সূচায়। ডঃ শৰ্মাই কয় যে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্ৰকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰ

0: অসমক দায়িত্বশীল আৰু প্ৰযুক্তিচালিত বিনিয়োগৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। অসম চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9 লাখ মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলো লাষ্ট 3 ইয়াৰটোত, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু মোৰ বিশ্বাস যে আমি এটা টীম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব।
0: 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মেৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে বিধানসভাৰ বিৰোধী পক্ষৰ নেতা থাকিবনে নাই তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। পূৰ্বতে বিৰোধীৰ দলপতিৰ মৰ্যাদা লাভ কৰিবলৈ 21 গৰাকী সদস্যৰ প্ৰয়োজন আছিল যদিও সংশোধনীৰ জৰিয়তে এই সংখ্যা 13লৈ হ্ৰাস কৰা হৈছে। বিধানসভাৰ সচিব দুলাল পেগুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলপতি দিয়া নিদিয়া সন্দৰ্ভত অধ্যক্ষ সিদ্ধান্ত ল'ব।
2: বিৰোধী দলপতি পাবনে নাপায় এজ পাৰ আমাৰ ৰুল মতে যোৱাবাৰ আমাৰ 15 এছেম্বলিত আছিলে, 14 এছেম্বলিত এটা মানে আমাৰ প্ৰথমতে আছিলে, পিছলৈ গৈ গৈ পেলাই মানে আচলতে 16 নিয়মটো হ'ল 16 টোটেল মেম্বাৰৰ পৰা 16 তাৰমানে 21 আছিলে 14 এছেম্বলিত। তাৰপিছত তেতিয়া গৈ গৈ গৈ গৈ তেওঁলোকৰ তেনেকে 20-19 পাই গ'ল। তেনেকে গৈ পেলাই কেছেছ হোৱাৰ পিছত মানে বিৰোধী দল নাপায় বুলি পেলাই কেছত হাৰিছে। ৰুলতো আছে বিৰোধী দল পাবলৈ হ'লে মানে 21 পালে নহ'ব, স্পীকাৰে কনচেণ্ট থাকিব লাগিব, স্পীকাৰে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও। তাৰপিছত আকৌ ৰুলটো এমেণ্ড কৰিলে, এমেণ্ড কৰাৰ পিছত আকৌ আমাৰ 110 কৰিলে, 110 কৰাৰ পিছত 126-110 হ'লে আমাৰ 12.6 হয়, 12.6ত আকৌ এতিয়াতো 12.6 হ'লে 13 হয়, নিয়মমতে 13 হ'লে দিব লাগে বুলি তেওঁলোকে কৈছে। নিয়মত আকৌ কোনো স্পেচিফিক তেনেকুৱা কোনো ৰুল নাই, ইয়াতে বিৰোধী দলপতি পাতিবই লাগে বুলি পেলাই নিয়ম নাই। স্পীকাৰে বিৰোধী দল নিদিবও পাৰে দিব পাৰে, এইটো ডিস্কেশ্যনৰ পাৱাৰটো হ'ল স্পীকাৰ চাব।
0: উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 19খন আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1975 চনৰ আজিৰ দিনটোতে ৰাজ্যখনৰ আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আজি লোকভৱনত ছিকিমৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্যপালগৰাকীয়ে ছিকিমৰ জনসাধাৰণক ওলগ জনায় আৰু ৰাজ্যখনক শান্তি, প্ৰগতি, পৰিৱেশ সংৰক্ষণ তথা জাতীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে ছিকিমে দেশৰ প্ৰথমখন পূৰ্ণাংগ জৈৱিক সামগ্ৰী উৎপাদিত ৰাজ্য হিচাপে পৰিগণিত হৈ বহনক্ষম উন্নয়নৰ আৰ্হি হৈ পৰিছে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে কিদৰে অৰ্থনৈতিক বিকাশৰ দিশত অগ্ৰসৰ হ'ব পাৰি সেয়া প্ৰতিপন্ন কৰিছে। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হয়। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি সৰকিশোৰ প্ৰাথমিক মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া তেজ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাতো ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ প্ৰতিৰোধ বিভাগৰ উদ্যোগত আজি খেৰণি উচ্চতৰ মাধ্যম

0: বিদ্যালয় বৰকক আয়ুষ্মান আৰোগ্য মন্দিৰ উম্পানাই মধ্য ইংৰাজী বিদ্যালয় আৰু হামৰেণ জিলা চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ জনসাধাৰণক আগবাঢ়ি অহাৰ বাবে আহান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। শ্ৰীভূমি জিলাৰ নগৰীয়া অঞ্চলত পানী জমা হোৱা তথা কৃত্ৰিম বান্ধ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰাকৃতিক আৰু অন্যান্য নিষ্কাশন ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, চৰকাৰী ভূমি, নলা আদিৰ ওপৰত অবৈধ দখল আঁতৰাবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। জিলাখনৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি অবৈধ দখল তৎক্ষণাত আঁতৰাই পেলাবলৈ কোৱা হৈছে। অৱশ্যে উচ্ছেদ আৰম্ভ কৰাৰ আগতে সংশ্লিষ্ট লোকসকলক আগতীয়াকৈ অৱগত কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে 2005 চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 30, 34, 41 আৰু 51 নম্বৰ ধাৰাৰ অধীনত জনসাধাৰণৰ স্বাৰ্থত এই আদেশ জাৰি কৰা হৈছে। বৰষুণৰ ফলত পানী জমা হৈ সাধাৰণ জনতাৰ অসুবিধা নহবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰিছে। মহিলাৰ জৰায়ুমুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মৰিগাঁও জিলাৰ 14-15 বছৰ বয়সৰ কিশোৰীসকলক পৰহিলৈৰ পৰা HPV প্ৰতিষেধক প্ৰদানৰ দিহা কৰা হৈছে। জিলাখনৰ 30টা কেন্দ্ৰত এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। আজি জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এই সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত এই অভিযানৰ অগ্ৰগতিৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। অহা 31 মেলৈকে চলিবলগীয়া এই অভিযানত জিলাখনৰ 9,576 গৰাকী কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে। সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক ডঃ অপূৰ্ব ঠাকুৰীয়া, সহকাৰী আয়ুক্ত সন্তোষ বুঢ়াগোহাঁইকে ধৰি ভালেসংখ্যক বিষয়া উপস্থিত থাকে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডিয়ানছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত 03612661876 আৰু 26623225 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। ডিব্ৰুগড়ৰ কছাৰীবাৰী মানকটাৰ সৰবৰহী মহিলা সমাজকৰ্মী মীৰা সোণোৱালৰ আজি পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তাৰ বয়স আছিল 85 বছৰ। ৰাজ্যত উদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানীয়ে উদ্যোগ প্ৰতিষ্ঠাৰ বাবে অসমলৈ ধাৱমান হৈছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। অসম চুক্তি ৰূপায়ণৰ কাম কাজ ত্বৰান্বিত কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ মন্তব্য। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ কৃষি জগত অনুষ্ঠানটি মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি, এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ প্ৰতিজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ অনুষ্ঠানটি। শ্ৰোতা বন্ধু, কুশলে আছে নিশ্চয়। আজি আমি আপোনালোকৰ মাজলৈ এটি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী বিষয়বস্তু লৈ আহিবলৈ যত্ন কৰিছোঁ। বিষয়টি হৈছে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতি। আজি এই বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ মাজত উপস্থিত আছে ডক্টৰ পত্ৰিকা শৰ্মা বাইদেউ। বাইদেউ CSS আত্মাৰ উপ প্ৰকল্প সঞ্চালক। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ।
3: নমস্কাৰ।
2: আমাৰ মাজত উপস্থিত আছে বিশ্বপ্ৰতিম হাজৰিকা, তেখেত এজন গৱেষক ছাত্ৰ, উদ্যান শস্য বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়। আপোনাক স্বাগতম জনাইছোঁ।
4: নমস্কাৰ।
2: আমি যিহেতু অসমৰ জলবায়ুৰ বিষয়ে আলোচনা কৰিম, গতিকে পোনপ্ৰথমে আমি জানিব বিচাৰিছোঁ যে অসমৰ জলবায়ুৰ আচলতে এটা সাম্যক অৱধাৰণানো কি হয়। আমি পত্ৰিকা বাইদেউৰ ওচৰলৈ প্ৰথমতে আহিব বিচাৰিছোঁ। বাইদেউ, আপুনি জনাওকচোন।
3: হয়, ধন্যবাদ। প্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ জনাব বিচাৰিছোঁ যে আজি মোক এই অনুষ্ঠানটিলৈ আমন্ত্ৰিত কৰি আনিলে। অসমৰ জলবায়ুত বাণিজ্যিকভাৱে

0: খেতি এটা খুবই স্পৰ্শকাতৰ বিষয়। অসমৰ জলবায়ু মূলতঃ উপ উষ্ণমণ্ডলীয় আৰু আৰ্দ্ৰতা বহুত বেছি আছে। আমাৰ অসমত আচলতে গোটেই বছৰ জুৰি তাপমাত্ৰা 25 ডিগ্ৰীৰ পৰা 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ মাজত থাকে আৰু বিভিন্ন সময়ত আমি বৰষুণো ইয়াত দেখা পাওঁ। বছৰ জুৰি আপোনাৰ বৰষুণ হয় 2000-3000 মিলিমিটাৰ। গতিকে এটা খুব সুন্দৰ পৰিৱেশ হয় ফুল খেতিৰ বাবে। যদি বাণিজ্যিকভাৱে ফুল খেতি কৰে তাৰ কাৰণে আপোনাৰ উচ্চ তাপমাত্ৰাৰ লগতে বৰষুণৰ পৰিমাণ আৰু আৰ্দ্ৰতা ভৰা পৰিৱেশে এক নতুন মাত্ৰা প্ৰদান কৰে। আৰু অসমৰ জলবায়ু আচলতে আমাৰ মাটি অনুযায়ী 6 ভাগত আচলতে ভাগ কৰা যায়। 6টা আমাৰ ভাগ আছে। প্ৰথমটো হ'ল উত্তৰ পাৰৰ সমভূমি অঞ্চল, আৰু দ্বিতীয়তে আছে আপোনাৰ উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, তৃতীয়তে আছে আপোনাৰ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, চতুৰ্থতে আপোনাৰ নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল, পঞ্চমতে বৰাক উপত্যকা অঞ্চল আৰু আমাৰ পাহাৰীয়া অঞ্চল। গতিকে এই অঞ্চলসমূহত বিভিন্ন সময়ত ফুল খেতি কৰিব পৰা যায়।
1: খুব সুন্দৰকৈ আপুনি আচলতে অসমৰ জলবায়ুৰ বিষয়ে অৱতাৰণা কৰিলে। এতিয়া মই বিশ্বপ্ৰতিম হাজৰিকা ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ। আপোনাৰ দৃষ্টিত অসমৰ জলবায়ু ফুল খেতিৰ বাবে উপযোগী হয়, কিন্তু অসমৰ কৃষকসকল কেনেধৰণে আগবাঢ়িব, আপুনি তাৰ বিষয়ে অলপমান কওকচোন।
2: হয়, পোনপ্ৰথমে মই আপোনাক আৰু আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাব বিচাৰিছোঁ। মই আজি খুবেই সুখী যে মোৰ বিষয়টোক লৈ মই আজি আমি এটি গুৰুত্বপূৰ্ণ আলোচনা কৰিবলৈ একগোট হৈছোঁ। আশা কৰিছোঁ এই আলোচনাৰ জৰিয়তে আমাৰ কৃষক বন্ধুসকলে লাভান্বিত হ'ব। ফুলৰ খেতি কৰাটো বৰ্তমান সময়ত বহুত লাভদায়ক, বিশেষকৈ যিও অলপ পৰিশ্ৰমী আৰু খেতি বাতিত ৰুচি ৰখা তেওঁলোকৰ কাৰণে এয়া এটি সোণৰূপৰ খোজ। আন্তঃৰাষ্ট্ৰীয় বজাৰত যদি আমি চাবলৈ যাওঁ, প্ৰতিদিনে ফুল খেতিৰ আপোনাৰ চাহিদাটো বাঢ়ি গৈ আছে। আজিৰ দিনত যদি আমি চাওঁ, আন্তঃৰাষ্ট্ৰীয় বজাৰখন প্ৰায় 50-60 বিলিয়ন ডলাৰৰ ফুলৰ খেতি হয়। বিশেষকৈ ভেলেণ্টাইনছ ডে, খ্ৰীষ্টমাছ ডে বা অন্য উৎসৱবিলাকত বিদেশত ফুল খুব ভাল দামত পোৱা যায়। ভাৰতেও আজিকালি আমি UAE, জাপান বা ইউৰোপলৈ কৃষি সামগ্ৰী এক্সপৰ্ট কৰিব ধৰিছোঁ। যেনেকৈ আমি কাজি নেমু এক্সপৰ্ট কৰোঁ, সেই হিচাপে আমি আমাৰ খেতিয়কে যদি অৰ্কিডসমূহ এক্সপৰ্ট কৰিব বিচাৰোঁ, সেইটো কৰিলে আমাৰ খেতিয়কসকল খুবেই লাভান্বিত হ'ব। অসমৰ কথা যদি মই ক'বলৈ যাওঁ, আমি দেখোঁ যে বিয়া বাৰু, পূজা পাঠ বা সামাজিক অনুষ্ঠানবোৰত আমাৰ নানান ধৰণৰ ফুল বহুত প্ৰয়োজন হয়। ফুলৰ খেতিত কম মাটিতে বেছি উৎপাদন কৰি বেছি লাভ পোৱা যাব পাৰে। সেই আমি যদি পৰম্পৰাগত খেতিৰ লগতে ফুলৰ খেতিও কৰোঁ, তেনেকৈ আমাৰ খেতিয়কসকলৰ অৰ্থনৈতিকভাৱে আৰু উন্নত হ'ব।
1: হয়, খুব সুন্দৰকৈ আপুনি আচলতে কথাখিনি দাঙি ধৰিছে। এতিয়া আমি জানিব বিচাৰিছোঁ যে অসমত আপুনি বিভিন্ন ধৰণৰ ফুলৰ খেতিৰ বাবে অসমৰ মাটিসমূহ সুচল বা অসমৰ জলবায়ু সুচল বুলি ক'লে, এতিয়া অসমত কেনেকুৱা ধৰণৰ ফুলৰ খেতিনো আচলতে কৰিব পৰা যায়, কোন কেইবিধ ফুল আমাৰ ইয়াত বেছি ভালকৈ ইয়াত উৎপাদন হ'ব পাৰে, তাৰ বিষয়ে জনাওকচোন।
2: হয়, এই প্ৰশ্নটো মোক বাৰু আগতেও বহুসকলে কৰিছে। আমাৰ অসমৰ জলবায়ু আৰু মাটি খুবেই উপযুক্ত ফুল খেতিৰ বাবে, যিহেতু আমাৰ অসমখন খুবেই জৈৱ বৈচিত্ৰ্যপূৰ্ণ।
1: হয়,
2: ইয়াত নানান ধৰণৰ গছ গছনি, ফুল আদি সহজতে ডাঙৰ হয়। আমি অসমখন জলবায়ু আৰু মাটিৰ ফালৰ পৰা যদি চাবলৈ যাওঁ, নাৰ্জী ফুল, তাৰপিছত ৰজনীগন্ধা, জাৰবেৰা, ইন্দ্ৰমালতী, বগেনবেলিয়া, অৰ্কিড আদি বহু ফুল বাণিজ্যিকভাৱে বা ব্যক্তিগতভাৱে ৰুব পাৰোঁ। আৰু অতি গুৰুত্বপূৰ্ণ কথা যে আমাৰ শীতকালখিনি যেতিয়া নিয়ৰ আৰু ঠাণ্ডা খুব ভাল পৰিমাণত পৰে, ৰ'দটো কম হয় আৰু দিনবোৰ ছুটি হয়, সেই সময়খিনি ফুলপুলিবোৰৰ বাবে খুবেই লাভদায়ক। সেই সময়খিনিত ফুলপুলিবোৰে বাঢ়িবলৈ বহু সুবিধা পায়, যিহেতু সেই সময়খিনিত হিউমিডিটি অথবা আৰ্দ্ৰতাটো কম হয়, বেমাৰ আদিও কমকৈ লাগে।
1: হয়,
2: অসমত বৰ্তমান প্ৰায় 5000 হেক্টেৰত ফুলৰ খেতি কৰা হয়। আমি বছৰি প্ৰায় 8-10 কোটি টকাৰ ফুল বাহিৰৰ পৰা, বিশেষকৈ কলিকতাৰ পৰা আনিবলগীয়া হয়। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৰেলৱে ষ্টেচন ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় বজাৰতসমূহ ফুল পঠিয়াব পাৰোঁ। চমুকৈ ক'বলৈ গ'লে, হয়, আমাৰ অসমখনৰ জলবায়ু, মাটি আৰু পৰিবহণ খুবেই উপযোগী ফুল খেতি কৰাৰ বাবে।
1: হয়, খুব সুন্দৰকৈ কথাখিনি কৈছে। আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে অসমত অৰ্কিড খেতি কৰিবৰ কাৰণে, অৰ্কিড যিখিনি ফুল আছে সেইখিনি কৰিবৰ কাৰণে যথেষ্ট সুচল। তাতে আমাৰ ৰাজ্যিক ফুলো, আমি কপৌফুল যাক আমি ৰিংকো ষ্টাইলিছ ৰেটুচা বুলি কওঁ, সেয়াও এক প্ৰকাৰৰ অৰ্কিড। গতিকে অৰ্কিডৰ ক্ষেত্ৰখনত অসমৰ কৃষকসকলে আগবাঢ়ি যাবৰ কাৰণে আচলতে কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা কেনেকুৱা ধৰণৰ অৰ্কিডসমূহ আমাৰ ইয়াত হয়, তাৰ বিষয়ে জনাওকচোন।
2: হয়, নিশ্চয়।

0: অসমখনৰ জৈৱ বৈচিত্ৰ অৰ্কিডৰ বাণিজ্যিক খেতিৰ বাবে খুবেই উপযোগী। প্ৰাকৃতিকভাৱে অসম হ'ল অৰ্কিডৰ এখন পাবলগীয়া জেগা। ভাৰতবৰ্ষত পোৱা 1300 ধৰণৰ অৰ্কিডৰ ভিতৰত কেৱল অসমতে প্ৰায় 190ৰো অধিক ধৰণৰ অৰ্কিড পোৱা যায়। ইয়াৰ অৰ্থ হ'ল ইয়াৰ জলবায়ুত অৰ্কিড নিজস্বভাৱে প্ৰাকৃতিকভাৱে ডাঙৰ দীঘল হ'ব পাৰে। অৰ্কিডক যিহেতু হিউমিডিটি অথবা আৰ্দ্ৰতা আৰু তাপমানটো বেছিকৈ লাগে, সেইটো আমাৰ অসম আৰু উত্তৰ পূৰ্ব বাকী কেইখন ৰাজ্যতো ভালকেই আছে। বিশেষকৈ আমি আপুনি যেনেকৈ ক'লে কপৌ ফুল অথবা ৰিংকোষ্টাইলিছ ৰেটিউচা, সেই অৰ্কিডপাহ আমি ইয়াত কৰিব পাৰোঁ। লগতে আমি ডেণ্ড্ৰোবিয়াম আৰু ভেণ্ডাৰ দৰে অৰ্কিডবিলাক ইয়াত বহুত সোনকালে ডাঙৰ কৰিব পাৰোঁ। বিদেশৰ দৰে ইয়াত বহুত দামী ষ্ট্ৰাকচাৰ নালাগে আমাক, যিহেতু আমাৰ ইয়াত গোটেই পৰিৱেশখিনি প্ৰাকৃতিকভাৱে উপলব্ধ হয়। সেই অসমৰ এই প্ৰাকৃতিক সম্পদক আমি যদি বাণিজ্যিক ৰূপ এটা দিওঁ, তেতিয়াহ'লে খেতিয়কে বহুত লাভ পাব। এতিয়া যিহেতু আমি গম পাইছোঁ কি আমি অসমত অৰ্কিড কৰিব পাৰোঁ, এতিয়া কৰিব পৰাৰ পিছত আমি কোনটো অৰ্কিড কৰিব লাগে সেইটোলৈ আমি আগবাঢ়িব লাগিব। আমি অসমত যদি প্ৰথমে চাবলৈ যাওঁ বাণিজ্যিকভাৱে কৰিবলৈ, ডেণ্ড্ৰোবিয়ামটো কৰিবলৈ ভাল, যিহেতু তাৰ চাহিদাটো বেছি অথবা ডিমাণ্ডটো বেছি আৰু সহজতেও কৰিব পাৰি। কিন্তু যদি ঠাণ্ডা অঞ্চল হয় তাত আমি চিম্বিডিয়াম বুলি এটা অৰ্কিড আছে, সেইটো আমি কৰিব পাৰোঁ। যিহেতু এতিয়া আমি গম পালোঁ কোনটো অৰ্কিড আমি কৰিব পাৰোঁ, আমি সেইটো ক'ত কৰিম আৰু কি হিচাপে কৰিম, ক'ত কৰিম মানে আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিডজাতীয় ফুলটোক বেছি ৰ'দ নালাগে। তো সেইকাৰণে আমি শ্বেড নেট বা এটা ঠাই য'ত ছাঁ পৰি থাকে 50-75% আমি ছাঁ পোৱা জেগাত অৰ্কিড পাত হ'ব লাগিব। এতিয়া আমি অৰ্কিডটো ৰুম কিহত, আমি সদায় মনত ৰাখিব লাগিব যে অৰ্কিড মাটিত আমি কৰিব দৰকাৰ নাই। সেই ৰোপণ প্ৰণালীটো কৰিবলৈ আমি চাৰকোল অথবা কয়লা, তাৰপিছত ইটাৰ টুকুৰা অথবা ভঙা ইটা আৰু কোকোনাট হাস্ক বা নাৰিকলৰ বাকলি দি আমি এটা পটিং মিডিয়া বনাম, তাত আমি অৰ্কিডসমূহ ৰুম। আৰু অৰ্কিডত আমি পানীটো খুব মিহিকৈ দিব লাগিব। পানীটো দিওঁতে আমি স্প্ৰেয়াৰ যোনবিলাক থাকে সেই হেণ্ড স্প্ৰেয়াৰেদি আমি স্প্ৰে' কৰিব লাগিব। আৰু সেই পানীটোতে আমি সাৰ যদি দিব বিচাৰোঁ, আৰু 19K নাইট্ৰজেন ফছফৰাছ পটাছিয়াম আমি NPK বুলি কওঁ, সেইটো থাকে, সেইটো আমি সপ্তাহটোত এবাৰ স্প্ৰে' কৰিলে যথেষ্ট।
1: কৃষকে ইউৰিয়া SSP MOP হিচাপে তেওঁলোকে
0: মিক্স কৰি ল'ব পাৰিব।
1: ঠিক আছে, আপুনি খুব সুন্দৰকৈ আচলতে অৰ্কিডৰ বিষয়ে কেনেধৰণে আমি কৃষি ক্ষেত্ৰত আগবাঢ়ি যাব পাৰোঁ সেই বিষয়ে আমাৰ কৃষকসকলৰ উদ্দেশ্যে গোটেই কথাখিনি আগবঢ়ালে। এতিয়া মই পত্ৰিকা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। অসমত বাণিজ্যিক ৰূপত ফুল খেতি কৰিবৰ বাবে অসমৰ এজন কৃষকে কেনেধৰণে আগবাঢ়িব? আমি ইতিমধ্যে সম্ভাৱনীয়তাৰখিনি কথা গম পালোঁ, আমি ইতিমধ্যে অসমত হ'ব পৰা বিভিন্ন ধৰণৰ ফুলৰ খেতিসমূহৰ বিষয়ে গম পালোঁ। এতিয়া বাণিজ্যিক দিশত আগবাঢ়িবৰ কাৰণে কৃষকজনে কেনেকুৱা ধৰণৰ কাৰ্যপন্থা হাতত ল'ব?
2: হয়, বাণিজ্যিক দিশত আচলতে যদি কৰে, বাণিজ্যিকভাৱে যদি কৰিব বিচাৰে, তেতিয়াহ'লে প্ৰথমতেই তেওঁৰ এটা সুন্দৰ পৰিকল্পনা কৰি ল'ব লাগিব, কিয়নো এক সুন্দৰ পৰিকল্পনাই আপোনাৰ সুন্দৰ ফলাফল দিব। গতিকে আমাৰ কৃষক বন্ধুসকলে যদি প্ৰণালীবদ্ধভাৱে ফুল খেতি কৰে, তেতিয়াহ'লে তেওঁলোক নিশ্চয় লাভান্বিত হ'ব। আৰু প্ৰথমতে মই কওঁ যে ফুল বাছনিৰ কথা, সুন্দৰ ফুলৰ কৰিবলৈ গ'লে আপুনি বজাৰৰ চাহিদা অনুসৰি আচলতে ফুলৰ বাছনি কৰাৰ প্ৰয়োজন। যিহেতু আমাৰ বজাৰখন এনেকুৱা হয় যে কেতিয়াবা আপোনাৰ উৎসৱ পাৰ্বণ বা বিভিন্ন অনুষ্ঠান, এই অনুযায়ী আমাৰ বজাৰত চাহিদাবিলাক বেলেগ বেলেগ। গতিকে আমাৰ কৃষক বন্ধুসকলে এই কথা লক্ষ্য ৰখা উচিত যে বজাৰত কোনবিধ ফুলৰ এতিয়া চাহিদাটো বেছি। যিহেতু আমাৰ বজাৰত বহুতেই চাহিদা বেছি, আমাৰ বছৰি প্ৰায় 135 কোটি টকাৰ ফুল বিক্ৰী হয়। ইয়াৰে কিন্তু উৎপাদন আমাৰ অসমত খুব কমেই হয়। আমি মাথো 15 কোটিমান টকাৰহে আমি আচলতে উৎপাদন কৰিব পাৰোঁ, বাকী 120 কোটিমান টকাৰ মূল্যৰ ফুল আমি বাহিৰৰ দেশৰ পৰা মানে বাহিৰৰ ৰাজ্যৰ পৰা আচলতে ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ চাহিদা অনুসৰি তেওঁলোকে ফুলৰ খেতি কৰাৰ প্ৰয়োজন। দ্বিতীয়তে উন্নত জাত আৰু গুণগত পুলিৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন, কিয়নো এক উন্নত জাত আৰু গুণগত পুলিয়ে আপোনাৰ উৎপাদন ভাল দিব, তাত সময় কম লাগিব, আপোনাৰ তাতে খৰচ কম লাগিব, এই সকলোখিনি চাই পেলাই তাত আপোনাৰ লাভটো বেছি হ'ব। তৃতীয়তে আমি যদি কওঁ যে মাটি পৰীক্ষা কৰাই লোৱাটো খুবেই প্ৰয়োজন, কাৰণ ইতিমধ্যে কৈছে যে মাটিৰ প্ৰয়োজন অনুসৰি আপোনাৰ সাৰ দিয়াৰ প্ৰয়োজন। গতিকে মাটি পৰীক্ষা কৰাই ল'লে আমি গম পাওঁ যে তাত কিমান সাৰৰ প্ৰয়োজন হ'ব, আৰু সেই প্ৰয়োজন অনুসৰিহে আচলতে সাৰ দিয়াটো প্ৰয়োজন, নহ'লে বা মাটিৰ উৰ্বৰতা হ্ৰাস পোৱাৰ
1: সম্ভাৱনাটো থাকে।

0: গতিকে চতুৰ্থতে আমি চাব লাগিব যে পানীৰ ব্যৱস্থা। ইতিমধ্যে কৈছে যে পানীৰ ব্যৱস্থা কৰিব লাগে, ড্ৰিপ ইৰিগেশ্যন বা অন্যান্য যিখিনি সুবিধা আছে সেই সুবিধা অনুযায়ী যদি পানীৰ মানে ব্যৱস্থাটো থাকে তেতিয়াহ'লে ফুলখিনি সময়মতে গঠন ল'বলৈ সুবিধা পায়। ইয়াৰ পিছতে আৰু প্ৰয়োজন হয় আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ, যদিও আমাৰ বহুত বেছি প্ৰয়োজন নাই, তথাপিও মই ভাবোঁ যে বাণিজ্যিক ক্ষেত্ৰত যেতিয়া আমি কৰোঁ তেতিয়াহ'লে আমি পলি হাউচ, শ্বেডনেট হাউচ আৰু গ্ৰীণ হাউচ এইখিনিৰ যদি আমি ব্যৱস্থা কৰোঁ তেতিয়াহ'লে শীততাপ নিয়ন্ত্ৰণ কৰাত সুবিধা হয়। শেষত আৰু এটা কথা কওঁ যে যেতিয়া কৃষকসকলে ফুল খেতি কৰিব তেওঁলোকে যিটো বজাৰ চাহিদা অনুসৰি কৰিব তেওঁলোকে বজাৰখনৰ লগত সংযোগ ব্যৱস্থাপনা কৰা খুব প্ৰয়োজন
1: হয়।
0: এক সুন্দৰ সংযোগ বা তেওঁলোকৰ সেই সুবিধাটো লোৱাৰ এইকাৰণে প্ৰয়োজন কাৰণ যাতে ফুলখিনি উৎপাদন হোৱাৰ পিছত যাতে তেওঁলোক ৰৈ থাকিব নালাগে, সোনকালে তেওঁলোকে বজাৰখনত মানে উলিয়াই দিব পাৰে।
1: খুব সুন্দৰকৈ আপুনি কথাখিনি ক'লে। এতিয়া মই অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ। আমাৰ বহুসকল কৃষক ফুল খেতি কৰিবৰ বাবে আগ্ৰহী, কিন্তু তেওঁলোকে তাৰ বাবে সঠিক প্ৰশিক্ষণ হয়তো বিভিন্ন সময়ত পাব নোৱাৰে বা পাবলৈ উপলব্ধ নহয় বা তেওঁলোকে নাজানে আচলতে। গতিকে এই ক্ষেত্ৰত অসমত আমি জানো যে অসম কৃষি বিশ্ববিদ্যালয় আছে, অসমত আমাৰ কৃষি সঞ্চালকালয় আছে, কৃষি বিভাগ আছে, অসমত কৃষি বিজ্ঞান কেন্দ্ৰসমূহ আছে আৰু অন্যান্য প্ৰতিষ্ঠানসমূহ আছে। এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে ফুলৰ খেতিৰ লগত জড়িত প্ৰশিক্ষণসমূহ আমাৰ কৃষক ৰাইজে কেনেধৰণে গ্ৰহণ কৰিব পাৰে তাৰ বিষয়ে অলপ জনাওকচোন।
0: হয়, আমাৰ অসমৰ যিখন আমাৰ বিশ্ববিদ্যালয়, আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ে বিভিন্ন সময়ত প্ৰশিক্ষণ বা এনেকৈ প্ৰদান কৰি আহিছে কৃষক ৰাইজৰ মাজত। লগতে আমাৰ কৃষি সঞ্চালকালয় আৰু উদ্যান শস্য সঞ্চালকালয়েও বহু সময়ত প্ৰশিক্ষণ দি আহিছে কৃষকসকলৰ মাজত। লগতে আমাৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ, প্ৰতিখন জিলাই জিলাই আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আছে, এই কৃষি বিজ্ঞান কেন্দ্ৰসমূহে বিভিন্ন সময়ত কৃষক ৰাইজৰ মাজত প্ৰশিক্ষণ দি আহিছে। ইয়াৰ লগতে আৰু বহুত অনুষ্ঠান প্ৰতিষ্ঠান আছে যিসকলে প্ৰশিক্ষণ দিয়ে, যেনে আমাৰ ৰাজ্যিক কৃষি ব্যৱস্থাপনা আৰু সম্প্ৰসাৰণ প্ৰশিক্ষণ প্ৰতিষ্ঠান, আমাৰ ৰাজ্যিক কৃষি বিভাগৰ অন্তৰ্গত হয়। লগতে এক্সটেনশ্যন এডুকেশ্যন ইনষ্টিটিউট ফৰ নৰ্থ ইষ্ট ৰিজন, তেওঁলোকেও বিভিন্ন সময়ত প্ৰশিক্ষণ দিয়ে আৰু তেওঁলোকে স্কিল প্ৰশিক্ষণ ট্ৰেইনিং দিয়ে, যিটো আমি দক্ষতা প্ৰশিক্ষণ বুলি কওঁ। গতিকে ফুল খেতিৰ ক্ষেত্ৰত আমাৰ কৃষক বন্ধুসকলে এওঁলোকৰ লগত যোগাযোগ কৰিলেও বিভিন্ন সময়ত প্ৰশিক্ষণ পাব আৰু স্কিল ট্ৰেইনিং ল'ব পাৰিব। স্কিল ট্ৰেইনিংসমূহ তেওঁলোকে বিভিন্ন সময়ত দি আহে, তাৰ বাবে ভাবোঁ সঠিক সময়ত যোগাযোগ কৰিলে তেওঁলোকে এইখিনি ল'ব পাৰিব।
1: নিশ্চয়কৈ তাৰ পৰা আমাৰ কৃষক বন্ধুসকল লাভান্বিত হ'ব। এতিয়া আমি সচৰাচৰ এটা বিষয় আমি শুনিবলৈ পাওঁ যে জৈৱিক কৃষি, ফুল খেতিৰ দিশত আমি জৈৱিক কৃষিৰ কথাটোনো কেনেধৰণে আনিব পাৰোঁ, বা আমাৰ কৃষকসকলে যদি জৈৱিকভাৱে ফুলৰ খেতি কৰে তেওঁলোক কেনেধৰণে লাভান্বিত হ'ব তাৰ বিষয়ে আপুনি জনাওকচোন।
2: হয়, আমি যদি জৈৱিক ফুল খেতি কৰিব বিচাৰোঁ আমি প্ৰথমৰ পৰাই আৰম্ভ কৰিব লাগিব। প্ৰথমটো হ'ল আমি যেতিয়া মাটিখিনি আমি ফুল খেতিৰ বাবে প্ৰিপেয়াৰ কৰিম, সেই মাটিখিনিত আমি সাৰ দিয়াত জেগাত আমি তাত দিলোঁ গোবৰ, কেঁচু সাৰ অথবা ভাৰ্মি কম্প'ষ্ট, সেইখিনি দিলোঁ। সেইখিনি দিয়াৰ পিছত আমি যেতিয়া আমি ফুলখিনি আনিলোঁ, অনাৰ পিছত আমি ফুল আনো অথবা গুটিখিনি আনো, সেইখিনি আমি পুলিবোৰ ৰোপণ কৰাৰ আগত ভালকৈ শোধন কৰিব লাগিব আৰু সেই শোধনত জেগাত আমি বীজামৃত দিলোঁ বা অন্য জৈৱিক পদ্ধতিৰে গুটিবোৰ শোধন কৰিলোঁ। পুলিবোৰ শক্তিশালী হয় আৰু বেমাৰীও কমকৈ থাকে।
1: হয়,
2: তাৰপিছত যেতিয়া আমি জৈৱিক পুষ্টি কৰিম বা গছ বৃদ্ধি কৰিবলৈ আমি জীৱামৃত ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ বনাব বহুত আছে, গোবৰ, গৌমূত্ৰ, সেইখিনি আমি মিক্স কৰি আমি জীৱামৃত বনাওঁ। লগতে আমি গছত যাতে বেমাৰ নালাগে সেইকাৰণে আমি পঞ্চগব্যই বুলি এটা বস্তু আছে, সেইটো আমি বনাব পাৰোঁ। তাত আমাৰ গৰু গোবৰ, তাৰপিছত পঞ্চগব্য বুলি এটা বস্তু আছে, সেইটো আমি গোবৰ অথবা গৌমূত্ৰ, দৈ, তাৰপিছত আমাৰ নাৰিকলৰ পানী, তেনেকৈ আমি মিক্স কৰি সেই বস্তুটো বনোৱা হয়। সেইটো যেতিয়া আমি 15-20 দিন ৰাখি গছত স্প্ৰে কৰোঁ তাত কীট পতংগবিলাক কমকৈ আহে। লগতে আমি যেতিয়া তাত দেখিছোঁ পোক আহিছে, সেই পোকটো আমি কণ্ট্ৰল কৰিবলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ আমি জৈৱিক খেতিত বিষাক্ত কীটনাশক ব্যৱহাৰ নকৰি আমি নিম অইল স্প্ৰে কৰিব পাৰোঁ। সেইটো দি আমাৰ পোকবিলাক কমকৈ আহে। অথবা এফিডজাতীয় পোক যদি আমি আঁতৰাব বিচাৰোঁ তাতো আমি নহৰু পানীটো যোন

0: নহৰু আমি গুড়ি কৰি নহৰু পানীটো স্প্ৰে কৰিলেও বহুত সময় পোক নাহে। আৰু আমি যিহেতু আমি দেখোঁ আমাৰ সবতকৈ ডাঙৰ অসুবিধাটো হ'ল খেতিয়কসকলৰ কাৰণে ঘাঁহ বনবিলাক যোনবিলাক আহে, সেইটো আমি আঁতৰাবলৈ আমি কিবা হাৰ্বিচাইড মাৰাতছে আমি তাত কৰিব পাৰোঁ অৰ্গেনিক মালচিং, অথবা আমি যোৱা বছৰৰ যোনখিনি ফুলৰ খেতি আছে সেই ফুলৰ খেতিখিনি কাটাৰ পিছত আমি সেইখিনিকে মাটিৰ ওপৰত মালচিং হিচাপে আমি কভাৰ কৰি দিব পাৰোঁ। তেতিয়া কি হ'ব, আমাৰ মাটিটো সাৰখিনিও থাকিব, লগতে মাটিটো আমি শুকায়ো নাযায় ফটককৈ, আৰু ঘাঁহ বনবিলাকো বাঢ়িবলৈ কম সুবিধা পায়। আৰু লগতে মই এটা কথা ক'ব বিচাৰিম, আমি যদি জৈৱিকভাৱে খেতি কৰোঁ সেইটোৱে আমাৰ কৃষকসকলক ভাল লাভ দিব পাৰে। জৈৱিকভাৱে কৰাভাৱেই নহয়, আৰু এটি মাৰ্কেটিং ষ্ট্ৰেটেজি হিচাপেও এটি ভাল লাভ হ'ব। যিহেতু এটা প্ৰডাক্ট যেতিয়া আমি বজাৰত উলিয়াওঁ সেই প্ৰডাক্টটোৰ লগত যদি কিবা কাহিনী এটা জড়িত হৈ থাকে সেই প্ৰডাক্টটোৰ ভেলুটো নিজে নিজে বাঢ়িবলৈ ধৰে। সেই অৰ্কিড হটস্পটটো আমি তেনেকৈ আগবাঢ়ি যাব পাৰোঁ। হয় এখন গাঁৱত যদি অৰ্কিডৰ খেতি কৰি আছে অৰ্গেনিকেলি বা জৈৱিকভাৱে, সেই গাঁওখন এগ্ৰ' টুৰিজিম ছাইট হিচাপেও আগবাঢ়ি উঠিব পাৰে। আৰু যেতিয়া আমি অৰ্গেনিকেলি বা জৈৱিকভাৱে ফুল খেতি কৰি আছোঁ, আমি অৰ্কিডলৈ যদি আগবাঢ়োঁ তেতিয়া কি হ'ব, আমি ধৰি লওক আমাৰ যেতিয়া বিদেশী টুৰিষ্টসকলো ইয়াত আহে আমি তেওঁলোকক ফুলাম গামোচা এখন আদৰোঁ, তাৰ লগতে যদি আমি গোলাপ বা জাৰবেৰা দিয়াৰ জেগাত আমি অৰ্কিড এপাহ দিওঁ, তেওঁলোকে যেতিয়া অৰ্কিড মিউজিয়াম যাব সেই অৰ্কিড পাহ তেওঁলোকে পাব, সেই আমাৰ ৰাজ্যখনৰ এটি ভাল নাম আগবাঢ়ি তুলিব।
1: হয় হয়, খুব সুন্দৰকৈ আপুনি ক'লে। এতিয়া আমি সচৰাচৰ শুনিবলৈ পাওঁ যে ফুল খেতিৰ ক্ষেত্ৰত এটা প্ৰধান সমস্যা হৈছে আমাৰ ফুলসমূহ প্ৰধানতঃ পেৰিচেবল, অৰ্থাৎ সহজতে গেলি নষ্ট হৈ যোৱা প্ৰকৃতিৰ এক প্ৰকাৰৰ দ্ৰব্য। গতিকে এই ফুল খেতিৰ আমি ভেলু এডিশ্যন, অৰ্থাৎ মূল্য সংযোজন কৰিব পাৰোঁ নেকি, আমি অধিক দিনৰ কাৰণে ফুল আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ নেকি, আৰু তাৰ মূল্যটো নষ্ট হৈ নোযোৱাকৈ আমি কেনেধৰণে তাৰ পৰা অধিক লাভান্বিত হ'ব পাৰোঁ, সেই ক্ষেত্ৰত আপুনি আমাৰ কৃষক ৰাইজৰ উদ্দেশ্যে কিবা জনাব নেকি?
0: হয়, এইটো বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে আপুনি। আমাৰ ফুল খেতিত সবতকৈ ডাঙৰ অসুবিধাটোৱে হৈছে ফুলসমূহ বহুত জলদি বেয়া হৈ যায়। সেইটোপা বাচিবলৈ হ'লে আমি প্ৰথমতে প্ৰতিপাহ ফুলৰে এটা এটা ষ্টেজ থাকে য'ত আমি ফুলপাহ ছিঙিব পাৰোঁ। আৰু আমি এইটো চাব লাগিব আমাৰ মাৰ্কেট আমি কোনখন চাই আছোঁ, আমাৰ বোলে দূৰৰ মাৰ্কেট হৈছে সেই হিচাপে আমি ফুলপাহ বহুত আগতেই ছিঙিব লাগিব, ডাঙৰ হোৱা বা বেছিকৈ ফুলাৰ আগতেই ছিঙিব লাগিব। আৰু যদি আমাৰ ওচৰৰ মাৰ্কেট এখন হৈছে সেইকাৰণে আমি ফুলপাহ ভালকৈ ফুলোতে ছিঙিব লাগিব, যাতে সেই ফুলপাহ যেতিয়া আমাৰ ওচৰৰ মাৰ্কেট পায় সেই ফুলপাহ ফুলি থাকোঁতেই পায়। কিন্তু যদি আমি দূৰৰ মাৰ্কেটখন চাইছোঁ, দূৰৰ বজাৰখন চাইছোঁ, সেই ফুলপাহ ফুলাৰ আগতেই ছিঙিব লাগিব, যাতে সেই আমি যেতিয়া পৰিবহণত গৈ থাকিব ফুলপাহ তাতে ফুলিব আৰু মাৰ্কেটত গৈ পাওঁতে ভাল ফুল এপাহ পাব। আৰু ইয়াৰ পিছত যদিও আমাৰ কেতিয়াবা এনেকুৱা হ'ব পাৰে বজাৰখন ভাল নহ'ল বা কৃষকসকলৰ ফুল বিকিবলৈ অসুবিধা হ'ল কিবা কাৰণত, সেই ফুলকেইপাহ তেওঁলোকে নষ্ট হৈছে বুলি ভাবিব নালাগে। আমি উদাহৰণস্বৰূপে গোলাপ পাহেকে লৈছোঁ, গোলাপ খেতি যোনবিলাক ইউপি ফালে কৰে উত্তৰ প্ৰদেশ ফালে কৰে সেই গোলাপসমূহ যেতিয়া বিক্ৰী নহয় তাৰ পাহিখিনি তেওঁলোকে উলিয়াই লৈ আমি যে মিঠা পানৰ লগত খাওঁ গুলকান বুলি এটা বস্তু আছে, ৰঙাকৈ যোনটো মিঠা বস্তু, সেই গুলকানটো বনাই তাত চেনি মাত্ৰাটো দি আৰু ফুলৰ পাহি দি গুলকানটো বনায়। লগতে আমি গোলাপ জেল বনাব পাৰোঁ, অথবা আমি গোলাপৰ তেল বনাব পাৰোঁ, সেই তেলটোৰ আমাৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত খুবেই ভাল দাম, তেনেকৈ আগবাঢ়িব পাৰি। লগতে আমি গোলাপ ফুলৰ পাহিখিনি শুকুৱাই আমি তাৰে চাহ বনাব পাৰোঁ বা মাউথ ফ্ৰেছনাৰ দিব পাৰোঁ।
1: হয়, খুব সুন্দৰকৈ আপুনি ক'লে।
2: হয়, লগতে আমি ফুলৰ বুকে বনায়ো আমি বজাৰত দিব পাৰোঁ। আৰু ভাল পেকেজিং ব্ৰেণ্ডিং যেতিয়া কৰা যায়, কিয়নো আজিকালি ফুলৰ বুকেৰ বহুত চাহিদা বেছি, বিভিন্ন অনুষ্ঠানত আমাৰ বুকে দি আমি সম্ভাষণ জনোৱা যায়।
1: হয় হয়, এতিয়া অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি সচৰাচৰ আমাৰ কেনেকুৱা বজাৰসমূহত উলিয়াই দিব পাৰে, অসমৰ ক্ষেত্ৰত বজাৰ আমাৰ কেনেকুৱা ধৰণৰ আছে, ধৰি লওক গুৱাহাটীৰ আশে পাশে থকা কৃষকসকলে গুৱাহাটীত কেনেকুৱা ধৰণৰ বজাৰ পাব, বা অসমৰ বিভিন্ন আমাৰ যিসমূহ এগ্ৰ' ক্লাইমেটিক জ'ন আছে, তো তাৰ ক্ষেত্ৰত কৃষকসকলৰ বাবে পাব পৰা বজাৰৰ বিষয়ে অলপমান কওকচোন।
2: হয়, অসমৰ বজাৰখন আচলতে বহুত সোনকালে এতিয়া দ্ৰুতগতিত আগবাঢ়িছে ফুলৰ ক্ষেত্ৰত। আমাৰ মূলতঃ গুৱাহাটী আৰু ডিব্ৰুগড়ত ফুলৰ চাহিদা খুবেই বেছি। গুৱাহাটীত শুক্লেশ্বৰ ঘাটত আমাৰ কৃষকসকলে তাতে মানে সৰহকৈ তাতে বিক্ৰীৰ কাৰণে আহিব পাৰে, বিক্ৰী কৰিব পাৰে। লগতে আমাৰ উলুবাৰীটো

0: বজাৰখন আছে,
1: হয়,
0: উলুবাৰী বজাৰখনতো তেওঁলোকে দিব পাৰে। পাণবজাৰৰ বজাৰখন গুৱাহাটীৰ সকলোৱে জানে, তাতে অলপ সৰহকৈ যিসকলে কৰে পাণবজাৰ বজাৰখনকো লক্ষ্য ৰাখি পেলাই তেওঁলোকে ফুল খেতি কৰিব পাৰে। আৰু ডিব্ৰুগড়তো আছে, আমাৰ ডিব্ৰুগড়ৰ ফুলৰ বজাৰখনৰো যথেষ্ট মানে চাহিদা আছে। লগতে ৰপ্তানি আমাৰ যিখিনি কৰিবলৈ চেষ্টা কৰিব পাৰে, যিহেতু আমাৰ বৰ্তমান মই কৈছোঁ যে আমাৰ প্ৰয়োজন বহুত আছে কিন্তু উৎপাদন কম, সেইকাৰণে আমি মানে ইতিমধ্যে আমি বহুতখিনি মানে বাহিৰা ৰাজ্যৰ পৰা আমি ক্ৰয় কৰিব লগা হয়। গতিকে বজাৰৰ কাৰণে আচলতে আমাৰ কৃষকসকলে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই, বজাৰখন আছে যথেষ্ট। গতিকে এই ক্ষেত্ৰত মই ক'ম যে বজাৰৰ চাহিদা সম্পূৰ্ণ আছে, তেওঁলোকে আগবাঢ়িব পাৰে।
2: হয়, ইয়াতে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। কৃষকসকলে আজিকালি আমাৰ ছ'চিয়েল মিডিয়া যিহেতু খুবেই প্ৰচলিত হৈছে, সেই ছ'চিয়েল মিডিয়াত নিজৰ খেতিসমূহ ভিডিঅ' বনায় বা ভালকৈ দেখায়, এটি সাধুকথাৰ জৰিয়তে তেওঁলোকে যদি উলিয়াব পাৰে, তেনেহ'লে আমাৰ ওচৰে পাজৰ অঞ্চলত থকা যোনসমূহ ইভেণ্ট অৰ্গেনাইজাৰ্ছ আছে, তেওঁলোকে কম দামতে কৃষকসকলৰ পৰা সেই ফুলখিনি আদায় কৰিব পাৰিব। তাৰ লগতে যদি আমি বিচাৰোঁ, কৃষকসকলে এফ পি অ' যেনেকৈ বনাই লৈ ফুল খেতি কৰিব পাৰে। এটি উদাহৰণস্বৰূপে আমি যদি চাওঁ, তিনিচুকীয়া এখনি গাঁৱত 26 কৃষকে ফুল খেতি কৰা আৰম্ভ কৰিছে, তাতে নাৰ্জী ফুল কৰা আৰম্ভ কৰিছে। সেইসকলে এতিয়া এনেকুৱা এখন বজাৰ গঢ়ি তুলিছে যে কলিকতাৰ গোৱালপাৰা সেই জেগাৰ পৰা তেওঁলোকলৈ ফুলৰ ডিমাণ্ডটো আগতেই আহি যায়।
1: হয়, ঠিক তেনেধৰণেও আমাৰ কৃষকসকলে ফুলৰ খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ দিশত অগ্ৰসৰ হ'ব পাৰে। ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে আমি অসমত উৎপাদিত বিভিন্ন ধৰণৰ ফুলৰ পৰা, বিশেষকৈ আপুনি গোলাপৰ কথাটো উল্লেখ কৰিলে, তাৰ পৰা আমি বিভিন্ন ধৰণৰ গোলাপ জল বা আমি গোলাপৰ পৰা তেল তৈয়াৰ কৰা আদি ধৰণৰ উদ্যোগ স্থাপন কৰিব পাৰোঁ। এতিয়া যদি অসমৰ কোনোবা এগৰাকী কৃষকে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব বিচাৰে, এই ক্ষেত্ৰত তেওঁ কেনেধৰণে আগবাঢ়িব বা তেওঁ কেনেকুৱা ধৰণৰ যাৱতীয় আচবাবৰ প্ৰয়োজন হ'ব আৰু তেওঁ কেনেধৰণে বস্তুখিনি আগবাঢ়িব পাৰিব, অলপমান কৃষকৰ উদ্দেশ্যে জনাওকচোন।
2: হয়, গোলাপ তেল বা ৰোজ অইল উৎপাদন কৰাটো আমাৰ কৃষকৰ বাবে খুবেই লাভদায়ক হ'ব। ইয়াৰ আগতে আমি জানিব লাগিব ইয়াৰ প্ৰচেছটো কেনেকুৱা হয়। আমি গোলাপৰ পাহিৰ পৰা তেলটো কেনেকৈ উলিয়াম, সেই প্ৰচেছটো আমি ইংৰাজীত কওঁ ষ্টীম ডিষ্টিলেশ্যন প্ৰচেছ। তাৰ প্ৰথম ষ্টেপটো হ'ল আমি ছেলেকশ্যন অথবা ফুলৰ বাছনি কৰিব লাগিব। প্ৰথমতে আমি তাজা আৰু সুগন্ধি গোলাপ ফুলবোৰ ৰাতিপুৱা আমি ছিঙি আনিম। ছিঙি আনি তেওঁক সেই গোলাপ ফুলকেইপাহক আমি অলপ মেলি থৈ দিম যাতে শুকাই ফুল পাওঁ। শুকাই মানে অলপ তাত যদি কিবা লেতেৰা আছে সেইখিনি আঁতৰি যাব পোক চোক থাকিলে। তাৰপিছত আমি ফুলসমূহ ডিষ্টিলেশ্যন ইউনিটত আমি থ'ব লাগিব। ফুলৰ পাহিবোৰ এটা ডাঙৰ ডিষ্টিলেশ্যন টেংকত পানীৰ লগতে মিলাই দিয়া হয়। ইয়াৰ পাছত টেংকটো গৰম কৰা হয় যাতে পানীখিনি উতলিব ধৰে। সেই যেতিয়া পানীখিনি উতলিব কনডেনছেশ্যন হ'ব, যাত য'ত কি হয় আমাৰ গোলাপৰ পৰা তেলখিনি পানীৰ লগতে ভাপ বনি ওপৰলৈ যাব। এই ভাপখিনি কনডেনছাৰ বা ঠাণ্ডা হৈ কুলিং পাইপ এডাল থাকে আমাৰ যোনটো ডিষ্টিলেশ্যন ইউনিট থাকে, তাৰ জৰিয়তে গৈ এটি জেগাত কালেক্ট হয় বা জমা হ'বগৈ। সেই ভাপৰ পৰা যেতিয়া আমি ঠাণ্ডা হ'ব, ওপৰত পাতল এটি তেলৰ লেয়াৰ এটি ফৰ্ম হ'ব দেখা যায় আৰু তলত গোলাপ বা গোলাপ পানী গোলাপ জলটো তাত তলত থাকে। তো আমি এটা ইউনিটৰ পৰাই আমি গোলাপৰ তেল অথবা গোলাপ জলো আমি উলিয়াব পাৰোঁ। দামটো মোটামুটি যদি আমি বহাবলৈ যাওঁ আপোনাৰ 6,000-10,000 হ'ব পাৰে। আৰু ইয়াৰ কাৰণে আমি ধৰি লওক 20 ফিট বা 20 ফিটৰ এটি সৰু ৰুমতে আমি তেলখিনি উলিয়াবলৈ পাৰিম। কিন্তু আমি এটা কথা ধ্যান ৰাখিব লাগিব যে আমাৰ ওচৰত খৰি ব্যৱস্থাটো থাকিব লাগিব, যিহেতু যদি কৃষকে গেছেদি গৰম কৰিবলৈ যায় সেইটোত তেওঁলোকৰ লাগতটো অলপ বেছি হ'ব পাৰে। আমি যদি 4,000 কেজি গোলাপ ফুলৰ পৰা আমি 1 কেজি গোলাপৰ পিয়'ৰ তেল পোৱা যাব আৰু সেই তেলটোৰ আন্তঃৰাষ্ট্ৰীয় হিচাপত বহুত দাম আছে।
1: হয়, আমাৰ অসমত আপোনাৰ জ্ঞাত নেকি যে অসমত কেনেকুৱা ধৰণৰ গোলাপ জল বা গোলাপৰ তেল প্ৰয়োগ কৰা তেনেকুৱা ধৰণৰ কিবা আমাৰ আছে নেকি অসমত তেনেকুৱা প্ৰতিষ্ঠান?
2: অসমত তেনেকৈ মই জনা হিচাপে আপোনাৰ হোটেলসমূহ আছে, পাৰ্লাৰসমূহ আছে য'ত তেওঁলোকে গোলাপ জলটো বা গোলাপৰ তেলটো এৰোমা থেৰাপি হিচাপে ইউজ কৰে। হোটেলছবিলাকত গোলাপ জলটো আমাৰ খানাত ইউজ কৰে আৰু গোলাপৰ যোনখিনি পাহি থাকে, শুকান পাহি যোনখিনি

0: বাছি যায়, সেইখিনি আমাৰ মাউথ ফ্ৰেছনাৰত মিক্স কৰা হয় যাতে গোলাপৰ এটি সুগন্ধিত টেষ্ট এটা মুখৰ পৰা আহে বা খোৱা মানুহজনৰ ভাল লাগে, সেই হিচাপে ইউজ কৰা হয়। আৰু ইয়াৰ মেডিচিনেল প্ৰপাৰ্টিও খুবেই আছে, আপোনাৰ চকুত যদি কেতিয়াবা কিবা পুৰিছে বা কিবা হৈছে তাত আপুনি গোলাপ জল দিব পাৰে। তেনেকৈ ইয়াৰ এৰোমাথেৰাপিত ইউজ আছে, আয়ুৰ্বেদত ইউজ কৰে আৰু হোটেলসমূহে প্ৰায় ইউজ কৰে।
1: হয়, খুব সুন্দৰকৈ আপুনি কথাখিনি আচলতে অৱতাৰণা কৰিলে। অৰ্থাৎ অসমৰ কৃষক ৰাইজে ফুলৰ খেতি কৰি তাক যদি আমি সংসাধনৰ দিশটোলৈ যদি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে সেই সংসাধনৰ পৰাও তেওঁলোকে অধিক লাভান্বিত হ'ব আৰু তাৰ লগতে আমাৰ অঞ্চলটোৰ বিভিন্ন ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহলৈও তেওঁলোকে কম খৰচতে, কম তেওঁলোকে প্ৰয়োগৰ জৰিয়তে তেওঁলোকে এইসমূহ যোগান ধৰিব পাৰিব। এতিয়া আমি যদি কওঁ আজিৰ অনুষ্ঠানটোৰ পৰা অসমৰ কৃষক ৰাইজলৈ আপুনি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
2: হয়, আজিৰ অনুষ্ঠানটোৰ পৰা মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ কৃষক বন্ধুসকললৈ, যে ফুলৰ খেতি

0: ধৰিব পাৰিব।
1: এতিয়া আমি যদি কওঁ আজিৰ অনুষ্ঠানটোৰ পৰা অসমৰ কৃষক ৰাইজলৈ আপুনি আচলতে কি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিব?
2: হয়, আজিৰ অনুষ্ঠানটোৰ পৰা মই এটা কথাই ক'ব বিচাৰোঁ অসমৰ কৃষক বন্ধুসকললৈ, যে ফুলৰ খেতি কৰিবলৈ আপোনালোকে নিসংকোচে আগবাঢ়ক, কিয়নো এই ফুল খেতিৰ পৰা আপুনি অকল নিজৰ ঘৰখনকেই নহয় আন দহজন পৰিয়ালকো হয়তো আপুনি নিয়োজিত কৰিব পৰা আপুনি সক্ষম হ'ব আৰু এনেদৰে আমাৰ সমাজখনো আগুৱাই যাব। এই ফুলৰ খেতিৰ চাহিদা ইমান বেছি আছে, কিন্তু আমি উপলব্ধি কৰাত অকণমান মানে দেৰি হৈছে হয়তো, কিন্তু চাহিদা বহুত আছে। আৰু অকণমান পৰিকল্পনা কৰি অকণমান প্ৰণালীবদ্ধভাৱে আপোনালোক আগবাঢ়ক, বজাৰখন আছে, আপোনালোকে আগবাঢ়িব পাৰে, নিজকো আপোনালোকে নিয়োজিত কৰিব পাৰে আৰু আন দহজনকো নিয়োজিত কৰিব পাৰিব।
1: নিশ্চয়কৈ, খুব সুন্দৰভাৱে আজি আচলতে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুলৰ খেতিৰ সন্দৰ্ভত দুয়োগৰাকী সমল ব্যক্তিয়ে আমাৰ কৃষক ৰাইজৰ হকে খুব সুন্দৰকৈ নিজৰ কথাখিনি আগবঢ়ালে। দুয়োগৰাকী সমল ব্যক্তিকে আমি আজিৰ অনুষ্ঠানৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে অসমৰ জলবায়ুত বাণিজ্যিকভাৱে ফুল খেতি এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ল'লে CSS আত্মাৰ উপ প্ৰকল্প সঞ্চালক পত্ৰিকা শৰ্মা আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ গৱেষক ছাত্ৰ বিশ্বপ্ৰতিম হাজৰিকাই। অনুষ্ঠানটিৰ আঁত ধৰিলে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ৰ কৃষি উন্নয়ন বিষয়া মানসজ্যোতি বৰাই। আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
4: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
5: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
5: 6900453528।
4: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপনার হইতে। সকলের বাবে সামাজিক সুরক্ষা অটল পেনশন যোজনা মোদীজির সংকল্প।
6: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
4: এতিয়ালৈ এই যোজনাত 8,85,00,000 অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
7: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বৰুণ দাসৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত।

বৰুণ দাসৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহুত খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহৰ ভিতৰত আছে ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ দিশপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ ৰাজ্যজুৰি শ্ৰী শ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভৱ তিথি পালন ৰাষ্ট্ৰীয় ডেংগি দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ঔদ্যোগিক পৰিৱেশ গঢ়ি উঠাৰ বাবে নতুন নতুন কোম্পানী উদ্যোগৰ ভেটি স্থাপন কৰিবলৈ অসমলৈ ধাৱমান হোৱা বুলি প্ৰকাশ কৰিছে। দিশপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শান্তি আৰু উন্নয়নৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৃহৎ প্ৰতিষ্ঠানসমূহে ৰাজ্যলৈ নিজৰ কাৰ্যালয় আনিবলৈ লৈছে। এই পৰিৱেশৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিলে ৰাজ্যৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈ কাম কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰে। ডক্টৰ শৰ্মাই ইয়াক দায়িত্ব হিচাপে গ্ৰহণ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
1: আমাৰ যিমান এনেকুৱা নতুন নতুন কোম্পানী আহিব, ইনষ্টিটিউচন আহিব, আমি যদি অসমত তেওঁলোকক ভালকৈ ৰাখিব পাৰো, ভাল এনভাইৰনমেণ্ট দিব পাৰো, কোঅপাৰেট কৰিব পাৰো, সহযোগিতা কৰিব পাৰো, তেতিয়াহলে আমাৰ ল'ৰা ছোৱালী বেংগালোৰ দিল্লীত গৈ কাম কৰিব নালাগে, আমি অসমতে আমি কাম কৰিবলৈ সুবিধা পাম। আৰু মই বিশ্বাস কৰো যে আমাৰ ফিউচাৰ বহুত ব্ৰাইট আৰু আমি এনেকে কাম কৰি থাকিলে আমি এনেকুৱা বহুত ইনষ্টিটিউচনক আমি অসমলৈ আনিব পাৰিম, অসমৰ ল'ৰা ছোৱালীক সুবিধা দি যাব পাৰিম।
0: মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটীত দেশৰ প্ৰথমটো ডিজিটেল আৰু কৃত্ৰিম বুদ্ধিমত্তা চালিত বেংক শাখা মুকলি হোৱাটোৱে দেশৰ বেংকিং খণ্ডৰ ভৱিষ্যত নিৰূপণ কৰাৰ ক্ষেত্ৰত অসমৰ পূৰ্ণ প্ৰস্তুতিকে সূচায়।

0: ডঃ শৰ্মাই কয় যে অনন্য সেৱাৰে সমৃদ্ধ বেংকৰ আগমনে ৰাজ্যখনত প্ৰকৃত বিনিয়োগৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাজ্য চৰকাৰ অসমক দায়িত্বশীল আৰু প্ৰযুক্তিচালিত বিনিয়োগৰ মূল কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আত্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9 লাখ মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এইদৰে কয়।
1: ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাকী কেইটামান বিভাগৰ উপৰিও যিকেইটা বিভাগ অৱশ্যে পূৰ্বৰ পৰা আমাৰ ওপৰতেই দায়িত্ব ন্যস্ত আছিল, মন্ত্ৰী হিচাপে আছিলো লাষ্ট 3 ইয়াৰটো, তাৰ বাহিৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দায়িত্ব আমাৰ ওপৰত ন্যস্ত কৰিছিল আৰু আমি আজিৰ দিনটোত কেইটা বিভাগৰ বিষয়াসকলৰ লগত বৈঠকত মিলিত হ'ম। পোনপ্ৰথমে মই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিষয়াসকলৰ লগত এক বৈঠকত মই অংশ লওঁ। এখন প্ৰথমখন বৈঠক সমগ্ৰ ৰাজ্যজুৰি যিবিলাক বিভাগটোৰ জৰিয়তে আঁচনি ৰূপায়িত হৈ আছে সেই আঁচনিসমূহৰ ৰূপায়ণৰ স্থিতিৰ বিষয়ে মই খবৰ লওঁ আৰু ভৱিষ্যতৰ দিনত আমি কেনেদৰে আগবাঢ়িম তাৰ পৰিকল্পনা কৰোঁ। আমি আজিয়েই 100 দিনীয়া এক পৰিকল্পনা 100 ডেইজৰ কাৰণে প্ৰগ্ৰেম আমি ঠিক কৰি লৈছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগটো মই অনুভৱ কৰোঁ যে অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু মোৰ বিশ্বাস যে আমি এটা টীম হিচাপে কাম কৰিব লাগিব, ডেডিকেশ্যনৰ মনোভাৱেৰে আমি কাম কৰিব লাগিব।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি খনি আৰু খনিজ বিভাগৰ এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত ভূতত্ব আৰু খনন সঞ্চালকালয় MMDC NL আৰু AHECLৰ কাম কাজৰ পৰ্যালোচনা কৰা হয়। বৈঠকত এই বিভাগসমূহে যোৱা 5 বছৰত লাভ কৰা সাফল্য আৰু পৰৱৰ্তী 5 বছৰৰ বাবে ল'বলগীয়া উন্নয়নমূলক কাম কাজৰ বিশদ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰা হয়। ইয়াৰ উপৰি খনন খণ্ডৰ সংস্কাৰ, খনিৰ নিলাম, ৰাজহ বৃদ্ধিৰ পৰিকল্পনা, খনিৰ লীজ ব্যৱস্থাপনা আৰু দুৰ্লভ খনিজ সম্পদ অন্বেষণৰ বিষয় লৈও বৈঠকত আলোচনা কৰা হয়। ছিকিমে আজি ৰাজ্যখনৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1975 চনৰ আজিৰ দিনটোতে ৰাজ্যখন আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ নেতৃত্বত আজি লোকভৱনত ছিকিমৰ প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্যপালগৰাকীয়ে ছিকিমৰ জনসাধাৰণক ওলগ জনায় আৰু ৰাজ্যখনক শান্তি, প্ৰগতি, পৰিৱেশ সংৰক্ষণ তথা জাতীয় গৌৰৱৰ প্ৰতীক বুলি অভিহিত কৰে। তেওঁ কয় যে ছিকিমে দেশৰ প্ৰথমখন পূৰ্ণাংগ জৈৱিক সামগ্ৰী উৎপাদিত ৰাজ্য হিচাপে পৰিগণিত হৈ বহনক্ষম উন্নয়নৰ আৰ্হি হৈ পৰিছে আৰু পৰিৱেশ সংৰক্ষণৰ সৈতে কিদৰে অৰ্থনৈতিক বিকাশৰ দিশত অগ্ৰসৰ হ'ব পাৰি সেয়া প্ৰতিপন্ন কৰিছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
2: ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মে'ৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰাব। অধিৱেশনৰ দিন চমু চাপি অহাৰ লগে লগে বিধানসভাত বিৰোধী পক্ষৰ দলপতি থাকিব নে নাই তাক লৈ জল্পনা কল্পনা আৰম্ভ হৈছে। পূৰ্বতে বিৰোধী দলপতিৰ মৰ্যাদা লাভ কৰিবলৈ 21 গৰাকী সদস্যৰ প্ৰয়োজন আছিল যদিও সংশোধনীৰ জৰিয়তে এই সংখ্যা 13লৈ হ্ৰাস কৰা হৈছে। বিধানসভাৰ সচিব দুলাল পেগুৱে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলপতি দিয়া নিদিয়া সন্দৰ্ভত অধ্যক্ষই সিদ্ধান্ত ল'ব।
3: বিৰোধী দলপতি পাবনে নাপায় এজ পাৰ আমাৰ ৰুল মতে যোৱাবাৰ আমাৰ 15 এছেম্বলি আছিলে, 14 এছেম্বলিত এটা মানে আমাৰ প্ৰথমতে আছিলে, পিছলৈ গৈ গৈ পেলাই মানে আচলতে 16 নিয়মটো হ'ল 16 টোটেল মেম্বাৰৰ পৰা 16 তাৰমানে 21 আছিলে 14 এছেম্বলিত। তাৰপিছত তেতিয়া গৈ গৈ গৈ গৈ তেওঁলোকৰ তেনেকৈ 20-19 পাই গ'ল। তেনেকৈ গৈ পেলাই কেছেছ হোৱাৰ পিছত মানে বিৰোধী দল নাপায় বুলি পেলাই কেছত হাৰিছে। ৰুলতো আছে বিৰোধী দল পাবলৈ হ'লে মানে 21 পালে নহ'ব, স্পীকাৰে কনচেন থাকিব লাগিব, স্পীকাৰে ইচ্ছা কৰিলে দিবও পাৰে নিদিবও পাৰে। তাৰপিছত আকৌ ৰুলটো এমেণ্ড কৰিলে, এমেণ্ড কৰাৰ পিছত আকৌ আমাৰ 110 কৰিলে, 110 কৰাৰ পিছত 126-110 হ'লে আমাৰ 12.6 হয়। 12.6ত আকৌ এতিয়াতো 12.6 হ'লে 13 হয়, নিয়মমতে 13 হ'লে দিব লাগে বুলি তেওঁলোকে কৈছে। নিয়মত আকৌ কোনো স্পেচিফিক তেনেকৈ কোনো ৰুল নাই, ইয়াতে বিৰোধী দলপতি পাতিবই লাগে বুলি পেলাই নিয়ম নাই। স্পীকাৰে বিৰোধী দল নিদিবও পাৰে দিব পাৰে, এইটো ডিস্কেশ্যনৰ পাৱাৰটো হ'ল স্পীকাৰ ছাৰ।
2: উল্লেখযোগ্য যে শেহতীয়া নিৰ্বাচনত বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে 19খন আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছে।

0: মুক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰীশ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰোভাৱ তিথি। শ্ৰীশ্ৰী হৰিদেৱে সমাজক আধ্যাত্মিকতাৰ অমিলন বাদ দেখুৱাই মানেৰী, বহৰী, গৈহাটী আদি সত্ৰসমূহ স্থাপন কৰিছিল। ইয়াৰ উপৰি তেওঁ শৰণ সংহিতা, ভক্তিৰক তৰংগিনী, হৰিনাম কীৰ্তন পদ্ধতি আদি আপুৰুগীয় গ্ৰন্থৰ ৰচনাৰে অসমীয়া ভাষাক সমৃদ্ধ কৰি থৈ গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শ্ৰীশ্ৰী হৰিদেৱৰ তিৰোভাৱ তিথি পালন কৰা হৈছে। গুৰুজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ বহৰীত পুৱা উষা কীৰ্তনেৰে তিৰোভাৱ তিথিৰ দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পাছতে নাম প্ৰসংগ কাৰ্যসূচী অনুষ্ঠিত হয়। তিৰোভাৱ তিথি উপলক্ষে আয়তী আৰু প্ৰকটৰ প্ৰসংগ, ৰাজহুৱা নাম, দিহানাম, ধৰ্মালোচনী সভা আদিৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তিৰোভাৱ তিথি উপলক্ষে শ্ৰীশ্ৰী হৰিদেৱলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে ভক্তি, শান্তি আৰু মানৱতাৰ বাণীৰে সমাজক আলোকিত কৰা গুৰুজনাৰ আদৰ্শৰাজি আমাক সদায় অনুপ্ৰাণিত কৰি থাকিব। তেওঁ লগতে গুৰুজনাই দেখুওৱা সম্প্ৰীতি আৰু সদ্ভাৱনাৰ পথ অনুসৰণ কৰি এখন শক্তিশালী অসম গঢ়াৰ বাবে সংকল্প ল'বলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰা এই দিৱসৰ জৰিয়তে ডেংগীৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি আৰু এই ৰোগ প্ৰতিৰোধৰ উপায়ৰ বিষয়ে অৱগত কৰাৰ প্ৰয়াস কৰি অহা হৈছে। এই দিৱসৰ জৰিয়তে মহৰ প্ৰজনন ৰোধ কৰাৰ বাবে আবদ্ধ পানী নিষ্কাশন আৰু পানীৰ টেংকসমূহৰ সঠিক তদাৰককে ধৰি সৰল নিয়ন্ত্ৰণ কৌশলৰ প্ৰসাৰত গুৰুত্ব দিয়া হৈছে। দেশৰ বাকী অংশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। হাইলাকান্দি জিলাত জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি হৰকিশোৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভাৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক ডেংগী ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰতিৰোধৰ উপায় সম্পৰ্কে অৱগত কৰোৱা হয়। অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ বিনামূলীয়া তেজ পৰীক্ষাৰ ব্যৱস্থাও কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাতো ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে জিলা স্বাস্থ্য বিভাগ তথা ৰাষ্ট্ৰীয় বাহকজনিত ৰোগ প্ৰতিৰোধ বিভাগৰ উদ্যোগত আজি খেৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰকক আয়ুষ্মান আৰোগ্য মন্দিৰ, উম্পানাই মধ্য ইংৰাজী বিদ্যালয় আৰু হামৰেণ জিলা চিকিৎসালয়ত সজাগতা সভা অনুষ্ঠিত কৰা হয়। একেদৰে ধুবুৰী জিলাত যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ত ডেংগী দিৱসৰ সৈতে সংগতি ৰাখি সজাগতা সভাৰ আয়োজন কৰা হয়। সভাত মহৰ প্ৰজনন ৰোধ কৰি এই ৰোগ প্ৰতিৰোধৰ বিষয়ে অৱগত কৰোৱা হয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই ডেংগী ৰোগৰ বিষয়ে সজাগতা সৃষ্টি আৰু নিজৰ চৌপাশৰ অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে জনসাধাৰণক আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বৰ্ধিত নিৰীক্ষণ, সম্প্ৰসাৰিত পৰীক্ষণ, উন্নত চিকিৎসা আৰু ব্যাপক সজাগতা অভিযানৰ মাধ্যমেৰে এই ৰোগ প্ৰতিৰোধৰ প্ৰচেষ্টা সুদৃঢ় কৰাৰ বাবে কাম কৰি আহিছে। শ্ৰীভূমি জিলাৰ নগৰীয়া অঞ্চলত পানী জমা হোৱাৰ সমস্যা তথা কৃত্ৰিম বান্ধ ৰোধ কৰিবলৈ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি প্ৰাকৃতিক আৰু অন্যান্য নিষ্কাশন ব্যৱস্থা, ৰাষ্ট্ৰীয় ঘাইপথ, ৰাজ্যিক পথ, চৰকাৰী ভূমি, নলা আদিৰ ওপৰত অবৈধ দখল আঁতৰাবলৈ প্ৰশাসনে নিৰ্দেশ দিছে। জিলাখনৰ আয়ুক্ত তথা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষই জাৰি কৰা নিৰ্দেশনা অনুসৰি অবৈধ দখল তৎক্ষণাত আঁতৰাই পেলাবলৈ কোৱা হৈছে। অৱশ্যে উচ্ছেদ আৰম্ভ কৰাৰ আগতে সংশ্লিষ্ট লোকসকলক আগতীয়াকৈ অৱগত কৰাবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে 2005 চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ 30, 34, 41 আৰু 51 নম্বৰ ধাৰাৰ অধীনত জনসাধাৰণৰ স্বাৰ্থত এই আদেশ জাৰি কৰা হৈছে। বৰষুণৰ ফলত পানী জমা হৈ সাধাৰণ জনতাৰ অসুবিধা নহবলৈ এই ব্যৱস্থা কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিছে।
1: কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে গ্ৰহণ কৰা জন ভাগিদাৰী সবচে দূৰ সবচে পেহলে শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে আয়ুক্তৰ কাৰ্যালয়ত আজি এখন প্ৰস্তুতিমূলক সভাৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত প্ৰদীপ টিমুঙৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলাখনৰ ৰংজুলি, দুধনৈ, পাইকান, বালিজানা, শ্ৰী সূৰ্যগিৰি আৰু লক্ষীপুৰ উন্নয়নখণ্ডৰ অন্তৰ্গত বিভিন্ন জনজাতীয় গাঁৱত এই অভিযানৰ অধীনত শিবিৰ মুকলি কৰা হ'ব। এই শিবিৰসমূহত চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত জড়িত বিষয়া, গাঁও পঞ্চায়তৰ সচিবকে ধৰি বিভিন্ন সেৱাৰ ব্যক্তি জনজাতীয় লোকসকলৰ প্ৰয়োজন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব। শিবিৰসমূহত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, প্ৰতিষেধক প্ৰদান, পোষণ অভিযানৰ সুবিধা, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, আয়ুষ্মান কাৰ্ড, পি এম মুদ্ৰা যোজনা আদি প্ৰদান কৰা হ'ব। তদুপৰি জাতিৰ প্ৰমাণপত্ৰ, স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ আদি সেৱাৰ বাবে অনলাইন আবেদনসমূহো এই শিবিৰতে নিষ্পত্তি কৰাৰ ব্যৱস্থা কৰা হ'ব। জিলা প্ৰশাসনে পৰহিলৈ আমজোঙাত থকা সংহত জনজাতি উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত এই কাৰ্যসূচী মুকলি কৰিব। জয়াৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে বিভিন্ন জিলাৰ 14-15 বছৰ বয়সৰ কিশোৰীসকলক স্বাস্থ্য বিভাগে এইচ পি ভি প্ৰতিষেধক প্ৰদানৰ দিহা কৰিছে। মৰিগাঁও জিলাৰ 30টা কেন্দ্ৰত পৰহিলৈৰ পৰা এই বিশেষ প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হ'ব। আজি জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত নীতিশা বৰাৰ সভাপতিত্বত জিলা আয়ুক্তৰ কাৰ্যালয়ত এই সন্দৰ্ভত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হয়।

ৰ অগ্ৰগতিৰ লগতে শিক্ষানুষ্ঠানসমূহলৈ ইয়াৰ সম্প্ৰসাৰণৰ প্ৰস্তুতিৰ বুজ লোৱা হয়। অহা 31 মেলৈ চলিবলগীয়া এই অভিযানত জিলাখনৰ 9,576 গৰাকী কিশোৰীক প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বজালী জিলাৰ ভৱানীপুৰত যোৱা 28 এপ্ৰিলত সংঘটিত ডকাইতি ঘটনাৰ জড়িত মূল অভিযুক্তৰ লগতে আন এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত লোৱাখুৰ গাঁৱৰ কাঁহ পিতলৰ সামগ্ৰীৰ ব্যৱসায়ী এজনৰ পৰা বুজন পৰিমাণৰ নগদ ধন আৰু বাহন কাঢ়ি লোৱাৰ পাছত ব্যৱসায়ীজনে দিয়া এজাহাৰৰ ভিত্তিত ভৱানীপুৰ আৰক্ষীয়ে এই ডকাইতিকাণ্ডৰ অনুসন্ধান আৰম্ভ কৰিছিল। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত বৰপেটাৰ সমীপৰ কলগাছিয়া গাঁৱৰ ছাহেদ খান আৰু তেওঁৰ সহযোগী একেখন গাঁৱৰে আলি হুছেইনক আটক কৰিবলৈ সমৰ্থ হৈছে। আৰক্ষীয়ে ডকাইত দুজনৰ পৰা এখন 4-চকীয়া বাহনৰ লগতে চোকা অস্ত্ৰ উদ্ধাৰ কৰিছে। বৰ্তমান আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় এটা আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব জ্যেষ্ঠ অধিবক্তা আব্দুল ৰাজাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মাই। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 2662325 নম্বৰলৈ ফোন কৰি সমল ব্যক্তি দুগৰাকীক বিষয়টো সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেন্ছত হ'বলগীয়া এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। ডিব্ৰুগড়ৰ কছাৰীবাৰী মানকটাৰ সৰবৰাহী মহিলা সমাজকৰ্মী মীৰা সোণোৱালৰ আজি পুৱা নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। প্ৰয়াত সোণোৱাল পূবেৰুণ সংঘ আৰু মানকটা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাকালৰ সদস্য আৰু কছাৰীবাৰী ৰঙালী বিহু সন্মিলনৰ প্ৰাক্তন সভানেত্ৰী আছিল। তেওঁৰ মৃত্যুত বহু লোক, অনুষ্ঠান প্ৰতিষ্ঠান আৰু দল সংগঠনে শোক প্ৰকাশ কৰিছে। ৰাজ্যত উদ্যোগ প্ৰতিষ্ঠাৰ অনুকূল পৰিৱেশে বাহিৰৰ প্ৰতিষ্ঠানক অসমৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। দিছপুৰত দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল বেংকৰ মুখ্য শাখা মুকলি। অসম চুক্তি ৰূপায়ণৰ কাম কাজ শীঘ্ৰেই অধিক খৰতকীয়া কৰি তোলা হ'ব বুলি মন্ত্ৰী অতুল বৰাৰ প্ৰকাশ। ৰাজ্যজুৰি শ্ৰীশ্ৰী হৰিদেৱৰ 461 সংখ্যক তিৰুভাৱ তিথি পালন। ৰাষ্ট্ৰীয় ডেংগি দিৱস উপলক্ষে ৰাজ্যৰ কেইবাখনো জিলাত সজাগতামূলক সভা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ আৰু গুজৰাট টাইটান্ছ মুখামুখি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াত খালী হোৱা 60টা পদৰ বাবে আবেদন বিচৰা হৈছে। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, জেনেৰেল 40টা পদ। প্ৰাৰ্থী কমেও স্নাতক হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি, ডিআৰ, DEPR 10টা পদ। প্ৰাৰ্থী ইকনমিক্স, ফাইনেন্স অথবা

0: ইয়াৰ লগত জড়িত যিকোনো বিষয়ত এম এ বা এম এছ চি হ'ব লাগিব। অফিচাৰ ইন গ্ৰেড বি ডি আৰ ডি এছ আই এম 10টা পদ। প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথেমেটিক্স, মেথেমেটিকেল ষ্টেটিষ্টিক্স, এপ্লাইড ষ্টেটিষ্টিক্স, কোৱাণ্টিটেটিভ ইকনমিক্স, ইকনমেট্ৰিক্স বা ইনফৰ্মেটিক্স বিষয়ত মাষ্টাৰ্ছ ডিগ্ৰী থকা হ'ব লাগিব। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 78,450 টকাৰ পৰা 141,600 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে rbi.org.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 20 মে'। ইউনিয়ন বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1,865টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। অসমৰ প্ৰাৰ্থীৰ বাবে পদৰ সংখ্যা 29। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰশিক্ষণৰ কালচোৱাত গাঁও অঞ্চলৰ শাখাত মাহে 15,000 টকাকৈ, নগৰ অঞ্চলৰ শাখাত মাহে 18,000 টকাকৈ আৰু মহানগৰ অঞ্চলৰ শাখাত মাহে 20,000 টকাকৈ জলপানি দিয়া হ'ব। বিতং তথ্য আৰু আবেদনৰ বাবে প্ৰাৰ্থীয়ে ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 মে'। নিয়োগ বাতৰি ইমানে।
1: আলাপ অনুৰাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি বৃন্দগান, ৰচনা হেমেন হাজৰিকাৰ।

0: হেমেন হাজৰিকা ৰচিত বৃন্দকান্তি শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰজ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰ সৈতে জড়িত এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্সৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। তেওঁ ইয়াৰ পাছত দেশখনৰ প্ৰধানমন্ত্ৰী ৰব জেটেনৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ইউৰোপীয় দেশখনৰ সৈতে ভাৰতৰ কৌশলগত আৰু অৰ্থনৈতিক সম্পৰ্ক সুদৃঢ় কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীগৰাকী নেডাৰলেণ্ডছলৈ গৈছে। শেহতীয়াকৈ সমাপ্ত হোৱা ভাৰত ইউৰোপ মুক্ত বাণিজ্য চুক্তিৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰাৰ লগতে ইয়াৰ জৰিয়তে দেশ দুখনৰ মাজৰ সম্পৰ্ক বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। যোৱা নিশা এমষ্টাৰডাম বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক দেশখনৰ বিদেশ মন্ত্ৰী টম বেৰেনছনে আদৰণি জনায়। পৰম্পৰাগত নৃত্য আৰু গীত মাতৰ অনুষ্ঠানেৰে তেওঁক আদৰণি জনোৱাৰ উদ্দেশ্যে আয়োজিত এটা অনুষ্ঠানত ভিন ভিন বয়স, ধৰ্ম আৰু সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা ভাৰতীয় সম্প্ৰদায়ৰ বৃহৎ সংখ্যক লোক উপস্থিত থাকে। প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ লগে লগে কেও দিশে মোদী মোদী আৰু বন্দে মাতৰম ধ্বনি শুনিবলৈ পোৱা যায়। শ্ৰীমোদীয়ে আজি দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয় লোকসকলৰ সৈতে মত বিনিময় কৰিব। আয়োজকসকলে ঐতিহাসিক অনুষ্ঠান বুলি অভিহিত কৰা আজি হ'বলগীয়া এই মত বিনিময় অনুষ্ঠানৰ বাবে হাজাৰ হাজাৰ প্ৰৱাসী ভাৰতীয় নাগৰিকে আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি আকাশবাণীৰ সংবাদদাতাই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই মত বিনিময়ৰ সময়ত ভাৰত আৰু নেডাৰলেণ্ডছৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়ে

ৰ লগতে প্ৰৱাসী ভাৰতীয়সকলৰ ভূমিকা আৰু আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ভাৰতৰ অৱস্থিতিৰ লেখীয়া বিষয়সমূহেও স্থান লাভ কৰাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে আজি দেশখনৰ আগশাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠানসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলকো সাক্ষাৎ কৰিব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণৰ সময়ছোৱাত বিশেষকৈ ছেমিকণ্ডাক্টৰ চিপছ আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি ভিন ভিন খণ্ডক সামৰি কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। নেডাৰলেণ্ডছ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদী কালি সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰৰ আবুধাবিত ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে এখন বৈঠকত মিলিত হয়। নেডাৰলেণ্ডছ ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী মোদী কাইলৈ ছুইডেনৰ গোথেনবাৰ্গলৈ যাব আৰু দেশখনৰ প্ৰধানমন্ত্ৰী উলফ কিষ্টাৰ্ছনৰ সৈতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতাৰ নতুন নতুন খণ্ডৰ বিষয়ত আলোচনা কৰিব। শ্ৰীমোদীয়ে হাউথ ৰমেট নৰৱে ভ্ৰমণ কৰিব। তাত তেওঁ তৃতীয় ভাৰত নৰ্ডিক সন্মিলনত অংশ লোৱাৰ লগতে দ্বিপাক্ষিক আলোচনাত ভাগ ল'ব। ভ্ৰমণৰ অন্তিম পৰ্যায়ত তেওঁ ইটালীলৈ যাব আৰু তাত তেওঁ দেশখনৰ ৰাষ্ট্ৰপতি ছাৰ্জিঅ মেটাৰেলক সাক্ষাৎ কৰাৰ লগতে প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনীৰ সৈতেও আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে ভাৰত আৰু নেডাৰলেণ্ডছে একাধিক সংকটৰ দ্বাৰা চিহ্নিত দুৰ্যোগৰ দশক বুলি অভিহিত কৰাৰ মাজতে বিশ্বব্যাপী ব্যাঘাতৰ সমাধানৰ বাবে এক বিশ্বাসযোগ্য স্বচ্ছ আৰু ভৱিষ্যতৰ বাবে সাজু যোগান শৃংখলা গঢ়ি তোলাৰ বাবে একেলগে কাম কৰি আছে। পাঁচখন দেশৰ ভ্ৰমণৰ অংশ হিচাপে নেডাৰলেণ্ডছৰ হেগত সামূহিক কাৰ্যসূচীত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বিশ্বই কোভিড-19 মহামাৰী চলি থকা সংঘাত আৰু শক্তি সংকটৰ সম্ভাৱনাকে ধৰি এক ধাৰাবাহিক অভূতপূৰ্ব প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ সকীয়াই দিয়ে যে এই প্ৰত্যাহ্বানসমূহ ক্ষীপ্ৰতাৰে মোকাবিলা কৰিব নোৱাৰিলে বিশ্ব উন্নয়নৰ লাভালাভ হ্ৰাস পাব পাৰে আৰু জনসাধাৰণৰ বৃহৎ অংশক দৰিদ্ৰলৈ পৰিৱৰ্তন কৰিব পাৰে। অৰ্থনৈতিক স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাসমূহৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু নেডাৰলেণ্ডছে যৌথভাৱে শক্তিশালী যোগান শৃংখল গঢ়ি তোলাত মনোনিৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ক্ৰমবৰ্ধমান বিশ্বব্যাপী ভূমিকাকো আলোকপাত কৰি দেশখনক একবিংশ শতিকাৰ সুযোগৰ দেশ বুলি অভিহিত কৰে যি প্ৰযুক্তি আৰু মানৱীয় মূল্যবোধ দুয়োটাৰে পৰিচালিত। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। অসম পুডুচেৰী আৰু পশ্চিমবংগত বিজেপিৰ বিশেষ সফলতাৰ পাছত প্ৰথমবাৰৰ বাবে গুজৰাট ভ্ৰমণলৈ অহা শ্ৰীশ্বাহে কেইবাখনো উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত মিলিত হয়। ভ্ৰমণকালত বিভিন্ন উন্নয়নমূলক কাম কাজৰ অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা হয়। দক্ষিণ পশ্চিম মণ্ডলৰ কাৰ্যালয়ত শ্ৰীশ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিত উন্নয়নমূলক কাম কাজৰ লগতে গছপুলি ৰোপণ সন্দৰ্ভত আলোচনাত মিলিত হয়। তদুপৰি ছাৰ্খেজ গান্ধীনগৰ কৰিডৰৰ আধুনিকীকৰণ আৰু ঘাটলদিয়া গোটা চান্দলদিয়া থালতেজকে ধৰি দাঁতিকাষৰীয়া অঞ্চলসমূহৰ হ্ৰদসমূহৰ আন্তঃসংযোগ সম্পৰ্কতো বিষয়ববীয়াসকলৰ সৈতে আলোচনা মিলিত হয় আৰু কামসমূহ ক্ষীপ্ৰতাৰে কৰিবলৈ তেওঁ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে গান্ধীনগৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 70গৰাকী নৱনিৰ্বাচিত পৌৰসভাৰ পাৰিষদকো সাক্ষাৎ কৰে। সাক্ষাৎকালত ৰাজহুৱা অভিযোগৰ ক্ষীপ্ৰ সমাধান আৰু উন্নয়নমূলক কাম কাজৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে প্ৰশাসনিক বিষয়াসকলৰ সৈতে সমন্বয় ৰক্ষা কৰাৰ সন্দৰ্ভতো তেওঁ পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ উপৰিও শ্ৰীশ্বাহে নৰনুপুৰা ঘাটলদিয়া ভেজালপুৰ আৰু সাবৰমতী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাৰিষদসকলৰ সৈতে মত বিনিময় কৰে। ইয়াৰ পূৰ্বে তেওঁ অখণ্ডনন্দ আৰু শাস্তু সাহিত্য মুদ্ৰানা লে নেশৰ কাম কাজৰ পৰ্যালোচনা কৰে। তেওঁ গান্ধীনগৰ জিলাত মানছা পৌৰসভাৰ অধীনৰ উন্নয়নমূলক কাম কাজসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে আৰু সমষ্টিটোৰ অন্তৰ্গত ৰাজহুৱা চিকিৎসালয়সমূহত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা নিশ্চিত কৰাৰ লগতে পুৰণি চিকিৎসালয়খনৰ মেৰামতি আৰু উন্নীতকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। শ্ৰীশ্বাহে পুনৰ উল্লেখ কৰে যে নাগৰিকসকলৰ বাবে উন্নত সা সুবিধা আৰু জনকল্যাণৰ বাবে সকলো উন্নয়নমূলক কাম কাজ নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সম্পন্ন কৰিব লাগে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাইল গোচৰৰ সৈতে জড়িত এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মনীষ গুৰুনাথ মান্ধাৰী নামৰ অভিযুক্তজন মহাৰাষ্ট্ৰৰ পুনেৰ উদ্ভিদ বিজ্ঞান বিভাগৰ জ্যেষ্ঠ শিক্ষক। উল্লেখযোগ্য যে মান্ধাৰেক ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই নীট পৰীক্ষা পৰিচালনাৰ বাবে বিশেষজ্ঞ হিচাপে নিযুক্তি দিছিল। চি বি আইয়ে জনোৱা অনুসৰি চলিত মাহৰ 14 তাৰিখে গ্ৰেপ্তাৰ হোৱা অভিযুক্তজনৰ নীট পৰীক্ষাৰ সম্ভাৱ্য প্ৰাৰ্থীক সংগঠিত কৰি পুনেৰ নিজ বাসগৃহত এই ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰি আছিল। এতিয়ালৈকে গোচৰত দিল্লী জয়পুৰ গুৰুগ্ৰাম নাছিক পুনে আৰু আলিয়া নগৰৰ পৰা 9জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে 5জন অভিযুক্তক ইতিমধ্যে আদালতত হাজিৰ কৰোৱা হৈছে আৰু 7 দিনৰ আৰক্ষীৰ জিম্মাত ৰখা হৈছে। কালি গ্ৰেপ্তাৰ হোৱা আন 2জন অভিযুক্তক পুনে আদালতত হাজিৰ কৰোৱা হৈছে আৰু ট্ৰানজিট ৰিমাণ্ডৰ পাছত দিল্লীলৈ স্থানান্তৰ কৰা হৈছে। উল্লেখযোগ্য যে বিগত 24 ঘণ্টাত চি বি আইয়ে দেশৰ 6টা স্থানত তালাচী চলাই কেইবাটাও অভিযোগনামা দাখিল কৰে আৰু

0: আপত্তিজনক নথিপত্ৰ, লেপটপ, বেংক ষ্টেটমেণ্ট, মোবাইল ফোন জব্দ কৰিছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত চূড়ান্ত হোৱা ভাৰত ইউৰোপীয় সংঘ মুক্ত বাণিজ্য চুক্তিয়ে ভাৰত আৰু ছুইডেনকে ধৰি ইউৰোপীয় দেশসমূহৰ মাজত বাণিজ্য, বিনিয়োগ আৰু প্ৰযুক্তি সহযোগিতাৰ নতুন পথ মুকলি কৰাৰ সম্ভাৱনা আছে। এই গুৰুত্বপূৰ্ণ চুক্তিৰ স্বাক্ষৰ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চলিত পাঁচখন দেশৰ ভ্ৰমণ প্ৰথমটো গুৰুত্বপূৰ্ণ উচ্চ পৰ্যায়ৰ সংযোগ হিচাপে গণ্য কৰা হৈছে। বাণিজ্যিক চুক্তিৰ পৰা উদ্ভৱ হোৱা সম্ভাৱনা সন্দৰ্ভত ভাষণ দি ছুইডেনৰ আৰ্টিফ্লেক্সত অৱস্থিত অভিযান্ত্ৰিক আৰু পণ্য উন্নয়ন বিভাগৰ মুৰববী পাৰ ষ্টেনফেল্টে ভাৰত আৰু ইউৰোপৰ মাজত শক্তিশালী উদ্যোগিক সহযোগিতা আৰু অধিক ব্যৱসায়িক সুযোগ সন্দৰ্ভত আশা ব্যক্ত কৰে। তেওঁ ভাৰতৰ উৎপাদন আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰৰ ওপৰত ইউৰোপীয় কোম্পানীসমূহৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আস্থাৰ ওপৰত আলোকপাত কৰে। চৰকাৰে হাতত লোৱা ব্যৱসায়িক পদক্ষেপসমূহৰ ফলত টাটা মটৰ্ছে অধিগ্ৰহণ কৰা আৰ্টিফ্লেক্সে বিগত কেইবছৰমানৰ পৰা যথেষ্ট লাভান্বিত হৈছে। উদ্যোগ বিশেষজ্ঞসকলৰ মতে ইতিমধ্যে স্বাক্ষৰিত ভাৰত আৰু ইউৰোপীয় ইউনিয়ন বাণিজ্য চুক্তিয়ে অটোমোবাইল ইঞ্জিনিয়াৰিং, স্বচ্ছ প্ৰযুক্তি আৰু উৎপাদন আদি খণ্ডত দুয়োখন দেশে উমৈহতীয়া সহযোগিতা আগবঢ়োৱাৰ লগতে এই খণ্ডসমূহ অধিক শক্তিশালী কৰি তুলিব। ইজৰাইলে প্ৰকাশ কৰিছে যে কালি গাজা চহৰত চলোৱা বিমান আক্ৰমণত হামাছৰ সামৰিক শাখাৰ নেতা আলদিন আল হাদ্দাদ নিহত হয়। ইজৰাইলৰ সেনাপ্ৰধানে জনোৱা অনুসৰি হামাছৰ সামৰিক নেতৃত্বৰ শেষৰজন জ্যেষ্ঠ সেনাধ্যক্ষ হাদ্দাদ 2023 চনৰ 7 অক্টোবৰত গাজাত সংঘটিত আক্ৰমণৰ সৈতে বিশেষভাৱে জড়িত হৈ আছিল। ছিকিমে আজি ইয়াৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিছে। 1972 চনৰ আজিৰ দিনটোতে ৰাজ্যখনৰ আনুষ্ঠানিকভাৱে ভাৰতৰ সৈতে চামিল হৈছিল। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰতিষ্ঠা দিৱস উপলক্ষে গেংটকৰ মনন কেন্দ্ৰত বিয়লি আয়োজিত মূল অনুষ্ঠানত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ৰাজ্যপাল ওম প্ৰকাশ মাথুৰ, মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু ৰণাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পাঁচখন ৰাষ্ট্ৰ ভ্ৰমণসূচীৰ দ্বিতীয় পৰ্যায়ত নেডাৰলেণ্ডছত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশখনৰ ৰজা উইলিয়াম আলেকজেণ্ডাৰ আৰু ৰাণী মেক্সিমাক সাক্ষাৎ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি দুদিনীয়া ভ্ৰমণসূচীৰে গুজৰাটত উপস্থিত হৈছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আইয়ে আজি নীট ইউ জি 2026ৰ প্ৰশ্নকাকত ফাদিল গোচৰৰ সৈতে জড়িত এজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটান্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে হৈ গ'ল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বি পি এল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক কেইটিমান আধুনিক গীত। এলবাম সপোন, শিল্পী অনিমা চৌধুৰী।

সপোন এলবামৰ পৰা অনিমা চৌধুৰী কণ্ঠৰ গীত গীতি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰ অনুষ্ঠানত শুনক সোণেশ্বৰ ৰাংহাঙৰ কণ্ঠৰ কাৰ্বি গীত।

0: পূবালীৰ সুৰ অনুষ্ঠানত সোণেশ্বৰ ৰাহাং আৰু সংগীতবৃন্দৰ কণ্ঠৰ কাৰ্বি গীত শুনিলে।
1: কেতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন কত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক সুনীল দেৱৰ কণ্ঠৰ আধুনিক গীত। প্ৰথম আৰু দ্বিতীয়টি গীতৰ কথা অমিত চৰকাৰৰ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিছপুৰত আজি দেশৰ প্ৰথমটো কৃত্ৰিম বুদ্ধিমত্তা পৰিচালিত ফিজিটেল শ্লাইচ বেংকৰ মুখ্য শাখা মুকলি কৰে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ ত্বৰান্বিত কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ অধ্যক্ষতাত আজি খনি আৰু খনিজ বিভাগৰ এখন বিস্তৃত পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মে'ৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰাব। ৰাজ্যৰ ভক্তি আন্দোলনৰ অন্যতম হোতা বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী হৰিদেৱৰ আজি 461 সংখ্যক তিৰুভৱ তিথি পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় ডেংগী দিৱস উপলক্ষে সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। বৰপেটা জিলাৰ কলগাছী আৰক্ষী থানাৰ অধীনৰ কলগাছিয়া আৰু দিগজানীৰ দুটা স্থানৰ পৰা অবৈধভাৱে মজুত কৰি ৰখা 110টা ৰন্ধন গেছৰ চিলিণ্ডাৰ জিলাখনৰ অসামৰিক যোগান বিভাগে আজি জব্দ কৰে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক দৃষ্টিপাত। অনুষ্ঠানত আজি সমল ব্যক্তিৰূপে উপস্থিত আছে জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মা। আজিৰ আলোচনাৰ বিষয় উমৈহতীয়া দেৱানী বিধি। আমাৰ সৈতে এই সম্পৰ্কে পোনপটীয়াকৈ কথা পাতিবলৈ আমাৰ ফোন নম্বৰ দুটি হ'ল 03612661876 আৰু 2662325। অনুষ্ঠানটিৰ আঁত ধৰি এয়া অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মা।
2: নমস্কাৰ শ্ৰোতাসকল, দৃষ্টিপাতলৈ আপোনালোকক স্বাগতম। মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। আজি আমি ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি এই বিষয়টো লৈ আলোচনা কৰিবলৈ লৈছো। আৰু আমাৰ সৈতে আছে জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজ্জাক ভূঞা আৰু অধিবক্তা জ্যোতিস্মিতা গোস্বামী।
3: নমস্কাৰ,
2: আপোনালোক দুয়োগৰাকীকে আদৰিছো এই অনুষ্ঠানটিলৈ। আৰু বিষয়টো সম্পৰ্কে আমি শ্ৰোতাসকলক ইতিমধ্যে কৈছো, আমাৰ ফোন লাইন খোলা আছে, তেওঁলোকে এই অনুষ্ঠানত পোনপটীয়াকৈ ভাগ ল'ব পাৰে, ফোন নম্বৰ ইতিমধ্যে কৈ দিয়া হৈছে। এতিয়া উমৈহতীয়া দেৱানী বিধি বা ইউনিফৰ্ম চিভিল কোড UCC এই সন্দৰ্ভত খুবেই চৰ্চা হৈ আছে, সৰ্বত্ৰ চৰ্চা হৈছে, কিন্তু গোটেইখিনি চৰ্চা যে বুজি পোৱা ধৰণৰ তেনেকুৱাও নহয়, কিছু বিভ্ৰান্তিমূলক চৰ্চাও হৈছে। গতিকে আমাৰ যাতে শ্ৰোতাসকলে খুব সুন্দৰকৈ বুজি পায়, ভূঞা ডাঙৰীয়াৰ পৰা মই প্ৰথমতে জানিব বিচাৰিম যে UCCনো আচলতে কি?

0: অসমৰ উমৈহতীয়া আইন বনোৱাটো ইট ইজ ভেৰি চেলেঞ্জিং। তাৰোপৰি আপুনি চাওক, এটা কথা ওলাইছে যে এই আইনখন স্পেচিফিকেলি এটা ৰিলিজনক টাৰ্গেট কৰি বনাব ওলাইছে গভৰ্ণমেণ্টে, আৰু সেই ৰিলিজনটো হ'ল আপোনাৰ ধৰক যিখিনি মুছলমান সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ যিখিনি পাৰ্চনেল ল, সেই পাৰ্চনেল লয় আপোনাৰ যিখিনি ছাবজেক্ট কভাৰ কৰি আছে সেই ছাবজেক্টখিনিকো তেওঁলোকে এই উমৈহতীয়া আইনৰ আণ্ডাৰত অনাৰ এটা চেষ্টা চলাই থকা বুলি আমি বিভিন্ন সংবাদ মাধ্যমে হওক বা বিভিন্ন চৰ্চৰ থ্ৰুদি আমি আজিলৈকে গম পাই আছোঁ। কিন্তু কথাটো হ'ল যে মই এজন আইনৰ ছাত্ৰ হিচাপে যেতিয়ালৈকে মই সেই আইনখন নপঢ়িম তাতে কি কি ব্যৱস্থাত কেনেকৈ আনিছে বস্তুটো সেইটো বুজি পাবৰ কাৰণে আপোনাৰ যথেষ্ট বস্তুটো আমি ব্লেক এণ্ড হোৱাইটত পঢ়ি চাব লাগিব। এতিয়া কথাটো হ'ল যে চাওক, এই আইনখন অনাৰ লগে লগে যদি ধৰি লওক, মই এটা উদাহৰণহে দিছোঁ আপোনাৰ, যদি ধৰি লওক মুছলমান সম্প্ৰদায়ৰ যিটো বিবাহ, যিটো তালাক, সম্পত্তিৰ অধিকাৰ আৰু কেইটামান ছাবজেক্ট আছে, এই ছাবজেক্টখিনি আপোনাৰ অলৰেডি আপোনাৰ এখন আইন মানে পাৰ্লিয়ামেণ্টে লেজিছলেট কৰি থৈ দিছে। সেই আইনখনৰ নাম হ'ল দি শ্বৰিয়া এপ্লিকেশ্যন এক্ট অফ 1937। চ' সেই শ্বৰিয়া এপ্লিকেশ্যন এক্ট 1937খনৰ আণ্ডাৰত আপোনাৰ ছেকশ্যন 2 স্পেচিফিকেলি বিবাহ, পঞ্জীয়ন, তালাক, সম্পত্তিৰ অধিকাৰ মুছলমান মহিলা বা মুছলমান পুৰুষে কিমানখিনি পাব সেইটো আপোনাৰ 1937তে আপোনাৰ ডিটাৰমাইন কৰি থৈ দিছে। তাৰ মানে হ'ল যে শ্বৰিয়া লটো আপুনি আকৌ কোৰাণৰ লগত সম্পৰ্ক আছে। শ্বৰিয়া শব্দটো হ'ল যে যিখিনি আপোনাৰ কোৰাণে যিখিনি আইন প্ৰণয়ন কৰি থৈছে, কাৰণ চাওক ধৰ্ম হ'ল এটা বিলিভ, এটা ফেইথ, গতিকে মুছলমান সম্প্ৰদায়ৰ মানুহৰ ফেইথটো হ'ল কোৰাণ। গতিকে সেইটো কাৰণে ভাৰতৰ সংবিধানেও কৈছে যে আৰ্টিকল 25ত স্পষ্টভাৱে নিৰ্দেশনা দিয়া আছে যে আপুনি আপোনাৰ ধৰ্ম পালন কৰিব পাৰিব, তাত কোনো ধৰণৰ এনেকুৱা বাধা নিষেধ ৰাজ্যই হওক বা কেন্দ্ৰই হওক কৰিব নোৱাৰিব। কিন্তু এতিয়া কথাটো হ'ল যে যদি আজি এই উমৈহতীয়া দেৱানী বিধিৰ যোগেদি যদি তেওঁলোকে এই ছাবজেক্টখিনি কভাৰ কৰিব বিচাৰে, ধৰি লওক বিবাহ, এতিয়া এটা কথা আহিছে যে এজন পুৰুষে চাৰি মানে এটাতকৈ অত্যাধিক বিবাহ কৰিব নোৱাৰিব, বহুবিবাহ কৰিব নোৱাৰিব, সম্পত্তিৰ অধিকাৰ মুছলমান মহিলাক দিয়া হ'ব বা তালাকটো ট্ৰিপল তালাক বেন কৰা হ'ব, এই কথাবোৰ যিবোৰ আহিছে এই কথাবোৰ অলৰেডি 1937তে আপোনাৰ শ্বৰিয়া এপ্লিকেশ্যন এক্টত পাৰ্লিয়ামেণ্টে বনাই থৈ দিছে। গতিকে এতিয়া যদি ৰাজ্য চৰকাৰে আইন বনাই পেলাই যদি সেই পাৰ্লিয়ামেণ্টেৰী লৰ লগত কনফ্লিক্ট হয় তেতিয়াহ'লে আমি বুজিব লাগিব যে ভাৰতৰ সংবিধানৰ আৰ্টিকল 25ক ছুপাৰচিড কৰাৰ চেষ্টা কৰা হৈছে। গতিকে তেতিয়া কি হ'ব আপোনাৰ, এই আইনখন অসংবিধানিক পৰ্যায়লৈকে যোৱাৰ সম্ভাৱনা আছে। গতিকে এই গোটেই কথাবিলাক যে মই আজি কৈ আছো এটা অনুমানৰ ওপৰতহে কৈ আছো, কিন্তু যিহেতু আইনখন এতিয়ালৈকে অহা নাই গতিকে আমি ইমান শংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। গোটেই অসমৰ যিখিনি 3.5 কোটি যিখিনি পপুলেশ্যন আছে গতিকে মই ভাবোঁ যে আমি এতিয়া শংকিত হোৱাৰ প্ৰয়োজন নাই, আৰু ৰাজ্য চৰকাৰো আমাতকৈ বিশিষ্ট আইনজ্ঞৰ দ্বাৰা পৰিচালিত, গতিকে তেওঁলোকে নিশ্চয় এই আইনখন প্ৰণয়ন কৰোঁতে এই দিশসমূহ পৰ্যালোচনা কৰি চাই পেলাইহে আইনখন প্ৰণয়ন
1: কৰিব। হয়, আৰু জ্যোতিস্মিতা শৰ্মা গোস্বামী, যিহেতু তেখেতে শ্ৰোতাগৰাকীয়ে সন্মানীয় শ্ৰোতাগৰাকীয়ে কৈছিল যে মহিলাৰ লগত জড়িত আইনৰ কথা, আৰু ইতিমধ্যে যিখন খচৰাত অনুমোদন দিছে অসম চৰকাৰে তাত লিখিছে যে কেইবাটাও বিষয় এনেকুৱা আছে য'ত মহিলাৰ কথা তাত জড়িত আছে। গতিকে ভূঞা ডাঙৰীয়াই কৈছে যে আমি যিহেতু খচৰাখন এতিয়ালৈকে দেখা নাই গতিকে আমি একো অনুমান কৰাটো ইমান সঠিক নহ'ব, তথাপিও যদি যিখিনি কথা কোৱা হৈছে ইতিমধ্যে এতিয়ালৈকে তাৰ ওপৰত ভিত্তি কৰি আপুনি কি ক'ব খোজে যে মহিলাৰ বাবে কিমান?
2: মইতো ক'ম যে এইখন ইউনিফৰ্ম চিভিল ক'ড, এয়া মানে আজিৰ তাৰিখত সময়ৰ আহ্বান বুলি মই ক'ব বিচাৰিম। মই পোনপ্ৰথমতে অসমৰ দক্ষ মুখ্যমন্ত্ৰী মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব খুজিছোঁ যে তেওঁ আজি অসমত এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ গৈ আছে, যিটো তেওঁ ইলেকশ্যনৰ মেনিফেষ্টো আছিল, যিটো সংকল্প আছিল, তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছদিনাই সেই মেনিফেষ্টত আছিলেই যে আমি সম নাগৰিক সংহিতাখন আমি বলবৎ কৰিম, আৰু প্ৰথম কেবিনেটে তেওঁ সেইটো এপ্ৰুভেল কৰাই ল'লে আৰু অহা 26 মে'ত এখন গৃহীত কৰোৱাৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। যিহেতু এতিয়াও সেইখন খচৰা পৰ্যায়ত আছে, ড্ৰাফ্ট এইখন আমি এতিয়ালৈকে দেখা নাই, গতিকে সবিশেষ আমি ভিতৰৰ কথাত যাব নোৱাৰিম, কিন্তু এই যিটো সম অধিকাৰৰ কথা আহিল, সম মৰ্যাদাৰ কথা আহিল, এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে ইতিমধ্যে ভূঞা ডাঙৰীয়াই কিছুমান তেওঁলোকৰ পাৰ্চনেল মুছলিম পাৰ্চনেল লৰ কথাও উল্লেখ কৰিছে। এই ক্ষেত্ৰত মই ক'ব বিচাৰিম যে

0: হিন্দুসকলৰ যিটো আগতে পূৰ্বতে আমাৰ হিন্দুসকলৰ যিবোৰ প্ৰাইভেট লজ আছিল, মানে মিতাক্ষৰ স্কুল অফ থটছৰ জৰিয়তে আমি পৰিচালিত হৈছিলোঁ, তাত স্পষ্টকৈ উল্লেখ কৰা আছিল যে মহিলাই পৈতৃক সম্পত্তিৰ অধিকাৰৰ কোনো তেওঁলোকে নাপায় বুলি পেলাই তাত উল্লেখ কৰা আছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত শ্ৰদ্ধাৰ জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ সময়ত 1955-56 চনৰ পিছত গোটেই আমাৰ প্ৰাইভেট লজবিলাক কোডিফাইড হৈ আহিল, মানে আইন হৈ আহিল। হিন্দু মেৰেজ এক্ট, ছাকচেশ্যন এক্ট, এনেকৈ বিভিন্ন আইনবোৰ আমাৰ আইন হৈ আহিল। আৰু এতিয়া যদি কোনো সমস্যাৰ সৃষ্টি হয় তেতিয়াহ'লে আমি পোনপটীয়াকৈ সেই আইনৰ সহায় লৈ পেলাই আমি মানে ন্যায় পাবলৈ সক্ষম হ'লোঁ। এতিয়া অসমৰ পৰিৱেশটো যথেষ্ট সুখী। এই ক্ষেত্ৰত মই এইটোও ক'ব লাগিব যে অসমত কিন্তু আজি এই যেতিয়া ইউনিফৰ্ম চিভিল কোডৰ কথা মানে বহুলভাৱে চৰ্চিত হৈ আছে, তাত ফেচবুকত মই বহু ছোৱালীয়ে পোষ্ট দিয়া দেখিছোঁ যে আমি দেউতাৰ সম্পত্তি নাখাওঁ, দেউতাক ঘটি খুৱাম। সেয়া এটা নিজৰ এটা আত্মমৰ্যাদা, সেইটো এটা বেলেগ সুকীয়া বিষয়। কিন্তু কোনোবাই যদি বঞ্চিত হৈছে তেনেহ'লে তেওঁক ন্যায় দিবলৈ আজি আমাৰ আইন সবলভাৱে প্ৰতিষ্ঠিত হৈ আছে। তেনে ক্ষেত্ৰত এই যে যিটো প্ৰশ্ন আহিল যে দুগৰাকী বিয়া কৰাব পাৰিব নেকি, নিশ্চিতভাৱে বহু বিবাহৰ বিৰুদ্ধে ইউনিফৰ্ম চিভিল কোড নিশ্চয় সেই ক্ষেত্ৰত সৰব হ'ব বুলি মই আশা কৰোঁ। আৰু যিটো হিন্দুসকলৰ ক্ষেত্ৰত যিটো মই ক'লোঁ যে মহিলাই পৈতৃক সম্পত্তিৰ অধিকাৰ পাব বুলি পেলাই, কিন্তু শ্ৰদ্ধাৰ ভূঞা ডাঙৰীয়া কোৰাণৰ কথা উল্লেখ কৰিছে, শৰীয়তৰ কথা উল্লেখ কৰিছে। সেই পবিত্ৰ কোৰাণৰ হয়তো মই এটাও পৃষ্ঠা আজিলৈকে নাই পঢ়া, কিন্তু মোৰ বিশ্বাস তাতে হয়তো এনে কথা উল্লেখ নাই যে মহিলাক পৈতৃক সম্পত্তিৰ পৰা বঞ্চিত কৰা হ'ব। কিন্তু প্ৰকৃতাৰ্থত বাস্তৱ জীৱনত কি হৈ আছে, বাস্তৱ জীৱনত তেওঁলোক ভুক্তভোগী হয়নে নহয়, আজি যেতিয়াৰ পৰাই এই ইউনিফৰ্ম চিভিল কোডৰ কথা চৰ্চাত আহিছে তেতিয়াৰ পৰাই আমি ফেচবুক জৰিয়তে আপোনালোকেও নিশ্চয় পাইছে বিভিন্ন মুছলিম মহিলাৰ এনেকুৱা কিছুমান ভিডিঅ' আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে মুছলিম মহিলাসকলক কৈছে যে আপোনালোকে ইউনিফৰ্ম চিভিল কোডৰ হকে মাত মাতক, কাৰণ এয়া তেওঁলোকক সমমৰ্যাদাৰ কথা আহি পৰিছে, ইয়াত সম অধিকাৰৰ কথা আহি পৰিছে। আৰু যিটো কথা যে আমাৰ এই ইউনিফৰ্ম চিভিল কোড যদি প্ৰতিষ্ঠা হয়, যদি অসমত বলবৎ হয়, তেতিয়াহ'লে ই কোৰাণৰ পৰিপন্থী হ'ব নেকি, বা যি ধৰণৰ চিন্তা তেওঁলোকে এটা শংকাৰ মনোভাৱ তেওঁলোকে যে ৰাখিছে, সেই ক্ষেত্ৰত মই এটা কথাই ক'ব বিচাৰিম যে যেতিয়াই দেয়াৰ ইজ এ কনফ্লিক্ট বিটুইন কাষ্টমাৰী লজ এণ্ড কনষ্টিটিউশ্যন, এইটোতো আমাৰ কনষ্টিটিউশ্যন আমাৰ সন্মানীয় সংবিধান প্ৰদত্ত, আমাৰ সংবিধানৰ 44 নং অনুচ্ছেদত সমনাগৰিক সংহিতাৰ কথা, পৃষ্ঠপোষকতাৰ কথা এটা উল্লেখ কৰি থোৱা হৈছে, সমতাৰ কথা, সমমৰ্যাদাৰ কথা উল্লেখ কৰি থোৱা হৈছে, আৰু তাৰ আধাৰতহে আজি এই পৰ্যায়ত আহি আমি উপনীত হৈছোঁহি। গতিকে যেতিয়াই ইয়াত যদি কিবা এটা আমি পৰিপন্থীৰ কথা আহি যায়, তেতিয়া কিন্তু কনষ্টিটিউশ্যন বিল প্ৰিভেইল। আজি ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়সমূহৰ কথাই কওঁ অথবা আমাৰ উচ্চতম ন্যায়ালয়ৰ কথাই কওঁ, বিভিন্ন গোচৰৰ বিভিন্ন ৰায়দানৰ জৰিয়তে কিন্তু তেওঁলোকে এটা কথাই প্ৰতিষ্ঠা কৰি আহিছে যে ৱেন দেৰ ইজ এ কনফ্লিক্ট বিটুইন কাষ্টমাৰী লজ এণ্ড কনষ্টিটিউশ্যন, কনষ্টিটিউশ্যন বিল প্ৰিভেইল, কনষ্টিটিউশ্যনে অগ্ৰাধিকাৰ সদায় পাব। গতিকে এই ক্ষেত্ৰত তেনে কোনো শংকাৰ অৱকাশ নাই বুলি মই ভাবোঁ, আৰু এখন অতি প্ৰয়োজনীয় এখন আইন, আৰু এই আইনখন বলবৎ হ'ব লাগে অসমত। ইতিমধ্যে আমাৰ গুজৰাট আৰু উত্তৰাখণ্ডত এই আইনখন বলবৎ হৈ
1: গৈছে। গুজৰাট আৰু উত্তৰাখণ্ডৰ পৰিস্থিতি আৰু অসমৰ পৰিস্থিতি বহুত পাৰ্থক্য আছে। অসমত বহু জনজাতি আছে যিসমূহৰ নিজস্ব নিয়ম আছে, বিবাহ পদ্ধতি আছে বা উত্তৰাধিকাৰ আছে।
0: এই ক্ষেত্ৰতো আমাৰ যিটো সংবিধানৰ 366 নং ধাৰাত যিটো আমাৰ ছিক্স শ্বিডিউল বা অনুসূচিত জাতি জনজাতিখিনিক যি বিশেষ সুৰক্ষা প্ৰদান কৰা হৈছে, সেইটো আজিৰ বিষয় নহয়। সৌ তাহানিতে ব্ৰিটিছৰ দিনতে পিছপৰা জাতি বুলি পেলাই তেওঁলোকক এটা সুৰক্ষা প্ৰদান কৰি অহা হৈছে, আৰু পৰৱৰ্তী পৰ্যায়ত আইন প্ৰণয়ন কৰি হ'লেও তেওঁলোকক সেই সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই আনকি কা আন্দোলনৰ আমি কা যিখন আমাৰ আইন সেইখনৰ কথা জানো, বা আজি UCC আহি আছে, এইটো কিন্তু গোটেইখিনি কাষ্টমাইজড বুলি কোৱা হৈছে। অসমত যিখন সমনাগৰিক সংহিতা উত্থাপন কৰা হ'ব সেইখন কাষ্টমাইজ সংহিতা বুলি কোৱা হৈছে, অৰ্থাৎ সেই অনুসূচিত জাতি জনজাতিখিনি সম্পূৰ্ণ
2: কাৰ্যকৰী কৰা হ'ব বুলি কোৱা হৈছে। আমি কথা পাতিম, ফোন এটা আহিছে। হেল্ল'
3: কথাটো হ'ল, এগৰাকী মহিলা যদি তেওঁ আৰ্থিকভাৱে

0: স্বাবলম্বী হয়, সচ্ছল হয়। আৰু তেওঁৰ প্ৰথম স্বামী থকা অৱস্থাত তেওঁ যদি দ্বিতীয় কোনোবা পুৰুষৰ লগত বিয়া পাশত আবদ্ধ হয়, প্ৰথম স্বামীগৰাকী তাৰমানে সেই মহিলাগৰাকীৰ যিটো মানে সম্পত্তি তাৰ অধিকাৰ পোৱাৰ ক্ষেত্ৰত কিবা আইন আছে নে, এইটো মই জানিব বিচাৰিছোঁ।
1: ধন্যবাদ হুয়া ডাঙৰীয়া, উত্তৰটো আপুনি দিবনে?
2: নহয়, তেওঁ কোৱেশ্যনটো একচুৱেলি ইউনিফৰ্ম চিভিল কোডৰ
1: লগত,
2: তেওঁ যিহেতু এজন নাগৰিক হিচাপে প্ৰশ্নটো কৰিছে, কথাটো হ'ল যে চাওক বিবাহ তেওঁ কৈছে যে প্ৰথমা স্বামী, এতিয়া প্ৰথমা স্বামীজন জীয়াই থকা অৱস্থাত তেওঁ ছেকেণ্ড মেৰিজটো কৰিছে নে মৃত্যু হোৱাৰ পিছত কৰিছে, সেই ইছ্যুটো আহিব আপোনাৰ। ৰিলেচনশ্বিপটো থাকিব আৰু যিটো প্ৰপাৰ্টি ৰাইটছ আপোনাৰ আণ্ডাৰ দি হিন্দু যিটো পাৰ্চনেল ল গভৰ্ণ কৰে সেইটো তেওঁ পাব আপোনাৰ, তেওঁৰ হেৰিৰ পৰা তাত কোনো বাধা নাই। কিন্তু প্ৰব্লেমটো হ'ল যে তেওঁৰ প্ৰশ্নটো ক্লিয়াৰ নহয় যে প্ৰথমা স্বামীৰ লগত বিবাহ বিচ্ছেদ হৈছে এনে প্ৰথমা স্বামীজন ঢুকাইছে, সেইটো যদি তেওঁ অলপ ক্লিয়াৰিফাই কৰি দিয়ে তেতিয়া বস্তুটো বেছি
1: বুজিব পৰা যাব,
2: বুজিব পৰা যাব।
1: এতিয়া আমি যিখিনি আলোচনা কৰিছোঁ, জ্যোতিস্মিতা শৰ্মা বাইদেৱে ক'লে এই কথাটো যে এতিয়া এই সাংবিধানিক কথাটো বা সংশয়ৰ কথাটো পিছলৈ আহিব, কিন্তু যদি ৰূপায়ণ হয়, যিটো হ'বই, যিটো খচৰাত অনুমোদন জনাইছে, তেতিয়া আইন ব্যৱস্থা কিমান সাজু হুয়া ডাঙৰীয়া?
2: নহয় চাওক, সেইটো কাৰণেই চবতকৈ আগতে যদি আমি এই আইনখন দেখা নাপাওঁ, খচৰাই হওক বা যিখন ড্ৰাফ্ট হওক, সেইখন আমি পঢ়ি চাই মেলি বুজিব লাগিব যে এই আইনখনৰ, সদায় আপুনি চাব যেতিয়া এখন আইন বনায় তাতে প্ৰিএম্বল বুলি থাকিব, অবজেক্ট বুলি থাকিব, ষ্টেটমেণ্ট এণ্ড ৰিজনছ বুলি থাকে। গতিকে সেই গোটেই বস্তুখিনি পঢ়াৰ পিছত যেতিয়া ছেকশ্যনছ, ডেফিনেশ্যনছ, ক'ত কি প্ৰভিজন ৰাখিছে, হোৱেডাৰ মানে ধৰক এতিয়া দ্বিতীয় এজন পুৰুষে যদি দুটাতকৈ অধিক বিয়া কৰে তেতিয়াহ'লে তেওঁক কিবা পানিছমেণ্টৰ ব্যৱস্থা ৰাখিছে নেকি, সেইটো এটা ইছ্যু হ'ব। গতিকে ইছ্যুটো মানে খুবেই কমপ্লিকেটেড। কিয় মই কৈ আছোঁ, আপুনি চাওক এইটো হ'ল দেৱানী বুলি কৈছে একফালে, মানে চিভিল ৰাইটছ, আকৌ একফালে যদি আপুনি দ্বিতীয় বিবাহ কৰাৰ কাৰণে যদি আকৌ পানিছমেণ্ট ৰাখে তেতিয়াহ'লে ক্ৰিমিনেল লটোক আকৌ আপুনি ফিউজ কৰি দিয়া হ'ব। গতিকে ইউ কেনট ফিউজ দি চিভিল এণ্ড ক্ৰিমিনেল টুগেডাৰ আপোনাৰ। গতিকে সেই তেনেকুৱা ধৰণৰ কথা কিছুমান আছে ইয়াতে যথেষ্ট। গতিকে আইন ব্যৱস্থা কিমান সাজু যিটো প্ৰশ্ন আপুনি কৰিছে, মই ভাবোঁ চাওক যেতিয়া ৰাজ্য চৰকাৰে এখন আইন প্ৰণয়ন কৰিব গৈ আছে, মই ভাবোঁ যে আইন ব্যৱস্থাটো নিশ্চয় সাজু হৈ পেলাইয়ে তেওঁলোকে এই ব্যৱস্থাটো ল'ব। কিন্তু এটা কথা মই আপোনাক কৈ দিওঁ যে এই ইউনিফৰ্ম চিভিল কোড যিখন বনাব গৈ আছে আপোনাৰ, কিন্তু খুব সাৱধানে আৰু সযতনে কৰিব লাগিব কামটো, কাৰণ অসমৰ নিচিনা এখন ৰাজ্যত এতিয়া ইউনিফৰ্ম চিভিল কোড কৰিব যোৱাৰ লগে লগে যিহেতু সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা কৈছে তেওঁৰ স্পীচত যে আমি ট্ৰাইবেল ভাই ভনী বা ট্ৰাইবেল যিটো কমিউনিটি আছে, ছিক্স শ্বেডিউলে হওক বা ছিক্স শ্বেডিউল নহ'লেও ধৰি লওক শ্বিডিউল ট্ৰাইবছ বা আদাৰ শ্বিডিউল কাষ্টৰ যিখিনি কাষ্টমাৰী ল আছে সেইখিনিক আমি ইয়াতে ইনক্লুড নকৰোঁ। গতিকে কোনে ধৰক মছজিদত নামাজ পঢ়িব, কেনেকৈ পঢ়িব, বা কোনে মন্দিৰত গৈ পেলাই পূজা কৰিব, সেই এৰিয়াটোত তেওঁলোকে নোসোমায়। গতিকে সেই এৰিয়াটোত যেতিয়ালৈকে নোসোমাব, মই ভাবোঁ ইমান ডাঙৰ মানে ইছ্যুজ ক্ৰিয়েট নহ'ব আপোনাৰ। কিন্তু চবতকৈ ডাঙৰ ইছ্যুটো ক্ৰিয়েট হ'ব, আমাৰ জ্যোতিস্মিতা বাইদেৱে এটা কথা কৈছে যে মুছলমান মহিলাৰ যিটো সম্পত্তিৰ অধিকাৰ, সেইটো আপুনিও জানিব। গতিকে মুছলিম পাৰ্চনেল লয় আপোনাৰ কমপ্লিটলি ৰিলাই কৰে কোৰাণৰ ওপৰত, আৰু কোৰাণখন যেতিয়াৰ পৰা প্ৰণয়ন হৈছে তাতে এটা ভাৰ্চ আছে আপোনাৰ, সেই ভাৰ্চটোৰ নাম হ'ল চুৰাহ নিচা বুলি কয় আপোনাৰ, যিটো আমি পঢ়োঁ আৰু তে চুৰাহ নিচা আপোনাৰ ধুনীয়াকৈ কডিফাই কৰা আছে যে এজন মহিলাক বাপেকৰ সম্পত্তিৰ কিমান অংশ পাব, বা ধৰি লওক এটা ঘৰত যদি তিনিজন ভাই ককাই থাকে আৰু এজনী ছোৱালী থাকে, তেতিয়াহ'লে সেই ছোৱালীজনীয়ে বাপেকৰ সম্পত্তিৰ কিমান অংশ পাব সেইটো কোৰাণত অলৰেডি কডিফাই কৰা আছে। গতিকে আমাৰ কাৰণে সেই কোৰাণৰ যিটো চ'ৰ্চ, বা মই মুছলমান যদিও ফেইথৰ পৰা বিলং কৰোঁ, মই আজি এজ এ নিউট্ৰেল পাৰ্চন হিচাপে কৈ আছোঁ, যদি আপুনি লিগেলি চাব যায় তেতিয়াহ'লে কনষ্টিটিউশ্যনে কৈছে যে যেনেকৈ ধৰক মিতাক্ষৰা বা আদাৰ যিখিনি হিন্দু পাৰ্চনেল ল আছে সেইখিনি তেওঁলোকক সংবিধানৰ আৰ্টিকল 25 মানি যাবৰ কাৰণে বা মানি চলিবৰ কাৰণে পাৱাৰটো দিছে এজ এ ফাণ্ডামেণ্টেল ৰাইট, এজ এ ৰিলিজিয়াছ এণ্ড কালচাৰেল ৰাইটছ অলছ' আপোনাৰ। গতিকে সেইটো কাৰণে যদি এই ইউনিফৰ্ম চিভিল কোডে তেনেকুৱা ধৰণৰ বস্তুবিলাকত হস্তক্ষেপ নকৰে, ধৰি লওক সম্পত্তিৰ ভাগ বতৰাত বোলে ছোৱালীজনীয়ে 50% পাব, ল'ৰাজনেও 50% পাব, গতিকে এই 50-50%

0: যদি গৈ পেলাই কোরআনৰ যিখিনি ভাগ বতৰা আছে তাতে যদি মানে কনফ্লিক্ট হয়, সংঘৰ্ষ হয়, তেতিয়াহ'লে গৈ পেলাই ইছ্যুটো আপোনাৰ খুব চেনচিটিভ হ'ব, মানে এটা সংঘৰ্ষ হ'ব, তেতিয়া আৰ্টিকল 25টোক আপোনাৰ মানে ৰেস্কিউৰ কাৰণে আমি বা মুছলমান সম্প্ৰদায়ে ব্যৱহাৰ কৰি কোৰ্টত যদি কয় যে এই আইনখন অসংবিধানিক হৈছে, তেতিয়াহ'লে সেই ইছ্যুটো এটা আপোনাৰ মানে চেলেঞ্জৰ এটা মানে কোৰ্টে ইণ্টাৰফিয়াৰ কৰাৰ সম্ভাৱনা আছে আপোনাৰ। কাৰণ ফাণ্ডামেণ্টেল ৰাইটছ কেতিয়াও কোর্টে নিবিচারিব যে ভায়োলেট হব, কারণ ফান্ডামেন্টাল রাইট সদায় কোর্টে এনফোর্স করব পারে, কিন্তু ডাইরেক্টিভ প্রিন্সিপল অফ স্টেট পলিসি কোর্টে এনফোর্স করব কারণে ডাইরেকশন দিব নোৱাৰে, দ্যাট ইজ দি ডিফারেন্স।
1: আমার আরো একটা ফোন আহিছে, হ্যালো
2: হ্যালো,
1: হয় নমস্কার, কোনে কৈছে বাৰু? হয় কওকচোন, কি আপুনি সুধিব বিচাৰিছে?
3: মই এটা কথা জানিব লাগিছিল,
1: পূৰ্বৰ স্বামীজন থাকিলে আৰু আন এজনলৈ যদি বিবাহ সম্পন্ন কৰে
3: তেতিয়া
4: আইনে ভেলিড বুলি স্বীকাৰ নকৰে, সেইখন পূৰ্বৰ স্বামী থকা দ্বিতীয় বিবাহ হ'ব নোৱাৰে। হয়, আগৰ বিবাহ বিচ্ছেদ হৈ গ'ল বা অথবা তেওঁৰ সেই স্বামী বৰ্তমান নাই, তেতিয়া এটা বেলেগ কথা।
1: আৰু এইখন যিখন বিধি খচৰা আছে তাত আৰু কেইবাটাও বিষয় কিন্তু উল্লেখ কৰা আছে, তাৰ এটা অন্যতম বিষয় হৈছে লিভ ইন ৰিলেশ্যনটোৰ কথা কৈছে। গতিকে এই কথাটো, এইটো যে নিষিদ্ধ কৰাৰ কথা কৈছে, এইটো কিমান বাস্তৱসন্মত হ'ব?
4: একচুৱেলি লিভিং ৰিলেশ্যনৰ কথাটো এনেকুৱা হ'ল, উচ্চতম ন্যায়ালয়টো এটা সময়ত ইয়াক মৰ্যাদা দিলে লিভিং টুগেডাৰ হেৰিটোক, কিন্তু পৰৱৰ্তী পৰ্যায়ত কেনেকুৱা হ'ল, যেতিয়া এজন পুৰুষ আৰু এগৰাকী মহিলাই একেলগে থাকিবলৈ স্বীকৃতি পাব, তেওঁলোকে নিশ্চিতভাৱে তেওঁলোকৰ মাজত কিছুমান সম্পৰ্ক সংঘটিত হ'ব। এজন স্বামী স্ত্ৰীৰ যি সম্পৰ্ক, সেই সম্পৰ্ক তেওঁলোকৰ মাজত সংঘটিত হ'ব, আৰু সেই সম্পৰ্কৰ পৰা যদি এটি সন্তান জন্ম হয়, তেতিয়া সেই সন্তানটো পৰৱৰ্তী পৰ্যায়ত বিভিন্ন কোৰ্টলৈকে এনেকুৱা কেছ আহিল আৰু এনেকুৱা হ'ল যে সেই সন্তানটো লেজিটিমেট, মানে বৈধ বুলি স্বীকৃতি দিয়া হ'ল, যিহেতু সেই সম্পৰ্কটো যদি বৈধ তেনেহ'লে সেই সন্তানটো বৈধ। সন্তানটো বৈধ হোৱাৰ লগে লগে আহি পৰিলে এতিয়া সেই সন্তানটোৱে ইনহেৰিট, মানে তেওঁ প্ৰপাৰ্টি ইনহেৰিট বা এনেকুৱা কিছুমান ৰাইটছৰ কথা, এনেকুৱা ধৰণৰ কথা আহি গ'ল, আৰু ইতিমধ্যে এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা লৈ পেলাই কোৰ্টত বিভিন্ন কেছো ৰুজু হ'ল। গতিকে এতিয়া যদি এই সহবাসটোক যদি ইয়াত কোৱা হৈছে যে ৰেজিষ্ট্ৰেশ্যন, পঞ্জীয়ন কৰা হ'ব, মানে বিবাহ যিদৰে পঞ্জীয়ন কৰা হয় ঠিক তেনেকৈ লিভিং টুগেডাৰকো পঞ্জীয়ন কৰা হ'ব। পঞ্জীয়ন কৰা হোৱাৰ লগে লগে কিছুমান আইনী প্ৰক্ৰিয়াত তেওঁলোক সোমাই পৰিব, আৰু সেইটো মই উচিত বুলি এইকাৰণেই ভাবোঁ, কিয়নো প্ৰথম পৰ্যায়টোক পঞ্জীয়ন নকৰাকৈ পিছৰ যিখিনি পৰ্যায় তেওঁলোকে সমস্যাৰ সন্মুখীন হৈছে, সেই সমস্যাখিনিক লাঘৱ কৰিবলৈ বা সেই সমস্যাখিনিক আচলতে এটা প্ৰচিডিউৰৰ মাজত পেলাবলৈকে এই পঞ্জীয়নৰ প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ মই।
1: ভূঞা ডাঙৰীয়া, এই ক্ষেত্ৰত কি ক'ব আপুনি? লিভ ইন ৰিলেশ্যনটো, সেইটোৰ যিটো নিষেধাজ্ঞাৰ কথা উল্লেখ কৰা হৈছে, সেইটো যুক্তিসংগত বা অধিকাৰৰ দিশৰ পৰা কিবা কথা আছেনে তাত?
0: চাওক, আমাৰ নিচিনা যিটো ছচাইটি, যিটো ইণ্ডিয়ান ছচাইটি, এই ছচাইটিয়ে আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপটোক কেতিয়াও ৰিকগনাইজ কৰা নাই, আৰু আমাৰ মানে দিছ ইজ ছ'চিয়েলি নট ৰিকগনাইজেবল মানে ৰিলেশ্যনছ আপোনাৰ। কিন্তু প্ৰব্লেমটো ক'ত এৰাইজ হৈছে আপোনাৰ, আজিকালিৰ যিখিনি ধৰি লওক আপোনাৰ একদম নিউ জেনেৰেশ্যন ইউথছ, বিশেষকৈ আমাৰ গুৱাহাটী বা অসমত এইটো এতিয়াও খুব সীমিত, আপোনাৰ ক'ৰবাত কাচিতহে আমি এটা দুটা শুনা পাওঁ, কিন্তু যিবোৰ মেট্ৰ' চিটিজ আছে ধৰি লওক দিল্লী, মুম্বাই, বেংগালোৰ, তেনেকুৱা জেগাত এই সম্পৰ্কটো খুবেই বাঢ়ি গৈছে আপোনাৰ লিভ ইন ৰিলেশ্যনশ্বিপ, যিটো নেকি এটা নতুন কনচেপ্ট, মানে ইলিগেল ৰিলেশ্যনশ্বিপে এটাক লিগেলাইজ কৰা। কিন্তু কথাটো হ'ল যে চব বস্তুৱে আপুনি সংবিধানৰ গণ্ডিত ৰাখি চলিব লাগিব। মহামান্য উচ্চতম ন্যায়ালয়ে আপোনাৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জাজমেণ্টসমূহ দিছে আপোনাৰ, এই জাজমেণ্টত এটা কথা তেওঁলোকে ক্লিয়াৰিফাই কৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে, যে লিভ ইন ৰিলেশ্যনশ্বিপ ইজ ছ'চিয়েলি এণ্ড মৰেলি বেড, বাট ইট ইজ নট লিগেলি ইম্পাৰমিচিবল নহয়, এণ্ড ইট কেনট বি ক্ৰিমিনেল এক্ট। মানে ধৰক ক'ৰবাত যদি এজন পুৰুষ আৰু মহিলাই এটা এপাৰ্টমেণ্ট ভাড়ালৈ প্ৰাপ্ত বয়স্ক স্ব ইচ্ছাই বিবাহ নোহোৱাকৈ যদি সহবাস বা একেলগে তেওঁলোকে আছে, তেতিয়াহ'লে আপুনি গৈ পেলাই চাৰ্জ কৰিব নোৱাৰে যে আপোনালোকে বিয়া নোহোৱাকৈ ইয়াতে কেনেকৈ আছে। তেওঁলোকে যদি কয় আমি লিভ ইনত আছোঁ, ইউ কেনট চাৰ্জ দেম বাই ভাৰ্চু অফ দি আৰ্টিকল 21 অফ দি কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। আৰ্টিকল 21 কৈছে যে দি ৰাইট টু লাইফ, মানে সেই ৰাইট টু লাইফৰ ডেফিনেশ্যনটো ইমান ৱাইড যে আপুনি আপোনাৰ ইচ্ছামতে মানে

0: আপনি আপনার চয়েস মতে আপনি পার্টনার পছন্দ করবে, বিয়াটো হল সোশিয়াল অব্লিগেশন, কিন্তু ইট ইজ নট এ লিগেল অব্লিগেশন। গতিকে এই যে ডিস্টিংশনটো কার্ভ আউট করেছে আপনার মহামান্য উচ্চতম ন্যায়ালয়ে, 3-4টা মানে লেখত লবলগিয়া জাজমেন্ট অলরেডি আছে। গতিকে ওয়ান্স দি অনারেবল সুপ্রিম কোর্টে যেতিয়া ল মানে এটা ডিসাইড করে দিয়ে ইট বিকামস এ ল। গতিকে সেইটো কারণে এই লিভ ইন রিলেশনশিপটুক যদি ইউনিফর্ম সিভিল কোডত আনিব বিচাৰিছে, তেতিয়াহলে মই ভাবোঁ যে সেই লিভ ইন ৰিলেশ্যনশ্বিপটো যদি ইউনিফৰ্ম চিভিল কোৰ্টত আনি পেলাই যদি কিবা ক্ৰিমিনেল একশ্যন ল'ব বিচাৰে তেনেকুৱা ধৰণৰ ৰিলেশ্যনশ্বিপক, বা যদি সম্পূৰ্ণৰূপে বাধা দিব বিচাৰে, তেতিয়াহ'লে গৈ পেলাই কি হ'ব পাৰে, মানে কনফ্লিক্ট হ'ব আপোনাৰ সংবিধানৰ লগত আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ লগত। গতিকে সেইটো কাৰণে এইটো চাওক, এই বস্তুটো একচুৱেলি আপুনি আইন প্ৰণয়ন কৰি পেলাই বাধা দিব নোৱাৰে, ইয়াতে ছ'চিয়েল এৱেৰনেছ লাগিব। আমাৰ সন্মানীয় জ্যোতিস্মিতা বাইদেউ অলৰেডি এটা কথা কৈছেই যে বস্তুটো আপোনাৰ মানে ধৰক পাৰ্মিচিবল নহয়। গতিকে এই যে ছ'চিয়েল এৱাৰনেছ বা ইয়াৰ ফলত যিবিলাক ক্ষতি সন্ততি জন্ম হ'ব, গতিকে এতিয়া মহামান্য উচ্চতম ন্যায়ালয়ে সেই ছাবজেক্টটোতো সোমাইছে আপোনাৰ, সোমাই পেলাই কৈছে যে তেওঁলোকৰ কাৰণেও মানে যিটো নৰ্মেল চাইল্ডৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটোত যিখিনি অধিকাৰ বা যিখিনি পাব লাগে সেইখিনি এওঁলোকেও পাব লাগে, বৰ্ণ আউট অফ ছাচ ৰিলেশ্যনশ্বিপ। কিন্তু এতিয়া কথাটো হ'ল যে আপুনি চাওক, এনেকুৱা ধৰণৰ বস্তুটোক আমি আমাৰ নিচিনা এখন সমাজ, আজি চাওক এই আমাৰ আমাৰ যিখিনি ডিছকাশ্যন এইটো আপোনাৰ দূৰ দূৰণিৰ গাঁৱৰ সন্মানীয় শ্ৰোতাসকলে শুনি আছে। গতিকে ইয়াতে এনেকুৱা বহুত ধৰণৰ শ্ৰোতা নিশ্চয় আছে গাঁও অঞ্চলত যে এইটো লিভ ইন মানে কি বস্তু। গতিকে আমাৰ নিচিনা এখন অসম প্ৰদেশত য'ত আমি কালচাৰেলি ইথিনিকেলি ৰিলিজিয়াছলি আমি ইমান কনচিয়াছ, গতিকে মই ভাবোঁ যে আমাৰ ইয়াত লিভ ইন ৰিলেশ্যনশ্বিপৰ ইছ্যুটো খুব কম আপোনাৰ। কিন্তু ইভেন দেন যদি এই ইউনিফৰ্ম চিভিল কোডত এই বস্তুটো আনে, আনি পেলাই আপোনাৰ ধৰি লওক যদি কিবা তেনেকুৱা ষ্ট্ৰিনজেণ্ট প্ৰভিজনো ৰাখি থৈ দিয়ে, মই ভাবোঁ সমাজৰ কাৰণে এইটো এটা গঠনমূলক চিন্তা হ'ব পাৰে।
1: আমাৰ শ্ৰোতা এজন বহু পৰ ৰৈ আছে। হেল্ল' হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে?
2: হয়
1: কওক,
2: মোৰ এটা প্ৰশ্ন আছিল মানে।
1: হয় কওকচোন।
2: মই বিয়া কৰাৰ মানে 26 বছৰ হ'ল, মোৰ শহুৰ মোৰ বিয়া নকৰাৰ আগতে ঢুকাইছে, শাহু পিছত ঢুকাইছে, আৰু যোনখন ঘৰত বিয়া কৰাইছে মানে 6টা ছোৱালী, সৰুজনী মই বিয়া কৰাইছো আৰু ভায়েক দুজন আছে। তাৰমানে ভায়েক দুজনে মানে ছোৱালী বুলি কৌশলে তাৰমানে কিবা মাৰিবৰে চেষ্টা কৰিছিল মানে। তাৰপিছত আৰু মই বিয়া কৰিলৈ আহিলো। তাৰপিছত মোৰ প্ৰশ্ন হ'ল কি, তাৰমানে যোনবিলাক সম্পত্তি আছে এতিয়াও যদি তাই বিচাৰে পাব নে নাপায়,
1: সম্পত্তিৰ অধিকাৰটোৰ কথা জানিবলৈ বিচাৰিছে আপুনি। হয় ধন্যবাদ।
3: সম্পত্তিৰ অধিকাৰ নিশ্চিতভাৱে পাব যদি তেওঁ নামটো কি ক'লে,
1: সেইটো
3: যদি মানে যিখন আমাৰ এতিয়া বৰ্তমান হিন্দু সমাজত যিখন আইন হেৰি হৈ আছে তাত ল'ৰা ছোৱালী প্ৰত্যেকে পৈতৃক সম্পত্তিৰ সম অধিকাৰ পাব। গতিকে সেইটো দিশৰ পৰা এনেকুৱা কোনো কথা নাই যে বিয়া হৈ সম্পত্তিখিনি ল'ব পিছত নাপাব, তেনেকুৱা কথা নাই। তেওঁলোকে অসমত এই বস্তুটো কিন্তু অকণমান এতিয়াও মই মন কৰিছোঁ, বহুত স্বাভিমানী ছোৱালীয়ে নাযায় পৈতৃক সম্পত্তি ল'ব নোখোজে, মানে যে মই ঘটি খুৱাম দেউতাক এনেকুৱা আছে, কিন্তু তাৰে মাজত যাক প্ৰয়োজন আছে তেওঁ কিন্তু সেই অধিকাৰ নিশ্চিতভাৱে পাব।
1: নিশ্চিত
3: যদি আইনৰ কথা ক'বলৈ যোৱা যায় তেতিয়াহ'লে তেওঁ সেই অধিকাৰ নিশ্চয় পাব।
1: আৰু ভূঞা ডাঙৰীয়া, আমি এই বিষয়টো পাতিছিলোঁ যে দুটা আপুনি বিশেষকৈ ক'লে চেলেঞ্জৰ কথা বা প্ৰত্যাহ্বান, তেনেকুৱা আৰু কিবা প্ৰত্যাহ্বান হ'ব পাৰে নেকি আদালতৰ ক্ষেত্ৰত, আইন আদালতৰ ক্ষেত্ৰত এই বিধি ৰূপায়ণৰ সময়ত?
0: নহয় চাওক, যেতিয়া বিধি এখন বনাব আপোনাৰ, সেই বিধিখন আমাৰ এই যে মানে আইন বনোৱা যিটো পাৱাৰ, এই পাৱাৰটো আপোনাৰ কনষ্টিটিউশ্যনে দি থৈ দিছে, ৰাজ্য চৰকাৰে হওক বা পাৰ্লিয়ামেণ্টে হওক, ইন দি ষ্টেট এছেম্বলি এজ ৱেল এজ ইন দি পাৰ্লিয়ামেণ্ট। কাৰণ ইয়াতে আপুনি জানিব ভাৰতৰ সংবিধানত ছাবজেক্ট হিচাপে ডিফাইন কৰা আছে, আপোনাৰ মানে কনকাৰেণ্ট লিষ্ট আছে, ষ্টেট লিষ্ট আছে আৰু ইউনিয়ন লিষ্ট আছে। ষ্টেট লিষ্টৰ ছাবজেক্টখিনি ষ্টেটে বনাব, ইউনিয়নৰখিনি ইউনিয়নে, আৰু কনকাৰেণ্টখিনি বহুত ষ্টেট আৰু ইউনিয়নে বনাব পাৰে। আৰু এই ইউনিফৰ্ম চিভিল কোডৰ যিখিনি ছাবজেক্ট, এই ছাবজেক্টটো আপোনাৰ বহুত ষ্টেট আৰু আমাৰ মানে ইউনিয়নে বনাব পাৰে। গতিকে এতিয়া কথাটো হ'ল, তেওঁলোকে সেই ইউনিফৰ্ম চিভিল কোডটো এনেকুৱা নহয়, আপুনি জানিব গোৱা যিখন ষ্টেট আছে আপোনাৰ, গোৱাত পোন প্ৰথমতে আপোনাৰ ইউনিফৰ্ম চিভিল কোড তাতে বহুত আগতে প্ৰণয়ন কৰি থৈ দিছে। কিন্তু প্রবলেমটো হৈছে গোয়া এখন খুব আপনার মানে সরু রাজ্য, তার পপুলেশনটো কম আর তাতে যদি কাস্ট ট্রিটটো যদি আপনি চাব যায় বা রিলিজনটো চাব যায়

0: যে ক্ৰিষ্টিয়ানিটি বা মানে মেজৰিটি পিপল বিলংছ টু দি ক্ৰিষ্টিয়ানিটি পপুলেশ্যন, গতিকে সেইটো কাৰণে ইমানখিনি তাতে কনফ্লিক্ট অহা নাই। কিন্তু এতিয়া অসমত যদি আপুনি 5 কিলোমিটাৰ দূৰে দূৰে যায়, আপুনি দেখিব যে ইয়াৰ পৰা আজি আপুনি কাৰ্বি আংলং গ'ল, কাৰ্বি আংলঙত আপোনাৰ ডিমাচা ভা ভাই ভনীসকল আছে, আপোনাৰ কাৰ্বি আছে, তাৰপিছত যদি আপুনি কোকৰাঝাৰ তাতে আপুনি পাব বড়ো আছে, চাওতাল আছে, বেলেগ বেলেগ ধৰণৰ টি ট্ৰাইবছ আছে। গতিকে এই গোটেই কমিউনিটিখিনিক যদি আপুনি এটা ইউনিফৰ্ম লত আনিব বিচাৰে, এইটো এটা বহুত ডাঙৰ চেলেঞ্জিং ইছ্যু আপোনাৰ। ইট ইজ নট এ মেটাৰ অফ, আপুনি চাওক প্ৰত্যেকটো কমিউনিটিৰ যিখিনি অধিকাৰ, আপুনি সেই অধিকাৰখিনি খৰ্ব যাতে নহয় সেইটো কেয়াৰ ৰাখিব লাগিব। নহ'লে কি হ'ব, ওৱান্স ইউ পুট, আমি যেতিয়া এই বস্তুটো আপোনাৰ মহামান্য ন্যায়ালয়ত প্ৰত্যাহ্বান জনাম বাই ফাইলিং এ পি আই এল এ হওক বা এখন লেখ আবেদনেই হওক, তেতিয়া কিন্তু ৰাজ্য চৰকাৰে আপোনাৰ এইটো ডিফেণ্ড কৰিব পাৰিব লাগিব যে আমি এইটো এইটো কাৰণত বনাইছোঁ আৰু এইটো সংবিধানৰ গণ্ডীৰ ভিতৰত আছে। গতিকে সেইটো কাৰণে মানে চবতকৈ ডাঙৰ ইছ্যুটো হৈছে যে ইউনিফৰ্ম চিভিল কোডটো ধৰক এতিয়া ৰাজ্য চৰকাৰে নতুন চৰকাৰখন অহাৰ পিছৰ দিনাখনেই এইটো ঘোষণা কৰিছে যে আমি আমাৰ যিটো ইলেকশ্যন মেনিফেষ্টোৰ এটা আমাৰ এজেণ্ডা আছিলে সেইটো আমি প্ৰণয়ন কৰিব গৈ আছোঁ। গতিকে এতিয়া 26 তাৰিখলৈকে আমি চাব লাগিব, বাট চাব লাগিব, কাৰণ সেই বিলখন বা সেই আইনখন আমি 26 তাৰিখে দেখা পাম যে তাতে কি লিখিছে নাই লিখা। গতিকে আকৌ সেইটো এছেম্বলিত ডিবেট হ'ব, কিন্তু এছেম্বলিত ডিবেট হৈও একো লাভ নাই, কাৰণ এতিয়াতো ধৰক সঁচা কথা ক'ব গ'লে অপজিচন বুলিব কোনো নাই, গতিকে ডিবেট কৰি আৰু সেইটো ওফৰাব নোৱাৰে। গতিকে সেইটো ওৱান টাইম হিচাপে আপুনি গেৰাণ্টি ধৰি লওক যে যিখন আইন বনাব সেইটো পাছ হৈ যাব। গতিকে সেইটো কাৰণে আইনখন বনাব ৰাজ্য চৰকাৰে যদি কোনোবা ব্যক্তিৰ স্বাধীনতা, ধৰি লওক আপোনাৰ সাংবিধানিক অধিকাৰ, মৌলিক অধিকাৰ, ধৰ্মীয় অধিকাৰ, এইবোৰ যদি এই আইনখনে খৰ্ব কৰে তেতিয়াহ'লে নিশ্চয় উইল চেলেঞ্জ ইট ইন দি কোৰ্ট আপোনাৰ, যদি কোনোবা আহে আমাৰ তাত। গতিকে তেতিয়া সেইটো কোৰ্টত জুডিচিয়েল স্ক্ৰুটিনি হ'ব, আৰু জুডিচিয়েল স্ক্ৰুটিনি হৈ যোৱাৰ পিছত এখন আইন যদি পাছ হৈ যায় ৰাজ্য চৰকাৰৰ কাৰণে ভাল। যেনেকৈ ধৰক IMDT আইন এখন বনাইছিলে, IMDT আইনখন আপোনাৰ আনকনষ্টিটিউচনেল বুলি কৈ পেলাই সুপ্ৰিম কোৰ্টে উৰাই দিলে। গতিকে কোৰ্টৰ যিটো পাৱাৰ ডেট ইজ সুপ্ৰিম, আৰু ৰাজ্য চৰকাৰে এছেম্বলিত বহি যিয়েই আইন নবনাওক, কিন্তু সেই আইনখন আমি আল্টিমেটলি ভাৰতৰ প্ৰত্যেক নাগৰিকৰ অধিকাৰ আছে কোৰ্টত টেষ্ট কৰিবৰ কাৰণে যে এই আইনখন কাৰেক্ট নে ইনকাৰেক্ট। গতিকে আমি ভাবোঁ যে 26 তাৰিখলৈকে আমি বাট চাম কি আহে।
1: আমাৰ সৈতে আৰু এগৰাকী শ্ৰোতা সংযুক্ত হৈছে ফোন লাইনেৰে, আহক আপুনি কথাটো। হেল্ল' হেল্ল' আপোনাৰ নামটো ক'ব। হয়,
2: মোৰ নাম ৰীতা ডেকা।
3: আপুনি কি ক'ব বিচাৰিছে?
2: হয়, মই এটা প্ৰশ্ন কৰিব বিচাৰিছিলোঁ।
3: হয় কওকচোন বাৰু।
2: হয়, এগৰাকী নাৰীয়ে যেতিয়া বিয়া হ'ল, তাৰপিছত মানে অত্যাচাৰৰ কাৰণে থাকিব নোৱাৰি বিদেশলৈ গুচি যাব আহিব লগা হয়। তাৰপিছত তেওঁ মানে যদি সন্তান থাকে ল'ৰাই হওক বা ছোৱালীয়ে, তাৰপিছত এতিয়া ছোৱালীজনী পঢ়া শুনা আদি কৰি মানে এই খৰচ লাভ, তাৰপিছত যেতিয়া মাকজনী যেনিবা একো নাই, তেতিয়া ছোৱালীজনীয়ে কি কৰিব বা পিতৃ সম্পত্তি কেনেকে পাব?
3: হয়, ধন্যবাদ। তেখেতে পৈতৃ সম্পত্তি কেনেকৈ লাভ কৰিব, এইটো এটা অৱশ্যে গুৰুত্বপূৰ্ণ প্ৰশ্ন। কি ধৰণে তেওঁ মানে আবেদন কৰিব লাগে, নে কি কি ব্যৱস্থাৰে লাভ কৰিব?
4: নহয়, প্ৰথম কথাটো হ'ল পৈতৃক সম্পত্তিখিনি লাভ কৰিবৰ কাৰণে প্ৰথম পৰ্যায়টো নিজৰ ঘৰখনত আলোচনা বিলোচনাৰ জৰিয়তে ঘৰখনৰ ভিতৰতে মিত মাত কৰি ল'লে। যদি মিত মাত নহ'ল, তেতিয়া তেওঁলোকে আইনৰ কাষ চাপিব লাগিব যে সেইটো চিভিল কেচ হয়, তাতে তেওঁ দেৱানী গোচৰ ৰুজু কৰিব লাগিব, আৰু পৰ্যায়ক্ৰমে কোৰ্টত সেই জুডিচিয়েল প্ৰচিডিউৰৰ মাজত তেওঁ সেই ন্যায় পাবলৈ সক্ষম হ'ব।
3: অৰ্থাৎ তেখেতে যিগৰাকী শ্ৰোতাই আমালৈ ফোন কৰিলে, তেখেতে প্ৰথমে পৰিয়ালৰ লগত কথা পাতি, পৰিয়ালৰ সদস্যৰ লগত কথা পাতি বিষয়টো সমাধান কৰিবলৈ চেষ্টা কৰিবলৈ, আৰু যদিহে পৰিয়ালৰ সদস্যই দিবলৈ নিবিচাৰে তেতিয়া তেওঁ হয়তো আইনৰ কাষ চাপিব পাৰে। আৰু যদি সেই মহিলাগৰাকীৰ আৰ্থিক তেনে কোনো সম্বল নাথাকে, তেতিয়া তেওঁ কি কৰিব? তেতিয়া আইন আইনৰ সহায় ল'বলৈ
0: লিগেল এইড আছে, আমাৰ লিগেল এইড ডিপাৰ্টমেণ্ট এটা আছে, আইনী সাহায্য কেন্দ্ৰ
3: প্ৰতিখন জিলাত
0: প্ৰতিখন জিলাতে আছে, আৰু আপোনাৰ তাতে গৈ পেলাই তেওঁ নিশ্চয় এপ্লিকেশ্যন এটা ফৰ্মেট আছে, এইটো কৰিলে আপোনাৰ মানে লিগেল এইডে আপোনাৰ এজন অধিবক্তা নিযুক্তি
3: তেনেকুৱা তেখেতে সহায় লাভ কৰিব পাৰিব তেনেদৰে। এতিয়া এই যিটো UCC, তাত LGBTQA সেই সম্প্ৰদায়টো, সেইখিনি মানুহক সামৰি ল'ব, আমাৰটো যিহেতু সৰ্বাত্মক ইনক্লুচিভ গোটেই সমাজৰ ব্যৱস্থাটো, তেওঁলোকক সামৰি লোৱা হ'ব নে নাই?
0: নহয়, চাওক LGBT বুলি আমি যিটো

0: মানে যদি আমি চাব যাওঁ, তৃতীয় লিংগৰ পপুলেশ্যন আমাৰ অসমত কিমান আছে সেইটো চাব লাগিব। কিন্তু তেওঁলোকৰ এনেকুৱা এটা চিটুৱেশ্যন আমি যিটো দেখিছোঁ বা যিটো আমাৰ সমাজ ব্যৱস্থাত তৃতীয় লিংগসকলক যিটো দেখোঁ, তেওঁলোকৰ ঘৰৰ লগত বা পৰিবাৰৰ লগত তেনেকুৱা কোনো ধৰণৰ সম্পৰ্ক থকা বা কোন কোনটো ফেমিলিৰ পৰা বিলং কৰে, তেওঁলোকৰ আইডেণ্টিফিকেশ্যনটো বিচাৰি ওলোৱাটো যথেষ্ট কঠিন। কিন্তু যদি কাৰোবাৰ ধৰক তেনেকুৱা তৃতীয় লিংগ মানুহ আছে পৰিয়ালত, তেতিয়াহ'লে তেওঁলোকেও যিটো আদাৰ লিংগৰ কাৰণে যিখিনি আইন মানে ব্যৱস্থা আছে সেইখিনিও তেওঁলোকে আপোনাৰ ৰিকৰ্ছ বাই ফলোয়িং দি ডিউ প্ৰচেছ অফ ল তেওঁলোকে ক্লেইম কৰিব পাৰিব যে মোকো মোৰ পিতৃৰ অধিকাৰ লাগে। গতিকে সেই ব্যৱস্থাটো এতিয়া এই ইউনিফৰ্ম চিভিল কোডত কেনেকৈ আনিব সেইটো এটা আপোনাৰ খুব মানে খুব না আপোনাৰ প্ৰশ্নটো খুবেই গুৰুত্বপূৰ্ণ। কাৰণ আপুনি যদি চাব যায় প্ৰত্যেক লত আপোনাৰ সেই চিটিজেন্স বা একিউজড হিচাপেহে মেনশ্যন কৰা হয় আপোনাৰ বা এফেক্টেড পাৰ্টি হিচাপে। কিন্তু সেই এফেক্টেড পাৰ্টিত আপোনাৰ এই তৃতীয় লিংগৰ মেনশ্যনটো এতিয়াও কোনো লত ডাইৰেক্টলি কৰা নাই। গতিকে সেইটো কাৰণে সেই ইউনিফৰ্ম চিভিল কোডত যদি তৃতীয় লিংগসকলৰ কাৰণে কিবা সুবিধা ৰাখে সেইটো নিশ্চয় আপোনাৰ আদৰণীয় পদক্ষেপ হ'ব আপোনাৰ ৰাজ্য চৰকাৰৰ ফালৰ পৰা।
1: আৰু জ্যোতিস্মিতা শৰ্মা, যিহেতু অলপ আগতে আপুনি উল্লেখ কৰিলে লিভ ইনৰ কথাটো, যিহেতু নিষেধাজ্ঞাৰ পিনে তেনেকুৱা ধৰণৰ প্ৰস্তাৱ দিয়া হৈছে, এই তৃতীয় লিংগৰ কথাটো যে আমি উল্লেখ কৰিলোঁ তাত এইটো ক্লেছ হ'ব পাৰে নেকি? কাৰণ তেওঁলোকেতো তেনেধৰণে যিসকলে ট্ৰান্সজেণ্ডাৰ, যিসকলে তেওঁলোকে তৃতীয় লিংগ বুলি নিজক পৰিচয় দিব বিচাৰে, আৰু কোনোবাখিনিত হয়তো তেওঁলোকে সেই আইনী গ্ৰহণযোগ্যতাটো সিমান পোৱাও নাই, গতিকে সেই ক্ষেত্ৰত অকণমান ক্লেছ হ'ব পাৰে নেকি তেওঁলোকে যেতিয়া লিংগ?
2: ইয়াত প্ৰথম কথাটো হ'ল ইউনিফৰ্ম চিভিল কোডৰ মূল লক্ষ্যটোৱে হ'ল এক দেশ এক আইন। এখন দেশত যিমান নাগৰিক আছে সকলো নাগৰিকে যাতে সম অধিকাৰ সম মৰ্যাদাৰে যাতে জীয়াই থাকিব পাৰে, সেইটোৱে হৈছে মূল উদ্দেশ্য। এতিয়া যিটো তৃতীয় লিংগৰ কথা আহিল আৰু লগতে লিভ ইন ৰিলেশ্যনৰ কথাটো সাঙুৰ খাই পৰিছে, এই ক্ষেত্ৰত প্ৰথম কথাটো হ'ল যিহেতু অসমত যিখন খচৰা প্ৰস্তুত কৰা হৈছে সেইখন যিহেতু আমি এতিয়ালৈকে পঢ়িবলৈ নাই পোৱা, তাত কি আছে স্পষ্টভাৱে যিহেতু আমি নাজানো, গতিকে এই সন্দৰ্ভত স্পষ্ট উত্তৰ এটা দিয়াটো কঠিন। কিন্তু তথাপিও যিমান দূৰ আমি এই আইনখন বুজিছোঁ বা যিমানখিনি দেখিছোঁ শুনিছোঁ তাৰ ওপৰত ভিত্তি কৰি মই লিভ ইন ৰিলেশ্যনৰ কথাটো মই ইতিমধ্যে ক'লোঁ যে তাত এটা পঞ্জীয়নৰ ব্যৱস্থা হয়তো কৰা হ'ব পাৰে। যদি দুজন ব্যক্তিয়ে লিভ ইন ৰিলেশ্যন এটা কৰিব বিচাৰে তাক পঞ্জীয়ন কৰিব লাগিব। গতিকে এইটো তৃতীয় লিংগৰ ক্ষেত্ৰতো যদি এইটো পুৰুষ মহিলাৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য হয় তেনেহ'লে এইটো তৃতীয় লিংগৰ ক্ষেত্ৰতো সেইটোৱে প্ৰযোজ্য হ'ব, যিহেতু আইনখনৰ মূল উদ্দেশ্যটোৱে হ'ল সম মৰ্যাদাৰে যাতে সকলোৱে সম অধিকাৰেৰে যাতে সকলোৱে জীয়াই থাকিব পাৰে।
1: আৰু বিশেষকৈ ভূঞা ডাঙৰীয়া, এই যিহেতু আমি এই যিখিনি বিধি তাৰ খচৰাখিনিৰ বিষয়ে যিখিনি গম পাইছোঁ যে বেছিভাগ বেছি সংখ্যকে মহিলাৰ কথা তাত আছে, মহিলাৰ ধৰক বাল্য
3: বিবাহ
1: হয়, বাল্য বিবাহ বন্ধ কৰা, বহু বিবাহ বন্ধ কৰা হওক বা লিংগ সমতা, সেই গোটেইখিনি কথা অকণমান মহিলা সবলীকৰণৰ দিশে লৈ যাব পাৰেনে ইতিবাচকভাৱে?
0: চাওক, ইয়াতে আপুনি মহিলা আৰু পুৰুষ মানে প্ৰাধান্য দি পেলাই ল বনাবৰ কাৰণে মই নাভাবোঁ যে ইউ চি চিটো সেইটোৰ উদ্দেশ্যটো সেইটো হ'ব বা সেইটো হোৱা উচিত বুলি মই নাভাবোঁ। মেইন কথাটো হ'ল আপোনাৰ যে যিখিনি আপোনাৰ ধৰক বাল্য বিবাহ ৰোধৰ কথা যিটো আহিছে প্ৰায় সঘনে আলোচনা হৈছে, তাৰ কাৰণে অলৰেডি পাৰ্লিয়ামেণ্টে ল বনাই থৈছে আপোনাৰ চাইল্ড মেৰিজ প্ৰহিবিশ্যন এক্ট 2006 আছেই, গতিকে তাতে আপোনাৰ ইট ইজ এ পেনেল অফেন্স, মানে ধৰক কোনোবাই যদি চাইল্ড মেৰিজ কৰে দেন ইট ইজ এইটো ক্ৰিমিনেলাইজ কৰা হৈছে আপোনাৰ। এণ্ড সেই ক্ৰিমিনেলাইজ কৰা বস্তু এটাক আনি পেলাই আপুনি চিভিলৰ লগত সংলগ্ন কৰিলে আইনটো কনফ্লিক্ট হ'ব, মই আগতে
1: কৈছোঁ।
0: চ' সেইটো কাৰণে এটা কাম ৰাজ্য চৰকাৰে কৰিব পাৰে যে বয়সৰ যিটো সীমা নিৰ্ধাৰণ ধৰি লওক 18-21 বা এজনী, আজিকালি যিহেতু ধৰক যুগটোৰ পৰিৱৰ্তন হৈছে গতিকে 18 হয়তো ছোৱালীৰ বয়স 20 কৰিব পাৰে, 20 আৰু ল'ৰাৰ 24, কথাটো কৈছোঁ আৰু মই, এনেকুৱা হয়তো হ'ব পাৰে। গতিকে সেই বয়সৰ সীমা নিৰ্ধাৰণটো তেওঁ ৰাজ্য চৰকাৰে এই ইউনিফৰ্ম চিভিল কোডত ইৰেস্পেক্টিভ অফ কাষ্ট ক্ৰিড এণ্ড ৰিলিজন আপোনাৰ তেওঁলোকে এইটো ইনকৰ্পৰেট কৰিব পাৰে, সেইটোৱে মই নাভাবোঁ যে ইয়াতো কিছু ইছ্যু আহিব আপোনাৰ। কাৰণ যিখিনি আপোনাৰ মুছলমান সমাজৰ কাৰণে সেই বয়সৰ সীমাটো আপোনাৰ বিভিন্ন জাজমেণ্টত কৈ থৈ দিছে যে যেতিয়া পিউবাৰিটি এটেইন কৰে তেতিয়া তেওঁলোকে যদি স্ব ইচ্ছাই বিবাহ পাশত আবদ্ধ হয় তেতিয়াহ'লে আপোনাৰ সেইটো ক্ৰিমিনেল অফেন্সটো এট্ৰেক্ট নকৰে আপোনাৰ, মানে সেইটো চাইল্ড মেৰিজ হিচাপে ধৰিব
2: নালাগে।
0: আৰু চাওক, কোনো সুস্থ নাগৰিকে আপোনাৰ, মই নাভাবোঁ যে মুছলমানেই হওক বা হিন্দুৱে হওক

0: আদাৰ ৰিলিজনে হওক, এজনী ছোৱালীক 14-13-12 বছৰ বয়সত বিয়া নিদিয়ে আপোনাৰ, তেওঁ অসুস্থ হ'ব লাগিব আৰু
1: মানে
0: এতিয়া আমি ইমান শংকিত হোৱাৰ প্ৰয়োজন অহা নাই আৰু ৰাজ্য চৰকাৰে আপোনাৰ মই নাভাবো যে এনেকুৱা ধৰণৰ আইনখন বনাব যিখন আইনে এটা লাৰ্জ স্কেল
2: জনকল্যাণকামী নিশ্চয় হ'ব। আমাৰ সময় শেষ হৈ আহিছে আচলতে, আপোনালোক দুয়োগৰাকীলৈ আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো সুন্দৰকৈ আইনৰ কথাখিনি ক'লে, আৰু লগতে আমাৰ সহযোগী অপূৰ্ব মালী আৰু মোৰ সহযোগী অপূৰ্ব অৰূপ কুমাৰ শৰ্মা, আমি আটাই এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছো।
3: ধন্যবাদ। দৃষ্টিপাত শুনিলে সমল ব্যক্তিৰূপে আজি অনুষ্ঠানত উপস্থিত আছিল জ্যেষ্ঠ অধিবক্তা আব্দুৰ ৰাজাক আৰু অধিবক্তা জ্যোতিস্মিতা শৰ্মা। অনুষ্ঠানটিৰ আঁত ধৰিলে অৰুণিমা গোস্বামী আৰু অৰূপ কুমাৰ শৰ্মায়।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অচিন চিনাকি ছবিৰ আন এটি গীত শুনক নিৰূপমা ডেৰ কণ্ঠত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক খেল ছবিৰ এটি গীত, পাপন আৰু বৰ্ণানী কলিতাৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ আজিলৈ ইমানতেই অন্ত পৰিল।
1: হাৰ্ট এটেক, ষ্ট্ৰোক, ৰোড এক্সিডেণ্ট, শিশুৰ জৰুৰী অৱস্থা, পেটৰ বিষ বা গেষ্ট্ৰিক ব্লিডিং, তৎক্ষণাত আহক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ ইমাৰজেঞ্চি বিভাগলৈ। ইয়াত আছে অভিজ্ঞ জৰুৰীকালীন চিকিৎসকৰ দল, আধুনিক ICU আৰু ইমাৰজেঞ্চি OT, 24 ঘণ্টাই সাজু আপোনাৰ সেৱাত। এপ'লো এক্সেল কেয়াৰ হাস্পাতাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। ফোন নম্বৰটি হৈছে 9957568450।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তিক পাছতেই নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। মুখ্যমন্ত্রী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি স্বাস্থ্য আৰু চিকিৎসা শিক্ষা বিভাগৰ সংশ্লিষ্ট বিষয়াসকলৰ সৈতে পৰ্যালোচনা বৈঠকত অংশ লয়। বৈঠকত প্ৰতিখন চিকিৎসা মহাবিদ্যালয়ত একোখনকৈ বিএছচি নাৰ্ছিং মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনা, ৰবটিক অস্ত্ৰোপচাৰ আৰু বৃক্ক সংৰোপণ সুবিধা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰা হয়। স্বাস্থ্য সুৰক্ষা আৰু চিকিৎসা সম্পৰ্কীয় তথ্য বিশ্লেষণত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ বৃদ্ধি, ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ স্বীকৃতি পৰিষদ আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ তথা মান নিৰ্ধাৰণ পৰীক্ষাগাৰৰ স্বীকৃতি পদক্ষেপ, স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত 2,31,00,000তকৈ অধিক নাগৰিকলৈ আয়ুষ্মান কাৰ্ডৰ সুবিধা প্ৰদান, পথ দুৰ্ঘটনাৰ বলি হোৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী ৰাহত আঁচনিৰ অধীনত 1,50,000 টকা পৰ্যন্ত সাহায্য প্ৰদানৰ বিষয় লৈ বৈঠকত আলোচনা কৰা হয়। অসম কৰ্কট পৰিচৰ্যা ফাউণ্ডেচনৰ অধীনত নিৰ্মীয়মান 4খন কৰ্কট ৰোগৰ চিকিৎসালয় আৰু এছিছ প্ৰকল্প তথা কৰ্কট ৰোগৰ উন্নত পৰিচৰ্যা পদক্ষেপৰ বিষয়কেইটায়ো আলোচনাত আগস্থান লাভ কৰে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন 21 মেৰ পৰা অনুষ্ঠিত হ'ব। অধিৱেশনৰ প্ৰথম দিনা অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপতবাক্য পাঠ কৰোৱাব। অধিৱেশনৰ সময়ছোৱাত সংসদৰ কাম কাজ সুচাৰুৰূপে পৰিচালনাৰ বাবে মন্ত্ৰী অতুল বৰাক সংসদীয় পৰিক্ৰমা বিভাগৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাম কাজৰ অগ্ৰগতিত গুৰুত্ব আৰোপ কৰিছে আৰু শীঘ্ৰেই এই সম্পৰ্কীয় কাম কাজ খৰতকীয়া কৰা হ'ব। মন্ত্ৰী অতুল বৰাই আজি নতুন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত এই কথা সদৰি কৰে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, আবকাৰী, সীমান্ত সুৰক্ষা আৰু উন্নয়ন তথা অসম চুক্তি ৰূপায়ণ দপ্তৰৰ দায়িত্ব লাভ কৰা মন্ত্ৰীগৰাকীয়ে আজি আটাইকেইটা বিভাগৰে কাম কাজ পৰ্যালোচনা কৰাৰ বাবে প্ৰথমখন বৈঠকত মিলিত হয়। তেওঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনি আৰু কাৰ্যসূচীৰ স্থিতিৰ বিষয়ে বুজ লয়। আম্মসহায়ক গোটসমূহৰ প্ৰচেষ্টাত ৰাজ্যজুৰি প্ৰায় 9,00,000 মহিলা লাখপতি বাইদেউলৈ পৰিণত হোৱাটো ইতিবাচক দিশ বুলি তেওঁ উল্লেখ কৰে। অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান 2025 আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সাহিত্যাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত প্ৰদান কৰা হয়। ধেমাজিৰ বিশিষ্ট গৱেষক, পণ্ডিত, লেখক, চিত্ৰকৰ ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ বিশিষ্ট চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগ্ৰদিয়া, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা, নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট লেখক, গৱেষক, সমালোচক আৰু সাংবাদিক উপেন্দ্ৰ বৰকটকী আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক আৰু গৱেষক নোমল মাহাত্তাক আজি এই সন্মান প্ৰদান কৰা হয়। এই অনুষ্ঠানত দিয়া ভাষণত অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে কয় যে শব্দৰ জগতখনত বিভিন্ন শব্দৰ মাজৰ পৰা উপযুক্ত শব্দ বাছনি কৰি এটা বাক্য প্ৰকাশ কৰিলেহে প্ৰবন্ধ বা কবিতাই পূৰ্ণতা লাভ কৰিবলৈ সমৰ্থ হয়। অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাৰ লগতে অসম সাহিত্য সভাৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন অংশত আজি বিমান আক্ৰমণৰ সময়ত বা যুদ্ধকালীন পৰিস্থিতিত নিজক ৰক্ষা কৰাৰ বাবে ল'বলগীয়া সাৱধানতাৰ অনুশীলন অনুষ্ঠিত হয়। ধুবুৰীত অসামৰিক প্ৰতিৰক্ষা, অগ্নি আৰু জৰুৰীকালীন সেৱাৰ সহযোগত আজি এনে অনুশীলন কৰা হয়। জৰুৰীকালীন ছাইৰেনৰ শব্দৰে অনুশীলন আৰম্ভ হয় আৰু পাছত অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীসকলে বিমান আক্ৰমণৰ ফলত লগা জুই

0: নিয়ন্ত্ৰণৰ অনুশীলন প্ৰদৰ্শন কৰে। অসামৰিক প্ৰতিৰক্ষাৰ কৰ্মীসকলে আহতসকলক ষ্ট্ৰেচাৰেৰে কঢ়িয়াই নিৰাপদ স্থানলৈ লৈ যায় আৰু প্ৰাথমিক চিকিৎসা প্ৰদান কৰে। আশ্ৰয়স্থল হিচাপে স্থাপন কৰা অস্থায়ী শিবিৰৰ পৰা এম্বুলেন্সেৰে পৰৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয়। ডিব্ৰুগড় জিলাতো প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত কল ৰোড এলেকাত এনে অনুশীলনৰ আয়োজন কৰা হয়। সন্ধিয়া 6:30 বজাৰ পৰা 7:30 বজালৈ অনুষ্ঠিত এই অনুশীলনৰ জৰিয়তে চৰকাৰী বিভাগসমূহৰ কাৰ্যদক্ষতাৰ পৰীক্ষা আৰু জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে সন্ধিয়া 6:30 বজাত প্ৰথমটো বিপদ সংকেতৰ ছাইৰেন বাজি উঠাৰ লগতে ৰাইজক ঘৰৰ বৈদ্যুতিক ছুইচসমূহ বন্ধ কৰি নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ কোৱা হয়। ৰাজ্যত মাদক দ্ৰব্যৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। আৰক্ষীয়ে আজি এনে অভিযানৰ অধীনত 29 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত লাহৰিজানৰ 6 মাইলত অভিযান চলাই ডিমাপুৰৰ পৰা দিল্লাই অভিমুখী এখন বাহনৰ পৰা 9 কিলোগ্ৰামৰো অধিক ভাং জব্দ কৰে। ভাংখিনি 10টা পেকেটত লুকুৱাই অনা হৈছিল। এই সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অধীনৰ কলগছিয়া আৰু ডিগজানীৰ দুটা স্থানৰ পৰা অবৈধভাৱে মজুত কৰি ৰখা 110টা ৰন্ধন গেছৰ চিলিণ্ডাৰ জিলাখনৰ অসামৰিক যোগান বিভাগে আজি জব্দ কৰে। বিভাগে ডিগজানীৰ চাহাবুদ্দিন নামৰ এজন লোকৰ ঘৰত বিৰাশিতা আৰু কলগছিয়া বজাৰৰ শফিকুল ইছলাম নামৰ এজন লোকৰ দোকানৰ পৰা 28টা চিলিণ্ডাৰ জব্দ কৰে। আৰক্ষীয়ে দুয়োজনকে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আলাপ অনুৰাগ আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভা। অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া চতুৰ্থ তথা অন্তিম খণ্ড। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

0: মুকুল ৰাভা আছিল একেধাৰে সাংস্কৃতিক সংগঠক, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক, লেখক আৰু আকাশবাণীৰ কণ্ঠশিল্পী।
1: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ বিষয়া তথা এগৰাকী সাংস্কৃতিক সংগঠক ৰূপে ভাৰতৰ বিভিন্ন ঠাইলৈ গৈছিল মুকুল ৰাভাই। এই সন্দৰ্ভত তেওঁ কয়,
2: সাংস্কৃতিক বিভাগৰ ফালৰ পৰা যেতিয়া মই যাবলগীয়া হৈছে বিভিন্ন ঠাইত মই গৈছোঁ। ফাৰ্ষ্ট যিটো আপোনাৰ উৎসৱ 1986ত, তেতিয়া এমাহ কাল মই গোটেই এণ্টায়াৰ নিউ দিল্লীৰ আশে পাশে বিভিন্ন ঠাইত আমাৰ অসমৰ পৰা যোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য দলবিলাক তাত মই প্ৰদৰ্শন কৰাৰ কাৰণে এটা সুযোগ পাইছিলোঁ। আৰু মই কৈ ভাল পাম যে সাংস্কৃতিক বিশেষকে লোককৃষ্টিৰ পথাৰত থকা যিসকল পুৰোধা ব্যক্তি, মই যদি উজনিৰ পৰা চাবলৈ যাওঁ, মিচিং লোককৃষ্টিৰ একেবাৰে জ্যেষ্ঠ এগৰাকী শিল্পী সৰ্বানন্দ মেধকক মই পাইছোঁ মিচিং লোককৃষ্টিৰ দলটোক লৈ পেলাই। তাৰপিছত যদি আমি চাবলৈ যাওঁ আমাৰ দৰঙী কলাকৃষ্টিৰ, একেবাৰে যাৰ মানে নাম সদায় হয়তো আমি আগতেই ল'ব লাগিব, ললিতনাথ ওজা। নামনিৰ ফালে যদি আমি চাবলৈ যাওঁ জাতি জনগোষ্ঠীৰ মাজত পাইছোঁ ওস্তাদ কামিনী কুমাৰ নাৰ্জাৰী, হয়তো অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সৰ্বপ্ৰথম সংগীত নাটক একাডেমীৰ পৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তেখেত আছিল মোৰ লগত। তাৰপিছত ৰাভাসকলৰ মাজৰ পৰা মোৰ দেউতা ৰাজেন পাম, তেখেতো আছিলে প্ৰায় এমাহ কাল মোৰ লগত।

0: এগৰাকী ৰাভা গীতৰ কণ্ঠশিল্পী ৰূপে আপুনি ভাগ লৈছে নেকি?
1: ৰাভা গীত পৰিৱেশনৰ কাৰণে মানে মই নিজে
0: কণ্ঠশিল্পী হিচাপে
1: পৰিৱেশন কৰিবলৈ যোৱাটো তেতিয়া সুযোগেই নাছিলে, কিন্তু এটা জেগাত মই পৰিৱেশন কৰিবলগীয়া হ'ল। সেইটো মই নিজে নিজৰ দল লৈ যোৱাৰ ফলশ্ৰুতিত মোক নিমন্ত্ৰণ কৰিছিলে আমাৰ যিটো টাটা কোম্পানী জামছেদপুৰৰ। টাটা কোম্পানীৰ এজন ডিভিজনেল মেনেজাৰ আছিলে, তেওঁৰ নামটো এই মুহূৰ্তত ঠিক মোৰ মনত নাই, তেখেতৰ লগত মোৰ কণ্টেক্ট হৈছিল। আৰু সংগীত নাটক বিভাগৰ সংগীত নাটক একাডেমী বিভাগৰ এজন প্ৰগ্ৰেম অফিচাৰ আছিল তেতিয়া, তাৰপিছত তেওঁ ডাইৰেক্টৰ হৈ আহিলে অমপ্ৰকাশ বুলি পেলাই, অমপ্ৰকাশ ভাৰতী বুলি পেলাই। তেখেতৰ নিমন্ত্ৰণতেই মই টাটা কোম্পানীলৈকে গ'লোঁ আৰু তাত তেখেত নিজে নিমন্ত্ৰণ দিয়া নাছিলে, তেখেত যোগসূত্ৰ এটা ৰক্ষা কৰিছিলে যে টাটা কোম্পানীলৈকে। তাত মই ৰাভা গীত পৰিৱেশন কৰিবলগীয়া হৈছে নিজে, আৰু ৰাভাৰ নৃত্য প্ৰদৰ্শন মই কৰিবলৈ সক্ষম হৈছিলোঁ। তাত দলত লৈ গৈছিলোঁ, কেৱল ৰাভা নৃত্যই নহয়, ৰাভা বড়ো আৰু বিহু নৃত্য তাত পৰিৱেশন কৰিবলগীয়া হৈছিলে। সেইটো মই অফিচিয়েলি যোৱা নাই, মই ব্যক্তিগতভাৱে গৈছোঁ।

0: অৱসৰৰ পাছতো ব্যক্তিগতভাৱে মুকুল ৰাভাই অসমৰ সাংস্কৃতিক দল লৈ বিভিন্ন ঠাইলৈ গৈছে। ভাৰতবৰ্ষৰ বিভিন্ন মঞ্চত অসমৰ কলাকৃষ্টিৰ কথা উত্থাপন কৰিছে। এই সন্দৰ্ভত আলাপনৰ এগৰাকী শিল্পী মুকুল ৰাভাই কয়,
1: ব্যক্তিগতভাৱে মই যাবলগীয়া হ'ল মই অৱসৰ গ্ৰহণৰ পিছত। মই অৱসৰ গ্ৰহণ কৰিলোঁ 31 ডিচেম্বৰ 2015 চনত। তো 2016 চনত মোক নিমন্ত্ৰণ কৰিলে, তেতিয়া নেশ্যনেল স্কুলছ অফ ড্ৰামাৰ চেয়াৰমেন হিচাপে আছিলে পদ্মশ্ৰী ৰতন থিয়াম। তেখেতে আদিবিম্ব এখন ফেষ্টিভেলৰ আয়োজক আছিলে নেশ্যনেল NSDৰ ফালৰ পৰা, সেয়া আছিল আন্দামানৰ পৰ্ট ব্লেয়াৰত। তো তাত অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকনৃত্যৰ ওপৰত লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে মোক নিমন্ত্ৰণ জনাইছিল আৰু মই পৰ্ট ব্লেয়াৰত গৈছিলোঁ। তাত মই 1 ঘণ্টা লেকচাৰ দিছিলোঁ অসমৰ বিভিন্ন জনগোষ্ঠীৰ ওপৰত, ৰাভা, বড়ো, মিচিং, তিৱা, কাৰ্বি, দেউৰী, ডিমাচা, এইসকলৰ ওপৰত মই সম্পূৰ্ণ 1 ঘণ্টা বক্তৃতা দিছিলোঁ আৰু তেওঁলোকৰ গীত মাতবিলাক মই অলপ চুমু চুমুকৈ গাই তাত পৰিৱেশন কৰিছিলোঁ। আৰু সেই সুযোগটো দিছিল মোৰ এই বিভিন্ন জনগোষ্ঠীৰ যিসকল সাধক, তেখেতসকলৰ সান্নিধ্যই মোক সেই অভিজ্ঞতা দিছিলে, তেখেতসকলৰ পৰাই মই আৰোহণ কৰিছিলোঁ। তাৰপিছত মোক মাতিছিলে ভূপাললৈকে, ভূপালৰ যিটো ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয়, তাত মোক মাতিছিলে লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে। মই তাত গ'লোঁ, তাত মই অসমৰ বিশেষকৈ ৰাভাৰ ওপৰত, ৰাভাৰ যিটো লোককৃষ্টি, ৰাভাৰ লোককৃষ্টিৰ ওপৰতে মই তাত লেকচাৰ ডেমনষ্ট্ৰেশ্যন

প্ৰেজেণ্টেশ্যন দিবলগীয়া হ'ল আৰু ফাৰ্ষ্ট ছেমিনাৰটোত মই চেয়াৰপাৰ্চন হিচাপে তাত আছিলোঁ। তাত মই উল্লেখ কৰিছিলোঁ বিশেষকৈ ৰাভাসকলৰ এটা আৰু বিষয় আছে যে লোকনাট্য বুলি আমি যাক কৈছোঁ ভাৰী গান বুলি, সেই ভাৰী গান লোকনাট্যৰ ওপৰত মই বিশদভাৱে তাত বক্তৃতা আগবঢ়াইছিলোঁ। তাৰপিছত বোধকৈ 2018 চনত মোক মাতিলে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত। তো বেনাৰস হিন্দু ইউনিভাৰ্চিটিত আমাৰ সংগীতনাটক একাডেমীয়ে মোক তালৈকে পঠিয়ালে, আমাৰ গুৱাহাটীত যিটো নৰ্থ ইষ্ট ব্ৰাঞ্চ এটা আছে। তাৰপৰা মোৰ লগত কণ্টেক্ট কৰিলে যে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত ইণ্টাৰনেশ্যনেল এখন ছেমিনাৰ হ'ব, তাৰ টপিকটো আছিল ফোক কালচাৰটোৰ ওপৰত, কমপ্লিটলি ফোক কালচাৰটোৰ ওপৰত, মানে গ্ল'বেল ফোক কালচাৰ এণ্ড ৰিফ্লেকশ্যন, সেইটোৰ ওপৰত মোক তাত মানে লেকচাৰ ডেমনষ্ট্ৰেশ্যন কাৰণ দিবৰ কাৰণে কৰালে। তাত বিষয় দিছিলে মোক তিনিটা, ৰাভা, বড়ো আৰু বিহু। গতিকে ৰাভাসকলৰ ফোক কালচাৰ, বড়োসকলৰ ফোক কালচাৰৰ পাৰ্টিকুলাৰ এটা এটা নৃত্যৰ ওপৰত মই বিশদভাৱে তাত আলোচনা আগবঢ়াইছিলোঁ আৰু বিহু নাচৰ ওপৰত। তো সেইখিনি

কাৰণে কৰালে। তাত বিষয় দিছিলে মোক তিনিটা, ৰাভা, বড়ো আৰু বিহু। গতিকে ৰাভাসকলৰ ফোক কালচাৰ, বড়োসকলৰ ফোক কালচাৰৰ পাৰ্টিকুলাৰ এটা এটা নৃত্যৰ ওপৰত মই বিশদভাৱে তাত আলোচনা আগবঢ়াইছিলোঁ আৰু বিহু নাচৰ ওপৰত। তো সেইখিনিও মোৰ এটা মানে অৱসৰ গ্ৰহণৰ পিছত মোৰ অংশগ্ৰহণ। এইটো থাৰ্ড নম্বৰ যে বেনাৰস হিন্দু ইউনিভাৰ্চিটিত যেতিয়া মই লেকচাৰ দিবলৈ যাম, সেইটো ইণ্টাৰনেশ্যনেল এখন ছেমিনাৰ। গতিকে যথেষ্ট অধ্যয়নৰ প্ৰয়োজন হৈছে আৰু সেই অধ্যয়নৰ পৰিপ্ৰেক্ষিতত যেতিয়া ডেমনষ্ট্ৰেশ্যন দিব লগা হ'ল, তাত মই ৰাভা লোককৃষ্টিৰ ল'ৰা ছোৱালীক মই তাত লগত লৈ গৈছোঁ। বড়োৰ লোককৃষ্টিৰ ওপৰত ডেমনষ্ট্ৰেশ্যন দিবৰ কাৰণে মই বড়ো ল'ৰা ছোৱালী লৈ গৈছিলোঁ আৰু বিহু নাচৰ ওপৰত বক্তৃতা দিবৰ কাৰণে মই ইয়াৰ বিশেষভাৱে পাৰদৰ্শিতা থকা বিহুৰ ল'ৰা ছোৱালী তালৈকে মই লৈ গৈছিলোঁ। আৰু তাত মোৰ মোটামুটি এক ঘণ্টাতকৈ অলপ বেছি মই ভাষণ দিবলগীয়া হ'ল আৰু লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলগীয়া হ'ল, য'ত নেকি মালয়েছিয়াৰ পৰা আহিছিল, ইণ্ডোনেছিয়াৰ পৰা আহিছিল, থাইলেণ্ডৰ পৰা আহিছিল, বিভিন্ন ৰাষ্ট্ৰৰ পৰা তাত আহিছিলে। তো ৰাভা লোকনৃত্য বা ৰাভা জাতিটোৰ বিষয়ে ক'বলগীয়া হোৱাৰ ক্ষেত্ৰত মই ক'বলগীয়া হৈছিল যে ৰাভা এটায়ৰ যিখিনি ল'ৰা ছোৱালী সাজ পোছাক মই পৰিধান কৰাই পেলাই দেখুৱাব লগা হৈছিল। ৰাভা ল'ৰা ছোৱালী কি সাজপাৰ পৰিধান কৰে সেইটো মই তাত দেখুৱাই দিছিলোঁ, যে দিছ ইজ কল্ড ৰুফান, দিছ ইজ কামবুং, দিছ ইজ পাজাৰ, দিছ ইজ খদবাং, যিখিনি আমাৰ মানে জাতীয় সাজপাৰ আৰু। ঠিক বড়োৰ তেনেকৈ বড়োৰ যিখিনি মিউজিকেল ইনষ্ট্ৰুমেণ্ট, গোটেই ইনষ্ট্ৰুমেণ্ট বজোৱা মানুহখিনিক মই লৈ গৈছিলোঁ। তো সেই ইনষ্ট্ৰুমেণ্টবিলাক মই দেখুৱাই দিছিলোঁ যে দিছ ইজ খাম, দিছ ইজ চিফুং, দিছ ইজ জথা, আৰু গোটেই এটায়াৰটোক মই দেখুৱাই, ছোৱালীজনীক মই দেখুৱাই দিছিলোঁ দিছ ইজ কল্ড দখনা, দিছ ইজ আৰনাই, এনেকুৱা ধৰণৰ তাত মই লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলগীয়া হৈছিল। গতিকে সেইটো এটা মোৰ সৌভাগ্যৰ বিষয় যে যি বেনাৰস হিন্দু ইউনিভাৰ্চিটিৰ পৰাই আমাৰ শ্ৰদ্ধাৰ ভূপেন্দা এটা ডিগ্ৰী তাত লাভ কৰিছিল, বিষ্ণু ৰাভাই তাত তাণ্ডৱ নৃত্য পৰিৱেশন কৰাৰ কথা আমি জানিবলৈ পাইছোঁ। আমাৰ ৰাভাসকলৰ এজন ব্যক্তি যিজনে প্ৰথম মানে বেচেলৰ অফ আৰ্টছ ডিগ্ৰী লাভ কৰিছিল, হাকিম চন্দ্ৰ ৰাভা, যথেষ্ট ৰাজনৈতিকভাৱে তেওঁ যথেষ্ট সবল আছিলে, তিনিটা টাৰ্মছত তেওঁ বিধায়ক আছিলে, তেখেত তাৰ পৰা মানে বেচেলৰ অফ মানে আৰ্টছ ডিগ্ৰী লাভ কৰিবলগীয়া হৈছিল। তো সেইখন ঠাইত এটা আন্তঃৰাষ্ট্ৰীয় যিখন আলোচনা চক্ৰ, যিখন ছেমিনাৰ, তাত লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিয়াৰ মোৰ সৌভাগ্য হৈছিলে। গতিকে ৰিটায়াৰমেণ্টৰ পিছত মই আন্দামানত ভূপালত মানৱ সংগ্ৰহালয়, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মানৱ সংগ্ৰহালয় আৰু বেনাৰস হিন্দু ইউনিভাৰ্চিটি, এই তিনিটা লেখত ল'বলগীয়া ঠাইলৈকে মই লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিবলৈ গৈছোঁ কেৱল লোক সংস্কৃতিৰ ওপৰত। আৰু তাত বাহিৰে আমাৰ গোৱালপাৰাত অনুষ্ঠিত কৰিছিলে নেশ্যনেল বুক ট্ৰাষ্ট অফ ইণ্ডিয়া, তেওঁলোকৰ এখন আলোচনা চক্ৰ আছিলে, সেই আলোচনা চক্ৰটো মই ডেমনষ্ট্ৰেশ্যন দিছিলোঁ ৰাভাসকলৰ ওপৰত, বিশেষকৈ ৰাভাসকলৰ ৰাজেন ৰাভা, যিগৰাকী অসম সাহিত্য সভাৰ দুবছৰ দুবাৰকৈ উপসভাপতিৰ পদত অলংকৃত হৈছিল, তেওঁৰ গোটেই জীৱন আলেখ্যৰ ওপৰত মই ভাষণ প্ৰদান কৰিবলগীয়া হৈছিল। এইখিনি আছিল মোৰ মানে মোৰ লেকচাৰ ডেমনষ্ট্ৰেশ্যন দিয়াৰ মোৰ অৱসৰ গ্ৰহণৰ পিছত পৰ্যায়।

0: ভৱিষ্যত প্ৰজন্মক আপুনি কি ক'ব খোজে?
1: ভৱিষ্যত প্ৰজন্মক মই মানে কি ক'ম, মোৰ অভিজ্ঞতাৰ ফালৰ পৰা, বাস্তৱ অভিজ্ঞতাৰ ফালৰ পৰাই মই এটা কথাই ক'ব বিচাৰোঁ যে সাহিত্য, সংস্কৃতি বা নৃত্য গীত কোনোটো বিষয়ে ইমান সহজ সাধ্য নহয়। গতিকে নতুন প্ৰজন্মই যদি সাহিত্য ক্ষেত্ৰত মনোনিৱেশ কৰিব খোজে, তেওঁলোকে প্ৰকৃতাৰ্থত সেই পথাৰত নামিব লাগিব, বোকাপানী কচকিব লাগিব। আৰু নৃত্য গীত বা সাংস্কৃতিক ক্ষেত্ৰখনো বৰ মসৃণ নহয়, অত্যন্ত কঠোৰ শ্ৰম নকৰিলে তাৰ ফলাফল ভাল আশা কৰিব নোৱাৰি। ওপৰে ওপৰে কৰিব বিচৰা কথা আৰু কামে খন্তেকীয়াভাৱে হয়তো খুব বেছি আমাক জনপ্ৰিয়তা কৰি তুলিব পাৰে, কিন্তু তাৰ যিটো পৰিসৰ সময়ৰ যথেষ্ট কম। কিন্তু যদি অতি নিৰৱচ্ছিন্নভাৱে সেই পথাৰত বোকা পানী গছকি আগবাঢ়িব বিচৰা নাযায়, তাৰ ফল কিন্তু সিমান আমি মধুৰ বুলি ক'ব নোৱাৰিম। গতিকে নতুন প্ৰজন্মক সেইটোৱেই ক'ম, যিকোনো বিষয়ত তেওঁলোকে মনোনিৱেশ কৰক, সাহিত্য, সংস্কৃতি, যিকোনো দিশতে তেওঁলোকে কষ্টৰ মাজেদি আগবাঢ়ক আৰু প্ৰকৃত সত্যতাক

জানিবৰ কাৰণে তেওঁলোকে অনুসন্ধান এটা অনুসন্ধিত মনেৰে আগবাঢ়ক, তেতিয়াহ'লে প্ৰতিজন ব্যক্তিয়ে নিশ্চয় এই দিশটোত এটা ভাল ফলাফল লাভ কৰিব পাৰিব, মই সেইটোৱেই ক'ম।

0: ইতিহাসে ঢুকি নোপোৱা যুগৰ পৰাই বিভিন্ন জাতি জনগোষ্ঠীয়ে অসমত বসবাস কৰি আহিছে। স্বকীয় ভাষা, সাহিত্য, কলাকৃষ্টি প্ৰত্যেক জাতি জনগোষ্ঠীয়েই বৰ্তাই ৰাখিছে। অসমৰ থলুৱা জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, সম্প্ৰীতি আগলৈ বৰ্তাই ৰাখিবলৈ মুকুল ৰাভাই কয়,
1: সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি বজাই ৰাখিবৰ কাৰণে আমি প্ৰকৃতাৰ্থত আমাৰ সমন্বয় সম্প্ৰীতি এই কথাষাৰ আমি খুব সহজেই শুনিবলৈ পাইছোঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত আজি মই যিটো দেখিছোঁ যে সমন্বয় আৰু সম্প্ৰীতি সুদৃঢ় কৰিবৰ কাৰণে কিন্তু মাধ্যম এটাই আটাইতকৈ বেছি উত্তম মাধ্যম বুলি মই ভাবোঁ। সেয়া হৈছে মানে সাংস্কৃতিক যিটো যাত্ৰা, এই সাংস্কৃতিক যাত্ৰাটোৰ লগত সাংস্কৃতিক যাত্ৰাটো বুলি ক'বলৈ যাওঁতে অৱশ্যে কেৱল নৃত্য গীতকে মই ক'ব খোজা নাই, বিভিন্ন ক্ষেত্ৰত পাৰস্পৰিক যিটো বুজাপৰা, সেই বুজাপৰাটোত আমি যদি বাস্তৱসন্মতভাৱে আঁকোৱালি ল'ব নোৱাৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ সমন্বয় সম্প্ৰীতিটো প্ৰকৃতাৰ্থত আমি দেখিবলৈ নাপাম। এইকাৰণে ক'ব খুজিছোঁ যে আমাৰ অতি শ্ৰদ্ধাৰ মোৰ নমস্য ব্যক্তি হিচাপে মই ক'ব বিচাৰিছোঁ যে বিষ্ণু ৰাভাই যিটো কথা কৈ গৈছিলে যে অসমৰ বিভিন্ন নৈ নিজৰাৰ গতি যদি ব্ৰহ্মপুত্ৰত নপৰিলোহেঁতেন তেনেহ'লে ব্ৰহ্মপুত্ৰৰ গভীৰতা হয়তো বৰ বেছি নহ'লহেঁতেন। গতিকে অসমৰ প্ৰতিটো জাতি গোষ্ঠীৰ যিটো স্বকীয় সত্তা, সেই সত্তাটো যদি সন্মিলিতভাৱে আমি বজাই ৰাখি আমি ঐক্য সম্প্ৰীতিটো একত্ৰিত কৰি ৰাখিব বিচাৰোঁ, আমি পাৰস্পৰিকভাৱে ইজনে সিজনক প্ৰত্যক্ষভাৱে বুজাৰ যিটো চেষ্টা, সেই চেষ্টাটোত আমি কৃপণালী কৰিব নালাগিব। কিন্তু আজিও মই দেখিছোঁ সেই চেষ্টাটোক এচামে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছে, যাৰ ফলত নেকি আমি সমন্বয় আৰু সম্প্ৰীতিৰ মাজত আগবাঢ়ি যাবলগীয়া বা আগবাঢ়ি যাব বিচাৰোঁ যদিও আমি থমকি ৰ'বলগীয়া হৈছে। এইকাৰণে কৈছোঁ যে আজি এজন আহোম ল'ৰাজনে ক'ব নোৱাৰে যে বড়োৰ ভাষাটো কি বা অসমত মূল প্ৰকৃতাৰ্থত জনগোষ্ঠীৰ সংখ্যা কিমান। এজন ৰাভা ল'ৰাই ক'ব নোৱাৰিব হয়তো থাওকতে যে অসমত জনগোষ্ঠী কেইটা আছে। আজি ডিমাচাসকলৰ এজন উদীয়মান শিক্ষিত ল'ৰাই হয়তো তাৎক্ষণিকভাৱে ক'ব নোৱাৰিব যে অসমত জনগোষ্ঠী কেইটা আছে, কি কাৰণত হৈছে, যে ৰাজনৈতিকভাৱে নে সামাজিকভাৱে আমাক তাৰ পৰা বঞ্চিত কৰি ৰাখিছে। আমি আজি দেখিছোঁ সমগ্ৰ অসমখনত, আগতে আমি যিখন বৰ অসম বুলি কৈছিলোঁ, 7খন ৰাজ্যৰ লগে লাগি এখন অসম আছিলে, আজি আমি দেখিলোঁ 72 চনৰ পৰা ভাগ ভাগ হৈ 7খন ৰাজ্যত পৰিণত হ'ল। আৰু 7খন ৰাজ্যৰ মাজত যিখিনি অসম ৰাজ্য আমি বুলি পালোঁ, আজি অসমত থকা এই সামগ্ৰিকভাৱে অসম ৰাজ্যখনত থকা বিভৰ জনবসতিপূৰ্ণ জেগা, ঠাই, তেওঁলোকক আজি সুকীয়াভাৱে আমি বিভক্ত কৰা দেখিবলৈ পাই আছোঁ। গতিকে আমাৰ প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়াভাৱে থাকিবলৈ বিচাৰিলে, তেওঁলোকৰ স্বাধীনতা দিয়া হ'ল, তেওঁলোকৰ অৰ্থনৈতিক সমস্যাক টনকিয়াল কৰিবৰ কাৰণে তেখেতসকলৰ এটা নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলগীয়া হ'ল, গতিকে তেওঁলোকৰ ভাষা কৃষ্টিক হয়তো তেওঁলোকেহে চিন্তা কৰিব। আমি যেন উমৈহতীয়াভাৱে কোনো জনগোষ্ঠীৰ কথা আমি চিন্তা কৰিবলগীয়া নহয়। এই ক্ষেত্ৰত যদি মই ক'বলৈ যাওঁ, 1999ত মই যেতিয়া দিল্লীত গণতন্ত্ৰ দিৱসত 150জনী ছোৱালী নি পেলাই বাৰ্দি চিখলা নৃত্য পৰিৱেশন কৰিছিলোঁ। বাৰ্দৈ চিখলা অতি জনপ্ৰিয় নৃত্য বড়ো জনগোষ্ঠীৰ বুলি আমি জানো, যি বাৰ্দৈ চিখলা নৃত্য 150জনীয়া দল লৈ পেলাই মই দিল্লীত পৰিৱেশন কৰিছিলোঁ 1999ত, আৰু গোটেই সৰ্বভাৰতীয় পৰ্যায়ত প্ৰথম স্থান দখল কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। মই আগতে কৈছোঁ যে মই বড়ো কমিউনিটি ছোৱালী বিয়া কৰাইছোঁ, তাই জাহ্নৱী ব্ৰহ্মৰ পৰা ৰাভা হ'ল, তাই কোৰিঅগ্ৰাফাৰ আছিলে, মই আছিলোঁ অন বিহাফ অফ নৰ্থ ইষ্ট জোন কোঅৰ্ডিনেটৰ, আৰু মোক ডিপুট কৰাইছিল NEJCCA, নৰ্থ ইষ্ট জোনেল কালচাৰেল চেণ্টাৰ আণ্ডাৰ মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। তো NEJCCAৰ যিজন বিষয়া, তেওঁ দিল্লীৰ কমিটিখনৰ লগত জড়িত হয়, ষ্টেটৰ ডাইৰেক্টৰবিলাক ৰিপাব্লিক ডে'ৰ অনুষ্ঠানলৈ আমন্ত্ৰিত হয়। তো দিল্লীত তেওঁৰ ৰিপ্লাইটো দিছিলে যে নৰ্থ ইষ্টৰ পৰা আমি এইবাৰ

ইয়েলো কালাৰৰ লোকনৃত্যৰ দল ৰিপ্ৰেজেণ্ট কৰাম। বাকী চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানুহ যিখিনি আছিলোঁ চব হতভম্ব হৈছে। ডাইৰেক্ট জইণ্ট ডাইৰেক্টৰ কৈছে, জইণ্ট ডাইৰেক্টৰজনৰ নাম মোৰ মনত আছে, এইটো আইকিনাথ জামিৰ, NEJCCৰ। তেখেতে কৈছিল যে আমি ইয়েলোৰ কালাৰৰ এইবাৰ মানে ডান্স পাৰফৰ্মেঞ্চ কৰাওঁ দিল্লী ৰিপাব্লিক ডেত, ইউজ যিটো গ্ৰুপ 150 চিলড্ৰেন। তেতিয়া চবেই হতভম্ব হৈছে, তেওঁ সুধিলে কি কথা কৈছে, এইটো কি নৃত্য হ'ব। তেতিয়া মই কৈছোঁ যে মোৰ নৃত্যৰ কালাৰটো, তেখেতে কৈছে আমাৰ নৰ্থ ইষ্টৰ নৃত্যৰ কালাৰটোৱে হ'ব যে ইয়েলো। তেতিয়া তেওঁক সুধিলে, তেওঁ ক'লে যে বড়ো জনগোষ্ঠীৰ স্বকীয় পৰম্পৰাৰ সাজযোৰ হ'ল দখনা বুলি কয় তেওঁলোকে, তাৰ কালাৰটো ইয়েলো। গতিকে 150 চিলড্ৰেন যদি ইয়েলো কালাৰৰ পৰিধান কৰা হয় দখনা, তেতিয়াহ'লে দেখা যাব যে সেই নৃত্যটোৰ দলটোৱে এটা ইয়েলো কালাৰ হৈ আছে। গতিকে সেই চেন্সত মই ক'লোঁ যে ইয়েলো কালাৰৰ দিম। তেওঁ মোক ডাইৰেক্টলি কণ্টেক্ট কৰিলে যে মুকুল ৰাভাহে পাৰিব, যে কেনেকৈ। তেখেতক মই ক'লোঁ কিয়, আপুনিতো বম্বেত প্ৰতিবাদ কৰি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ গোটেই দলবিলাক ৱাকআউট কৰি লৈ আহিছিলে, বোলে আপোনাৰ মনত আছে, হয় মনত আছে, গতিকে আপুনি পাৰিব। গতিকে আমি নৰ্থ ইষ্ট জোনেল কালচাৰেল চেণ্টাৰে ডিচাইড কৰিছোঁ এই প্ৰগ্ৰামটো মুকুল ৰাভাই কৰিব পাৰিব। এই যিটো সম্প্ৰীতিৰ কথা ক'লে আপুনি, তো এই ক্ষেত্ৰত মই তেতিয়াহ'লে আৰু কিছু অলপ কথা বঢ়াই ক'ব লাগিব আপোনাক। নৰ্থ ইষ্টৰ পৰা আমি গৈছিলোঁ 7খন ৰাজ্যৰ পৰা বম্বেত যেতিয়া ছেকেণ্ড আপোনাৰ উৎসৱ হৈছিলে, তো ছেকেণ্ড আপোনাৰ উৎসৱটোৰ সময়ত গোটেই অল অভাৰ ইণ্ডিয়াত 7টা জোনেল কালচাৰেল চেণ্টাৰ থাকে, মিনিষ্ট্ৰী অফ কালচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ। তো 7টা জোনেল কালচাৰেল চেণ্টাৰ জোনেল ডাইৰেক্টৰ তাত আছে, আৰু গোটেই সৰ্বভাৰতীয় পৰ্যায়ত 7টা জোনৰ পৰা তাত লোকনৃত্যৰ দল আহিছে। তাত কি হৈছিলে, গোটেই আৰ্টিষ্টখিনিক কণ্ডাক্ট কৰাৰ দায়িত্বটোত আছিলে অমল পালেকাৰ আৰু চিত্ৰা পালেকাৰ, তেতিয়া ৰাজীৱ গান্ধী আমাৰ প্ৰাইম মিনিষ্টাৰ, তেওঁৰ লগত অতপ্ৰত তেওঁৰ সম্পৰ্ক। গতিকে হোল প্ৰগ্ৰামটোৰ কণ্ডাক্টৰ আছিলে অমল পালেকাৰ। তেতিয়া অমল পালেকাৰে যেতিয়া ইনাগুৰেল ফাংচনটোত নৰ্থ ইষ্টৰ পৰা ল'লে বিহু গ্ৰুপটোত, তেতিয়া মই ক'লোঁ যে মই অসমৰ পৰা আমাৰ যিসকল অফিচাৰ গৈছিল, তাৰপিছত তেখেতক কৈছিলোঁ আমি যে আমি গোটেই নৰ্থ ইষ্টৰ পৰা 7খন ৰাজ্যৰ পৰা যিমানবোৰ শিল্পী আহিছে, বিহুটোক আমি প্ৰাধান্য দিলোঁ অসমৰ পৰা বিহু, অসমখনেই হ'ল আটাইতকৈ জ্যেষ্ঠ ভগ্নী, গতিকে আমাৰ আপত্তি নাই। তাত ইনাগুৰেল ফাংচনটোত বিহুটো লোৱা হ'ল, হ'ল বাৰু। প্ৰায় এমাহ কাল দিল্লীত আমি অনুষ্ঠান পৰিৱেশন কৰিবলগীয়া হৈছে। গতিকে ক্লজিং ফাংচনটোত ক'লোঁ যে আমি উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা এটা মানে জনগোষ্ঠীয় ফক ডান্সৰ গ্ৰুপটো আপুনি ইনক্লুড কৰিব। তেওঁ ক'লে হ'ব। তো এমাহ প্ৰগ্ৰাম হোৱাৰ পিছত প্ৰথম প্ৰগ্ৰামটো ইনাগুৰেল ফাংচনটো হৈছিল আন্ধেৰীত, আৰু ক্লজিং ফাংচনটো হ'ল ৱানখাৰী ষ্টেডিয়ামত। তো কাইলৈ ক্লজিং ফাংচন হ'ব, তাৰ এদিন আগত ডিচাইড কৰিলে গোটেই জোনেল কালচাৰেল চেণ্টাৰবিলাকৰ মাতি যে ক্লজিং ফাংচনটোত ফাৰ্ষ্ট যিটো পইণ্ট কোনটো হ'ব। তেওঁ আকৌ বিহুটোকে ল'লে, আমি ক্ষুণ্ণ হ'লোঁ। বোলো বিহু ইজ নট অনলি কালচাৰ ফ্ৰম নৰ্থ ইষ্ট, মই অসমৰ মানুহ হয়, মই অসমৰ মানুহ হয়, বিহুক মই হেৰি কৰিব খোজা নাই, সেৱা প্ৰতিপন্ন কৰিব খোজা নাই, কিন্তু এজে হ'ল উত্তৰ পূৰ্বাঞ্চলৰ হৈ মই ক'ব খুজিছোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ যদি আমি চাবলৈ যাওঁ 7খন ৰাজ্যৰ ভিতৰত, অসমক বাদ দি গোটেইটো ট্ৰাইবেলে, আমি হিলছ ট্ৰাইবেল বুলি ক'ব পাৰিম, অৰুণাচল, মেঘালয়, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, গোটেই ট্ৰাইবেল কমিউনিটিৰ কালচাৰেল গ্ৰুপটোৱে তাত অধিকাংশ। গতিকে অন বিহাফ অফ নৰ্থ ইষ্ট জোন মানে ট্ৰাইবেল কালচাৰ, মই তেতিয়া প্ৰটেষ্ট কৰিলোঁ অমল পালেকাৰক যে আপুনি এইটো কৰক, নহ'লে কিন্তু 7খন ৰাজ্য আপোনাৰ লগত নাথাকে। তেওঁ কথাটো মানি নল'লে। তাৰপিছত মই ডিচাইড কৰিম, আমাৰ জোনেল ডাইৰেক্টৰ আছিল তেতিয়া বেণ্ডাং আও, তেওঁ ইতিমধ্যে স্বৰ্গগামী হৈছে, IAS অফিচাৰ আছিলে তেওঁ। তেওঁ কোৱা হ'ল, তেতিয়া তেওঁ ক'লে যে মুকুল ৰাভা, মই আপোনাক কৈছোঁ আপুনি লিড কৰক এই বিষয়টোত, মই মাত নামাতিম, আৰু জোনেল ডাইৰেক্টৰবিলাকে বেয়া পাব। তেতিয়া মই যথেষ্টখিনি মাত মাতিলোঁ, মাত মতাৰ পিছত আমি গোটেই উত্তৰ পূৰ্বাঞ্চল গুচি আহিলোঁ যে আমি ক্লজিং ফাংচনটোত নাই। সৰ্বভাৰতীয় পৰ্যায়ত 7টা জোনেল চেণ্টাৰ, তাৰে আমি উত্তৰ পূৰ্বাঞ্চলৰ চেণ্টাৰ ক্লজিং ফাংচনত আমি কোঅপাৰেট নকৰোঁ, খাস্তাংকে আমি জনাই দিলোঁ অমল পালেকাৰক। তেতিয়া ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ, ৰাজীৱ গান্ধীৰ লগত তেখেতে যোগাযোগ কৰিলে, উত্তৰ গোটেই অল ইণ্ডিয়াৰ জোনেল ডাইৰেক্টৰবিলাকে ডিচাইড কৰিলে যে বেয়া কথা হ'ব যদি উত্তৰ পূৰ্বাঞ্চলে কোঅপাৰেট নকৰে। আল্টিমেটাম মোৰ কথাটো, আমাৰ ডিচিশ্যনটো অমল পালেকাৰে মানি ল'লে, আৰু অসমৰ নহয় গোটেই উত্তৰ পূৰ্বাঞ্চলৰ আমি লটাৰী কৰি পেলাই এটা ট্ৰাইবেল গ্ৰুপ তাত ইনক্লুড কৰাইছোঁ। গতিকে সেইটো হ'ল আমাৰ সমন্বয় সম্প্ৰীতি নৰ্থ ইষ্টজনৰ গোটেই জনজাতীয় জনগোষ্ঠীয় মানে লোকসকলৰ। এইধৰণে যদি আমি চিন্তা কৰোঁ তে আমাৰ মাজত সম্প্ৰীতি থাকিব, কিন্তু আজিৰ তাৰিখত ৰাজনৈতিকভাৱে যেতিয়া আমি প্ৰতিটো জনগোষ্ঠীয়ে সুকীয়া সুকীয়াভাৱে থাকিবলগীয়া হ'ল, গতিকে ইয়াৰ পৰা আমি ওলাই আহি প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সমন্বয় সম্প্ৰীতি কি ধৰণে বজাই ৰাখিব পাৰিম, সেইটো মোৰ বিবেকে কৈছে যদিও আমি সদায় সেইটোকে বিচাৰোঁ। একেখন মঞ্চত আমি সকলোৱে মিলিতভাৱে বিভিন্ন নৃত্য গীত পৰিৱেশন কৰোঁ।

0: সভ্যতাৰ উত্থান পতন সময়ৰ এক চিৰন্তন প্ৰক্ৰিয়া। এই প্ৰক্ৰিয়াত কেতিয়াবা কোনো এক জাতি জনগোষ্ঠীৰ উত্থান হয়, কেতিয়াবা পতন হয়। আজিৰ যুগ বিশ্বায়নৰ যুগ। বিশ্বায়নৰ প্ৰক্ৰিয়াত অসমৰ জাতি জনগোষ্ঠীৰ স্বকীয়তা হেৰুৱাই পেলাব নেকি? এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী মুকুল ৰাভাই কয়,
1: অসমৰ জনগোষ্ঠী বুলিবলৈ হ'লে প্ৰতিটো জনগোষ্ঠীৰ আজি স্বকীয় সত্তাটোৰ কাৰণে প্ৰত্যেকেই মানে সচেতন হৈছে। গতিকে প্ৰতিটো জনগোষ্ঠীৰ স্বকীয়তা থাকিব, নিশ্চয় ভাষা থাকিব, সংস্কৃতি থাকিব, তেওঁলোকৰ পৰম্পৰা থাকিব, উৎসৱ পাৰ্বণ থাকিব, গোটেইবিলাক তেওঁলোকৰ এই স্বকীয়তা বজাই থাকিব, তেওঁলোকে বজাই ৰাখিবলৈ সক্ষম হ'ব মই ধাৰণা কৰিছোঁ। কাৰণ যেতিয়া প্ৰতিটো জাতি গোষ্ঠীয়ে নিজৰ নিজৰ জাতিসত্তাটোক আগবঢ়াই নিয়াৰ কাৰণে নিজাববীয়াকৈ যি ৰাজনৈতিক চেতনাবোধ আহিছে, সামাজিকভাৱেও কিছু চেতনা মানে উদ্বুদ্ধ হৈছে আৰু নৱপ্ৰজন্মও ঠিক সেইধৰণে আগবাঢ়ি আহিছে, ইয়াৰ মাজত প্ৰতিটো জাতি গোষ্ঠীৰ স্বকীয়তা এটা নিশ্চয় থাকিব, তেওঁলোকৰ ভাষা সংস্কৃতিৰ বিকাশ নিশ্চয় হ'ব, সেইফালেদি মই নিঃসন্দেহে ক'ব পাৰিম। আৰু হয়তো যিটো ৰাজনৈতিক যিটো চেতনা, ৰাজনৈতিক চেতনা আৰু কৰ্মদক্ষতাই হয়তো প্ৰতিটো জাতি গোষ্ঠীক তেওঁলোকৰ স্বকীয়তাক মানে যুগমীয়া কৰি ৰখাৰ কাৰণে যি প্ৰয়াস, সেই প্ৰয়াসটো যদি প্ৰকৃতাৰ্থত তেখেতসকলে কৰিব বিচাৰে নিশ্চয় কৰিব পাৰিব।
0: প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবৰ কাৰণে কি কৰিব লাগিব?
1: প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ জাতিটোক জীয়াই ৰাখিবৰ কাৰণে মই ভাবোঁ তেওঁলোকৰ যিটো সামাজিক দায়বদ্ধতা আৰু সাংস্কৃতিকভাৱে তেওঁলোকৰ যি পৰম্পৰা, তেওঁলোকৰ যিটো ঐতিহ্য, সেই ঐতিহ্যৰ প্ৰতি তেওঁলোক সচেতন হ'ব লাগিব। তেওঁলোকে সচেতন হ'লেহে তেওঁলোকৰ সেই স্বকীয় সত্তা, সেই জাতীয়তা ৰক্ষা কৰিবলৈ তেওঁলোক সক্ষম হ'ব।
0: জীৱনকালত আপুনি লাভ কৰা সন্মান আৰু বঁটাৰ বিষয়ে কওক।
1: জীৱনকালত কেৱল কামহে কৰিবলৈ বিচাৰিছিলোঁ, সন্মান পাবৰ কাৰণে আচলতে কাম কৰাটো মোৰ মানসিকতা নাছিল। তথাপিতো ঠিক তেনেকুৱা ধৰণৰ সন্মান মই সাংস্কৃতিক বিভাগত চাকৰি কৰি অৱসৰ গ্ৰহণ কৰাৰ পিছত সাংস্কৃতিক বিভাগেই হয়তো প্ৰথম মোক সেই সন্মানটো প্ৰদান কৰিছিলে, যে 2018 চনত মোক সৰ্বপ্ৰথম স্বীকৃতি এটা দিছিলে যে এজন লোককৃষ্টিৰ সাধক বুলি পেলাই। সেই সন্মানটো মোক এককালীনভাৱে 50,000 টকা এটা অনুদান দিছিলে, সেই সন্মানটো মোক সাংস্কৃতিক পৰিক্ৰমা বিভাগেই দিছিলে। আৰু অৱশেষত 2025 বিত্তীয় বৰ্ষটোত দুগৰাকী ব্যক্তিক সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যিক শিল্পী বঁটা প্ৰদান কৰিলে। সেয়াও মোৰ অতি শ্ৰদ্ধাৰ বাইদেউ অনিমা চৌধুৰী আৰু মোৰ অধমক সেই বঁটা প্ৰদান কৰিছে সাংস্কৃতিক পৰিক্ৰমা বিভাগে। এই দুয়োটাই মোৰ জীৱনত পোৱা চৰকাৰীভাৱে স্বীকৃতি বঁটা হিচাপে মই পাইছোঁ। গতিকে মই বিভাগৰ ওচৰত, চৰকাৰৰ ওচৰত মই কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ যে বহুত জীৱন জৰা কেৱল সংস্কৃতিৰ লগত মানে লুতৰি বতৰি হৈ কাম কৰাৰ বিনিময়ত চৰকাৰে এটা স্বীকৃতি মোক দিছে, মই এইটো কাৰণে চৰকাৰক যথেষ্ট কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ।

0: এইগৰাকী অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য লোককৃষ্টিৰ নীৰৱ সাধক আলাপ অনুৰাগ ৰাজীৰ শিল্পী মুকুল ৰাভাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা মুকুল ৰাভা চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাঠেয় হওক তাকেই কামনা কৰিছোঁ।
1: আলাপ অনুৰাগ অসমৰ বিশিষ্ট সাংস্কৃতিক সংগঠক তথা ৰাভা ভাষা সাহিত্য কলাকৃষ্টিৰ নীৰৱ সাধক মুকুল ৰাভাৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ চতুৰ্থ তথা অন্তিম খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ এই একেটা বাৰৰ একে সময়তে।

আজি 10 মিনিট যোৱাৰ লগে লগেই অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। আমাৰ পৰৱৰ্তী প্ৰচাৰণ মুকলি কৰা হ'ব কাইলৈ পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।